এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 21 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 5 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ ছয় বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: C. Rodriguez in New Delhi. The two leaders reviewed the full spectrum of bilateral relations and explored new avenues of cooperation in energy, trade, investment, healthcare, and automobiles, among others. In a social media post, Mr. Modi said they had extensive discussions on expanding cooperation in energy, critical minerals, technology, agriculture, health, and people-to-people ties. The Appointments Committee of the Cabinet has approved a one-year extension for Tarun Kapoor, a retired 1987 batch IS officer, as advisor to the Prime Minister Narendra Modi. The Department of Personnel and Training informed that Mr. Kapoor's extended tenure in the Prime Minister's office takes effect on 10th of this month for a period of 1 year. The Appointments Committee of the Cabinet has approved the appointment of Neelkant Mishra as Executive Director of World Bank Headquarters, Washington, D.C. for a tenure of 3 years. The Department of Personnel and Training informed that the tenure of Parmeswaran Iyer has also been extended till the new incumbent assumes charge. The Reserve Bank of India, RBI, will announce its bi-monthly monetary policy today. RBI Governor Sanjay Malhotra will announce the decisions taken by the Monetary Policy Committee, MPC, this morning. Former Lok Sabha Secretary General and constitutional expert Subhashi Kashyap passed away in New Delhi yesterday following a prolonged illness. He was 97. Dr. Kashyap was part of the high-level committee headed by former President Ramnath Kovind to prepare a legal framework on simultaneous elections. Author of over 100 books, he served as a Secretary General of Lok Sabha from 1983 to 1990. In his condolence message, Prime Minister Narendra Modi said that Dr. Kashyap was one of India's foremost constitutional scholars whose contributions to parliamentary and constitutional discourse enriched the society. World Environment Day is being celebrated across the globe today. It has been observed on 5th June every year since 1973 as part of the United Nations Environment Programme to build awareness to save life on Earth. The day is observed to raise global awareness to take positive environmental action to protect nature and the planet Earth. On the occasion of World Environment Day, Union Minister for Environment, Forest and Climate Change Bhupendra Yadav and Minister of State Kirti Vardhan Singh will participate in a tree plantation program. India will take on arch rivals Pakistan in the semi-final of the men's under-18 Asia Cup hockey tournament at Kakamegara Hockey Stadium in Japan today. And that is the end of this news bulletin.
1: শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মুকুতা মালা।
2: বিশ্বনবী হজৰত মহম্মদে কৈছিল, তোমালোকে মৃত্যু বাঞ্ছা নকৰিবা, কেৱে নকৰিবা, সৎ কৰ্ম কৰোতাজনেও নকৰিবা, অসৎ কাৰ্যত লিপ্ত থকাজনেও নকৰিবা, কিয়নো সৎ কৰ্মত ৰত থকাজনে দীৰ্ঘায়ু লাভ কৰাৰ দ্বাৰা আৰু অধিক সৎ কৰ্ম সম্পাদন কৰাৰ সুযোগ পাব। আনহাতে দীৰ্ঘায়ু লাভ কৰি দুখীজনে নিজৰ অসৎ কৰ্মৰ বাবে অনুশোচনা কৰাৰ অৱসৰ পাব আৰু তাৰ দ্বাৰা হয়তো তেওঁ আল্লাহৰ পৰা ক্ষমাদান লভিবলৈ সমৰ্থ হ'ব। সময় নোৱাহোঁতেই অৰ্থাৎ অকালতে মৃত্যু বাঞ্ছা কৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কাৰণ যথাৰ্থতে ক'বলৈ গ'লে তোমাৰ মৃত্যুৰ লগে লগে তোমাৰ সকলো আশাৰ পৰালি পৰিব আৰু আল্লাহৰ দ্বাৰা পুৰস্কৃত হ'বৰ আকাংক্ষাও নিঃশেষ হৈ যাব। পাছে এই কথা নিশ্চয়কৈ জানিবা যে এজন ইছলামৰ বৃদ্ধি পোৱা মানে তেওঁৰ সৎ কৰ্মৰ সংখ্যাও বৃদ্ধি পোৱা। কিন্তু সুখ নাশ কৰোতা আৰু সুখ আনন্দৰ দিনবোৰ হ্ৰাস কৰি আনোতা মৃত্যুক সততে মনত পেলাবা। কোনো পাৰ্থিৱ দুখ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ আশাৰে তোমালোকৰ কোনেও মৃত্যু বাঞ্ছা নকৰিবা। কিন্তু কোনোবাই যদি সঁচাকৈ মৃত্যু বিচাৰা, তেন্তে তেওঁ অৱশ্যেই এইবুলি প্ৰাৰ্থনা কৰিব লাগিব, হে আল্লাহ, মোক ঠিক তেতিয়ালৈকে জীয়াই ৰাখিবা যেতিয়ালৈকে জীৱনটো মোৰ বাবে সুন্দৰ হৈ থাকে, আৰু ঠিক তেতিয়াই মোৰ মৃত্যু হ'বলৈ দিবা যেতিয়া মৃত্যু হোৱাটোৱেই মোৰ বাবে উত্তম বুলি মই বিবেচনা কৰিম। আল্লাহত বিশ্বাস ৰাখোঁতাসকলৰ মৃত্যু নাই। সম্ভৱতঃ তেওঁলোক এই বিনাশশীল পাৰ্থিৱ জগতৰ পৰা গৈ অনন্ত অস্তিত্বশীল জগতৰ বাসিন্দা হয়গৈ। ইছলামৰ বাবে মৃত্যু এক আশীৰ্বাদস্বৰূপ। তোমাৰ পিতৃ মাতৃ আত্মীয় স্বজন বন্ধু বান্ধৱ আৰু চা চিনাকি লোক এইসকলৰ ভিতৰত যাৰ যাৰ মৃত্যু হৈছে তেওঁলোকক সোঁৱৰিবা আৰু তেওঁলোকৰ

বিষয়ে ভালকৈ ক'বা। তেওঁলোকৰ কুৎসা ৰতনা কৰাৰ পৰা বিৰত থাকিবা। আদমৰ পুত্ৰসকলে দুটা কথা বেয়া পায়, তাৰে এটা হ'ল মৃত্যু, আনহাতে আকৌ ইছলামৰ পক্ষে পাপ কৰাতকৈ বৰং মৃত্যুৱেই শ্ৰেয়। দ্বিতীয় কথাটো হ'ল অৰ্থাভাৱ বা ধনৰ নাটনি। বিপৰীত পক্ষে কিন্তু নিয়তিৰ ঘৰত এই ধনৰ হিচাপৰ কোনো গুৰুত্ব নাই। কবৰেই হ'ল অনন্তলৈ বুলি যাত্ৰাৰ প্ৰথম পৰ্যায়। মৃত্যু হ'ল এক হেতুস্বৰূপ যাৰ মাধ্যমেৰে বন্ধুৰ সৈতে বন্ধুৰ মিলন সাধিত হয়। নিদ্ৰা মৃত্যুৰ ভাতৃস্বৰূপ। মৃত্যুৰ তিনিদিনৰ পূৰ্বে হজৰত মহম্মদে কৈছিল, আল্লাহৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ আৰু তেওঁৰ কৰুণা তথা ক্ষমা লাভৰ আশা অবিহনে তোমালোকৰ কোনেও মৃত্যু কাকোৱালি নল'বা।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজকঢ়াৰো অভ্যাস কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ হাফিজা বেগম চৌধুৰী আৰু সংগীপিণ্ডৰ কণ্ঠৰ জিকিৰ।

0: শ্ৰোতাসকলে জিকিৰ শুনিলে হাফিজা বেগম চৌধুৰী আৰু সংগীতবৃন্দৰ কণ্ঠত।
1: আকাশবাণী গুৱাহাটী, গান্ধী প্ৰসংগ।

0: সত্যাগ্ৰহ আৰু দুৰাগ্ৰহ সম্পৰ্কে মহাত্মা গান্ধীয়ে কৈছিল,
1: সবিনয় অৱজ্ঞাৰ পৰিণাম কেতিয়াও অৰাজকতালৈ যাব নোৱাৰে। দুষ্ট হেতুৰে কৰা অৱজ্ঞাইহে অৰাজকতাৰ সৃষ্টি কৰিব পাৰে। দুষ্ট উদ্দেশ্যেৰে কৰা আইন অৱজ্ঞা প্ৰত্যেক চৰকাৰে বলপূৰ্বক দমন কৰিব। যদি চৰকাৰে ইয়াক দমন নকৰে, তেন্তে সি নিজেই নষ্ট হৈ যাব। কিন্তু সবিনয় অৱজ্ঞাক দমন কৰাৰ অৰ্থটো অন্তৰাত্মাৰ বাণীক দমন কৰিবৰ কাৰণে চেষ্টা কৰাৰ নিচিনা। যিহেতু সত্যাগ্ৰহ পোনপটীয়া কাৰ্যক্ৰমৰ অন্তত বলশালী উপায়বিলাকৰ এক, সেয়েহে সত্যাগ্ৰহীয়ে সত্যাগ্ৰহৰ আশ্ৰয় লোৱাৰ আগতেই আৰু অন্য উপায়বিলাকো চালি জাৰি চাই লোৱাটো উচিত। ইয়াৰ কাৰণে সত্যাগ্ৰহীয়ে সদা আৰু নিৰন্তৰ সত্তাধিকাৰীসকলৰ ওচৰলৈ যাব, লোকমতক প্ৰভাৱিত আৰু শিক্ষিত কৰিব আৰু তেওঁলোকক শিক্ষিত কৰিব যে তেওঁৰ পৰা শুনিব খুজিছে সকলোৰে সন্মুখত নিজৰ সমস্যা শান্ত আৰু শীতল মগজুৰে ৰাখিব, আৰু যেতিয়া এই সকলো উপায় তেওঁ ব্যৱহাৰ কৰি শেষ কৰিব তেতিয়াহে তেওঁ সত্যাগ্ৰহৰ আশ্ৰয় ল'ব। কিন্তু যেতিয়া তেওঁ নিজৰ অন্তৰ্নাদৰ প্ৰেৰকৰ আবাহন শুনি পাব আৰু তেওঁ সত্যাগ্ৰহ আৰম্ভ কৰি দিয়ে, তেতিয়া তেওঁ সকলো পণত লগাই দিয়ে আৰু আগবঢ়োৱা খোজ পিছলৈ নাহে। সত্যাগ্ৰহ শব্দৰ ব্যৱহাৰ প্ৰায়ে বহুত শিথিলতাপূৰ্বক কৰা হয় আৰু লুকাই থকা হিংসাকো এই নাম দি দিয়া হয়। কিন্তু এই শব্দৰ ৰচনাকৰ্তা হিচাপে মোক এইটো কথা ক'বৰ কাৰণে অনুমতি দিয়া উচিত যে ইয়াত লুকাই থকা সকলো প্ৰকাৰৰ প্ৰকট হিংসাক সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰিব লাগিব। লাগিলে সি কৰ্মেৰেই হওক বা মন আৰু বাণীৰেই হওক, প্ৰতিপক্ষৰ বেয়াটো বিচৰা বা তেওঁক হানি কৰিবৰ কাৰণে তেওঁৰ বিষয়ে বেয়াকৈ কোৱাটো সত্যাগ্ৰহৰ উলংঘনেই হ'ব। সত্যাগ্ৰহ এক প্ৰকাৰৰ অতি সৌম্য বস্তু, ই কেতিয়াও কাৰো মনত দুখ নিদিয়ে। ইয়াৰ পিছত ক্ৰোধ বা দেশ থকাটো অনুচিত, ইয়াত হেমগেম হুলস্থুল বা উত্ৰাৱল হোৱাটো থাকিব নালাগে। বল প্ৰয়োগতকৈ সত্যাগ্ৰহ সম্পূৰ্ণ বিপৰীত বস্তু। ইয়াৰ কল্পনা হিংসাৰ সম্পূৰ্ণ বিৰোধী, কিন্তু হিংসাৰ স্থান সম্পূৰ্ণৰূপে ভৰাই পেলাব পৰা বস্তুৰ ৰূপতহে কৰা হৈছে। হিংসাৰ উপায়বিলাকৰ প্ৰয়োগত মই ভাৰতৰ বিনাশৰ বাহিৰে অন্য একো দেখা পোৱা নাই। যদি বনুৱাসকলে নিজৰ ক্ৰোধ দেশৰ প্ৰচলিত আইনক দুষ্টভাৱে ভাঙি ছিঙি প্ৰকট কৰে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে আত্মহত্যা কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ভাৰতে অবৰ্ণনীয় কষ্ট ভোগ কৰিব লাগিব। যেতিয়া মই সত্যাগ্ৰহ আৰু সবিনয় অৱজ্ঞাৰ প্ৰচাৰ আৰম্ভ কৰিছিলোঁ, তাৰ উদ্দেশ্য এইটো কদাপি নাছিল যে তাত তেওঁলোকে আইনক দুষ্টভাৱেৰে কৰিব পৰা উদ্ধত অৱজ্ঞাৰো সমাৱেশ কৰিব। মোৰ অভিজ্ঞতাই মোক শিকাই যে সত্যৰ প্ৰচাৰ হিংসাৰ দ্বাৰা কেতিয়াও কৰিব পৰা নাযায়। যাৰ নিজৰ লক্ষ্যৰ ঔচিত্যত বিশ্বাস, তেওঁলোকৰ অসীম ধৈৰ্য হোৱাটো উচিত। আৰু সবিনয় আইন ভংগৰ কাৰণ কেৱল সেইজন ব্যক্তিহে যোগ্য যিজনে অবিনয় অৱজ্ঞা বা হিংসা কোনো প্ৰকাৰে কৰিবই নোৱাৰে। যি ধৰণেৰে এজন ব্যক্তি একে সময়তে সংযত আৰু কুপিত হ'ব নোৱাৰে, সেইধৰণেৰে কোনো ব্যক্তিয়ে সবিনয় অৱজ্ঞা আৰু অবিনয় অৱজ্ঞা এই দুয়োটা একেলগে কৰিব নোৱাৰে। আৰু যি ধৰণেৰে আত্মসংযমৰ শক্তি নিজৰ মনোবিকাৰৰ ওপৰত পূৰা নিয়ন্ত্ৰণ পাই অটোৱাৰ পিছতহে সেইধৰণে আমি যেতিয়া দেশৰ আইনক আনন্দ মনেৰে আৰু সম্পূৰ্ণৰূপে পালন কৰিবলৈ শিকি ল'ম, তেতিয়াহে আমি ইয়াৰ সবিনয় অৱজ্ঞা কৰা

0: যোগ্যতা প্ৰাপ্ত কৰিম। কোনো এজন ব্যক্তিক আমি প্ৰলোভনৰ স্পৰ্শৰ ওপৰত বুলি তেতিয়াহে ক'ব পাৰিম যেতিয়া নেকি তেওঁক প্ৰলোভনে ঘেৰি থাকিব আৰু তথাপিতো তেওঁ তাক নিবাৰণ কৰিব পাৰিলে। সেইধৰণে আমি ক্ৰোধক জয় কৰিলে এই কথাটো তেতিয়াহে ক'ব পাৰিম যেতিয়া ক্ৰোধ কৰাৰ যথেষ্ট কাৰণ হোৱা সত্ত্বেও আমি তাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাত সফল কাম সিদ্ধ হ'ম। কোনো কোনো বিদ্যাৰ্থীয়ে ধৰ্ণা দিয়াৰ সেই পুৰণি অসভ্যতাক পুনৰ জীয়াই তুলিছে। মই ইয়াক অসভ্যতা বুলি এইকাৰণেই কৈছো যে এইটো হেঁচা দিয়াৰ এটা কুৎসিত ৰূপ। ইয়াত কাপুৰুষালীও আছে, কাৰণ যি ধৰ্ণা দিয়ে তেওঁ জানে যে তেওঁলোকক ভৰিৰে গচকি কোনেও নাযায়। এনেকুৱা কাৰ্যক হিংসাত্মক বুলি কোৱাটো অৱশ্যে কঠিন হ'ব, ইয়াতকৈ বেছি নিকৃষ্টটো নিশ্চয়ই হয়। যদি আমি আমাৰ বিৰোধীসকলৰ লগত যুদ্ধ কৰোঁ তেতিয়াহ'লে কমেও তেওঁলোকক প্ৰতি আক্ৰমণ কৰিবলৈ সুবিধাটো দিওঁ, কিন্তু যেতিয়া আমি তেওঁলোকক আমাক গচকি থৈ বাহিৰলৈ ওলোৱাত প্ৰত্যাহ্বান জনাওঁ, এইটো জানিও যে তেওঁলোকে এনেকুৱা কাম কেতিয়াও নকৰিব, তেতিয়া তেওঁলোকক এক অত্যন্ত বিষম আৰু অপমানজনক স্থিতিত আমি ৰাখি দিওঁ।
1: সত্যাগ্ৰহ আৰু দুৰাগ্ৰহ সম্পৰ্কত মহাত্মা গান্ধীৰ বক্তব্য শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হ'ল আমাৰ আজিৰ গান্ধী প্ৰসংগ।

কবিতা কৃষ্ণমূৰ্তি আৰু সংগীতভিন্দৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয়, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোৱা হওক। আজিৰ অতিথি এষ্ট্ৰেকৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা আৰু পৰিৱেশবিদ ঋতুৰাজ ফুকন। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চৈৰ তৃতীয় খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে। আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 12:30 বজাত আইদৰ বোলনি অনুষ্ঠানত এখনি আলেখ্য সেউজ আবাহন, ৰচনা ডক্টৰ বন্দনা খাটনিয়াৰৰ, প্ৰযোজনা পৰিণীতা শইকীয়াৰ। নিশা 9:30 বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু লেখক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ড, সাক্ষাৎগ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 বজাত গীতিমালিকাৰ শিল্পী ৰবি সিংহ, ঋতুপৰ্ণ শৰ্মা, ৰীতা বৰুৱা, প্ৰতুল শৰ্মা আৰু পঞ্জোস্না বৰুৱা। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 বজাত আজি পুৱা অনুষ্ঠানটি আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

চাৰে সাত বজাত একক শিল্পীৰ গীতৰ অনুষ্ঠান, 9:15 জিলাৰ দেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং, পৰাগমালা লাইভ শুনিবলৈ পাব দিনৰ 11:05, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য, মনোৰম তীৰ্থস্থান, ঐতিহাসিক তাৰেশ্বৰ দেৱালয় আগবঢ়াব ভাৰ্গৱ কলিতা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী দীপালী বৰঠাকুৰ, 1:20 সত্যৰাম বেজবৰুৱা আৰু সংগীতবিন্দৰ কণ্ঠৰ ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত মনোজ দাসে বজোৱা মেণ্ডলিন বাদনত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব, 1:50 ছাইফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: आप जरूर जुड़िए।
1: অগ্নি যুগৰ গান
2: অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব পরিবেশ দিবস প্রতিবছরে সমগ্র বিশ্বই 5 জুনৰ দিনটো বিশ্ব পরিবেশ দিবস হিসাবে উদযাপন করে। উল্লেখযোগ্য যে সুইডেনৰ স্টকহোম চহৰত 1972 চনৰ 5 জুনৰ পৰা 16 জুনলৈ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পৰ্কীয় প্ৰথমখন বিশ্ব সন্মিলন অনুষ্ঠিত হৈছিল। সেই সন্মিলনতে পৰিৱেশক মূল বিষয় হিচাপে লৈ বহুকেইটা সংকল্প গ্ৰহণ কৰা হৈছিল আৰু ষ্টকহোম ঘোষণাপত্ৰ আৰু মানৱ পৰিৱেশ সুৰক্ষাৰ বাবে নিৰ্দিষ্ট কাৰ্যসূচী ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত এই ঘোষণাপত্ৰৰ ওপৰত ভিত্তি কৰিয়েই বিশ্বৰ বিভিন্ন দেশে নিজ নিজ দেশৰ পৰিৱেশ সম্পৰ্কীয় আইন কানুন প্ৰণয়ন কৰে। পাছত ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বতে পৰিৱেশ সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে 1974 চনত 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এনেদৰে 1974 চনৰ পৰাই প্ৰতিবছৰে একোটা বিশেষ বিষয় মূল বিষয় হিচাপে লৈ এই দিৱস উদযাপন কৰি অহা হৈছে। এই সুদীৰ্ঘ সময়ত ৰাষ্ট্ৰসংঘৰ কেইবাখনো ধৰিত্ৰী সন্মিলন বা ঘোষণাপত্ৰ প্ৰকাশ হৈছে আৰু এনেদৰে পৃথিৱীৰ পৰিৱেশ যাতে মানুহ তথা জীৱকুলৰ বাবে সুৰক্ষিত হৈ থাকে তাৰ প্ৰচেষ্টা চলি আছে। সমাজৰ প্ৰতিজন ব্যক্তি, উদ্যোগপতি, চৰকাৰ আটাই মিলি হেৰাই যাব ধৰা পৰিস্থিতিতন্ত্ৰ এটি নতুনকৈ পৰিকল্পনা

0: কল্পনা কৰি সৃষ্টি কৰি আৰু এনেদৰে সেই হেৰাই যাব ধৰা পৰিস্থিতি তন্ত্ৰসমূহ পুনৰ উজ্জীৱিত কৰোঁ আহক। তাৎপৰ্যপূৰ্ণ কথা যে ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছে যে 2021ৰ পৰা 2031 চনলৈ এই দশকটো ৰাষ্ট্ৰসংঘৰ পৰিস্থিতিতন্ত্ৰ উজ্জীৱিত কৰাৰ দশক হিচাপে উদযাপন কৰা হ'ব। একোটা পৰিস্থিতিতন্ত্ৰই পৃথিৱী পৃষ্ঠৰ সকলো জীৱকুলকে জীয়াই থকাত সহায় কৰে। পৰিস্থিতিতন্ত্ৰৰ পুনৰ উদ্ধাৰৰ প্ৰচেষ্টাই পৰিস্থিতিতন্ত্ৰৰ ক্ষতি সাধনত বাধাৰ সৃষ্টি কৰি সেইবিলাক পুনৰ নিৰ্মাণৰ বাবে আগবঢ়াই নিয়া হ'ব। এই প্ৰচেষ্টাই পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব, দৰিদ্ৰতা আঁতৰোৱাত সহায়ক হ'ব, পৃথিৱীৰ পৰা নিশ্চিহ্ন হৈ যাব ধৰা একোটা বৃহৎ জীৱকুলক পুনৰ জীৱনদান দিব পৰা যাব। পৰিস্থিতিতন্ত্ৰৰ ক্ষতিয়ে ইতিমধ্যে পৃথিৱীৰ 3.2 বিলিয়ন মানুহ অৰ্থাৎ পৃথিৱীৰ জনসংখ্যাৰ 40% মানুহৰ জনজীৱনত কুপ্ৰভাৱ পেলাইছে। প্ৰতিবছৰে পৃথিৱীয়ে 10 মিলিয়ন হেক্টৰ বনভূমি অৰ্থাৎ কোৰিয়াৰ সমান বা কোষ্টাৰিকাৰ মাটিৰ কালিৰ দুগুণৰ সমপৰিমাণৰ বনভূমি বিনষ্ট হৈ আহিছে। 1970 চনৰ পৰাই আৰম্ভ হৈছে পৃথিৱী পৃষ্ঠৰ 30% প্ৰাকৃতিক বিশুদ্ধ পানীৰ যোগান ধৰা পৰিস্থিতিতন্ত্ৰসমূহৰ হেৰাই যাব ধৰা প্ৰক্ৰিয়া। ভূমিৰ ক্ষয় বা গুণগত মানৰ অৱনতিৰ ফলত পৃথিৱীৰ খাদ্য উৎপাদন 12% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলস্বৰূপে 2040 চনলৈ খাদ্যবস্তুৰ দাম 30% বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভূমিস্খলন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত 2050 চনলৈ 500 মিলিয়ন লোকে প্ৰব্ৰজন কৰাৰ সম্ভাৱনা আছে। একোটা পৰিস্থিতিতন্ত্ৰ নষ্ট হ'লে মানুহ আৰু বন্য জীৱ জন্তুৰ সংঘাত বৃদ্ধি পাব। ইয়ে আন আন সমস্যাৰ লগতে নতুন নতুন ৰোগৰো সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আনহাতে বৰ্তমান বিশ্বৰ বহুসংখ্যক ৰাষ্ট্ৰই পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধিৰ 2 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ তলত ৰখাৰ বাবে সহমত প্ৰকাশ কৰিছে। প্ৰাকৃতিক সমস্যাসমূহৰ বিভিন্ন প্ৰকাৰৰ সমাধানৰ লগতে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়াৰ জৰিয়তে 2030 চনলৈকে 1/3 উষ্ণতা বৃদ্ধিৰ হাৰ কমাই আনি উষ্ণতা বৃদ্ধি 2 ডিগ্ৰী চেণ্টিগ্ৰেডৰ তলত ৰাখিব পৰা যাব বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। ইতিমধ্যে আন আন কামৰ বাবে ব্যৱহাৰ হ'বলৈ ধৰা মাটিৰ 15% পুনৰ উদ্ধাৰ কৰিব পাৰিলে নিশ্চিহ্ন হ'বলৈ ধৰা প্ৰাণীৰ 60% পুনৰ উদ্ধাৰ কৰিব পৰা যাব। অৰণ্যই পৃথিৱীৰ 1/3 বৃহৎ চহৰৰ বাবে পানীৰ যোগান ধৰে আৰু লগতে অৰণ্যই 80% উভচৰ প্ৰাণী, 75% পক্ষী প্ৰজাতি আৰু 68% স্তন্যপায়ী প্ৰাণী প্ৰজাতিক পোনপটীয়াকৈ সুৰক্ষা দিয়ে। গ্ৰীষ্মকালত আলিবাটৰ কাষৰ গছ গছনিয়ে 5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 2 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা হ্ৰাস কৰি বিশ্বজুৰি প্ৰায় 65 নিযুত মানুহক গৰমৰ পৰা সকাহ দিয়ে।
1: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক,

0: যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰ অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়েভেট কুপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা মন্ত্ৰীসকলে আজি শপত গ্ৰহণ কৰিব। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানৰ 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব আৰু লৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত 18,800 কোটিৰ অধিক টকা ব্যয়সাপেক্ষ পথ শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ অধিক উন্নত কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলে স্বদেশ

উভতি যোৱাৰ পাছত আয়ুষ মন্ত্ৰালয়ৰ যোগ 365 অভিযানৰ গোলকীয় এম্বেচেডৰ হ'বলৈ আহ্বান জনাইছে। আহমেদাবাদত এই প্ৰতিযোগিতাৰ উদ্বোধনী কাৰ্যসূচীত ভাষণ দি শ্ৰীমোদীয়ে কয় যে আয়ুষ মন্ত্ৰালয়ে গোটেই বছৰজুৰি যোগ আৰু যোগৰ সৈতে জড়িত হৈ থকাৰ লগতে জনসাধাৰণৰ মাজত উন্নত স্বাস্থ্যৰ জীৱনশৈলীৰ আদৰ্শ প্ৰসাৰৰ উদ্দেশ্যে যোগ 365 অভিযান মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিযোগিতাৰ বাহিৰেও যোগ সন্দৰ্ভত সজাগতা বৃদ্ধিত সহযোগিতা আগবঢ়াবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক আহ্বান জনায়। আহমেদাবাদত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত বিশ্ব যোগাসন প্ৰতিযোগিতাত 60খনৰো অধিক দেশৰ

0: बीबीसी टॉप।
1: इस चैंपियनशिप के माध्यम से योगासन को एक कॉम्पिटिटिव स्पोर्ट्स के रूप में नई पहचान मिलेगी। मुझे विश्वास है कि भविष्य में योगासन भी अंतर्राष्ट्रीय खेलकूद में अपनी जगह बनाएगा, चाहे ओलंपिक्स हो या मल्टी स्पोर्ट्स इवेंट्स हो। और निश्चित तौर से इसमें इस पहली वर्ल्ड योगासन चैंपियनशिप की बहुत बड़ी भूमिका होगी।
0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়াবেট কোপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পাঁচটা স্তম্ভ বিকাশ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু সুৰক্ষা, জলবায়ু আৰু পৰিষ্কাৰ শক্তি তথা শিক্ষাৰ অধীনত হৈ থকা অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰী দুগৰাকীয়ে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ ফলত সৃষ্টি হোৱা সুবিধাসমূহৰ আদৰণি জনায় আৰু এইসমূহৰ শীঘ্ৰে কাৰ্যকৰীকৰণৰ আশা প্ৰকাশ কৰে। তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা আৰু জটিল খনিজ ক্ষেত্ৰকে ধৰি ভাৰত ব্ৰিটেইন প্ৰযুক্তি সুৰক্ষা উদ্যমৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন উদ্যমৰ অগ্ৰগতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত মন্ত্ৰী দুগৰাকীয়ে বিকাশৰ গতিৰ লগতে আৰু দুয়োখন দেশৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত সামৰিক প্ৰশিক্ষকৰ আদান প্ৰদানকে ধৰি ন ন বিকাশক আদৰণি জনায়। তেওঁলোকে শিক্ষাক দ্বিপাক্ষিক সহযোগিতাৰ সবাতোকে সফল স্তম্ভ হিচাপে অভিহিত কৰি শিক্ষা বিষয়ত প্ৰথম মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে। মন্ত্ৰী দুগৰাকীয়ে ভাৰত ব্ৰিটেইন জলবায়ু অংশীদাৰিত্বৰ প্ৰয়োজনীয়তাক স্বীকৃতি প্ৰদান কৰে। আলোচনাত পাৰস্পৰিক গুৰুত্ব আৰু সহযোগিতাৰ বিভিন্ন আঞ্চলিক তথা গোলকীয় বিষয় সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সযোগে মুখ্যমন্ত্ৰীয়ে কালি শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ অনুজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানাল তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। এই ভ্ৰমণৰ সময়ত শ্ৰীখানালে নতুন দিল্লীত ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰিব। এখন বিজ্ঞপ্তিত নেপালৰ বিদেশ মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু দেশ দুখনৰ মাজৰ জনসাধাৰণৰ সম্পৰ্ক উন্নীত কৰাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব। আজি সমগ্ৰ বিশ্বত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। পৃথিৱীত জীৱন ৰক্ষাৰ বাবে সজাগতা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে 1973 চনৰ পৰা প্ৰতি বছৰে 5 জুন তাৰিখে এই দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু বিভাগটোৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এক পেৰ মা কে নাম অভিযানৰ অধীনত ৰাষ্ট্ৰীয় ৰাজধানীৰ মৈদানগুৰিৰ নমো অক্সিজেন পাৰ্কত গছপুলি ৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ, বিধায়কে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰিৱেশ দিৱসৰ ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতৰ সৈতে ৰাছিয়াৰ কৌশলগত অংশীদাৰিত্বক প্ৰশংসা কৰি কয় যে ৰাছিয়াৰ সৈতে ভাৰতক সহযোগিতা হ্ৰাস কৰিবলৈ বাধ্য কৰাবলৈ পশ্চিমীয়া প্ৰচেষ্টাসমূহ অসাৰ আৰু বিশ্বৰ স্থিতিশীলতাৰ বাবে ক্ষতিকাৰক। বিশ্বৰ আগশাৰীৰ সংবাদ সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে কালি হোৱা এক মত বিনিময়ত পুটিনে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু ইয়াৰ স্বতন্ত্ৰ বৈদেশিক নীতিক প্ৰশংসা কৰি কয় যে ৰাছিয়াই দেশখনৰ সৈতে নিজৰ অৰ্থনৈতিক সংযোগ বৃদ্ধিৰ বাবে বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে যি কঠোৰ পৰিশ্ৰম কৰি আহিছে তাৰ ফল ভাৰতৰ অৰ্থনৈতিক বিকাশত পৰিলক্ষিত হৈছে বুলিও তেওঁ উল্লেখ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে ম্যানমাৰৰ পৰা বাৰ্মিজ চুপাৰী সৰবৰাহ আৰু 970 কোটি টকাৰ অধিক অপৰাধৰ উপাৰ্জনৰ ধন সৰবৰাহৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত মিজোৰামৰ চাম্পায়াৰ 9টা স্থানত তালাচী চলায়। সংস্থাটোৱে জনোৱা মতে তদন্তত প্ৰকাশ পাইছে যে ম্যানমাৰৰ নাগৰিকে জোখোৱাথৰ আৰু চাম্পাৰ জৰিয়তে শুল্ক নিষ্পত্তি অবিহনে টিয়াও নদী পাৰ হৈ ভাৰতলৈ শুকান চুপাৰি সৰবৰাহ কৰিছিল। সংস্থাটোৱে প্ৰকাশ কৰে যে স্থানীয় লোকসকলে

0: চোৰাং চুপাৰি চাম্পাইৰ গুদামত মজুত কৰি অসম মিজোৰাম সীমান্তৰ ফায়াৰিং তেলৈ যাতায়াতৰ সমন্বয় সাধন কৰে। এই কাম কাজৰ বাবে অসমৰ শিলচৰৰ ব্যৱসায়ী আৰু বিত্তীয় সাহায্য প্ৰদান কৰিয়ে বেংকিং চেনেলৰ জৰিয়তে মিজোৰামৰ কিছু স্থানীয় লোকৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰে যে 2021 চনৰ পৰা 2024 চনলৈকে চাম্পাই জিলাত চুপাৰি সৰবৰাহৰ বাবে অবৈধ প্ৰমাণ পত্ৰ আৰু ভুৱা শুল্ক নিষ্পত্তিৰ নথি ব্যৱহাৰ কৰি জি এছ টিৰ অধীনত পঞ্জীয়ন নকৰা সত্ত্বেও জালিয়াতিৰে 251.19 কোটি টকা মূল্যৰ এছ ডি এছ টি আৰু 86.25 কোটি টকাৰ ইউ এ বিল প্ৰস্তুত কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে। 1987 চনৰ অৱসৰপ্ৰাপ্ত আই এছ বিষয়া তৰুণ কাপুৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে এবছৰ কাৰ্যকাল বৃদ্ধিৰ বাবে নিযুক্তি সম্পৰ্কীয় কেবিনেট সমিতিয়ে অনুমোদন জনাইছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীকাপুৰৰ বৰ্ধিত কাৰ্যকাল অহা 10 জুনৰ পৰা আৰু এবছৰৰ বাবে কাৰ্যকৰী হ'ব। লোকসভাৰ অৱসৰপ্ৰাপ্ত সচিব প্ৰধান তথা সাংবিধানিক বিশেষজ্ঞ সুভাষী কাশ্যপে দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত কালি নতুন দিল্লীত 97 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ এক দেশ এক নিৰ্বাচনৰ আইনী কাঠামো প্ৰস্তুত কৰিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ল'ৰাৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰি পাকিস্তানৰ মুখামুখি হ'ব। খেলখন জাপানৰ কাকামিঘৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়েভেট কুপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035 চনৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত নতুনকৈ স্থান লাভ কৰা মন্ত্ৰীসকলে আজি শপত গ্ৰহণ কৰিব। নেপালৰ বিদেশ মন্ত্ৰী শ্ৰীশ্ৰী খানা তিনিদিনীয়া কৰ্মসূচীৰে আজি ভাৰতলৈ আহিব আৰু ল'ৰা 18 বছৰ অনুৰোধ হৈছে কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰি পাকিস্তানৰ মুখামুখি হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনি পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: জন উডেনে কৈছিল, তুমি তোমাৰ সন্মানতকৈ চৰিত্ৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা, কাৰণ চৰিত্ৰইহে তোমাৰ ব্যক্তিত্বৰ প্ৰকৃত চিত্ৰ। প্ৰিয় শ্ৰোতা, আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ বিষয়ে আজি আমাক কৈছে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মাই।
1: নমস্কাৰ, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই উপলক্ষে সকলো শ্ৰোতালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। বিশ্ব পৰিৱেশ দিৱস হৈছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সচেতনতা আৰু পৰিৱেশ সংৰক্ষণমূলক কাৰ্যকলাপৰ সৰ্ববৃহৎ বিশ্বব্যাপী মঞ্চ। এবাৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতিপাদ্য বিষয় হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। প্ৰকৃতিৰ পৰা প্ৰেৰণা, জলবায়ু বাবে আমাৰ ভৱিষ্যৰ বাবে। এই বিষয়বস্তুটো জলবায়ু সংকট মোকাবিলাত প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ উজ্জ্বলভাৱে প্ৰতিফলিত কৰে। অৰণ্য, জলাভূমি, ঘাঁহনি, নদী আৰু সাগৰৰ দৰে সুস্থ পৰিৱেশ তন্ত্ৰসমূহক কেৱল জলবায়ু পৰিৱৰ্তনৰ শিকাই নহয়, বৰঞ্চ এই সংকটৰ সমাধানৰ অন্যতম শক্তিশালী সহযোগ। এই পৰিৱেশ তন্ত্ৰসমূহৰ কাৰ্বন শোষণ, পানীচক্ৰ নিয়ন্ত্ৰণ, প্ৰকৃতিৰ দুৰ্যোগৰ প্ৰভাৱ

0: বাস আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বিশ্ববস্তুটোৰ তিনিটা মূল দিশ আছে, প্ৰকৃতিৰ পৰা প্ৰেৰণা ইনস্পায়াৰ্ড বাই নেচাৰ, প্ৰকৃতিৰ জ্ঞান আৰু প্ৰক্ৰিয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি পৰিৱেশ তন্ত্ৰসমূহ সংৰক্ষণ কৰা, দুই জলবায়ু বাবে ফৰ ক্লাইমেট, গোলকীয় উষ্ণতা বৃদ্ধি, চূড়ান্ত বতৰৰ ঘটনা আৰু জলবায়ুজনিত বিপদৰ মোকাবিলাৰ তৎপৰ পদক্ষেপ গ্ৰহণ কৰা, আৰু তিনি বৰ্তমান আৰু ভৱিষ্যৰ প্ৰজন্মৰ বাবে এক বহনক্ষম, সুৰক্ষিত আৰু ন্যায়সংগত পৃথিৱী গঢ়ি তোলা। প্ৰকৃতিৰ ক্ষেত্ৰে মিলি কাম কৰিলেও আমি জলবায়ু সংকটৰ মোকাবিলা কৰিব পাৰিম আৰু এক সুস্থ, সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্য নিশ্চিত কৰিব পাৰিম। এই বিশ্ব পৰিৱেশ দিৱসত আহক আমি সকলোৱে মিলি প্ৰকৃতিৰ ওপৰত আমাৰ ক্ষতিকাৰক প্ৰভাৱ কমাওঁ, পৰিৱেশ পুনৰুদ্ধাৰত সহায় কৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক বহনক্ষম আৰু সুৰক্ষিত পৃথিৱী গঢ়ি তোলোঁ। পুনৰবাৰ বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। ধন্যবাদ।
1: আমাৰ সৈতে আছিল কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মা। প্ৰিয় শ্ৰোতা, আজি হৈছে অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰা কাৰ্য প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস। সমগ্ৰ বিশ্বতে বৰ্ধিত জনসংখ্যাৰ সমান্তৰালকৈ ক্ষুধাতুৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই পৰিস্থিতিত বিশ্বত খাদ্য সুৰক্ষাৰ বাবে মাছ এক গুৰুত্বপূৰ্ণ খাদ্য উপকৰণ বা সামগ্ৰী হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰি জীৱ বৈচিত্ৰ ক্ষেত্ৰতো মাছ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ। ইয়াৰ পৰিপ্ৰেক্ষিতত মাছ ধৰাৰ ক্ষেত্ৰত বহনক্ষম নীতি নিয়ম নিৰ্ধাৰণেৰে আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰচেষ্টা অব্যাহত আছে, কিন্তু অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰাৰ ফলত এই প্ৰচেষ্টা প্ৰভাৱিত হৈছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিশ্বজুৰি মাছৰ এক তৃতীয়াংশতকৈও অধিক ইতিমধ্যে ধৰা হৈছে। অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে প্ৰতি বছৰে লাখ লাখ টন মাছ ধৰা হয় বুলি বিশ্ব সাগৰীয় মীন সম্পদৰ পৰ্যালোচনা প্ৰতিবেদনত প্ৰকাশিত হৈছে। এনেদৰে অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰা কাৰ্যই ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত প্ৰভাৱ পেলাইছে। এই কাৰ্য ৰোধ কৰিবলৈ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 5 জুন তাৰিখে অবৈধ আৰু নিয়ন্ত্ৰণহীনভাৱে মাছ ধৰা কাৰ্য প্ৰতিৰোধৰ আন্তৰ্জাতিক দিৱস পালন কৰা হয়। অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পোদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা ছাৰ জন বেৰী হোৱাইটৰ আজি উপজাদিন। তেখেত বেংগল মেডিকেল ছাৰ্ভিচৰ অসামৰিক শল্য চিকিৎসক আছিল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে তেখেতে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। 1858 চনত ডাঃ জন বেৰী হোৱাইট মাত্ৰ 24 বছৰ বয়সতে অসমত উপস্থিত হৈছিল। 1957 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগৰাকী সহকাৰী শল্য চিকিৎসক হিচাপে উজনি অসমত তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল। ছাৰ জন বেৰী হোৱাইট হৈছে ডিব্ৰুগড় মাৰ্ঘেৰিটা ৰেল আলি স্থাপনৰ গুৰি ধৰোতা। তেখেতে খাৰুৱা তেল অনুসন্ধান আৰু খননৰ বাবে আছাম মিনাৰেল অইল কোম্পানী প্ৰতিষ্ঠা কৰি সফলতা লাভ কৰিছিল। ছাৰ জন বেৰী হোৱাইট হৈছে অসম তথা উত্তৰ পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃপুৰুষস্বৰূপ। উজনি অসমত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা তেখেতৰ দীৰ্ঘদিনীয়া সপোন আছিল। সেই উদ্দেশ্যে তেখেতে নিজৰ কষ্টোপাৰ্জিত জীৱনৰ সমস্ত সঞ্চয় 50,000 টকা দান কৰিছিল। কিন্তু তেখেতৰ অৱসৰ গ্ৰহণ আৰু মৃত্যুৰ পিছতহে 1900 চনত ডিব্ৰুগড়ত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা হয়। এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ত স্থাপন কৰিবলৈ তেখেতে নিজৰ ইচ্ছাপত্ৰত লিখি থৈ গৈছিল। সেই চিকিৎসা প্ৰতিষ্ঠানটোক তেখেতৰ নামেৰে অৰ্থাৎ বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে নামকৰণ কৰা হৈছিল। এই মেডিকেল স্কুলখনলৈ শ্বিলংস্থিত অসম মেডিকেল কাউন্সিলেও বিত্তীয় সাহায্য আগবঢ়ায়। 1947 চনৰ 3 নৱেম্বৰত বেৰী হোৱাইট মেডিকেল স্কুলক উন্নীত কৰি অসম চিকিৎসা মহাবিদ্যালয় নামেৰে উদ্বোধন কৰা হয়। এইখনেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। 1894 চনৰ 19 নৱেম্বৰত জন বেৰী হোৱাইটে লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে। আজি অসমৰ এগৰাকী স্বনামধন্য তথা অগ্ৰণী চিত্ৰশিল্পী হেমাংগিনী বৰদলৈৰ স্মৃতি দিৱস। শান্তি নিকেতনৰ প্ৰাক্তন ছাত্ৰী হেমাংগিনী বৰদলৈ পুৰুষ প্ৰধান চিত্ৰজগতত এগৰাকী বিদ্ৰোহী আৰু আধুনিক পথ প্ৰদৰ্শক হিচাপে বিশেষভাৱে পৰিচিত আছিল। তেখেতে শান্তি নিকেতনত কলা শিক্ষা গ্ৰহণ কৰিছিল। হেমাংগিনী বৰদলৈৰ চিত্ৰসমূহ উত্তৰ পূৰ্বাঞ্চলৰ আধুনিক কলা জগতৰ এক অনন্য সংযোজন। চিত্ৰশিল্পৰ প্ৰতি আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে হেমাংগিনী বৰদলৈক শিল্পী পেঞ্চন আৰু সন্মানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হৈছিল। তেখেতে মৃত্যুৰ পূৰ্বে তেখেতৰ সমগ্ৰ জীৱনৰ সৃষ্টিৰাজি গুৱাহাটী আৰ্টিষ্ট গিল্ডক দান কৰি থৈ যায়। তেখেতৰ শিল্পকৰ্মসমূহ আজি

0: গুৱাহাটী আৰ্টিষ্ট গিল্ডত সংৰক্ষিত হৈ আছে। 2007 চনৰ 5 জুন তাৰিখে চিত্ৰশিল্পীগৰাকীৰ দেহাৱসান ঘটে। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1661 চনত ছাৰ আইজাক নিউটন কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল। প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শন কৰা হয় 1940 চনত। 1972 চনত ছুইডেনৰ ৰাজধানী ষ্টকহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ মানৱ পৰিৱেশ সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ হয়। মোগল সম্ৰাট ঔৰংজেবে আলমগীৰ উপাধি গ্ৰহণ কৰে 1659 চনত। স্পেনিছ কবি ফেডেৰিকো গাৰ্চিয়া লৰকাৰ জন্ম হয় 1898 চনত। প্ৰথম আমেৰিকান নিগ্ৰ' থিয়েটাৰ গঠন কৰা হয় 1940 চনত। 1865 চনত ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এগৰাকী বাটকটীয়া সতীশ চন্দ্ৰ মুখাৰ্জীৰ জন্ম হয়। 1944 চনত মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী হুইটফিল্ড ডিফিৰ জন্ম হয়। প্ৰখ্যাত আমেৰিকান চুটি গল্পকাৰ অ' হেনৰীৰ মৃত্যু হয় 1910 চনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 40 সংখ্যক ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগানৰ মৃত্যু হয় 2004 চনত। 2023 চনত ভাৰতীয় দূৰদৰ্শনৰ অভিনেতা মহাভাৰতৰ শকুনি চৰিত্ৰ অভিনয় কৰাৰ বাবে প্ৰখ্যাত গুফি পেণ্টালৰ মৃত্যু হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্ৰিয় শ্ৰোতা, যোগাসন শিতানত আজি আগবঢ়াইছো আমাৰ কান্ধখন আমি কেনেধৰণে সুস্থ কৰি ৰাখিব পাৰোঁ সেই সম্পৰ্কে কিছু কথা আগবঢ়াইছে যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকাই।
1: নমস্কাৰ, আজি আমি কথা পাতিম আমাৰ কান্ধ কেনেদৰে আমি সুস্থ হবলৈ ৰাখিব পাৰোঁ, বা কেতিয়াবা কান্ধৰ বিষ হলে বা স্পণ্ডেলাইটিছৰ নিচিনা সমস্যা হলে কি কি যোগাভ্যাস কৰিলে আপুনি ইয়াৰ পৰা সুফল পাব পাৰে। কান্ধৰ এই সূক্ষ্ম ব্যায়ামকেইটাক কান্ধৰ সঞ্চালন ক্ৰিয়া বুলিও কোৱা হয় আৰু এটাক স্কন্ধ মুদ্ৰা বুলি কোৱা হয়। তো প্ৰথমতে আমি কান্ধৰ এই সঞ্চালন ক্ৰিয়া কেনেদৰে কৰে সেই বিষয়ে আমি এতিয়া কথা পাতিম। এইটো কৰিবৰ কাৰণে আপুনি প্ৰথমতে থিয় হ'ল। থিয় হোৱাৰ পিছত দুয়োখন হাত কঁকালৰ ওচৰত থাকিলে এতিয়া উশাহ লৈ লাহে লাহে দুয়োখন হাত ওপৰলৈ উঠাব লাগে। লক্ষ্য ৰাখিব লাগে যাতে আপোনাৰ হাতৰ তলুৱা বাহিৰ মোৱা হৈ থাকে। তাৰপিছত উশাহ এৰি এৰি আকৌ তললৈ লৈ আহিব লাগে। ওপৰত উঠাওঁতে আপুনি আৰু এটা কথা লক্ষ্য কৰিব যাতে আপোনাৰ হাত মূৰত স্পৰ্শ নহয় আৰু ওপৰত দুয়োখন হাত পৰস্পৰে স্পৰ্শ নহয়। উশাহ লৈ ওপৰলৈ উঠালে, উশাহ এৰি তললৈ নমালে, এনেদৰে তিনিবাৰ এই অভ্যাসটো কৰিব লাগে। ইয়াৰ পিছৰ অভ্যাসটো হৈছে স্কন্ধ মুদ্ৰা বুলি কোৱা হয়, দ্বিতীয় চৰণ। এইটো কেনেদৰে কৰিব, আপুনি থিয় হ'ল, তাৰপিছত দুয়োখন হাত দুয়োফালে খুলি দিলে, খোলোতে হাতৰ তলে ওপৰমুৱা হৈ থাকিলে, তাৰপিছত সোঁহাতৰ আঙুলিৰে আপোনাৰ সোঁ কান্ধৰ, তাৰপিছত সোঁহাতেৰে আপুনি সোঁ কান্ধ স্পৰ্শ কৰিব আৰু বাওঁহাতেৰে বাওঁ কান্ধ স্পৰ্শ কৰিব। ইয়াৰ পিছত কিলাকুটি সন্মুখত স্পৰ্শ কৰি লাহে লাহে ওপৰলৈ দাঙিব আৰু পিছফাললৈ লৈ যাব, আকৌ তললৈ নি আকৌ সন্মুখত দুয়োটা কিলাকুটি স্পৰ্শ কৰিব। এইটো এপাক হ'ল। এনেদৰে তিনিৰ পৰা পাঁচপাক এই অভ্যাসটো কৰিব লাগে। তাৰপিছত আকৌ ওলোটাকৈ এইবাৰ ওপৰৰ পৰা তললৈ লৈ গ'ল হাত দুখন, পিছফালে লৈ গ'ল, তাৰপিছত ওপৰলৈ লৈ আকৌ সন্মুখত স্পৰ্শ কৰিলে, এইটো এপাক হ'ল। এনেদৰে তিনিপাক কৰিব লাগে, তিনিৰ পৰা পাঁচপাকো আপুনি কৰিব পাৰে। এনেদৰে এই দুয়োটা অভ্যাস যদি আপুনি নিয়মীয়াভাৱে কৰে তেতিয়া আপোনাৰ কান্ধ মজবুত হৈ থাকিব, লগতে কান্ধৰ মাংসপেশী, হাড় আৰু স্নায়ুৰ সুস্থতা বজাই ৰাখে। এই ক্ৰিয়া নিয়মীয়াভাৱে কৰিলে চাৰ্ভাইকেল স্পণ্ডেলাইটিছৰ লগতে ফ্ৰ'জেন শ্বোল্ডাৰ অৰ্থাৎ কান্ধৰ যি সন্ধি বাত বিষ হয় সেই বিষৰ পৰাও যথেষ্ট উপশম আপুনি পাব পাৰে। এনেদৰে নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক।
0: আমাৰ সৈতে আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।

0: আর মানে
1: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
0: হেৰ
1: নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিন্দু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
4: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ চলি থকা উৎকণ্ঠাৰ অৱসান ঘটাই কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে শপত গ্ৰহণ কৰিব লগা সম্ভাব্য মন্ত্ৰীসকলৰ নাম। আজি 12 মন্ত্ৰীৰ শপত গ্ৰহণ। ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ পাছত এইবাৰ বাঢ়িল বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 16 পৰা সৰ্বাধিক 28 বৃদ্ধি বিদ্যুৎ মাচুল। ইৰাণৰ যুদ্ধৰ ফলত বৃহৎ প্ৰভাৱ পৰিছে দেশৰ অৰ্থনীতিত। বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবলৈ বৃহৎ পদক্ষেপ মোদী চৰকাৰৰ। দেশৰ বজাৰত বৃদ্ধি পাব বিদেশী বিনিয়োগ। উত্তৰ পূব ভিজন প্লেন 2047 বাস্তৱ ৰূপ দিয়াৰ বাবে মেঘালয়ত অনুষ্ঠিত হয় উত্তৰ পূব পৰিষদ চমুকৈ NEC-ৰ 73 পূৰ্ণাংগ অধিৱেশন। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে বৈঠকত মিলিত হয় আৰু 2031 ভিতৰত 19,209 কোটি টকাৰ প্ৰস্তাৱিত সামুদ্ৰিক বিনিয়োগৰ জৰিয়তে পশ্চিমবংগক পূব ভাৰতৰ সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে। লিচু কৃষকসকলৰ বাবে প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোক্তাসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 6 আৰু 7 জুনত তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰালয়ৰ নিৰ্দেশত সমগ্ৰ অসমতে এক পেড় মাকে নাম কাৰ্যসূচী ৰূপায়ণ কৰিব। অকল সৰ্বদিশৰ উন্নয়নে নহয়, প্ৰকৃতি সংৰক্ষণ সংবৰ্ধনতো বিশেষ সফলতা অৰ্জন কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যত 5 বছৰতেই 25,000 একৰতকৈও অধিক বনভূমি বেদখলমুক্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অহা সপ্তাহত 12 সম্পূৰ্ণ কৰিব। আজিৰে পৰা আৰম্ভ হ'ব দলটোৰ জনসম্পৰ্ক অভিযান। খেলৰ পৃষ্ঠাত আছে ইণ্ডোনেছিয়া অপেন বেডমিণ্টন টুৰ্ণামেণ্টৰ পৰা 2 অলিম্পিক পদক বিজয়ী PV সিন্ধু আৰু নবোদিত তাৰকা আয়ুষ শেট্টিয়ে বিদায় লৈছে। ছিৰিজৰ প্ৰথমখন এদিনীয়া মেচত শ্ৰীলংকাই ৱেষ্ট ইণ্ডিজক 41 পৰাস্ত কৰে। আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি মানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লৈছোঁ সন্ধ্যা মেননৰ কণ্ঠৰ কিছুমান আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়া,
5: ফসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি রক, সতর্ক হৈ রক।
8: এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসা সকলো সলনি কৰি দিলে। পিছে এনে যত্ন কত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ,
8: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয়ও,
8: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ বিষয় ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোঁ আহক। আজিৰ অতিথি এছটেকৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা আৰু পৰিৱেশবিদ ঋতুৰাজ ফুকন। অনুষ্ঠানটি আগবঢ়াব হিমান্ত বৰ্মায়।

0: আজি নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চুৰ তৃতীয় খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে। আন্ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ 3:12 হ'বলগীয়া অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা NDAৰ 12 বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11 BJPৰ আৰু 1 অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলোকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথৰকান্দিৰ কৃষ্ণ দোপাল, মঙলদৈৰ নীলিমা দেৱী, জাগিৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাক্তৰ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰা সুশান্ত বৰগোহাঁয়ে সাংবাদিকৰ আগত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
2: ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে অতিৰিক্ত দায়িত্ব দিছে আৰু মই আগতেও কৈছোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিধায়িনী দল সদায় শক্তিশালী। মন্ত্ৰী হোৱাটো এটা অতিৰিক্ত দায়িত্ব আৰু বিশেষকৈ আমি ৰাজ্যখনৰ কাৰণে কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে, দলৰ সভাপতিয়ে যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেনেধৰণে অনুমোদন জনাইছে, মই ভাবোঁ অনাগত দিনত অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সপোন অসমক ভাৰতৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত তাত আমিও আমাৰ কৰ্মযোগেদি সহযোগিতা কৰা যাব বা সহযোগিতা কৰিম।
1: আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিৱেশৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কালি

গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ ৰবি সিংহৰ কণ্ঠত ফজলুল কৰিমে লিখা এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

ৰুবি সিংহৰ কণ্ঠত ফজলুল কৰিমে লিখা গীতটি শুনিলে। এবাৰ শুনো আহক, ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত হেমন্ত দত্তৰ লিখা এটি গীত।

0: ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত হেমন্ত দত্তই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰীতা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা প্ৰভাত চৌধুৰীৰ।

0: ৰীতা বৰুৱাৰ কণ্ঠত প্ৰভাত চৌধুৰীয়ে লিখা গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনো আহক প্ৰতুল শৰ্মাৰ কণ্ঠত হীৰেণ গোস্বামীয়ে লিখা এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

প্ৰতুল শৰ্মাৰ কণ্ঠত হীৰেণ গোস্বামীয়ে লিখা গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ বনজ্যোৎস্না বৰুৱাৰ কণ্ঠত শ্যামানন্দ বৈশ্যই লিখা এটি গীত, প্ৰযোজনা জিতেন দেৱৰ।

0: বনজ্যোৎস্না বৰুৱাৰ কণ্ঠত শ্যামানন্দ বৈশ্যই লিখা এই গীতটিৰে আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰা হ'ল।
1: বিশেষ লোকৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ এহৰূপ শুনিবলৈ পাব।

0: গতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা 3 জুনলৈ বিভিন্ন ঠাইত 10,000 গছপুলি ৰোপণ কৰা হয়। এই অভিযানত সেনা জোৱান, প্ৰাক্তন সৈনিক, বন বিভাগৰ বিষয়া, NCC কেডেট, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, স্থানীয় সংগঠন আৰু স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীৰ সমান্তৰালভাৱে অনাময় অভিযানো চলোৱা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কালি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। চিৰাং জিলাৰ বন বিভাগে আজি ভাৰত ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে জনোৱা মতে জিলাখনৰ 2টা বিধানসভা সমষ্টি, চিদলি চিৰাং আৰু বিজনীৰ বিধায়কক লৈ 2টা সমষ্টিতে 5,00,000 গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজিৰ কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰী আৰু BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম উপস্থিত থাকিব। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত চাৰিওজনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয়। পাছত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু SDRFৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। দেশৰ লোকপিয়ল 2027 সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ হালমৰা মানকাছৰ জিলা প্ৰশাসনৰ উদ্যোগত 2 জুনৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে বৃহৎ তালিকাভুক্ত, গৃহগণনা, তথ্য সংগ্ৰহ, নথিভুক্তকৰণ আৰু ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত জিলা প্ৰশাসনৰ উদ্যোগত এখন সংবাদমেলো অনুষ্ঠিত হয়। সংবাদমেলত লোকপিয়লৰ দায়িত্বত থকা ভাৰতৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দই লোকপিয়ল সফলভাৱে সম্পন্ন কৰিবলৈ জনসাধাৰণৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে আহ্বান জনায়। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত গঢ়ি তোলাত অষ্টলক্ষ্মীৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
1: We are now going to work as per his directions, and under the Prime Minister's leadership, our Ashtalakshmi, our 8 states, are going from strength to strength. They will become the Ashtalakshmi of India when, as we advance towards Viksit Bharat 2047. The leaps of progress that the Northeast has undertaken under Prime Minister's visionary vision has actually led to huge economic growth across the length and breadth of the Northeast. And by 2047, as Bharat becomes Viksit, the Northeast will become a very, very central core of that Viksit Bharat 2047.

পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে, নাহৰ নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ অমৰপুৰ পাংগিং গাঁৱৰ সমীপৰ মথাউৰিৰ প্ৰায় 30 মিটাৰ অংশ ছিঙি পেলোৱাত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বানত নাহৰ বিজুলী, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰাৰ উপৰি খেতিপথাৰো ক্ষতিগ্ৰস্ত হৈছে। কালি নাহৰ নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গৈ থকা অৱস্থাত দলংখন হঠাৎ ভাগি পৰাত ছাত্ৰ ছাত্ৰী কেইগৰাকী কথমপি ৰক্ষা পৰে। ইপিনে চিচি বৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে কালি ধেমাজি জিলাৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বান আৰু খহনীয়া সমস্যাৰ বুজ লয়। মালিনীপুৰ পঞ্চায়তৰ মাজেৰে বৈ যোৱা ঘগ্ৰা নৈয়ে পকী দলঙৰ এটা মূৰ খহাই নিয়া অংশ পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে শীঘ্ৰে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত

0: ধেমাজি জিলাৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বান আৰু খহনীয়া সমস্যাৰ বুজ লয়। মালিনীপুৰ পঞ্চায়তৰ মাজেৰে বৈ যোৱা ঘগ্ৰা নৈয়ে পকী দলঙৰ এটা মূৰ খহাই নিয়া অংশ পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে শীঘ্ৰে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰে প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত 100 জোপা নাহৰৰ পুলি আৰু ফল মূলৰ গছৰ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি পুৱা ডিব্ৰুগড় নগৰৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকনৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সদস্যসকলো উপস্থিত থাকিব। বিহালী সমজিলা প্ৰশাসন আৰু ৰঙাগড়া চাহ বাগিচাৰ উদ্যোগত কালি অবৈধ সুৰা নিবাৰণ আৰু প্ৰতিৰোধৰ বাবে সজাগতা সভাৰ লগতে ভিন্নমুখী জীৱিকাৰ কৰ্মশালা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। বিহালী সমষ্টিত বহুলোকে অবৈধ সুৰাৰ বেপাৰ কৰি আহিছে। এই বেহা বন্ধ কৰি ইয়াৰ সৈতে জড়িত লোকসকলক অন্য জীৱিকাৰ পথ সন্দৰ্ভত বিশেষভাৱে অৱগত কৰোৱা হয়। অনুষ্ঠানত বিহালী সমজিলা আয়ুক্ত সবিতা কাকতি কোঁৱৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অংকুৰ জ্যোতি শৰ্মাই।
1: 12 জন নতুন মন্ত্ৰীৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব। এই বাতৰিটো ভিন ভিন শিৰোনামাৰে আলোকচিত্ৰ সহকাৰে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শ্বিলঙত কালি উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ বৈঠক সম্পন্ন হোৱা বাতৰিটো দি আছাম ট্ৰিবিউনকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত বাতৰিটো প্ৰকাশ কৰিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল 16 পইচাৰ পৰা সৰ্বাধিক 28 পইচালৈ বৃদ্ধি কৰিছে। এই বাতৰিটো অসমে প্ৰতিদিন কাকতকে ধৰি প্ৰায় আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত ফ্লেটৰ দাম বৃদ্ধি হ'ব পাব। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাছাৰৰ ধৰমখালৰ 200 বিঘা ভূমিত সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰা অভিযোগ উত্থাপন হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অপাৰেশ্যন ডেল্টা হান অভিযানৰ অধীনত গুজৰাটত 501 জন বাংলাদেশীক আটক কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বেংগালুৰুৰ ৰাজেশ এক্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰাজেশ মেহতাক শ্বেয়াৰ বজাৰত 15 লাখ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত ছেবিয়ে নিষিদ্ধ ঘোষণা কৰিছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ 80% নিশ্চিত কৰাৰ লক্ষ্য লোৱাৰ পাছতো উপস্থিতিৰ হাৰ হৈছে 51.66%। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ 10টা বিষয়ৰ পাঠ্যক্ৰম সাময়িকভাৱে বাতিল কৰা হৈছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ অংকুৰ। কামৰূপ জিলাৰ বকোত মীন আইন ভংগ কৰি ব্ৰহ্মপুত্ৰ নদত পোনা আৰু কণী থকা মাছ ধৰি অহা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছ ধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ চমৰীয়া সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা জিৰোৰ পৰা ব্ৰহ্মপুত্ৰত এই অভিযান চলোৱা হয়। অভিযানকাৰী দলটোৱে অবৈধভাৱে মাছ ধৰা কাৰ্যত জড়িত এজন লোককো আটক কৰে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নদীত মাছ ধৰা সম্পূৰ্ণৰূপে বন্ধ থাকে। ল'ৰাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন জাপানৰ কাকামিগাহাৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপৰ ছেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পুৱা 6 বজাৰ পৰা ছানডেজন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বতৰ স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ।

0: চিয়া চব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপতগ্ৰহণ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। আৰু ল'ৰাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত আৰু পাকিস্তানৰ খেল।
1: ক্ষন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি বুলেটিন 11 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক চিৰাং জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে চিৰাং জিলাৰ সদৰ ঠাই কাজল গাঁৱৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়। চিৰাঙৰ বন বিভাগে 5 জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱসটি বহল ভিত্তিত আয়োজন কৰে। জিলাখনৰ ভাৰত ভূটান সীমান্তৰ চিকনাজাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া দেওশ্ৰী ৰায়পুৰত অনুষ্ঠিত কৰা হৈছে বন বিভাগৰ এই কাৰ্যসূচী। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ৰ পৰা।
1: চিৰাঙত এইবেলি বন বিভাগে মুঠ 10 লাখ গছপুলি ৰোপণৰ লক্ষ্য হিচাপে লৈছে। এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, চিৰাং জিলাৰ 2টা বিধানসভা সমষ্টি, ক্ৰমে চিদলি চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ বিধায়কক লৈ 2টা সমষ্টিত 5 লাখকৈ অৰ্থাৎ মুঠ 10 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি জিলাখনত দেওশ্ৰীত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই শুভাৰম্ভ কৰিব। গছপুলি ৰোপণ কাৰ্যসূচী বছৰটোৰ 17 ছেপ্টেম্বৰলৈ চলিব। বন বিভাগে বিশেষকৈ ভাৰত ভূটান সীমান্তৰ বনাঞ্চল আৰু চিকনাচা ৰাষ্ট্ৰীয় উদ্যানত এই গছপুলি ৰোপণৰ ব্যৱস্থা কৰিব। জিলাখনত স্বচ্ছ গাঁও, সুৰক্ষিত জলবায়ু সৃষ্টিৰ উদ্দেশ্যে ৰাইজৰ সহযোগিতা বিচাৰিছে চিৰাং বন বিভাগে।
2: নতুনকৈ পৰিকল্পনা কৰি, সৃষ্টি কৰি আৰু এনেদৰে সেই
0: হৈছে সমগ্ৰ জিলাতেই লোকপিয়লৰ কাৰ্যকলাপ ফলপ্ৰসূ, সঠিক আৰু একেধৰণেৰে ৰূপায়ণ কৰা। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: লোকপিয়ল চলোৱাৰ উদ্দেশ্যে চিৰাং জিলাক 6টা লোকপিয়ল আদায় কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে 3টা গ্ৰাম্য অঞ্চল বিজনী, চিদলি আৰু বেংটলত অৱস্থিত, বাকী 3টা চহৰ অঞ্চল যেনে বিজনী, বাছুগাঁও আৰু কাজলগাঁও অৱস্থিত। প্ৰশিক্ষণ প্ৰদান কৰিছে লোকপিয়লৰ উপ সঞ্চালক প্ৰণতি মেধি আৰু DPAB-ৰ হৰগোবিন্দ বৰৈ, যিয়ে গৃহ তালিকা প্ৰক্ৰিয়া আৰু গৃহ পিয়লৰ বিভিন্ন কাৰ্যসূচী আৰু কাৰিকৰী দিশৰ মাজেৰে অংশগ্ৰহণকাৰীসকলক পথ প্ৰদৰ্শন কৰাত সহায় হৈছে। ইপিনে 2 জুনত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত মধুসূদন নাথে 2027 চনৰ লোকপিয়ল চৰকাৰী শুভংগৰ প্ৰতীক প্ৰগতি আৰু বিকাশ উন্মোচন কৰে। আগন্তুক 2047 চনৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগীৰ দিশত ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত মহিলা আৰু পুৰুষৰ সমান অংশগ্ৰহণৰ প্ৰতীক হিচাপে এই শুভংকৰ উন্মোচন কৰা হয়। শুভংকৰ উন্মোচন কৰি আয়ুক্তগৰাকীয়ে কয় যে 2027 চনৰ লোকপিয়ল এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব, কাৰণ ই হ'ব ডিজিটেলভাৱে অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন লোকপিয়ল। প্ৰথমবাৰৰ বাবে নাগৰিকসকলে 16টা ভাষাত উপলব্ধ নিৰাপদ ৱেব ভিত্তিত মঞ্চৰ জৰিয়তে আত্মগণনা কৰাৰ লগতে বিকল্প লাভ কৰিব, আৰু যাৰ ফলত উত্তৰদাতাসকলে ঘৰে ঘৰে কৰা জৰিপৰ পূৰ্বে অনলাইন যোগে নিজৰ তথ্য জমা দিব পাৰিব।
0: চিৰাং জিলাৰ কাজলগাঁওস্থিত সশস্ত্ৰ সীমাবল চমুকৈ SSB-ৰ 15 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত বিজনী মহকুমাৰ 1 নম্বৰ বিষ্ণুপুৰত বিগত 26 মে'ত এদিনীয়াকৈ তামোল ব্যৱস্থাপনা আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল কৃষকসকলক তামোলৰ আধুনিক খেতি, ৰোগ ব্যৱস্থাপনা আৰু অবৈধ সৰবৰাহ ৰোধ কৰাৰ সন্দৰ্ভত সজাগ কৰা। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: সেইদিনা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে 15 নম্বৰ বাহিনীৰ

0: কমাণ্ডেণ্ট ভূপেন দাসে তেওঁ নিজৰ ভাষণত ভাৰত ভূটান সীমান্তত তামোল এবিধ গুৰুত্বপূৰ্ণ অৰ্থকাৰী শস্য। ইয়াৰ বৈজ্ঞানিক ব্যৱস্থাপনা কেৱল কৃষকৰ উপাৰ্জন বৃদ্ধিতে সহায়ক নহয়, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা হোৱা অবৈধ সৰবৰাহ ৰোধ কৰাটো সহায়ক হয়।
1: জিলাৰ এৰূপ আজিলৈ ইমানতে শেষ হ'ল। কাইলৈ পুৱা 9:15 বজাত পুনৰ আন এখন জিলাৰ এৰূপৰ সৈতে আমি লগ পাম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপত আজি চিৰাং জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছে প্ৰভাতী তৰংগ। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মায়।

সুপ্ৰভাত আদৰৰ শ্ৰোতা, প্ৰভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি এটি বিশেষ খণ্ড, এইবাবে আজি এটা বিশেষ দিন, আৰু আপোনালোক আটাই জ্ঞাত আজি হৈছে বিশ্ব পৰিৱেশ দিৱস, যাক ইংৰাজীত কোৱা হয় ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। আৰু আজিৰ এই দিনটোত আমাৰ পৰিৱেশৰ লগত যিবিলাক কথা জড়িত হৈ থাকে, পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ কাম কাজ কৰা হয়, আজিৰ দিনটোত আৰম্ভ কৰা হয়, পৰিকল্পনা কৰা হয়, অনুষ্ঠান আদি আয়োজন কৰা হয়। ইয়াৰ অৰ্থ এটাই যে আমাৰ পৰিৱেশটো সুৰক্ষিত হৈ থাকিব লাগে, আমাৰ নিজৰ বাবে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। আৰু সেয়েহে আদৰৰ শ্ৰোতা, আজি আমি বিষয়টো ৰাখিছোঁ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোৱা হওক। অতি গুৰুত্বপূৰ্ণ এটা বিষয় আজি আমি লৈ আনিছোঁ, কাৰণ প্ৰকৃতিৰ অবিহনে, আমি এটা প্ৰকৃতিৰ অংশই আপোনালোক এটাই জ্ঞাত, এই প্ৰকৃতি যদি আমাৰ সৈতে বা আমি যদি প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ নাথাকোঁ, সহাৱস্থান নকৰোঁ, তেন্তে আমি এই পৃথিৱীত হয়তো বহু যুগলৈ বৰ্তি থাকিব নোৱাৰিম। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে হয়তো বহু অসুবিধা হ'ব, বহু সংঘাত আদি নামি আহিব পাৰে। ইতিমধ্যে বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে, আপোনালোকে এটাই জ্ঞাত, খবৰ কাগজত বা অন্যান্য সংবাদ মাধ্যমত এই বিষয়ে আপোনালোকে পঢ়ি থাকে, আৰু লাহে লাহে লোক আমাৰ ৰাইজ সজাগো হৈছে যে প্ৰকৃতি ৰক্ষা কৰিব লাগে, আমি পৰিৱেশ ৰক্ষা কৰিব লাগে। এনেকুৱা ধৰণৰ কথা পাতিবলৈ দুগৰাকীকৈ সমল ব্যক্তি আজি আমাৰ সৈতে থাকিব। মই আৰম্ভণিতে চিনাকি কৰাই দিবলৈ ভাল পাম, তেখেতসকলক ডক্টৰ জয়দীপ বৰুৱা, সঞ্চালক এষ্টেক, যাক আমি কওঁ আসাম সায়েন্স টেকনোলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল, তাৰ তেখেত সঞ্চালক। লগতে থাকিব ফোনযোগে আমাৰ সৈতে ঋতুৰাজ ফুকন, এগৰাকী পৰিৱেশবিদ। এই পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতে যোৱা কেইবাটাও বছৰ ধৰি কাম কৰি আছে, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সমিতি আছে তাত তেখেত সদস্য, সেই সমিতিসমূহত যিবিলাক নীতি নিৰ্ধাৰণ হয় তাৰ সৈতে তেখেত জড়িত হৈ আছে। গতিকে এই গোটেই কথাখিনি আমি আগত ৰাখি আজি আমাৰ এই খণ্ডটি লৈ আনিছোঁ। পুনৰবাৰ জনাইছোঁ, আজিৰ আমাৰ বিষয় ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোৱা হওক আদৰৰ শ্ৰোতা। গতিকে আমাৰ সকলোৰে কৰণীয় আছে, আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম, আমাৰ অতিথিৰ সৈতে চিনাকি কৰাই দিম। কিছু সময় পাছতে ডক্টৰ জয়দীপ বৰুৱা আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ব, গতিকে তেখেতৰ সৈতে পোনে পোনে আমি এই বিষয়ত কথা পাতিম। কিন্তু যিহেতু আমাৰ প্ৰভাতী তৰংগ আপোনালোকে জানে সুৰীয়া যাত্ৰা, এটি সুন্দৰ গীতেৰে আৰম্ভ কৰিব খুজিছোঁ।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগ ৰেডিঅ' বিশেষ খণ্ড। আৰু আমি কৈছোঁ যে পৰিৱেশৰ সৈতে আজি সংগতি ৰাখি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোৱা হওক আদৰৰ শ্ৰোতা। আৰু আমি কৈছিলোঁ, ঘোষণা কৰিছোঁ, আমাৰ সৈতে পৰিৱেশবিদ ঋতুৰাজ ফুকন ডাঙৰীয়া থাকিব। তেখেত আমাৰ সৈতে ফোনযোগে সংযোগ হৈছে। ফুকন ডাঙৰীয়া, স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ। এই সময়খিনি এটা বৰ প্ৰত্যাহ্বানমূলক সময় ইতিমধ্যে আহি পৰিছে পৰিৱেশক লৈ। বিভিন্ন সময়ত বিভিন্ন কথা বতৰা আমি শুনি থাকোঁ। আপুনি কেইবাটাও বছৰ ধৰি এই ক্ষেত্ৰখনত কাম কৰি আছে, বিভিন্ন নীতি নিৰ্ধাৰণ যেতিয়া আন্তঃৰাষ্ট্ৰীয় সমিতি আছে বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতি, তাত আপুনি সদস্য, বিভিন্ন অনুষ্ঠান কৰি থাকে। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ সময়ত যিটো বিষয় ৰাখিছোঁ যে আমাৰ দায়িত্ব ভৱিষ্যত প্ৰজন্মৰ বাবে, এই বিষয়টোত আপুনি কেনেধৰণৰ মন্তব্য আৰম্ভণিতে কৰিব বিচাৰিব?
1: মই ভাবো যে আমি পুনৰ প্ৰকৃতিক ভাল পাব শিকিব লাগিব। আমাৰ যোনবিলাক পৰিৱেশ তন্ত্ৰ আছে সেইবিলাক পুনৰ জীৱিত কৰিবলৈ শিকিব লাগিব। আমাৰ পূৰ্বপুৰুষসকলে যেনেকে প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ জানিছিলে, আৰু জনজাতীয় মানুহৰ পৰা শিকিবলৈ বহুতখিনি কথা আছে। ইতিমধ্যে বহুতো তেনেকুৱা তথ্য ওলাইছে যে প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ আমি আমাৰ সেই প্ৰাচীন যোনবিলাক সভ্যতা আছিলে তেওঁলোকৰ যোনটো আজি জনজাতীয় মানুহৰ মাজত আমি দেখা পাওঁ যে তেওঁলোকে প্ৰকৃতিৰ লগত জীয়াই থাকিব জানে, সেই বস্তুখিনি আমি পুনৰ আমি জীৱিত কৰিব লাগিব, পুনৰ আমাৰ আঁকোৱালি ল'ব লাগিব। আৰু প্ৰকৃতিক যেতিয়া আমি ভাল পাবলৈ শিকিও, তেতিয়াহে আমি যোনবিলাক আজি প্ৰকৃতিৰ জ্বৰ উঠিছে বুলি কওঁ আমি, সেইবিলাক আমি নাইকিয়া কৰিব পাৰিম আৰু পুনৰ এখন সুন্দৰ পৃথিৱী ঘূৰাই আনিব পাৰিম।
0: হয়, প্ৰতি বছৰে এই দিৱসটো এটা থিম থাকে। ফুকন ডাঙৰীয়া এইবেলিও এটা থিম নিৰ্ধাৰণ কৰি দিছে, এইটো হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। এই কথাটো কৈছে, যাক আমি অসমীয়াত এনেধৰণে কৈছে, প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত জলবায়ুৰ বাবে আমাৰ ভৱিষ্যত।

0: ৰাষ্ট্ৰৰ বাবে। গতিকে এই থিমটো যিটো দিয়া হৈছে যে ইনস্পায়াৰ্ড বাই নেচাৰ, সেইটোৱে কি বুজাইছে বাৰু? আমাৰ শ্ৰোতাৰ জ্ঞাতাৰ্থে অকণমান জনাওকচোন বাৰু।
1: আমি বহু বছৰে জলবায়ু পৰিৱৰ্তন এটা বেলেগ বিষয়, প্ৰকৃতি সংৰক্ষণ বা জৈৱ বৈচিত্ৰতা সংৰক্ষণ এটা বেলেগ বিষয়, এই গোটেইবিলাক আমি এটা চাইলো য'ত আমি বেলেগ বেলেগ ধৰণে আমি তেওঁলোকক চাইছিলো। কিন্তু এতিয়া আমি বুজিবলৈ পাইছো যে যিবিলাক আজি পৃথিৱীৰ যোনটো জল উঠা বুলি কয়, তাৰ পুনৰ এই গোটেই সমস্যাবিলাকৰ মূল কাৰণ হ'ল যে আমি প্ৰকৃতিক শোষণ কৰি অহাটো, আৰু প্ৰকৃতিৰ লগত জীয়াই থাকিবলৈ হলে প্ৰকৃতিক আমি সন্মান জনাব লাগিব। আৰু প্ৰকৃতিৰ যিবিলাক পৰিৱেশ যন্ত্ৰ হয় সেইবিলাকে যে সৃষ্টি পচিবল কৰিছে পৃথিৱীত, এই সৃষ্টি শৃংখলাটো জাৰি ৰাখিবলৈ প্ৰকৃতিক আৰু এই পৰিৱেশ যন্ত্ৰবিলাকক পুনৰ ঘূৰাই আনিবলৈ আমি শিকিব লাগিব। আৰু সেই বস্তুটো এতিয়া সকলোবিলাক আমাৰ যিমান ষ্টাডি আছে বা যিবিলাক অধ্যয়ন আছে তাত ওলাই পৰিছে যে আমি জলবায়ু পৰিৱৰ্তন যদি জলবায়ু পৰিৱৰ্তনৰ পৰা মানৱক মানৱ জাতিক যদি বচাবলৈ হয়, কাৰণ পৃথিৱী সদায় থাকিব, আমি এতিয়া মানুহক জাতি বা মানৱ প্ৰাণীক বচাবলৈ আমি এখন যুদ্ধ কৰি আছো, এই যুদ্ধখন জিকিবলৈ হ'লে কিন্তু আমি প্ৰকৃতিৰ লগত আমি এই শান্তি স্থাপন কৰিব লাগিব, প্ৰকৃতিক শোষণ বন্ধ কৰিব লাগিব আৰু পৰিৱেশ যন্ত্ৰবিলাক পুনৰ ঘূৰাই আনিব লাগিব।
0: হয় ফুকন ডাঙৰীয়া, আপুনি ধৰক পৃথিৱীৰ যি দুইটা মেৰু, সুমেৰু কুমেৰু দুয়োটাই ভ্ৰমণ কৰিছে, তাত সদায় তেনেকুৱা খবৰ আহি থাকে দুইটাৰ যি প্ৰাকৃতিক পৰিঘটনা, তাত বলব গ'লে তাৰ প্ৰভাৱ আমাৰ দেশ মহাদেশ এইবিলাকত পৰে, সেই প্ৰভাৱসমূহ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ ক্ষেত্ৰত যদি আপুনি চাই কেনেদৰে তাক বিশ্লেষণ কৰিব খোজে বাৰু?
1: দুইটা মেৰু অঞ্চলৰ আমাৰ পৃথিৱীৰ এটা মানে থাৰ্মষ্টেট নিচিনা, তাতে যিমানে বৰফ গলে তাৰ ধৰ তাৰ যোনটো ইম্পেক্ট হয় সেইটো গ্ল'বেলি হয়, গোটেই পৃথিৱীতে তাৰ প্ৰভাৱ পৰিবই। এক নম্বৰ কথা হ'ল এটা একদম সাগৰৰ পৃষ্ঠা বাঢ়াটো, আৰু সাগৰৰ পৃষ্ঠা যেনেকে বাঢ়িব, আমাৰ আমি সাগৰৰ পাৰত নাথাকিলেও আমাৰ যোনখন ওচৰৰ দেশ বাংলাদেশ, সেইখন পৃথিৱীৰ চবতকে ভালনাৰেবল বুলি কয় সাগৰ পৃষ্ঠা বঢ়াত, আৰু যিমানে সাগৰ পৃষ্ঠা বাঢ়িব তাতে তিমানেই মানুহ তাৰে শৰণাৰ্থীসকলৰ যাবলৈ ঠাই নাথাকি পেলাই আমাৰ এইফালে ভাৰতবৰ্ষতে সোমাবহি, আৰু একেবাৰে ওচৰতে আমি আছো অসম বংগালত, আগৰ পৰা এই শৰণাৰ্থী প্ৰব্লেম জলবায়ু শৰণাৰ্থী প্ৰব্লেমটো চলি আছে আৰু চলিব ভৱিষ্যতে। আৰু দ্বিতীয়তে যোনটো আৰ্কটিক পলৰ নৰ্থ পলৰ ৰিজনৰ যোনখিনি বৰফ, এইখিনি একচুৱেলি গোটেই পৃথিৱীৰ যোনটো জলবায়ু সেইটো ধাৰ্য কৰে, যোনবিলাক আমাৰ অ'চিয়ান কাৰেণ্টছ আছে, আমাৰ যোনবিলাক এয়াৰ ফ্ল' ডাইনামিক্স আছে, সেইবিলাকে আমাৰ যেনেকে যোনটো আমাৰ বৰষুণ হয় মনচুন, এইবিলাকৰ ইটোৰ লগত সিটো জড়িত হৈ আছে, আৰু তাতে বৰফ যিমানেই গলিব তাতে আমাৰ যোনটো মনচুন ডিষ্ট্ৰাপশ্যন এতিয়া আমি অলৰেডি দেখি আছো, বৰষুণ আগৰ নিচিনা নোহোৱা হ'ল, খুব কম সময়তে বেছিকে বৰষুণ হয় বা যেতিয়া হ'ব লাগে তেতিয়া নহয় বেলেগ সময়ত হয়, এই এই গোটেই যোনটো পৰ্যায় চলি আছে আজি অলপ বছৰৰ পৰা, এইটো এতিয়া বৈজ্ঞানিকসকলে অলৰেডি কৈ আছে যে এইটো আৰ্কটিক চি আইচ লছ, যোনটো সাগৰত থকা বৰফটো আৰ্কটিক অঞ্চলত তাত হোৱাৰ কাৰণে আমাৰ ইয়াতে ইতিমধ্যে প্ৰভাৱ পেলাইছে। আৰু এতিয়া আজিৰ দিনত এইটো ক'ব লাগিব যে দুইটা মেৰু অঞ্চলত কি হয় এতিয়া ভৱিষ্যতে আমাৰ ইয়াতে আমাৰ অসমতে বা উত্তৰ পূৰ্বাঞ্চলতে ইয়াতে বহু ক্ষতি কৰিব, যিহেতু আমাৰ যোনটো আমি যেনেকে আমি জানি আছিলো যোনটো জলবায়ু পৰিৱৰ্তন আছিলে সময়ত সেইটো সলনি হৈছে আৰু সলনি আৰু বেছিকে হ'ব। আৰু চবতকে ডাঙৰ কথা হ'ল যে আমাৰ অঞ্চলটো আমি এতিয়া আমাৰ বানপানীৰ কাৰণে পৃথিৱীৰ মানুহে জানে যে ইয়াতে পানী বেছি আছে বা বহু খুব বেছিকে বৰষুণ হয়, কিন্তু ভৱিষ্যতে আমাৰ প্ৰজেকশ্যন হিচাপে ক'ত ক'ত কোন কোন জেগাত তৃতীয়খন বিশ্বযুদ্ধ হ'ব পাৰে পানীৰ ওপৰত, আৰু হ'বলৈ হ'লে কোনকেইটা অঞ্চলত সম্ভাৱত হ'ব, তাৰে ভিতৰতে কিন্তু আমাৰ এই গংগা ব্ৰহ্মপুত্ৰ অঞ্চলটো পৰে, সেইকাৰণে উত্তৰ মেৰু বা দক্ষিণ মেৰুত কি হৈছে এইটো বেলেগ নহয়, আমাৰ পৃথিৱীৰ গোটেই পৰিৱেশ তন্ত্ৰ এক হয় একেই হয়, তাত সেই অঞ্চলবিলাকত যি হয় তাৰ প্ৰভাৱ আমাৰ ওপৰত ইতিমধ্যে পৰিছে, ভৱিষ্যতে আৰু বেছিকে পৰিব।
0: হয় হয় ফুকন ডাঙৰীয়া, আপুনি ইউএনৰ যিখন ইণ্ডিজিনাছ কজেছ আণ্ডাৰ বোৰ্ড দ্য ইউএন ক্লাইমেট এণ্ড বায়'ডাইভাৰ্চিটি কনভেনশ্যন, তাৰ আপুনি মেম্বাৰ হয়, সদস্য হয়, গতিকে এই এই ক্ষেত্ৰত ইণ্ডিজিনাছ যিবিলাক ধৰক আমাৰ গ্ৰুপ আছে, আমাৰ ইয়াত জাতি জনজাতি আছে, সহাৱস্থান কৰে, আজি বহুত দিনৰ পৰা আমি দেখিছোঁ যে প্ৰকৃতিৰ লগতে তেখেতসকলৰ এটা সহাৱস্থান

0: সুন্দৰভাৱে তেখেতে তেখেতসকলে বেছি প্ৰকৃতিৰ ওচৰত এইবাৰ যিটো থিম দিছে ইনস্পায়াৰ্ড বাই নেশ্যন, তেখেতসকল অলৰেডি ইনস্পায়াৰ্ড বাই নেশ্যন, সেনেকুৱা ধৰণৰ এটা উদাহৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চল আমি দেখিবলৈ পাওঁ জাতি জনগোষ্ঠীৰ মাজত, আমাৰ অসমতো তেনেকুৱা আছে। গতিকে এই ক্ষেত্ৰত ধৰক সেই প্ৰথাটো যিটো অতীজৰ পৰা চলি আহিছে, এতিয়া ধৰক নগৰীকৰণ হৈছে, আমি নগৰলৈ আহি অকণমান মাইগ্ৰেট কৰিছোঁ, তেনেকুৱা হৈছে। গতিকে সেই যিটো আমাৰ আছিলে সহাৱস্থানৰ কথাটো, কেনেদৰে আপুনি এটা পৰ্যবেক্ষণ কৰে বাৰু?
1: প্ৰথমতে যেতিয়া মই 2021ত সেই গ্লাছগোত যোনখন কপ হৈছিলে, তাত যাওঁতে মই দেখিলো যে প্ৰথমবাৰৰ বাবে এই 25 বছৰ আগলৈকে তেতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ যোনখিনি জলবায়ু আলোচনা চলি আছিলে, সেই চক্ৰবিলাকত জনজাতীয় মানুহ ইণ্ডিজিনিয়াছ পিপলছৰ ৰিপ্ৰেজেণ্টেটিভ খালি অবজাৰ্ভাৰ হিচাপে আছিলে। কিন্তু সেই গ্লাছগো কপৰ পৰা প্ৰথমতে তেওঁলোকৰ একচুৱেলি স্থায়ীভাৱে যোনখন নিগচিয়েচন টেবুলত আলোচনা চক্ৰত তেওঁলোকৰ এটা স্থান দিয়া হ'ল। তাৰপিছত মই চালো যে কোনকেইটা অঞ্চলৰ তাতে মানুহ আছে আৰু পৃথিৱীৰ 8টা অঞ্চল ভাগ কৰি দিয়া আছে, আৰু আমাৰ দেশ, আমাৰ ইণ্ডিয়া এই এছিয়া পেচিফিকত পৰে, আৰু এছিয়া পেচিফিকৰ ৰিপ্ৰেজেণ্টেটিভ বেছিভাগেই হয় ইণ্ডোনেছিয়া, মালয়েছিয়া বা কেইজনমান আছিলে নেপালৰ পৰা ইণ্ডিয়াৰ পৰা, হয়তো এজনেই আছিলে। কিন্তু ইণ্ডিয়াত আমাৰ 700তকৈ ওপৰৰ বেছি ইণ্ডিজিনিয়াছ পিপল যাক ডিফাইন কৰা হয় আমাৰ ইয়াতে আছে। কিন্তু আমাৰ অঞ্চলৰ একচুৱেল যোনবিলাক প্ৰতিনিধিসকল তাতে ৰাষ্ট্ৰসংঘৰ আলোচনা চক্ৰত আমি নেদেখো, আৰু যেতিয়ালৈকে আমি তাতে ৰাষ্ট্ৰসংঘত আমি আমাৰ সমস্যাবিলাক উত্থাপন কৰিব নোৱাৰো, তেতিয়াহ'লে তেতিয়ালৈকে মানে আমি ভৱিষ্যতে যোনবিলাক আমি ৰেহাই পাব লাগে, যেনেকে লছ এণ্ড ডেমেজ ফাণ্ডৰ কথা আহি আছে এতিয়া, য'ত ক্ষতি ক্ষয় ক্ষতি পূৰণ কৰা জলবায়ু পৰা হোৱা সেইবিলাকত কিন্তু আমি স্থান নাপাম। আমাৰ ইতিমধ্যে যোনটো ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন চাইন্স এণ্ড IPDES বুলি যোনটো গভৰ্ণিং হেৰি আছে, পেনেল আছে, তেওঁলোকে আজিৰ পৰা কেইবাবছৰৰ আগতে কৈছিলে যে পৃথিৱীৰ ৰিমেইনিং 70% নেচাৰেল প্লেচেছ, প্ৰকৃতিক জেগাবিলাক এতিয়াও য'ত মানে 80% বায়'ডাইভাৰ্চিটি দিব্য বৈচিত্ৰ এতিয়াও মানে অটুট হৈ আছে, সেইবিলাকৰ মেনেজমেণ্ট বা অ'নাৰশ্বিপ এই ইণ্ডিজিনিয়াছ পিপলৰ হাতত আছে। আৰু তেতিয়াৰ পৰাই গুৰুত্ব দিয়া হৈছে যে জাতি জনজাতীয় অঞ্চলবিলাকৰ পৰা আমি শিকিব লগা বহুত আছে, আৰু আমি তেওঁলোকক একচুৱেলি মেইন ষ্ট্ৰীমত আনিব লাগে জলবায়ু পৰিৱৰ্তনৰ যোনবিলাক সমস্যা তাৰ উত্তৰ বিচাৰি তেওঁলোকৰ পৰা শিকিব লাগে। আৰু একেটা সময়তে জৈৱবৈচিত্ৰতা যিহেতু তেওঁলোকে অলৰেডি সংৰক্ষণ কৰি আহিছে, তেওঁলোকৰ পৰা শিকিব লগা বহুত আছে। তাৰ লগতে আজিৰ পৰা দুবছৰমান আগতে এখন ৰিপৰ্ট ওলাইছিল IPDESৰ পৰাই, নেক্সাছ ৰিপৰ্ট বুলি, আৰু তেওঁলোকে এইটো ক্লিয়াৰ কৰি দিছিলে যে জলবায়ু পৰিৱৰ্তন বা প্ৰদূষণ বা জৈৱবৈচিত্ৰতা বিলুপ্তি এই সমস্যাবিলাক কিন্তু আমি বেলেগে বেলেগে চালে নহ'ব, আমি সমস্যাবিলাক এটা টুকুৰে চাব লাগিব, এটা একশ্যন এটা এটা ধাৰাত আমি তাৰ উত্তৰ বিচাৰি পেলাই আমি জনজাতীয় মানুহৰ পৰা সহবাস কৰাটো শিকিব লাগিব। তেতিয়াৰ পৰা এইটো বেছি গুৰুত্ব পাই আছে, আৰু সকলো এতিয়া যিমানখিনি ৰাষ্ট্ৰসংঘৰ অধিৱেশন দেখিছো তাতে জনজাতীয় জাতিৰ মানুহৰ বা ইঞ্জিনিয়াৰ পিপলৰ মানে প্ৰতিনিধিসকলে নিজৰ নিজৰ অঞ্চলৰ কথাবিলাক উত্থাপন কৰিবলৈ সক্ষম হৈছে।
0: হয়, মোৰ শেষৰটো প্ৰশ্ন, আপোনাৰ বেছি সময় নলওঁ আৰু, যে কথা হৈছে কি, আপুনি ধৰক ক্লাইমেট একশ্যন বা ক্লাইমেট জাষ্টিচ এই বিষয়ত আপুনি ইতিমধ্যে কেইবাখনো পুথি ৰচনা কৰিছে, লিখিছে, এতিয়া ক্লাইমেট জাষ্টিচ বা ক্লাইমেট একশ্যন বুলি ক'লে সাধাৰণতে আমাৰ শ্ৰোতাই বুজাকে অকণমান কি কথা ক'ব পৰা যায় বাৰু, কি হয় ক্লাইমেট জাষ্টিচ ক্লাইমেট একশ্যন? হয়
1: হয়, যিটো জলবায়ু ন্যায় আজিৰ দিনত আমি যদি চাওঁ, আমাৰ 2030লৈ ধাৰ্য কৰা হৈছিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট গোল, SDG, কিন্তু এতিয়া যদি যোনটো SDG ৰিপৰ্ট ওলাই দুবছৰ মূৰে মূৰে যোৱা বছৰ এটা ওলাইছে, তাৰ মতে আমি যদি চাওঁ, আমি প্ৰায় দুটা এটাৰ বাহিৰে প্ৰায় কেইটাত আমি বহু পিছ পৰি আছো, আৰু 2030ত সম্ভৱ এটাও আমি গৈ পেলাই ঢুকি নাপাম, আমি মানে ভাৰতবৰ্ষই নহয় পৃথিৱীৰ প্ৰায়খিনি দেশে, আৰু তাৰ মূল কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। তাতে আমি এটা কথা পাতিব লাগিব, জলবায়ু ন্যায় কথা। এই জলবায়ু ন্যায় দুটা ধৰণৰ দুটা চকুৰে চাব পাৰি, এটা হ'ল যোনখিনি উন্নত দেশ, উন্নত দেশখিনিয়ে বেছিভাগেই যোনবিলাক তেল গেছ কয়লাৰ ব্যৱহাৰ কৰি এটা সময়ত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ সময়ত তেওঁলোকে একচুৱেলি বায়ুমণ্ডল

0: ৰেছপনচিবল, আৰু তেওঁলোকে ৰেছপনচিবল হয় কাৰণে তেওঁলোকে লাইবলো হয় যে আজি যোনবিলাক সমস্যা আছে তাৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ নিজৰ বৰঙণি ৱেডাৰ তেওঁলোকৰ ৰিচাৰ্চ শ্বেয়াৰ কৰি বা ফাইনেন্সিয়েলি দুখীয়া দেশবিলাকক হেল্প কৰি পেলাই তেওঁলোকে সহায় কৰিব লাগে আৰু এই জলবায়ু পৰিৱৰ্তনৰ লগত ডিল কৰিবলৈ তেওঁলোকে সহায় কৰিব লাগে। এইটো এটা দিশ আছে। তাৰ লগতে আৰু এটা দিশ হ'ল যে যোনখিনি মানুহে যোনখিনি মানুহ ধৰক যেনেকে জাতি জনজাতিৰ মানুহ যোনবিলাক ধৰক ৰুৰেল অঞ্চলত থাকে গাঁও অঞ্চলত থাকে তেওঁলোকে হয়তো চহৰ অঞ্চলৰ মানুহতকৈ বহুত কম লাইট ফেন ব্যৱহাৰ কৰে, গাড়ী মটৰ ব্যৱহাৰ কৰে বা ইণ্ডাষ্ট্ৰিয়েল গুডছ ব্যৱহাৰ কৰে যোনবিলাক চেণ্ট্ৰেলি এটা জেগাত প্ৰডিউচ হয় পেকেট দি পেলাই আমাৰ ওচৰলৈ আহে খাদ্য বস্তু যোনবিলাকৰ কাৰণে বহুত বেছি পৰিমাণে পৰিৱেশৰ ক্ষতি হয় আৰু গ্ৰীণ হাউছ গেছ জমা হয় বায়ুমণ্ডলত যাৰ কাৰণে বতাহ বাঢ়ি আছে। যোনবিলাক মানুহে সেই সমস্যাৰ কণ্ট্ৰিবিউট কৰা নাই তেওঁলোক কিন্তু সবতকৈ বেছি ভুক্তভোগী। তেওঁলোকে যিহেতু যে নদী পাৰত থাকে ব্ৰহ্মপুত্ৰৰ পাৰত য'ত গৰাখহনীয়া বা বানপানীৰ কাৰণে তেওঁলোক বেছি প্ৰভাৱিত, কিন্তু এটা দিশত চালে তেওঁলোকে একচুৱেলি সেই জলবায়ু পৰিৱৰ্তনৰ যোনটো কাৰণ এই সমস্যাটোৰ কাৰণে কিন্তু তেওঁলোকে নিজৰ তেওঁলোক জগৰীয়া নহয়, যোন জগৰীয়া তেওঁলোকতকে ভুক্তভোগীখিনি বেলেগ। সেইটো এটা তাতে জলবায়ু ন্যায়ৰ কথা আহি যায়। সামাজিক ন্যায় যদি আমি পাবলৈ হয় তেতিয়াহ'লে আমি জলবায়ু ন্যায়ৰ কথা পাতিবই লাগিব। সেই বিষয়খিনি আলোচনা কৰিবলৈ এই কিতাপখিনি ৰচনা কৰা হৈছিল। আৰু কেইবাটাও দিশ আছে যেনেকে মহিলাসকল বেছি প্ৰভাৱিত বা আগৰ জেনেৰেশ্যন আমাৰ যোনটো এতিয়া জেন জি বুলি কওঁ তেওঁলোকে একচুৱেলি বেছি কণ্ট্ৰিবিউট কৰা নাই যিহেতু তেওঁলোকে জন্ম হোৱাৰ আগতে বেছিভাগ হৈ আছিলে যোনবিলাক 50 বা 60 বছৰৰ ওপৰৰ মানুহ তেওঁলোকে একচুৱেলি জগৰীয়া বেছি কিন্তু ভুক্তভোগী হৈ আছে যোনখিনি জেন জি বা তাৰ পিছৰ জেনেৰেশ্যন খিনি। এইটো এটা ইণ্টাৰ জেনেৰেশ্যনেল কথাও আহি যায়। তেনেকে বহুতো দিশ আছে জলবায়ু ন্যায় যদি কথা আমি পাতো কিন্তু বহুতেই দীঘলীয়া হ'ব গোটেইখিনি।
1: হয় হয়, খুব সুন্দরকৈ আপুনি ব্যাখ্যা করলে, অশেষ ধন্যবাদ। ৰাতিপুৱা আপোনাৰ এই ব্যস্ততাপূর্ণ সূচী, আজি বিভিন্ন কার্যসূচী আছে আপোনাৰ আমি জানো, গতিকে অশেষ ধন্যবাদ আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আৰু শ্রোতাই নিশ্চয় উপকৃত হৈছে, অন্তত এটা আভাস পাইছে আমাৰ দায়িত্ব কি। আপুনি যেনেদৰে কৈছে সকলোৰে করণীয় আছে, দায়িত্ব আছে, যিসকলে ইতিমধ্যে বহুখিনি ক্ষতি করলে বলে আপুনি কৈছে, এটা জেনেৰেশ্যনৰ কথা আছে। গতিকে অশেষ ধন্যবাদ আপোনাক আমাৰ অনুষ্ঠান ভাগ লোৱা। হয়, আৰু শ্রোতা হে আছিল ঋতুৰাজ ফুকন, এগৰাকী পৰিৱেশবিদ, বিভিন্ন কেইবাবছৰ ধৰি এই ক্ষেত্ৰখনত তেখেতে কাম কৰি আছে। আৰু আমি জনাইছোঁ যে আমাৰ অনুষ্ঠান ইতিমধ্যে ঘোষণা কৰিছিলোঁ, ডক্টৰ জয়দীপ বৰুৱাহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে, আপোনাক স্বাগত জনাইছোঁ। আৰু তেখেত সঞ্চালক এছটেক, আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ। গতিকে বহুত দীঘলীয়া কথা হৈছে ডক্টৰ বৰুৱা, আমি এটা গান শুনি লওঁ, সুধা কণ্ঠৰ এটা খুব সুন্দৰ গীত, মোক জংলি জংলি দুনিয়াই কয় জংঘলে মোৰ ঘৰ, মুক্ত হাৱা মোৰ বন্ধু, নকল জীৱন মোৰ পৰা। আজি যিটো আমি বাধ্য হৈ গৈছোঁ আচলতে এটা নকল জীৱন জীয়াবলৈ, গতিকে ধৰক সেই গীতটো শুনিলে তাৰপিছত আপোনাৰ সৈতে আমি বিতংকৈ কথা পাতিম আমাৰ যিটো আজি বিষয়।

0: আদৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড। আজি বিশ্ব পৰিৱেশ দিৱস, তাৰ সৈতে সংগতি ৰাখি আমি আজিটো বিষয় ৰাখিছোঁ, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে আমাৰ দায়িত্ব পালন কৰোৱা হওক। আৰু ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে ডক্টৰ জয়দীপ বৰুৱা, সঞ্চালক এছটেক। পুনৰবাৰ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: অতি এটা গুৰুত্বপূৰ্ণ দিন আজি, আপোনাৰ অসংখ্য কাৰ্যসূচী আছে, ৰাতিপুৱা কাৰ্যসূচী কৰি আহিছে, আৰু ধৰক সকলোৱে আমি আজিৰ এই দিনটোত সজাগ হৈ থাকোঁ। কিন্তু প্ৰকৃতিক লৈ কেতিয়াবা আমাৰ যিটো ব্যৱহাৰ সদায় একে হৈ নাথাকে, আমি কেতিয়াবা বৰ ৰুক্ষ হৈ যাওঁ। ভূপেন হাজৰিকাই যিটো সুধাকণ্ঠই গাই থৈ গ'ল, নকল জীৱন এটাত আমি যেন অভ্যস্ত হৈ পৰিছোঁ, ডক্টৰ বৰুৱা তেনেকুৱা লাগে। আৰু মুক্ত হাৱাৰ কথা কওঁ, আচলতে আমি মুক্ত হাৱাৰ মাজতে থাকিব লাগে, প্ৰকৃতিৰ লগতে থাকিব লাগে। এইবাৰ বিষয়টো তেনেকুৱা, ইনস্পায়াৰ্ড বাই নেচাৰ বুলি কৈছে। আৰু আমি ধৰক যিটো বস্তু হ'ব লাগে সেইটো এদিনৰ কাৰণে ভাবি আমি আজিকালি আনন্দিত হওঁ যে আমি নদীখনৰ মাজত

0: সোমাই পৰিছোঁ, আমি বোকাপানী গচকিছোঁ, আমি গছৰ থকা ঠাইত গৈছোঁ চহৰৰ পৰা মানে। ধৰক এই কথাটো যে এটা যে কেতিয়াবা বেয়াও লাগে ভাবিলে আৰু আচৰিত লাগে, কি ক'ব ডক্টৰ বৰা? আৰম্ভণিতে
1: কি হৈছে এতিয়া আমি সুধাকণ্ঠৰ যিটো গীত আমি শুনিলোঁ, তাতে এইটো কথা আমি তেখেত সুন্দৰকৈ কৈছোঁ যে আমাৰ যিটো কৃত্ৰিমতা সেইটোৱে আমাৰ গোটেই জীৱন ধাৰণ শৈলীটোৱে পৰিৱৰ্তন কৰিছে, আৰু তাৰ ফলত হৈছে কি প্ৰকৃতিৰ ওপৰত হেঁচাটো বৃদ্ধি পাইছে। এতিয়া আপুনি যিখিনি কথা ক'লে যে কেতিয়াবা আমি গৈ হালৰ মৈত ধৰিলোঁ, কেতিয়াবা খেতিপথাৰত গ'লোঁ, কেতিয়াবা বোকা গুচকিলোঁ, কেতিয়াবা জংঘলৰ মাজলৈ গৈ দুখন ফটো ল'লোঁ, সেইটো মানে প্ৰকৃতিক ভাল পোৱাটো এটা টুৰিজিমৰ নিচিনা হৈছে। কিন্তু সেইটো হ'ল কি প্ৰকৃতিৰ মাজত নিবিড়ভাৱে আমি থাকি ভাল পোৱা যিটো স্বভাৱ সেইটো কিন্তু আমি গঢ়ি তুলিব পৰা নাই। গতিকে আমি এতিয়া চহৰতে ডাঙৰ দীঘল হোৱা, গতিকে চহৰৰ যিটো পৰিৱেশ আমি দেখি আহিছোঁ, আমি গুৱাহাটীখনকে যদি চাওঁ আজিৰ পৰা 30 বছৰ আগৰ গুৱাহাটীখন বা 40 বছৰ আগৰ গুৱাহাটীখন, গুৱাহাটীত এনেকুৱা যিবিলাক দ ঠাই আছিল, বিল বুলি কওঁ আমি, কিমান পাহাৰ আৰু বিল, তাৰ মাজত কিছু ওখ ঠাই, তাতে মানুহৰ জনবসতি আছিল। সেই বিলবিলাকত আমি এটা সময়ত গৈ বৰশী বাইছিলোঁ, মেটেকানি আছিল বা পানী আছিল, পাহাৰৰ পানীবিলাক সেই বিলবোৰলৈ যায়, খালবিলাক, আৰু সেই আমাৰ গতিকে বানপানীৰ সমস্যাটো ইমান নাছিল, আছিল কিন্তু এতিয়াৰ নিচিনা ইমান ঘটি হোৱা নাছিলে। কিন্তু লাহে লাহে সেই বৰশী বোৱা ঠাইবিলাক এতিয়া নাইকিয়া হৈ গ'ল, এতিয়া বিলবিলাক আমি পুতি ঘৰ বনালোঁ, উপায়ো নাই। আমাৰ জনসাধাৰণ সকলো গুৱাহাটীমুখী বা চহৰমুখী যি আমাৰ এটা জীৱনশৈলী গঢ়ি উঠিলে, সকলোকে কাম লাগে, কাম বিচাৰি গুৱাহাটীলৈ আহিলে ইয়াতেই লাহে অকণমান মাটি লৈ থাকিবলৈ লৈ লাহে লাহে বিল জলাশয়বিলাক আমাৰ নাইকিয়া হৈ আহিল, আৰু থকাখিনিৰ ওপৰতো এতিয়া যিটো হেঁচা সেইখিনি আচলতে গুৱাহাটীৰ যিটো আমাৰ ধাৰণ ক্ষমতা, সেই ধাৰণ ক্ষমতাটো যথেষ্ট কমি আহিছে। আৰু গতিকে এইটো মই গুৱাহাটীৰ উদাহৰণে দিছোঁ, সেইটো আচলতে সকলো ঠাইতে সেইটো প্ৰযোজ্য। গতিকে এদিন গৈ মানুহক দেখুৱাই বোকাপানী গুচকি ফটো এখন তুলি সামাজিক মাধ্যমত দিয়া, সেইটোৱে আচলতে প্ৰকৃতিক ভাল পোৱা নুবুজায়, সেইটো এটা আমাৰ সাময়িক আনন্দ। গতিকে আমি এনেকুৱা এটা জীৱনশৈলীৰ কাৰণে এতিয়া চিন্তা, আমি আচলতে আজি কিমান বছৰ ধৰি, যোৱা প্ৰায় 25-30 বছৰ ধৰি আমি জলবায়ু পৰিৱৰ্তনৰ কথা কৈ আহিছোঁ, সেইলৈ চিন্তা আমি আলোচনা কৰিছোঁ, বিভিন্ন কৰ্মশালা পাতিছোঁ, সজাগতা কৰিছোঁ, কিন্তু আচলতে যিটো একশ্যন হ'ব লাগে সেই একশ্যনটো হোৱা নাই। সেইকাৰণে এবাৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ যিটো শ্লোগান সেইটো দিছে নাও ফৰ ক্লাইমেট, গতিকে জলবায়ুৰ বাবে এতিয়া আৰু, গতিকে এই জলবায়ু নাই নাও ফৰ ক্লাইমেট বুলি কোৱাৰ লগে লগে আমাৰ এতিয়া চিন্তাধাৰাবিলাক সম্পূৰ্ণ, এতিয়া আমাৰ চিন্তা কৰিলে আচলতে সময় নামি এতিয়া কামত লাগিব লাগে। গতিকে তাৰ সেইকাৰণে আৰু এটা কথা কৈছে যে এইবাৰ যিটো আমাৰ বিষয়বস্তু ৰদ দিছে যে প্ৰকৃতিৰ দ্বাৰা আমি অনুপ্ৰাণিত হ'ব লাগিব জলবায়ুৰ বাবে আৰু আমাৰ ভৱিষ্যতৰ
2: বাবে,
1: গতিকে গোটেই অনুপ্ৰেৰণাটো আমি প্ৰকৃতিৰ পৰা ল'ব লাগিব। গতিকে আমি কৈছোঁ যে নেচাৰ বেছড চলিউশ্যন, প্ৰকৃতিভিত্তিক সমাধান লাগিব আমাৰ ভৱিষ্যতৰ যিটো জীৱনশৈলী, আমি যদি বেছিদিন ধৰি পৃথিৱীত এই জীৱ জগতখন বৰ্তাই ৰাখিব পাৰোঁ। এতিয়া কথাবিলাক আচলতে এটা এতিয়া আৰু বৌদ্ধিক চিন্তাৰ চৰ্চা বুলি ভাবি থাকিব নালাগে, এতিয়া আমি হাতে কামে কাম কৰিব লাগিব, নহ'লে নহ'ব।
0: আমাৰ ইয়াতে ধৰক মানুহে ভাবে যে আমাৰ ক্ষতি হোৱা নাই, বা উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কথাই আমি পাতিছোঁ যে আমাৰ গছ লতা লতিকা বন বহুত আছে বুলি ভাবোঁ। আপুনি ইতিমধ্যে ক'লে গুৱাহাটী 40 বছৰ আগত আপুনি বৰশী তাত বৈছিলে, জলাশয় সময় আছিলে, গতিকে তাত এতিয়া সেই পৰিৱেশ আৰু নাই, সেই পৰিৱেশ নাই। গতিকে পৰিৱৰ্তনটো আমি নিজে চকুৰে দেখি আছোঁ, কেতিয়াবা কেতিয়াবা আমি নামানো যে এটা ভৱিষ্যতত এনেকুৱা হ'বনে বাৰু, বৰফ গলি ইমান পানী উঠি যাবনে, চহৰবিলাক ডুব যাবনে, কথাবিলাক আমাৰ বিশ্বাস নহয় কৈ থাকিলেও।
1: কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া শ্ৰী ঋতুৰাজ ফুকন ডাঙৰীয়ে কৈছে যে বাংলাদেশৰ যিটো কথা, গতিকে পৃথিৱীৰ যিবিলাক সৰু সৰু দ্বীপ আছিলে, স্মল আইলেণ্ড বুলি আমি যিবিলাক কওঁ, সেইবিলাক লাহে লাহে হয়তো সাগৰ পৃষ্ঠত জাহে যাবগৈ, বহুতৰ ইতিমধ্যে সেইটো উপক্ৰম হৈছে, তাৰ মানুহবিলাক ক'ত যাব, সেইবিলাক আকৌ ওখ ঠাই বিচাৰি মাইগ্ৰেশ্যনত হ'ব, শৰণাৰ্থী, তেওঁলোক বেলেগ এখন দেশৰ শৰণাৰ্থী হ'ব, আৰু তাৰ লগে লগে এটা সংঘাতময় পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে জলবায়ু পৰিৱৰ্তনটো অকল সেই ছায়েন্সত থকা নাই, এইটো গৈ এটা সামাজিক সমস্যা, গতিকে গোটেই পৃথিৱীত কিছুমান সামাজিক সমস্যা এতিয়া সৃষ্টি হ'বলৈ গৈ আছে আৰু হৈছেই, বিভিন্ন দেশ উপদেশ মহাদেশ এইবিলাক আমি এতিয়া নিশ্চয়কৈ দেখা পাই আহিছোঁ, অনুভৱ কৰিছোঁ। আৰু যিটো অসমৰ কথা কৈছে, অসম তথা উত্তৰ পূৰ্বাঞ্চল, আমি যদি দেখা যাওঁ যে যোৱা কিছু বছৰ ধৰি আমি অসমতেই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবিলাক দেখিছোঁ, যেটো ক্লাইমেট জাষ্টিছ বা জলবায়ু ন্যায়ৰ

0: কৈছে হয় যে যিসকল মানুহ এই জলবায়ু পৰিৱৰ্তনৰ কুফলবিলাক উপভোগ কৰিছে তেওঁলোকে কিন্তু জলবায়ু পৰিৱৰ্তন সৃষ্টিকাৰক নহয়, গোলকীয় উষ্ণতাৰ সৃষ্টিকাৰক নহয়, তেওঁলোকৰ যিটো জীৱনশৈলী প্ৰকৃতিৰ লগত নিবিড়ভাৱে সম্বন্ধ থকা জীৱনশৈলী। কিন্তু আমি যিসকলে প্ৰভাৱটো পেলাইছোঁ আমি কিন্তু আমি বিশেষ সমস্যাৰ সমাধানৰ কাৰণে গমি গোটেইখিনি সমস্যাৰ সমাধান চহৰ অঞ্চলত পাই আছোঁ। বানপানী হৈছে, ওখ ৰাস্তাত আছোঁ, ওখ ঘৰত আছোঁ, ওচৰতে হস্পিটেলখন পাইছোঁ। কিন্তু সেই মানুহখিনি যেতিয়া তেওঁলোকে বানপানীয়ে তেওঁলোকৰ খেতিডৰা বুঢ়াই পেলাব, ৰাস্তা পদূলি ঢাকি ধৰিব, পানীয়ে ঢাকি ধৰিব, যাব হস্পিটেল যাবলৈ এখন ৰাস্তা নাই, যাবৰ কাৰণে তেওঁলোকে ৰাস্তাটো নাই, শিক্ষানুষ্ঠানত গৈ তেওঁলোকে থাকিব লগা আশ্ৰয় ল'ব লগাৰ কাৰণে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈছে, এই গোটেই সমস্যা স্বাস্থ্যজনিত বিভিন্ন সমস্যা তেওঁলোক হৈছে। গতিকে এই জলবায়ু যিটো ন্যায় সেইটো ডাঙৰ কথা। আৰু আমি অসমতে যোৱা কিছু বছৰত দেখা পাইছোঁ যে যিটো আমাৰ ভূমিস্খলনৰ দিনা আমাৰ ডিমা হাছাও কাছাৰ এইবিলাক আমাৰ শেহতীয়া নিদৰ্শন
1: হয়
0: যে আমি আজি কেইবছৰমান আগৰ কথা চকুৰ আগত আমি দেখিছোঁ কিমান ক্ষতি হৈছে। প্লাছ আমাৰ খৰাং সদৃশ পৰিস্থিতি অসমত এতিয়া সঘনাই হ'বলৈ আৰম্ভ কৰিছে কিছুমান ঠাইত। গতিকে এইবিলাক এতিয়া আমি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবিলাক আমি দেখিছোঁ, আমাৰ দুই মেৰুৰ বৰফাবৃত অঞ্চলৰ পৰা প্ৰভাৱ আমি ইয়াত সকলো, কাৰণ এই গোটেই বস্তুটো এটা গ্ল'বেল ফেনোমেনা, কোনোবা এঠাইত হোৱাৰ প্ৰভাৱ আমাৰ ইয়াতো পৰিছে। এই কথাবিলাক আচলতে এতিয়া অকল চিন্তা কৰিলে নহ'ব, আমাৰ প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব। কিন্তু এই তাৰ কাৰণে কিন্তু আমাৰ যিটো লাইফষ্টাইল চেঞ্জ সেইটো খুবেই প্ৰয়োজন। আমি যিধৰণে এতিয়া আমি এটা অত্যাধুনিক জীৱনশৈলী আৰু আমাক লাগ বুলিলে বস্তুটো লাগে, এইটো আচলতে এতিয়া লাহে লাহে আমি কমাব লাগিব। আমি সকলোৱে কৈছোঁ যে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব লাগে, কিন্তু আমি কিমানে কৰি আছোঁ তেনেকুৱা ধৰণৰ কথাবিলাক। আৰু সেইকাৰণে আমাৰ যিটো মিছন লাইফ, লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট, তাত আমাৰ যিকেইটা 72টামান একশ্যন আমাক দিয়া আছে, তাৰ গোটেইখিনি একশ্যনে কিন্তু আমি দৈনন্দিন জীৱনত ল'ব পৰা একশ্যন। আমি বিভিন্ন এনেকুৱা ধৰণৰ ষ্টুডিঅ'ত আহি আলোচনা কৰিছোঁ, ড্ৰয়িং ৰুমত আলোচনা কৰিছোঁ, আলোচনা চক্ৰ কৰিছোঁ, কৰ্মশালা পাতিছোঁ, কিন্তু আমি নিজে যেতিয়া কৰিব লগা হয় সেই কামটো আমি নকৰোঁ। আমি আমাৰ সকলোৰে ঘৰতে এচিটো আছে, এচিটো চলাই থ'লোঁ, ওলাই আহোঁতে অফ কৰি থোৱা নহওক, বা ফেনখন ৰুমৰ পৰা ওলাই আহোঁতে অফ কৰি থোৱা নহওক, এই কথাবিলাকতো কৰিব পৰা কাম
1: হয়নে?
0: এই কথাবিলাকো আমি চাব লাগিব। আৰু সেইকাৰণে এই আজি এই বিশ্ব পৰিৱেশ দিৱসটো আচলতে এটা দিৱস বুলি পালন কৰিব নালাগে, যিহেতু এটা আমি প্ৰতিশ্ৰুতি লোৱাৰ সময়। আমি গোটেই বছৰটোতে আচলতে আমি পৰিৱেশ সম্বন্ধীয় বিভিন্ন দিৱস পাতোঁ। যোৱা 22 এপ্ৰিলত পাতিলোঁ আৰ্থ ডে, ধৰিত্ৰী দিৱস, তাতো আমি কিছু প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ নিজে নিজে। কিন্তু সেই প্ৰতিশ্ৰুতিটোহে যদি শেষ হৈ যায়, সেইখিনি যেতিয়া ৰূপায়ণ কৰিবলৈ নাযাওঁ, এনে প্ৰত্যেক বছৰে আমি বিশ্ব পৰিৱেশ দিৱস পাতি থাকিম, আহি থাকিব, গৈ থাকিব, এটা উৎসৱ উৎসৱমুখৰ পৰিৱেশ এটা হ'ব, কিন্তু শেষত গৈ পেলাই কি হ'বগৈ নাজানো,
1: ফলটো নহ'ব।
0: আজি এতিয়া ৰাতিপুৱা মই আপোনাৰ ষ্টুডিঅ'লৈ আহোঁতে এটা গছপুলি ৰুই থৈ আহিছোঁ, এটা কাৰ্যসূচী আৰম্ভ কৰি, কিন্তু কাইলৈ যদি গৈ মই গছপুলিটো জীয়াই আছে নে চাবলৈ নাযাওঁ, তেতিয়াহ'লে এইটো এটা উৎসৱেই হ'ল।
1: সেয়েহে ডক্টৰ বৰুৱা, আমি এতিয়া বিষয়টো আজি এনেকৈ ৰাখিছোঁ যে যদিও পৰিৱেশ দিৱসৰ কথা আমি নিজকে তাত সাঙুৰি লৈছোঁ, যে আহক আমি ভৱিষ্যত প্ৰজন্মৰ বাবে নিজৰ দায়িত্ব পালন কৰোঁ, আহক ভৱিষ্যত প্ৰজন্ম সুৰক্ষা কৰাৰ ক্ষেত্ৰত সেইটো আমি কৰিব লাগিব। আমি ভাবিছোঁ আমিতো চলি যাওঁ যেনে তেনে, আমি ভাবি লৈছোঁ, সেইকাৰণে বেছি চিন্তা কৰা নাই, মানে চিন্তা নকৰে সাধাৰণ মানুহে, যিখিনি কৈছে ধৰক প্ৰতিশ্ৰুতিৰে থাকি গ'ল, কিন্তু আমি সেই চিন্তা কৰিব লাগিব। আপুনি যিটো কৈছে এতিয়া হাতে কামে লগাৰ সময়টো একেবাৰে আহি পৰিছে, আমি নিজৰ নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব। আমি এই বিষয়ে আৰু আপোনাৰ সৈতে কথা পাতিম, গীত এটি শুনি লওঁ আৰু শ্ৰোতা বা নীলিমা খাতুনৰ কণ্ঠত, তাৰপাছত ডক্টৰ জয়দীপ বৰুৱাৰ সৈতে পুনৰ আজিৰ যিটো বিষয়, আমাৰ অতি গুৰুত্বপূৰ্ণ বিষয়, সেই বিষয়ে কথা পাতিম। আপোনালোকৰ বাৰ্তাসমূহ আছে, সেই বাৰ্তাসমূহ ল'বলৈ চেষ্টা কৰিম, আৰু আজিৰ যদি বিষয়টোৰ সম্পৰ্কত কিবা তেনেধৰণৰ বাৰ্তা দি সেই বাৰ্তাসমূহ ভাগ বতৰা কৰি ল'ম, আমি তেনেধৰণৰ বাৰ্তা দিব পাৰে। আপোনালোকৰ অঞ্চলত আজি প্ৰকৃতি দিৱসৰ দিনা, বিশ্ব প্ৰকৃতি দিৱসৰ দিনা কিবা কাৰ্যসূচী হৈছে নেকি সেয়াও লিখিব পাৰে, গছপুলি ৰোপণকে ধৰি তেনেকুৱা ধৰণৰ যদি কিবা কাৰ্যসূচী হৈছে আমাক জনাব পাৰে, আমি ভাগ বতৰা কৰি ল'ম। আদৰ শ্ৰোতা, যিহেতু এই অনুষ্ঠান আপোনালোকে জ্ঞাত, আমাৰ অফিচিয়েল যিটো ফেচবুক পেজ AIR গুৱাহাটী, তাত লাইভ হৈ আছে, AIR কেপিটেল গুৱাহাটীৰ জি কেপিটেল, বাকী এটা স্মল লেটাৰ্ছ, তাত লিখি আপোনালোকে সুন্দৰকৈ বাৰ্তা দিব পাৰে। গীতটি শুনিছোঁ, তাৰপিছত আমি পুনৰ উভতি আহিম।

আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটা অতি বিশেষ খণ্ড বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি আমি যিটো বিষয় আনিছোঁ যে ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আহক আমি আমাৰ নিজৰ দায়িত্ব পালন কৰোঁ। ষ্টুডিঅ'ত উপস্থিত আছে এছটেকৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা। ডক্টৰ বৰুৱা, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। গতিকে আমাৰ দায়িত্ব এতিয়া কেনেদৰে পালন কৰিম, এতিয়া একশ্যনৰ কথাটো আপুনি ক'লে, এতিয়া আমাৰ কি কি কৰণীয়? আপুনি এটা কাম কৰি আহিছে ৰাতিপুৱা, বৰ শুভ কাম, গছপুলি ৰোপণ, ধৰণীখন যাতে সেউজীয়া হৈ থাকে প্ৰথম কথা আমাৰ। এই কামটোকে আমি ধৰক কেনেদৰে নিজৰ বুলি ভাবে আগবঢ়াই

0: কোনো সরকারি কার্যসূচী নহয়, কোনো সংস্থায় দিয়া কাম নহয়, মোৰ কাম বুলি ভাবি, মোৰ ভৱিষ্যৎ প্ৰজন্মৰ ভাবি কেনেদৰে আমি আগবঢ়াব পাৰোঁ, কেনেদৰে অনুপ্ৰাণিত হ'ব পাৰোঁ, কাৰণ প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত হোৱাৰ কথাই কৈছে আমাৰ।
1: মই এই ক্ষেত্ৰত যথেষ্ট এটা ইতিবাচক চিন্তাৰে আগবাঢ়িছোঁ যে আমাৰ যিবিলাক সজাগতা আজি ইমান বছৰ হৈ থাকিল তাৰ যেন কিছু ফল লাহে লাহে ধৰিবলৈ আৰম্ভ কৰিছে। আজি বহুত অলপ অলপ এতিয়া হৈছে কি, এটা সময় আছিল যেতিয়া এনেকুৱা ধৰণৰ বিশ্ব পৰিৱেশ দিৱস উৎসৱবিলাকত আমি যেতিয়া বৃক্ষৰোপণ কৰোঁ

0: তাৰ যেন কিছু ফল লাহে লাহে ধৰিবলৈ আৰম্ভ কৰিছে আজি
1: বহুৱা
0: হয় অলপ অলপ। এতিয়া হৈছে কি, এটা সময় আছিল যেতিয়া এনেকুৱা ধৰণৰ বিশ্ব পৰিৱেশ দিৱস উৎসৱবিলাকত আমি যেতিয়া বৃক্ষৰোপণ কৰোঁ সেইবিলাকৰ যত্ন লোৱাটো সাধাৰণতে দেখা নাযায়, ৰুই থৈ আহে তাৰপিছত সেইবিলাকো পাহৰি যায়। কিন্তু যোৱা তিনি চাৰি বছৰ মই এটা ইতিবাচক দিশ দেখা পাইছোঁ যে গছপুলিবিলাক ডাঙৰ কৰাৰ দায়িত্ব এতিয়া বহুতে লোৱা গৈছে। কাৰণ আমি জানো যে এই আমাৰ উদ্ভিদ জগতখন হ'ল আমাৰ জলবায়ুৰ যিটো গোলকীয় উষ্ণতা সেইটো কিছু কমোৱাৰ এটা ডাঙৰ ধাৰক, যে আমাৰ যিটো কাৰ্বন ডাই অক্সাইড আমাৰ শোষণ কৰি ৰাখে সেইটো আমি লাহে লাহে হয়তো বুজি পোৱা হৈছোঁ তাৰ প্ৰয়োজনটো। গতিকে আজি বিভিন্ন আমি সাধাৰণতে এতিয়া অসমত প্ৰায় 3-4 হাজাৰ আমাৰ ইক' ক্লাব আছে, সেই ইক' ক্লাববিলাকৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ প্ৰত্যেক বছৰে বৃক্ষৰোপণ কৰে। এইবছৰ আমি এটা নতুন কাৰ্যসূচী লৈছোঁ যে এক পীৰ মাকে নাম, যে নিজৰ মাতৃৰ নামত এই ধৰিত্ৰীক সেৱা কৰিবৰ বাবে এটাকে গছপুলি ৰোৱাই নহয় সেইটো ডাঙৰ কৰিব লাগে। আৰু আমি খুব ডাঙৰ টাৰ্গেট দিয়া নাই, এখন এখন বিদ্যালয়ত যদি 10-15 জোপাকৈও গছ আজি ৰোৱে, সেই ইমান 3,000 বিদ্যালয়ত যদি ৰোৱে কিমানখিনি হ'ব, সেইখিনি যদি দেখাত সৰু প্ৰচেষ্টা যদি ডাঙৰ দীঘল কৰিব পাৰে নিজে স্কুলত পঢ়ি থকা দিনটোতে, এইটোৱে হয়তো তেওঁলোকক এটা ভৱিষ্যতৰ বাবে অনুপ্ৰাণিত কৰিব যে তেওঁলোকে কিবা এটা কামটো কৰিছে অন্তত। তৃতীয় কথাটো হ'ল কি, আমাৰ যিবিলাক জীৱনশৈলী এতিয়া লাহে লাহে মই আৰু ইতিবাচক সেইকাৰণে কৈছোঁ যে আমাৰ চৰকাৰী চিন্তা চৰ্চাবিলাকো আজিকালি অলপ বেলেগ হৈছে। যে আমি এতিয়া ইলেক্ট্ৰিক ভেহিকলৰ কথা কৈছোঁ, কিয় কৈছোঁ, যাতে আমি জীৱাশ্ম ইন্ধনৰ প্ৰতি ওপৰত যিমানে আমাৰ নিৰ্ভৰশীলতা কমাই থাকিম সিমানে আমাৰ এই যিটো আমাৰ কাৰ্বন ডাই অক্সাইডৰ বিকিৰণ বা এইবিলাক কথাবিলাক লাহে লাহে কমি যাব। গতিকে এইটো যে এটা এইটো এটা মিটিগেশ্যনৰ এটা পদক্ষেপ। গতিকে লাহে লাহে দেখিছোঁ যে আমাৰ দেশত ইলেক্ট্ৰিক বা যান বাহনৰ সংখ্যাবিলাক বাঢ়িছে, এইটো এটা এটা নীতিগত পৰিৱৰ্তন আৰু সকলোৱে গ্ৰহণ কৰিছে, সেইটো এটা ডাঙৰ কথা। আৰু দ্বিতীয়তে হৈছে কি, এতিয়া আমি ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰশীলতা যেতিয়া কথা কওঁ বা আন্তৰ্জাতিক অৰ্থনৈতিক দিশটোৰ কথাও যদি কওঁ, তাতো কিন্তু এই জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাৰ কথাটো আহি যায়। শক্তিৰ ক্ষেত্ৰত আমি এটা আত্মনিৰ্ভৰশীল হোৱাৰ এটা ডাঙৰ প্ৰধান পথ হ'ব আমি এই যিটো নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ। আৰু ভাৰতবৰ্ষই যিটো লৈছে যে 500 গিগাৱাট 2030 চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি ব্যৱহাৰ হ'ব, সেই ক্ষেত্ৰতো আমি এতিয়া বহুত আগবাঢ়ি গৈছোঁ আৰু সেইটো জনসাধাৰণে অংশগ্ৰহণ কৰিছে। যেনে এতিয়া আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো সূৰ্যঘৰ আঁচনি, সেইটোত যিটো এতিয়া ব্যাপক অংশগ্ৰহণ, আমাৰ ঘৰৰ ছাদবিলাকত আমি সৌৰ পেনেল লগাই নিজৰ গাঁঠিৰ ধনো ব্যয় কৰিছোঁ, এইবিলাক দেখাত এতিয়া আজিও অকণমান সৰু কথা যেন লগা গৈছে যে ভৱিষ্যতে কিন্তু ই আমাৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত বা আমাৰ গোলকীয় উষ্ণতা ৰোধ কৰাত কমাই দিয়াত যথেষ্ট অৰিহণা যোগাব। গতিকে ইতিবাচক চিন্তা চৰ্চা আৰম্ভ হৈছে, কিন্তু আমি আমাৰ যিটো ব্যক্তিগত জীৱনৰ যিটো ধাৰা আমি সেইটোত বদলাব লাগিব অলপমান। আমাৰ যিটো লাক্সৰিয়াছ লাইফ বুলি কওঁ সেইটো কিন্তু এতিয়া আৰু কোনে কিমান দামী গাড়ী চলাইছোঁ, কোনে কি কৰিছোঁ, কোনে কিহত ঘূৰিছোঁ, কিমান দামী কাপোৰ পিন্ধিছোঁ, দিনটোত কি কি খাইছোঁ, খাওঁতে আমাৰ কিমান আমাৰ ইন্ধনৰ ওপৰত প্ৰভাৱ পৰিছে, সেইবিলাকো আমাৰ এতিয়া চিন্তা কৰিব হ'ল। কাৰণ এই প্ৰত্যেকটো কথাই অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু মই যিটো কথা কৈছোঁ যে আমাৰ যিটো প্ৰভাৱবিলাক আমাৰ এতিয়া অসমতে আমি লাহে লাহে দেখিছোঁ যে খৰাং সদৃশৰ পৰিস্থিতি বা ক'ৰবাত হঠাৎ যিটো আমি ৱেডাৰ এক্সট্ৰিমিটিজ বুলি কওঁ, জলবায়ুৰ চৰম বতৰৰ চৰম অৱস্থা, সেইটো এতিয়া নিয়মীয়া ঘটনাত পৰিণত হৈছে। এতিয়া উদাহৰণস্বৰূপে যদি এনেকুৱা ধৰণৰ আমাৰ খৰাং সদৃশৰ পৰিস্থিতিবিলাক বাঢ়ি বাঢ়ি গৈ থাকে, ভৱিষ্যত প্ৰজন্মক হয়তো কোনোবাই ক'ব লাগিব যে তেওঁৰ বাৰিষাত যদি বৰষুণ নাহে তেতিয়া আঘোণৰ পথাৰৰ দ্বাৰা কি হ'ব। গতিকে এনেকুৱা হ'ব যে এনেকুৱা যদি ক'ব লগা হয় যে এইবাৰ বাৰিষাত বৰ্ষা নাহিল, আঘোণৰ সোণালী দলিচাখনেৰে আহিবনে বাৰু লক্ষ্মীবী মোৰ ঘৰলৈ দুনাই, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কিছুমান ঠাইত হ'ব নেকি, এইটো কিন্তু গভীৰভাৱে চিন্তা কৰিবলগীয়া কথা। গতিকে আমি এই গাঁও অঞ্চলৰ লোকসকলৰ কথাও চিন্তা কৰিব লাগিব যে আমি ইয়াত আনন্দ কৰিবলৈ গৈ সেইখিনি লোকক যদি আমি ন্যায় দিব নোৱাৰোঁ, গতিকে এই কথাবিলাক চিন্তা কৰিম। কিন্তু এইটো এটা গ্ল'বেলি চিন্তা কৰিব গোলকীয়ভাৱে চিন্তা কৰিবলগীয়া কথা, কাৰণ জলবায়ু পৰিৱৰ্তনৰ কথাবিলাক কিন্তু এটা গোলকীয় কথা, কিন্তু প্ৰভাৱটো এনেকুৱা স্থানীয় ভিত্তিত পৰে। সেইকাৰণে যিটো ক্লাইমেট জাষ্টিছৰ কথা আমি কৈ আছোঁ সেইটোৱে কথা। গতিকে ভৱিষ্যত প্ৰজন্মক সেইকাৰণে এইবাৰ আৰু এটা গুৰুত্বৰ কথা হৈছে ইক' ৰেষ্টৰেশ্যন, পৰিৱেশৰ পুনৰুদ্ধাৰ, যিবিলাক ঠাই আমাৰ ইতিমধ্যে জলবায়ু প্ৰাকৃতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে সেইবিলাকক কেনেকৈ আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ, বিপৰ্যস্ত জলাশয়বিলাক, বিপৰ্যস্ত এখন নদী, বিপৰ্যস্ত এখন জংঘল,

0: সেইবিলাকক আমি কেনেকৈ পুনৰুদ্ধাৰ কৰি পেলাই এটা আগৰ অৱস্থালৈ আনিব পাৰোঁ, তেতিয়াহ'লে যিটো আমাৰ কাৰ্বন চিংক বুলি কয়, আনকি আমাৰ সাগৰবিলাকো সাগৰ মহাসাগৰ এতিয়া বিপদৰ পৰা মুক্ত নহয়। কাৰণ আমি যিটো কওঁ যে এইবাৰ নতুন এটা বিশ্ব যিটো আমাৰ ৱৰ্ল্ড মেটেৰিয়লজিকেল অৰ্গেনাইজেশ্যন বুলি কয়, তেওঁলোকে এটা নতুন ইণ্ডিকেটৰ দিছে যে আমাৰ নেট এনাৰ্জি বেলেঞ্চ, সেইটো হয় কি যিমান সূৰ্যৰ পৰা আমাৰ যিমান শক্তি পৃথিৱীলৈ পৰিলে আৰু সি কিমান শক্তি ওলাই গ'ল, তাৰ যিটো ভাৰসাম্য সেইটো লাহে লাহে হেৰাই যোৱা বুলি কৈছে, আৰু যিটো অতিৰিক্ত শক্তি আমাৰ যেনে সৃষ্টি হৈছে সেইটো ক'ত গৈ আছে, যিটো ওলাই যাব পৰা নাই পৃথিৱীৰ পৰা, সেইটো বেছিখিনি 91% আমাৰ মহাসাগৰে এইটো এবজৰ্ব কৰে। আৰু মহাসাগৰে আমি জানো যে কাৰ্বন চিংকুক হিচাপে কাম কৰে, যদি মহাসাগৰৰ পানীৰ সেই অতিৰিক্ত শক্তিভাৱ শক্তিখিনি যদি আৰু মহাসাগৰত গুচি যায় কাৰ্বন ডাই অক্সাইডবিলাক এৰি দিব, আকৌ গোলকীয় উষ্ণতাত তাৰ প্ৰভাৱ পৰিব। গতিকে এই যে সৰু সৰু কথাবিলাক, সেইকাৰণে কৈছে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি যদি এতিয়াই চিন্তা নকৰোঁ, বিশেষকৈ আমাৰ যিটো কাৰ্বন ডাই অক্সাইডৰ যিটো বিকিৰণ বা গোলকীয় উষ্ণতাৰ যিটো কথা কৈছে যে ঔদ্যোগিক বিপ্লৱৰ পৰা আমি 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত যদি বৃদ্ধিৰ সময়ত আমি বান্ধি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ভয়াৱহ ভৱিষ্যত। কিন্তু ইতিমধ্যে যোৱা এটা দশক মানে 2015-2025ৰ যিটো 11 বছৰ পৃথিৱীৰ আটাইতকৈ মানে যিটো গড় উষ্ণতা আটাইতকৈ বেছি বুলি কৈছে, তাৰমানে বৃদ্ধি হয় আৰু এইটোৰ পৰা আমাৰ 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওচৰা ওচৰি চাপিছে, প্ৰায় 1.43 ডিগ্ৰী, তাৰমানে এটা সাংঘাতিক এলাৰ্ম আমাৰ কাৰণে আহি আছে। গতিকে এতিয়া সেইকাৰণে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি প্ৰত্যেকজন নাগৰিকে এটাই মানে কৈছোঁ যে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট বুলি যিটো আমি কৈছোঁ, আমাৰ পৰিৱেশৰ বাবে যিটো জীৱনশৈলী, এইটো যদি আমি এতিয়া যদি পৰিৱেশসন্মত কৰি নলওঁ, হয়তো এই যে 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ যিটো থ্ৰেছহল্ড এইটো যদি পাৰ হৈ যাওঁ, কিন্তু আমাৰ তেতিয়া আমি এইবিলাক লৈ আমাৰ এই লাগজাৰিয়াছ লাভৰ কথা চিন্তা কৰি লাভ নাই, আৰু আমি সকলোৱে বিপদত পৰিম।
1: 2 ডিগ্ৰী বঢ়ালে কৈছে গোটেই
0: তেতিয়া আৰু এইবিলাক আনন্দ কৰি লাভ নাই, আৰু এইবিলাক আমি একো আনন্দ কৰিব নোৱাৰোঁ, কোনে কিমান দামী গাড়ী লৈছোঁ, কোনে কেনেকৈ চলিছোঁ, আমি প্লাষ্টিকৰ পেকেটটো পেলাবলৈ এবাৰো মনটোত নাভাবোঁ, হয় নহয়? এই গোটেই কথাবিলাক এতিয়াও আমাৰ মেলেৰিয়া মিটিঙে এইবিলাক এই এবাৰ পেলাবলগীয়া বটল পানী বটল দিয়ে আছোঁ, কৈ আছোঁ কিন্তু দিব নালাগে বুলিও মই জানো, তথাপিও মই মিটিঙত সেই বটলটো দিছোঁ। এইবিলাক আচলতে এৰিব পৰা অভ্যাস, তথাপি আমি নেৰোঁ। আৰু আজি বিশ্ব পৰিৱেশ দিৱসত ভাবোঁ যে এইবিলাক চিন্তা আমি কৰিব লাগে যে কেনেকৈ আমি এইবিলাক কমাই আনিব পাৰোঁ।
1: নিশ্চয় ডক্টৰ বৰুৱা, এই বিষয়ে আমি কথা পাতিম, কিন্তু এতিয়া শুনি লওঁ, আপুনি বৰষুণৰ কথা কৈছে, যদি বৰষুণ নাথাকে কেনেকুৱা হ'ব পৃথিৱীখন, কাৰণ সকলোৱে প্ৰকৃতি এই পানী নদ নদীৰ কথা কৈছে, পানীয়ে প্ৰাণ বুলি কয় জীৱকুলৰ, মানুহকে ধৰি অন্যান্য জীৱকুল, গতিকে এনেকুৱা কথা। আৰু জুবিন গাৰ্গৰ এটা সুন্দৰ গীত আছে, বিভিন্ন গীত গাই থৈ গৈছে, তেখেত প্ৰকৃতি প্ৰেমী আছিলে সকলোৱে জানো, প্ৰকৃতিৰ কাৰণে তেখেতে সদায় যুদ্ধ কৰিব গৈছিলে, লগতে তেখেতে নিজৰ চাৰিওকাষটো সদায় সেউজীয়া কৰি ৰাখিছিলে। তেখেতৰ এটি গীত শুনাব খুজিছোঁ আদৰ্শতে, তাৰপাছত ডক্টৰ বৰুৱাৰ সৈতে পাছৰ কথা এনেকৈ পাতিম, লগতে আপোনালোকৰ বাৰ্তাসমূহ পঢ়িবলৈ আমি যত্ন কৰিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড।

আদৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোঁ আহক। আপোনালোকে নিজৰ দায়িত্ব বুজি আদৰ শ্ৰোতা বাৰ্তা আমালৈ দিছে, আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ, যত্ন কৰি যিমানখিনি বাৰ্তা পাৰোঁ আমি ল'বলৈ চেষ্টা কৰিছোঁ। আমাক আদিত্য দোলা কাষৰীয়াই লিখিছে, সুপ্ৰভাত। বিশ্ব পৰিৱেশ দিৱস পালনৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰাৰ ইয়াতকৈ উপযুক্ত সময় নাই। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে হোৱা প্ৰাকৃতিক ধ্বংসলীলাৰ আমি নিজেই সাক্ষী হৈ পৰিছোঁ। আদিত্য দোলাকাষৰীয়া যোৰহাটৰ পৰা এই বাৰ্তা আমাক দিছে। লগতে মধুজন দাসবৈশ্য লিখিছে, নমস্কাৰ সুপ্ৰভাত, সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিবলৈ হ'লে প্ৰথমতে আমি সকলোৱে প্ৰকৃতিক আন্তৰিকতাৰে ভাল পাব লাগিব। সেউজ ধৰণে এখন গঢ়ি তোলাৰ প্ৰধান দায়িত্ব আমাৰ। প্ৰথমতে আমি নিজৰ বাসগৃহৰ পৰিৱেশ উন্নত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পাছত চৌদিশৰ পৰিৱেশ উন্নত কৰাৰ বাবে সজাগ সচেতন হৈ আগবঢ়াটো সকলোৰে দায়িত্ব বুলি ভাবিব পাৰিলে ভৱিষ্যতে এখন সুন্দৰ ধৰিত্ৰীৰ আশা কৰিব পাৰিম। সুন্দৰ বাৰ্তা মনোজন ৰাজবৈশ্য লিখি পঠিয়াইছে। শিৰোমণি বৰুৱা ডেকাই লিখিছে, নমস্কাৰ সুপ্ৰভাত, আজিৰ বিষয়বস্তু আমাক আমাৰ দায়িত্বৰ কথা সোঁৱৰাই থাকে। অতিথিগৰাকীয়ে সুন্দৰকৈ ব্যাখ্যা কৰিছে বুলি তেখেতে মন্তব্য দিছে। লগতে বৰ সুন্দৰ অনুষ্ঠান বুলি জয়া দাসে লিখি পঠিয়াইছে, সুন্দৰ অনুষ্ঠান শুনি আছোঁ বুলি ৰিণু ভট্টাচাৰ্যে আমাক বাৰ্তা দিছে।

0: পবিত্ৰ কৈবৰ্ত তেখেতে লিখিছে, এছটেকৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা ছাৰে অসম বিজ্ঞান সমিতিৰ 4 বৰ্ষৰ বাবে প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি পৰিৱেশ সজাগতাৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভাৰণ পালন কৰি আহিছে। এইদৰেই ক্ষেত্ৰখনত পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজকে সমৰ্থ কৰি নিয়োজিত হৈ থকাৰ বাবে শক্তি পাওক বুলি তেখেতে আপোনালৈ বাৰ্তা দিছে পবিত্ৰ কৈবৰ্ত। লগতে আমালৈ লিখিছে ধ্ৰুৱজ্যোতি কলিতাই, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে এখন ঠাইত নিৰ্বাচিত গছপুলি অধিক সংখ্যক ৰোৱাৰ পৰিৱৰ্তে ঠাইখনত থলুৱা প্ৰজাতিৰ সকলো গছ বন সংৰক্ষণৰ বাবে চেষ্টা কৰা উচিত। এই বিষয়ে ডক্টৰ বৰুৱা আমি কথা পাতিম, স্থানীয়ভাৱে কেনেদৰে আমি গছপুলি স্থানীয় ৰুব পাৰোঁ, ফল মূলৰ গছ আপোনাৰ আৰু কি বাৰ্তা আছে, দুটিমান বাৰ্তা ল'ব বিচাৰিছোঁ। আমাক দেৱজনী চহৰীয়া লিখিছে যে জুবিন গাৰ্গৈ মাত্ৰ গীতটি শুনি তেখেতে চাগে দিছে যে জুবিন দাই কৈ যোৱাৰ দৰে প্ৰকৃতিয়ে ভগৱান, প্ৰকৃতিয়ে সকলো, গছ কিয় ৰুব লাগে এই কথাটো ভালকৈ অনুধাৱন কৰিলেহে গছ ৰোপণ কৰা আঁচনি সফল হ'ব। গছপুলিটোক প্ৰতিদিনে এটি শিশুক পালন কৰাৰ প্ৰতিপালন কৰাৰ দৰে কৰিব লাগিব, সময়মতে পানী দিব লাগিব, গৰু ছাগলীৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব, মুঠতে মনে প্ৰাণে প্ৰকৃতিক ভাল পাব লাগিব এই দায়বদ্ধতা সকলোৰে। আমাৰ যিটো বিষয় কৈছে আমাৰ দায়বদ্ধতা, দেৱজনী চহৰীয়া সেই বাৰ্তাটিয়ে দিছে এই দায়বদ্ধতা সকলোৰে, প্ৰকৃতিক ভাল পাব লাগিব বুলি কৈছে তেখেতে। গতিকে আৰু আমাৰ ধ্ৰুৱজ্যোতি কলিতাই যিটো লিখিছে, আজি হয়তো তেনেকুৱা হ'ব বিভিন্ন কাৰ্যসূচী, এটা ঠাইতে আপুনি কৈছে ধৰক গছপুলি বহুত ৰুই দিয়ে, তাৰপিছত যত্নৰ কথাটো পাহৰি যায় বা এতিয়া কিছু যত্ন লোৱা হৈছে কওঁতে কওঁতে মানুহে, এতিয়া কেনেদৰে আমি স্থানীয় যিবিলাক ফল মূল যিহেতু প্ৰকৃতিতে থাকিব লাগিব বুলি সেউজীয়া কৰিব পাৰোঁ।
1: শ্ৰীযুত ধ্ৰুৱজ্যোতি কলিতাই এটা গুৰুত্বপূৰ্ণ কথা কৈছে, আমি সাধাৰণতে গছপুলি ৰোওঁতে গছপুলি ৰোওঁ কিন্তু কি গছ ৰুব লাগে আমি ইমান চিন্তা নকৰোঁ, য'তে যি পাইছোঁ আমি ৰুই দিলোঁ। কিন্তু আচলতে আমাৰ পৰিৱেশত আমাৰ নিজা গছ গছনি হ'ব লাগে। আজি মই যদি ইয়াত এটা এজোপা গছ ৰুব লগা, ইয়াৰ স্থানীয় গছ হ'ব লাগিব, নহ'লে বেলেগৰ পৰা আনি ৰোৱা গছজোপাৰ প্ৰথম কথা হ'ল আমি তাত প্ৰতিপালন বেছিকৈ কৰিব লাগিব, আৰু সেই গছজোপা যিহেতু আমাৰ পৰিস্থিতিতন্ত্ৰৰ লগত খাপ খোৱা নহয়, সি তাত থকা বাকী উদ্ভিদ প্ৰজাতিকো বা তাত থকা বেলেগ ধৰণৰ প্ৰাণী প্ৰজাতিকো তাৰ ক্ষতি কৰিব, কাৰণ তাত থকা যিবিলাক প্ৰাণী সেই প্ৰাণীবিলাকো তেনেকুৱা উদ্ভিদৰ সৈতে তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত নহয়। গতিকে এই গছৰ পুলি গছৰ চিনাক্তকৰণটো বৰ গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি অলপ দিন আজি 2021 আৰম্ভ কৰিছিলোঁ যে এটা প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচী, মানে চৰকাৰী কাৰ্যালয়বিলাকত ৰোৱা, তাত আমি এখন তালিকা প্ৰস্তুত কৰি দিছিলোঁ যে প্ৰায় 40-42 বিধমান আমাৰ গছ আমি ঠিক কৰিছিলোঁ যিখিনি স্থানীয়ভাৱে পোৱা যায়, অকল সেই গছে ৰুব পাৰিব। আৰু মই আনন্দৰে জনাব বিচাৰিছোঁ যে প্ৰায় 2,00,000-2,50,000 গছ আমি সেইকেইদিনত ৰুই পেলাই প্ৰায় 1 মাহৰ এটা কাৰ্যসূচী লৈছিলোঁ, সেই গছবিলাক এতিয়াও প্ৰায় জীয়াই আছে। আৰু এই যে স্থানীয় গছবিলাক যদি আমি নৰুওঁ, প্ৰথম কথা আমাৰ স্থানীয় প্ৰজাতিবিলাক আমাৰ হেৰাই যাব, দ্বিতীয় কথা হ'ল কি বাহিৰৰ পৰা অনা গছবিলাক ৰুলে স্থানীয় প্ৰজাতিক আক্ৰান্ত আমি আক্ৰান্ত কৰা হ'ব। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ নিজৰ পৰিস্থিতিতন্ত্ৰটো ভালকৈ ৰাখিবলৈ কাৰণে। আৰু সেইকাৰণে আমাৰ যিকোনো পৰিৱেশৰ চিন্তা বা জলবায়ু পৰিৱৰ্তনৰ কথাই কওঁ বা পৰিৱেশ ব্যৱস্থাপনাৰ কথাই কওঁ, সদায় আমাৰ স্থানীয় প্ৰকৃতিক ভিত্তিক হওক। এনে নেচাৰ বেছ চলিউশ্যন যে কৈছোঁ, নেচাৰ বেছ চলিউশ্যন মানে এইটোৱেই যে আমি যিখন প্ৰকৃতিত ডাঙৰ হৈছোঁ সেই প্ৰকৃতিভিত্তিক সমাধান লাগিব। বেলেগৰ প্ৰকৃতিৰ কিবা এটা ধাৰণা এটাই আনি জোৰ কৰি ইয়াত ৰূপায়ণ কৰিবলৈ গ'লে আমি বিফল হ'ম। গতিকে প্ৰকৃতিৰ পৰা আমি জ্ঞান আহৰণ কৰিব লাগিব তেতিয়াই হ'ব। আৰু মই ভাবোঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা এতিয়া হৈছে, যদি ভৱিষ্যতৰ কথা চিন্তা কৰোঁ, আমাৰ আজিকালি বিদ্যালয়বিলাকত পৰিৱেশ শিক্ষাটো এতিয়া প্ৰায় বাধ্যতামূলক, কিন্তু আমি পৰিৱেশ শিক্ষাটো কেনেকৈ দি আছোঁ, যে কেতিয়াবা নম্বৰ হ'বৰ কাৰণে কেতিয়াবা বস্তু মুখস্থ কৰিছোঁ নে আমি প্ৰকৃতিৰ বাবে নিবিড় হোৱাৰ কিবা এটা সুযোগ দিছোঁ। গতিকে মই ভাবোঁ যে আমাৰ প্ৰকৃতিক পৰিৱেশ শিক্ষাৰ যিটো আমাৰ পাঠ্যক্ৰম সেইটো অলপমান আকৌ নতুন ধৰণে চিন্তা কৰিব লাগিব, ভৱিষ্যতৰ কথা চিন্তা কৰি যে আমি ল'ৰা ছোৱালীখিনিক অন্তত মাহত দুবাৰো যদি প্ৰকৃতিৰ মাজলৈ নি প্ৰকৃতিৰ শিক্ষা দিব পাৰোঁ। তাৰ কাৰণে গুৱাহাটীৰ পৰা নি কাজিৰঙা অভয়াৰণ্যত নিব লাগিব বুলি কথা নাই, গুৱাহাটীৰ আশে পাশে বহুত তেনেকুৱা জেগা আছে, বা যোৰহাটৰ আশে পাশে আছে, শিলচৰৰ আশে পাশে আছে, তেনেকুৱা কিছুমান জেগা আমি নিৰ্বাচন কৰি থৈ দিব লাগে, সেই একোখন একোখন বিদ্যালয় তালৈ মাহেকে পষেকে নিয়া ল'ৰা ছোৱালীখিনিক নি এটা দিন নিবিড়ভাৱে প্ৰকৃতিৰ মাজত থাকি প্ৰকৃতিক বুজিবলৈ চেষ্টা কৰক, বা নিজৰ ঘৰত যদি এখন বাৰী আছে সেই বাৰীখনক এখন এটা প্ৰাকৃতিক প্ৰকৃতি হিচাপে যদি প্ৰকৃতিৰ এটা অংগ হিচাপে লওঁ তাৰ পৰাও বহুত কথা শিকিব পাৰোঁ। নিজৰ অঞ্চলটোৰ যদি আমাৰ জীৱ বৈচিত্ৰৰ ডকুমেণ্টেশ্যনখিনি নিজে কৰিবলৈ শিকায় তেতিয়াও প্ৰকৃতিৰ লগত এটা সম্বন্ধ স্থাপন হয়। গতিকে প্ৰকৃতিৰ লগত সম্বন্ধ স্থাপন কৰিব নোৱাৰিলে এইটো পাঠ্যক্ৰমত আবদ্ধ থকা এটা বিষয়হে থাকিব, আৰু ভৱিষ্যত প্ৰজন্মই আমাৰ ইয়াত প্ৰকৃতি সুৰক্ষাৰ কাৰণে

0: কৰিবলৈ অনুপ্ৰেৰণা লাভ নকৰে। কাৰণ এইটো এনভাইৰনমেণ্ট এডুকেশ্যন ইজ এ পাৰ্ট অফ লাইফ। আমি জীৱ জন্ম হোৱাৰ দিনটোৰ পৰা মৃত্যু দিনটোলৈকে আমি যিহেতু প্ৰকৃতিৰ লগত ৰাখিম, গতিকে এইটো ৱে অফ লাইফ হিচাপে যদি আমি নলওঁ, এইটো অকল পাঠ্যক্ৰমত কেইটামান লেচন মুখস্থ কৰাই আমি একো উদ্দেশ্য সফল কৰিব নোৱাৰিম।
1: আৰু আমি প্ৰকৃতিক বেলেগে চালে নহয়, আমিওতো প্ৰকৃতি,
0: আমি প্ৰকৃতিৰ এটা অংশ অংশ,
1: আমি সদায় বেলেগ কেছ দিব পৰা নাই থকাৰ নিচিনা হয়।
0: হয়, সেইটোৱে
1: আমি যে সংলগ্ন প্ৰকৃতি এটা অংশ আপুনি কথা কৈছে,
0: নহ'লে নহ'ব,
1: সেইটো ভাবিহে আমি আগবাঢ়িব লাগিব। ডক্টৰ বৰুৱা, আমাৰ ষ্টুডিঅ'ৰ ঘড়ীয়ে ইংগিত দিছে আমাৰ সময় শেষেই হৈছে প্ৰায়, শেষত কিবা বাৰ্তা দিব নেকি শ্ৰোতাই যি শুনি আছে, বা এষ্টেকৰ কিবা মিছন ভিজন যদি কিবা কয়?
0: হয়, আমি এষ্টেকৰ ফালৰ পৰা আমিতো কৈছোঁ যে এইবাৰ আমি এষ্টেক আৰু বিজ্ঞান নগৰী গুৱাহাটী আমি একেলগে পাতিছোঁ, আৰু তাৰ লগে লগে আমি অসমৰ যিমান ইক' ক্লাব আছে সেই ইক' ক্লাববিলাকত আমি এটা বিস্তৃত কাৰ্যসূচী লৈছোঁ। আৰু তাৰোপৰি আমি এতিয়া আমি যিটো ক্লাইমেট জাষ্টিছৰ কথা কৈ আছোঁ, যে আমাৰ এডেপ্টিভ কেপাচিটি অফ দি ভিলেজ ৰুৰেল পিপুল, মানুহবিলাকৰ যিটো অভিযোজন ক্ষমতা সেইটো বৃদ্ধি কৰিব লাগে, তাৰ কাৰণে আমি এটা কাৰ্যসূচী লৈছিলোঁ যে মুখ্যমন্ত্ৰীৰ জলবায়ু পৰিৱৰ্তন হেৰি এটা কাৰ্যসূচী ৰোধ কৰা, আমাৰ গাঁওবিলাকত আমি কিছুমান মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট স্নাতকোত্তৰ ভাগি আমি 50খনমান গাঁও আমি এডপ্ট কৰি লৈছিলোঁ। তাত গৈ পেলাই তেওঁলোকে গৈ গাঁৱৰ মানুহৰ যিখিনি সমস্যা জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা সমস্যাখিনি অনুধাৱন কৰিছে, কৰাৰ ফলত তেওঁলোকক আমি কি ধৰণে সহায় কৰিব পাৰোঁ তাৰ কিছুমান কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। আৰু ইতিমধ্যে কাৰ্যসূচীটো তাৰমানে আন্তৰ্জাতিক পৰ্যায়তো দৃষ্টিগোচৰ হৈছে, আনকি কনফাৰেন্সৰ পাৰ্টিজতো দুটা খণ্ডত এইটো এটা হাইলাইট হৈছে। গতিকে আমি আচলতে কৰি আছোঁ, কিন্তু আমি সেইকাৰণে কৈছোঁ যে আমাৰ এতিয়া এই যে গাঁওখিনি, গাঁৱৰ যিটো ভালনাৰেবিলিটি, সেই বস্তুটো আমি কেনেকৈ আমি জলবায়ু স্থিতিস্থাপক কাৰ্যসূচী যদি ভালকৈ আগবঢ়াই নিব পাৰোঁ, গ্ৰাম্য অঞ্চলৰ লোকক যদি সহায় কৰিব পাৰোঁ জলবায়ু পৰিৱৰ্তনৰ ৰোধ কৰাৰ ক্ষেত্ৰত, তেতিয়াহে আমি ভৱিষ্যৎ প্ৰজন্মৰ কথাও সুৰক্ষিত কৰিব পাৰিম, আমাৰ অৰ্থনীতিত যি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সেইটো আমি ৰোধ কৰিব পাৰিম, আৰু আমাৰ গাঁৱৰ মানুহখিনিক আমি এটা সুন্দৰ ভৱিষ্যত দিব পাৰিম। গতিকে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব, সকলোৱে সকলোৰে কথা চিন্তা কৰিব লাগিব, অকল মইটো বাদ দি আমি হ'ব লাগিব। কিন্তু আমি এতিয়া আমাৰ আধুনিক সমাজখন মই ভিত্তিক হৈছে, গতিকে মোৰ সকলো হওক আনৰ একো নহওক, এতিয়া আমি আমাৰ সকলোৰে একেলগে হওক ভাল হওক,
1: আৰু সকলোৰে নহ'লে কাৰোৱে
0: নহয়,
1: সকলোৰে সুন্দৰ বাৰ্তা দিছে আপুনি যে মই নহয় আমি হ'ব লাগিব, আৰু আমাৰ হ'লে সকলোৰে হ'ব, নহ'লে প্ৰকৃতিয়ে কাকো বেলেগ বেলেগে নাচায়, ভিন্নকে নাচায়। গতিকে আদৰ্শত আমাৰ নিৰ্ধাৰিত সময় শেষ হৈছে, গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌৰভ জ্যোতি ভূঞাক, এই অনুষ্ঠান পোনপটীয়া লাইভ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰাধনা ভূঞাক, এই অনুষ্ঠান চলোৱাত আমাক সহায় কৰিছে গীতালী ভট্টাচাৰ্যক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ অদীপ বৰুৱাক, ব্যস্ততাপূৰ্ণ সূচী তাৰ মাজতে আহিলে আমাক এইখিনি সময় দিছে, আৰু ঋতুৰাজ ফুকনকো আমি ধন্যবাদ জ্ঞাপন কৰি হিমান্ত বৰ্মাই আন এটি সুন্দৰ গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি দিনৰ 12:45 হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা NDAৰ 12গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দেইমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ কেশৱ মহন্ত, পাথৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ অনুজ পেগু আৰু ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাই এই অভিযানত অংশ ল'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত 4জনেই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু খাবটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জুইত জাহ যায়। পাছত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু SDRFৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁওখনৰ এটা পৰিয়ালৰ ভঁৰালৰ কাষত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু খাবটি লয় বুলি আকাশবাণীৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ অহা বনৰীয়া হাতীৰ জাকে বাৰীৰ শস্য খাই তহিলং কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা বুলি স্থানীয় ৰাইজে বন বিভাগক দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি অহাৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এনে প্ৰেক্ষাপটত বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ গঞাই ভঁৰাল আৰু ঘৰৰ আশে পাশে বিদ্যুতৰ পোহৰৰ ব্যৱস্থা কৰি ল'বলগীয়া হৈছে। এনেধৰণৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰায় 50 বছৰ বয়সীয়া দঁতাল হাতীটোৱে কৰুণভাৱে মৃত্যু খাবটি লয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলীকৃত অঞ্চলত বননীকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় 5,000 নাহল পুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় 100 বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা পুৱা 6 বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব

0: মেডিকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনত নিয়মীয়াকৈ ছানডেজন চাইকেল কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছোঁ মই লোভিতা, ডিউটি ৰুমত চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস, নিখিল শৰ্মা, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, বিপুল কলিতা, আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে অস্মিতা ভাগৱতীয়ে।

0: পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ মনোৰম তীৰ্থস্থান ঐতিহাসিক থাৰেশ্বৰ দেৱালয় শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: পুণ্যভূমি অসমীয়াইৰ বুকু শুৱনি কৰি পৰিবেষ্টিত হৈ আছে ঐতিহাসিক বহু মঠ মন্দিৰ, দৌল দেৱালয়, তীৰ্থনগৰী হাজোৰ পঞ্চতীৰ্থৰ উপৰিও সমীপৱৰ্তী অঞ্চলসমূহতো আছে বহু বুৰঞ্জী প্ৰসিদ্ধ সৰু বৰ তীৰ্থভূমি। ইয়াৰ ভিতৰত উল্লেখযোগ্য এক শিৱধাম কামৰূপৰ হাতীমুৰা পাহাৰৰ নামনিত শিলগুৰি গাঁৱত অৱস্থিত ঐতিহাসিক থাৰেশ্বৰ দেৱালয়। এই দেৱালয়ৰ উত্তৰে স্বকীয় পৰিচয়েৰে জিলিকি আছে তীৰ্থনগৰী হাজো আৰু দক্ষিণ পূবত জিলিকি আছে বস্ত্ৰনগৰী শুৱালকুছি।
2: হাতীমুৰা পাহাৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, চিৰপ্ৰবহমান লুইতৰ ধৱল সোঁত আৰু গাতে লাগি থকা চহামনৰ কৃষিজীৱী গাঁওখনে থাৰেশ্বৰ দেৱালয়ৰ স্বকীয় সুন্দৰ ৰূপত যেন ৰহণ সানিছে। পাহাৰৰ নামনিত শৈল পদ্মকোষৰ মাজত থকা শিৱলিংগ আৰু তাৰ প্ৰায় 200 মিটাৰমান উচ্চতাত পাহাৰৰ বিশাল গহ্বৰৰ পৰা অহৰহ বৰশি থকা জলধাৰাই এই দেৱালয়খনক অনন্য মাত্ৰা প্ৰদান কৰিছে।
1: এই দেৱালয়খনৰ ইতিহাস, বৰ্তমান তথা সম্ভাৱনীয়তা সম্পৰ্কে কিছু অধ্যয়ন কৰা মানসেৰে মই ভাৰ্গৱ কলিতা
2: আৰু মই শাশ্বতী তালুকদাৰে উপস্থিত হৈছিলোগৈ শুৱালকুছিৰ পৰা প্ৰায় 7 কিলোমিটাৰ পশ্চিমে অৱস্থিত এই দেৱালয়খনত।
3: জগন্নাথ জগতপন্ন শৰণাংগত উপলক্ষ দাস দাসত্বম দেহিনী প্ৰভু হৰেশ্বৰ সুপ্ৰসন্ন হৈ মনোৰখ তোমাঞ্চিত।
1: ধাৰেশ্বৰ দেৱালয়ৰ ইতিহাস তথা উৎপত্তি সম্পৰ্কে বহু কিংবদন্তী মানুহৰ মুখে মুখে চলি আহিছে। মূলত আকাশী গংগাৰ পৰা বৈ অহা ধাৰাটোৰ বাবে এই দেৱালয়খনৰ নাম ধাৰেশ্বৰ হয় বুলি পুথিপাজিত উল্লেখ পোৱা যায়। দেৱালয়খনৰ উৎপত্তি সম্পৰ্কে প্ৰথমে জানো আহক শিলগুৰি গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি শৈলেন্দ্ৰ মজুমদাৰৰ মুখেৰে।
4: ধাৰেশ্বৰ দেৱালয়খন এখন বুৰঞ্জী প্ৰসিদ্ধ দেৱালয়। এই দেৱালয়খন হাতীমুৰা পাহাৰৰ বুকুত প্ৰতিষ্ঠিত। হাতীমুৰা পাহাৰৰ গুৰিত শিলগুৰি নামৰ এখন সৰু গাঁও আছে, অতি পুৰণি গাঁও, কৃষিজীৱী গাঁও। হাতীমুৰা পাহাৰৰ পূব দক্ষিণ দিশত বামুণী গাঁও এখন আছে। ধাৰেশ্বৰ দেৱালয়ৰ উৎপত্তি সম্পৰ্কে আমি কিংবদন্তী ৰূপে জনা মতে এটা পানীৰ ধাৰক লৈ ধাৰেশ্বৰ দেৱালয়ৰ উৎপত্তি। চন্দ্ৰবংশীয় ৰজা সগৰৰ এশ পুত্ৰ পাতালপুৰীত কপিল মুনিৰ শাপত বিধ্বস্ত হৈছিল। সাংখ্যতত্বৰ অধিনায়ক কপিল মুনিয়ে পৰামৰ্শ দিছিল যদি স্বৰ্গৰ অলকানন্দা গংগাক আনি এই ভস্মীভূতবিলাকৰ ওপৰেৰে বোৱাই নিব পাৰে তেতিয়া এই সগৰ বংশটো আকৌ জীয়াই উঠিব। সেয়েহে চাৰিবিৰিৰ পাছত ভগীৰথ নামৰ এজন সৎপুৰুষৰ কাৰণে সেই বংশটো আকৌ উদ্ধাৰ হৈছিল। স্বৰ্গৰ পৰা অলকানন্দা গংগাক ভগীৰথে অতি স্তুতিনতি কৰি তেওঁক স্বৰ্গৰ পৰা বোৱাই আনিছিল। বোৱাই অনা সময়ছোৱাত আটবাটতে জাহনু নামৰ এজন মুনিয়ে গংগাক গ্ৰাস কৰি থৈ দিছিল আৰু ভগীৰথৰ স্তুতিত তুষ্ট হৈ জাহনু মুনিয়ে তেওঁক আকৌ মোকলাই দিছিল। সেয়েহে গংগাৰ আন এটা নাম জাহ্নৱী নামেৰে খ্যাত। জাহ্নু মুনিৰ পৰা বিদায় লৈ আহি হাতীমুৰা পাহাৰত যেতিয়া উপস্থিত হৈছিল আহি প্ৰভু শিৱই ভগীৰথৰ অনুৰোধ ক্ৰমে তেওঁৰ মাথাৰ যৎকচা পাতি দি গংগাৰ খৰস্ৰোতা ধাৰটো ধৰি ৰাখিছিল আৰু ধৰি ৰাখি আবদ্ধ হৈ থকাৰ পাছত আকৌ ভগীৰথৰ স্তুতিত তুষ্ট হৈ মহাদেৱে সেই ধাৰটো এৰি দিছিল আৰু এৰি দিয়াৰ পাছত সেই পানীৰ ধাৰটো পাতালপুৰীলৈকে বৈ গৈছিল। আকৌ য'ত সগৰ বংশটো ভস্মীভূত হৈ পৰি আছিল সেই ঠাইটুকুৰাৰ ওপৰেৰে গংগা বৈ গৈছিল আৰু সগৰ বংশটো পুনৰ

0: জীবিত হৈছিল। সেয়েহে এই ধারেশ্বৰ দেৱলয় উৎপত্তিটো ঠিক তেনেকে হোৱা বুলি এটা কিংবদন্তী সূত্ৰে আমি জানিব পাৰিছো। এইটো এটা পানীৰ ধাৰ, বাৰিষা খৰালি এই পানীৰ ধাৰটো তাহানি কালৰ পৰা আজিও বৈয়ে আছে। সেয়েহে এই পানীৰ ধাৰটোক কেন্দ্ৰ কৰিয়েই এই দেৱালয়খনৰ নাম হল ধারেশ্বৰ দেৱালয়।
1: পূৰ্বতে ধারেশ্বৰ দেৱালয়ৰ আশে পাশে কিছু কছাৰী জনগোষ্ঠীৰ মানুহে বসবাস কৰিছিল, কিন্তু পাছলৈ তেওঁলোকে কোন ঠাইলৈ স্থানান্তৰিত হল সেই সম্পৰ্কে সঠিককৈ কোনো অৱগত নহয়। কিছু লোকৰ মতে কলাজৰ মহামাৰীৰ প্ৰকোপত পৰি এই কছাৰী লোকসকলে এই ঠাই এৰি গুচি গৈছিল। তথাপিও ধারেশ্বৰ দেৱালয়ৰ দক্ষিণ দিশত গোধা কছাৰীৰ বৰশী বোৱা পাকৰ স্মৃতিচিহ্ন হিচাপে থকা বিশাল শিলাখণ্ডই এই অঞ্চলত কছাৰীসকলৰ বসতিৰ কথাকে প্ৰতীয়মান কৰে।
2: গোধা কছাৰী আছিল ইয়াৰ অধিবাসীসকলৰ মুৰব্বীস্বৰূপ। এই কছাৰীসকলৰ দিনতে ধারেশ্বৰ দেৱালয়ৰ শিৱলিংগ আৱিষ্কৃত হৈছিল এক বিশেষ অলৌকিক কাহিনীৰ যোগেৰে। এই সম্পৰ্কে শুনোৱা হওক দেৱালয়খনৰ পুৰোহিত পৰিয়ালৰ এগৰাকী শিক্ষক তথা নাগাৰ নামৰ এগৰাকী একনিষ্ঠ সাধক ভৱেশ চন্দ্ৰ শৰ্মাৰ মুখেৰে।
3: মানে কাহিনী মতে কেনেকুৱা, মানে ধারেশ্বৰ দেৱালয়ৰ ওচৰে পাজৰে মানুহে গৰু চৰাই থাকে। এবাৰ গৰু চৰাই থাকোঁতে গম পাই মানে এটা দুৱনী গাই যেতিয়া আনিবৰ হয়, গধূলি গৰু চপাই ঘৰলৈ আনিবৰ সময় হয়, তেতিয়া মানে পালৰ পৰা নহোৱা হয় বিচাৰি নাম। আৰু এনেকে শেষত গৈ অনুসন্ধান কৰি কৰি যে এই গাই গৰুটো এনে থাকে, নিবাৰ সময়তে মানে গাই গৰুটো কত যায় নোহোৱা হয়। এনেকে অনুসন্ধান কৰি কৰি গৈ গৈ গৈ গম পালে যে সেই গাই গৰুটোৱে গৈ সেইখিনি জেগাত বৰ্তমান ধারেশ্বৰৰ যিটো লিংগ, মানে ধারেশ্বৰ দেৱালয়ৰ যিটো শিৱলিংগ, মানে সেই তাৰে শিলৰ ওপৰত নিজে নিজে গাখীৰ দি থাকে। এনেকে গম পাই গল। গম পাই যোৱাৰ পিছত তেওঁ কিছু মানুহক জনালে আৰু এই মানুহবিলাকে আহি খান্দি চান্দি যে চাই শিৱলিংগটো পাই গল। আৰু এনেকৈ মানে প্ৰথম তাত যে এটা শিৱলিংগ আছে সেইটো গম পাই গল।
1: ধারেশ্বৰ দেৱালয়ৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈছে মূল বিগ্ৰহৰ পৰা 200 মিটাৰমান উচ্চতাত থকা আকাশীগংগাৰ চিৰপ্ৰবহমান ধাৰাটো। প্ৰায় 80 ফুট দীঘল আৰু 15 ফুট বহল এই শৈল গহ্বৰটোত শিলৰেই সুন্দৰ খটখটি আৰু প্ৰাচীৰ আছে। গছ লতিকাৰে পৰিবেষ্টিত এই গহ্বৰৰ পৰা বাৰিষাৰ কিম্বা খৰালি সকলো সময়তে একেটা গতিত বৰষুণ পৰা দি পানী পৰি থাকে। পূৰ্বতে এই ঠাইলৈ যোৱা পথছোৱা যথেষ্ট দুৰ্গম আছিল যদিও বৰ্তমানে শিলবোৰ কিছু সজাই পৰাই দিয়াত যাত্ৰীসকলৰ যথেষ্ট সুবিধা হৈছে। আচলতে এই নিৰ্মল জলধাৰাটোৰ সৌন্দৰ্য সম্পৰ্কে ভাষাৰে বুজোৱাটো তেনেই কঠিন। তালৈ গৈ উপভোগ কৰা জনেহে প্ৰকৃততে অনুধাৱন কৰিব পাৰে ইয়াৰ মোহনীয়তা। কিমান শান্ত এই পৰিৱেশ!
2: জনবিশ্বাস মতে এই আকাশীগংগাত স্নান কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হোৱাৰ লগতে পাপমোচন হয়। এই আকাশীগংগাৰ সৌন্দৰ্য সম্পৰ্কে কিছু জানোৱা হওক নিকটৱৰ্তী বামুণ্ডি গাঁৱৰ এগৰাকী লেখক পবিত্ৰ কুমাৰ কলিতাৰ পৰা।
4: শ্ৰী শ্ৰী ধারেশ্বৰ দেৱালয় ইয়াৰ অন্যতম আকৰ্ষণীয় হৈছে হাতীমুৰা পাহাৰৰ উচ্চ শিখৰত থকা আকাশীগংগা। এই আকাশী গংগাটোৱে এই ধারেশ্বৰ দেৱালয়ৰ অন্যতম প্ৰাকৃতিক সম্ভাৰ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই ক্ষেত্ৰ পৰ্বতৰ, অসমৰ ক্ষেত্ৰ পৰ্বত পাহাৰবিলাকৰ এটা ছাৰ্ভে হৈছিলে। আৰু আহোমৰ যিহেতু বুৰঞ্জী, আহোম ৰজাৰ বুৰঞ্জীবিলাক লিপিবদ্ধ আছিলে, তাতে সেই স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে যিটো পৰ্বত পাহাৰবিলাকৰ ক্ষেত্ৰ অধ্যয়ন হৈছিল, তাতে আমাৰ হাতীমুৰা পাহাৰখনো সেই ক্ষেত্ৰ অধ্যয়নত অন্তৰ্গত হৈছিল। আৰু তাতেই আকাশী গংগাৰ প্ৰাকৃতিক সেই যিটো অৱস্থান, অনবৰত দিন ৰাতি বাৰিষা খৰালি একাকাৰ হৈ এটা গতিত অনবৰত বৰষুণ হৈ থাকে, পাহাৰৰ শৈল গহ্বৰৰ মাজত সুন্দৰ প্ৰাকৃতিক পৰিৱেশত হাতীমুৰা পাহাৰৰ উচ্চ শিখৰত সেইটো এটা জলপ্ৰপাত। জলপ্ৰপাতৰ পানীবিলাক বৰষুণ আকাৰে, বৃষ্টি আকাৰে গহ্বৰৰ মাজত পৰে আৰু সেইটোৱে হৈছে আকাশী গংগা। আৰু সঁচাকৈয়ে তেনেকুৱা প্ৰাকৃতিক শোভা অতি বিৰল। তাৰ পৰা আমাৰ হাতীমুৰা পাহাৰৰ দাঁতিয়েদি বৈ যোৱা, হাতীমুৰা পাহাৰ চুই যোৱা ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিমাঞ্চল গোটেই দেখা পায়। ইপিনে হাজোৰ, হয়গ্ৰীৱ মাধৱ, কেদাৰ মন্দিৰ এইবিলাকো আকাশী গংগাৰ ওপৰৰ পৰা সেইবিলাক অঞ্চলো দেখা পায়। গতিকে অতি সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত মানুহে তাত গৈ বিমল আনন্দ আৰু এটা ভক্তিৰস লাভ কৰিব পাৰে। আৰু আগতে এই আকাশী গংগাৰ পানী সুৰংগৰ মাজেদি আহি তলৰ আমাৰ পদ্মকোষৰ মাজত থকা শিৱলিংগত মানে বিধৌত হৈছিল। মানে প্ৰতিখনতে শিৱলিংগ পানীৰ ধাৰাৰ মাজত আছিল, সেইকাৰণে এই শিৱধামখন ধারেশ্বৰ দেৱালয় হিচাপে প্ৰসিদ্ধ।
2: 1553 খ্ৰীষ্টাব্দত বংগৰ নবাব সুলেমান কৰৰাণীৰ অত্যাচাৰী সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰাৰ সময়ত মঠ মন্দিৰসমূহো ভাঙি চুৰমাৰ কৰিছিল। এই আক্রমণৰ সময়ত ধারেশ্বৰ

0: দেৱালয়ৰ বিস্তৰ ক্ষতিসাধন হৈছিল। পাছলৈ আহোম স্বৰ্গদেউ শিৱসিংহই 1660 খ্ৰীষ্টাব্দত তৰুণ দুৱৰা ফুকনৰ নেতৃত্বত এই দেৱালয়ৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল আৰু দেৱালয় পৰিচালনাৰ বাবে কিছু লোকক নিয়োগ কৰি লাখেৰাজ ভূমি দান কৰিছিল।
1: মন্দিৰৰ পূজাৰীক প্ৰদান কৰা হৈছিল নিষ্কৰ ব্ৰহ্মোত্তৰ ভূমি। দেৱালয়ৰ পাইকসকলক প্ৰদান কৰা হৈছিল ভোগধনী ভূমি। আনহাতে নিম্নখেৰাজ ভূমিৰ ভোক্তাসকলে খাজানা দিব লাগিছিল। এই খাজানা আদায়ৰ বাবে স্বৰ্গদেৱে তাম্ৰফলিযোগে দায়িত্ব প্ৰদান কৰিছিল বৰ্তমানৰ খেত্ৰীহাৰদিয়া গাঁৱৰ ভাণ্ডাৰ কায়স্থ পৰিয়ালক। মানুহৰ মাজত এওঁলোক এতিয়াও ভঁৰাল কায়ত হিচাপে জনাজাত।
2: ইয়াৰ অধিবাসীবিলাক কছাৰী জাতীয় আৰু হীৰা জাতীয় মাটিৰ পাত্ৰ বনোৱা হীৰা জাতীয় মানুহৰ এই বসতি অঞ্চল আছিল আৰু এই তেতিয়াৰ পৰাও এই দেৱালয়খন জাকত জিলিকা হৈয়ে ৰৈ আছে। শিলগুৰি নামৰ এই সৰু গাঁওখনত প্ৰায় 30টা পৰিয়াল আছিল অতীজতে। এই 30টা পৰিয়ালে দিনে দিনে পালা পাতি ইয়াক ৰক্ষণাবেক্ষণ পূজা পাতলৰ ব্যৱস্থাটো কৰি আছিল। তাৰেশ্বৰ দেৱালয়ৰ সম্পত্তি হিচাপে প্ৰায় 1700 বিঘা মাটি ভূমি আছিল। এই 1700 বিঘা মাটি বিভিন্ন ঠাইত সিঁচৰিত হৈ আছিল আৰু ওচৰ পাজৰৰ ৰায়তবিলাকে মাটিবিলাক খেতি বাতি কৰি তাৰেশ্বৰ দেৱালয়ত সাধাৰণ এই খাজানা পাতি দি আছিল। তাৰেশ্বৰ দেৱালয়ৰ পৰা কিছু পূব দিশত ভঁৰাল কাঁইট নামৰ এটা পৰিয়াল আছে। এই ভঁৰাল কাঁইটে ৰায়তবিলাকৰ পৰা খাজানা তুলি নি চৰকাৰক যোগাইছিল। এই দেৱালয়বিলাক যেতিয়া চৰকাৰীকৰণ হ'ল তেতিয়াৰ পৰা তাৰেশ্বৰ দেৱালয়ে চৰকাৰৰ পৰা প্ৰতি বছৰে এটা বাৎসৰিক অনুদান লাভ কৰে। আজিকালি ইয়াত এখন পৰিচালনা কমিটি গঠন কৰা হৈছে আৰু এই পৰিচালনা কমিটিখনেই বৰ্তমানলৈকে দেৱালয়খন পৰিচালনা কৰি আছে।
0: দেৱালয়ৰ কৰ্মত নিয়োজিত মালী, আঠপৰীয়া, দুৱৰী, ঢুলীয়া, ডগৰীয়া, কালিয়া, ওজাপালি, সত্ৰধৰা, দণ্ডধৰা, চামধৰা আদি পাইকসকলক সংস্থাপিত কৰা হৈছিল নিকটৱৰ্তী শিলগুৰি, বামুণ্ডি, হালুগাঁও, শোবানশাহ আদি গাঁৱত। ব্ৰাহ্মণ, পূজাৰী, দেউৰী, দলৈ আদিসকল নলবাৰীৰ বৰভাগ অঞ্চলৰ দীঘেলি, দেউৰীকুচি, বৰমৰিকণা আৰু সমীপৱৰ্তী বামুণ্ডিৰ পৰা নিয়োগ কৰা হৈছিল। পৰাশৰ গোত্ৰীয় মনমথ নামৰ ব্ৰাহ্মণ এজনক ভাগৱত ভূষণ উপাধি প্ৰদান কৰি ভাগৱত পাঠৰ ভাৰ দিয়া হৈছিল। ইয়াৰ পাছত বৰমৰিকণা গাঁৱৰ কমলেশ্বৰ ভট্টাচাৰ্য, বৈকুণ্ঠনাথ দলৈ, জীৱনেশ্বৰ দলৈ, বামুণ্ডিৰ মহেন্দ্ৰনাথ শৰ্মা আদিয়ে দলৈৰ দায়িত্ব পালন কৰিছিল। লগতে ভঁৰালীৰ দায়িত্ব পালন কৰিছিল ভঁৰাল কাঠ পৰিয়ালৰ ভকতৰাম ভাণ্ডাৰ কায়স্থই। এই বিষয়ে কয় দেৱালয়ৰ বৰ্তমানৰ মুখ্য পুৰোহিত পৰেশ শৰ্মাই।
3: প্ৰভু নম শিৱায়। মই 1971 চনত গৈছোঁ। তেতিয়া মোৰ পিতা আছিল, মোৰ 11 বছৰ আঠমাহ বয়স। বাকী এনেকে কিছুদিন পিতাৰ লগত কাম কৰি থকাৰ পাছত পিতা ঢুকোৱাৰ পাছত বৰ্তমান ময়ে নৈত নৈমিত্ৰিক পূজা ভক্তিখিনি কৰি আছো। তাৰে আগত আছিল কেনেকুৱা, যেতিয়া কনৌজৰ পৰা ৰজাবিলাকে ব্ৰাহ্মণ আনি অসমত এনেকে বিস্তাৰিত কৰিছিল, তাৰে ফলস্বৰূপে আমাৰ ধাৰেশ্বৰ দেৱালয়ৰো দলৈ হিচাপে নলবাৰী বৰ মৰিকণা বুলি কয়, তাত আছিল দলৈবিলাক। ইয়াতে খেতি বাতি চলাই মন্দিৰতে আশে পাশে ইয়াতে আছিল। তেওঁলোকৰ যেতিয়া প্ৰত্যেক পৰিয়ালৰ চাকৰি তাকৰি হোৱাৰ বিনিময়ত পুৰোহিত নোহোৱাৰ পাছত আমাৰ বামুণ্ডিৰে আমাৰ পিতাক ধৰোঁতে পিতাই আৰু এনেকৈ পূজা পাতলখিনি কৰি থকাৰ পাছত যেতিয়া 1961 চনত গভৰ্ণমেণ্টকৰণ হয়, তেতিয়া নতুন কমিটি লগা হ'ল, তেতিয়া দলৰ হেৰিটো উঠি গ'ল। তাৰে কিছুদিন পাছত আমাৰ মৰিগণাৰ পৰা অহাৰ দলৈবিলাকৰ যেতিয়া আইভানৰা হ'ল, তেতিয়া আমাৰ ইয়াতে দেৱালয় পৰিচালনা কৰাৰ কাৰণত আমাৰ খেত্ৰীহাৰদিয়া বুলি কয় সেই পৰিৱেশটো ভঁৰাল কাঁইট তেখেতসকলে চলোৱাৰ পাছত আৰু আমাৰ ইয়াৰে পাইকৰ মানুহ মহেন্দ্ৰজলক আৰকেইটামান দিন দলৈ বাপ দিলা পিতা গোহাঁই ধুৱে আগৰ পৰা। পিতাৰ আৰু তেতিয়া ঘৰৰ জামালা আছিল, খেতি বাতিৰ হেনতেন, তেনে কাৰণত পিতৃ দলৰ বাপটো নলৈ পূজাৰী হৈ থাকিল। এনেকৈ থকাৰ পাছত যেতিয়া পিতা ঢুকাল আৰু বৰ্তমান ময়ে চলোঁ। তাতে বাৰ্ষিক শিৱৰাত্ৰি হয়, দুৰ্গা পূজা হয়, জন্মাষ্টমী হয়, দৌল হয়, এনেকৈ গোটেইখিনি পৰ্ব কম বেছি পৰিমাণে কৰা হয়।
4: দৈনন্দিন আপোনালোকৰ মন্দিৰৰ যিখিনি কাম কাজ সেইখিনি আপুনি কেনেকৈ চাব লগা হয় বা কি কি কাম কাজ কৰে?
3: যায় আমাৰ যিটো নৈতনৈমিত্ৰিক পূজা কৰা যায়, যাত্ৰীবিলাকে ভোগ ভাত আনে, ঠগীৰ কাৰণ আনে, সেইবিলাক তেওঁলোকক

0: পৰিচালনা কৰি সুকলমে খেদা কাটোৱে হ'ল আমাৰ কৰ্ম। নিয়মিয়মতে পালিও পূজা কৰা যায়, নাপালেও তাক পূজা কৰিবই লাগিব। ভোগ ভাত হৈ থাকে, যাত্ৰী আহি থাকে, এনেকৈ বৰ্তমান চলি আছে। কিন্তু আৰ্থিক ফালৰ পৰা অলপ দুৰ্বল দেৱালয়খন।
1: অতীজৰে পৰাই ধাৰেশ্বৰ দেৱালয়ত বছৰৰ বিভিন্ন সময়ত বিভিন্ন উৎসৱ পাৰ্বণ অনুষ্ঠিত হৈ আহিছে। ইয়াৰ ভিতৰত শাৰদীয় দুৰ্গা পূজা, লক্ষ্মী পূজা, জন্মাষ্টমী, পাছতি, অশোকাষ্টমী, জেঠুৱানাম, গণেশ চতুৰ্থী, শিৱৰাত্রি, দৌলোৎসৱ আদি প্ৰধান। ইয়াৰ উপৰি শাওন মাহত পালন কৰা পোলবোম নামৰ এক উৎসৱে বৰ্তমানে ব্যাপক জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। এই সম্পৰ্কে শুনোৱা হওক পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়া দিলীপ কলিতাৰ মুখেৰে।
2: ধাৰেশ্বৰ দেৱালয়ত আমাৰ প্ৰধানত সাতটিমান অনুষ্ঠান হয়। তাৰ ভিতৰত চবতকৈ ডাঙৰ অনুষ্ঠান হয় আমাৰ দুৰ্গা পূজাটো। আৰু দুৰ্গা পূজাটো আমাৰ গোটেই পশ্চিমবংগৰ মৌজাৰ ষোল্লখন গাঁও লগ লাগি ইয়াতে উদযাপন কৰে। বৰ ডাঙৰকৈ উদযাপন কৰে দুৰ্গা পূজাটো, পাঁচদিনীয়াকৈ হয়। কেতিয়াবা অৱশ্যে তিথি অনুযায়ী ছদিনীয়াও হয়। আমাৰ এই দুৰ্গা পূজাখনত বিশেষত্ব আছে, যিমান মানুহ হয় সকলোকে আপ্যায়ন কৰা হয়। তাৰোপৰি ৰাতি আমাৰ অনুষ্ঠান থাকে, সাংস্কৃতিক অনুষ্ঠান থাকে ভাচনীত। তাৰপিছতে আমাৰ নাগাৰা নাম, যাত্ৰা পাৰ্টি এইবিলাকৰে আমাৰ অনুষ্ঠানটো উদযাপন কৰা হয়। আৰু দুৰ্গা পূজাৰ পাঁচদিনমান পিছত লক্ষ্মী পূজা হয়। লক্ষ্মী পূজাটো সুন্দৰকৈ শিলগুৰি, অৱশ্যে এইটো লক্ষ্মী পূজাটো আমাৰ শিলগুৰি গৈৰহে অকলে কৰে ইয়াত। আৰু লক্ষ্মী পূজাটো আমাৰ ঠিক তেনেকৈ ডাঙৰকৈ উদযাপন কৰা হয়। ইয়াত আমাৰ নাগাৰা নাম থাকে আৰু গোটেই মানে আমাৰ গাঁৱৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াতে লক্ষ্মী পূজাটো উদযাপন কৰে। ইয়াৰ পিছতে আহিল আমাৰ এটা আমাৰ জন্মাষ্টমী বুলি এটা উৎসৱ আছে, জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ জন্মাষ্টমীটো। আমাৰ গোটেই গাঁৱৰ মানুহখিনি, গোটেই মৌজাৰ মানুহখিনি আহে। মৌজাৰ মানুহখিনি আহি সেইদিনা দিনটো দিন ৰাতি সুন্দৰকৈ উদযাপন কৰে। আৰু এই জন্মাষ্টমীত ঠিক পাঁচদিন পিছত আমাৰ এটা পাছতি বুলি এটা উৎসৱ এটা হয়। পাছতি উৎসৱটো মানে এনেকুৱা, ধৰক জন্মাষ্টমীৰ পাঁচদিন পিছত আমাৰ যিটো মানে অসূৰ্য বুলি কওঁ আমি, সেই অসূৰ্য অনুষ্ঠান আচলতে এই পাছতি অনুষ্ঠানটো। এই পাছতি উৎসৱটোত আচলতে আমাৰ আগতে আমাৰ আছিল এই ঠিক যেনেকৈ মাঘ বিহুত কণী খেল হয়, ঠিক তেনেকৈ নাৰিকল খেল হৈছিল আগতে আমাৰ। অৱশ্যে ইয়াত সেই পৰম্পৰাটো এতিয়া আমাৰ বন্ধ হৈছে। ইয়াৰ পিছত আমাৰ জেঠৰ মাহত জেঠুৱা নাম হয়। এই জেঠুৱা নামটো আমাৰ শিলগুৰি গৈৰহে এদিন কৰে, বামুণী গৈৰহে এদিন কৰে। তাৰোপৰি আমাৰ পশ্চিমবংগ মৌজাৰ পৰাও গাঁওবিলাক আহি আহি বেলেগ বেলেগ দিনত জেঠৰ মাহটোৰ ভিতৰত তেওঁলোকে নামটো উদযাপন কৰে। ধাৰেশ্বৰ দেৱালয়ৰ আন এটি উল্লেখযোগ্য অনুষ্ঠান দৌল উৎসৱ, দৌল যাত্ৰা উৎসৱটো আমাৰ ধুনীয়াকৈ পালন কৰা হয়। ইয়াত প্ৰথম দিনা সন্ধিয়া গোটেই মৌজাৰ মানুহখিনি আহে, আমাৰ ধাৰেশ্বৰ দেৱালয়ৰ কমিটিৰ মানুহখিনি আহে। মানুহখিনি আহি ইয়াত সুন্দৰকৈ মেজি জ্বলায়, মেজি জ্বলাই শুভাৰম্ভণিটো কৰে। ইয়াৰ পিছত আমাৰ দুদিন তিনিদিন ধৰি দৌল উৎসৱটো উদযাপন কৰা হয়। আৰু এদিন আমাৰ গোসাঁইক ইয়াৰ পৰা উলিয়াই লৈ যায়। আমি শিলগুৰিৰ পৰা আৰম্ভ কৰি পশ্চিমবংগ মৌজাৰ সবাঞ্চা, খেতিহাৰদিয়া, বৰহাৰদিয়া, ৰামদিয়া গাঁৱে গাঁৱে ঘূৰি শিৱক মানে প্ৰত্যেকৰ ঘৰে ঘৰে আমি এটা অনুষ্ঠান কৰি ঘূৰাই লৈ ফুৰোঁ। দৌলৰ পিছতে আমাৰ অষ্টমী উৎসৱ এটা আছে, অশোকাষ্টমী। অশোকাষ্টমীত আমাৰ গোসাঁইক ইয়াৰ পৰা লৈ যায়। আমি শুৱালকুছি অশোকাষ্টমী স্থানলৈ শোভাযাত্ৰা কৰি লৈ যাওঁ। তাত ধুনীয়াকৈ অনুষ্ঠানটি কৰাৰ পিছত আকৌ সন্ধিয়া ঘৰলৈ উভতি আহে।
3: ধাৰেশ্বৰ দেৱালয়ৰ মূল বিগ্ৰহৰ দক্ষিণ পশ্চিমত আছে বৃহৎ শিলত কটা এটা গণেশৰ মূৰ্তি। ইয়াৰ উপৰি গোটেই হাতীমুৰা পাহাৰ জুৰি কেইবাটাও গণেশৰ মূৰ্তি আছে। এই হাতীমুৰা পাহাৰতে অৱস্থিত ঐতিহ্যমণ্ডিত গলেশ্বৰী দেৱালয়, আকাশী গংগাৰ ওচৰে পাজৰেও বিভিন্ন শৈল ভাস্কৰ্য বিদ্যমান।
1: ইয়াৰ শৈল সমতলত খাজত কটা গাঁত চাৰিটাক বহুতে সীতা বা পাৰ্বতী দেৱীৰ তাঁতশালৰ খুঁটি চাৰিটাৰ গাঁত হিচাপে বিশ্বাস কৰে। সেইবাবে বয়ন শিল্পত অতি চহকী এই অঞ্চলটোৰ যুৱতী গাভৰুৱে নতুনকৈ তাঁতৰ কাম শিকাৰ আগেয়ে সূতা, মহুৰা, মাকো আদি লৈ গৈ দীক্ষা লোৱাৰ প্ৰথা আজিও বিদ্যমান। আনহাতে দেৱালয়ৰ প্ৰাচীন ঘৰবোৰত আহোম ৰাজত্বৰ ভাস্কৰ্যৰ উমান পোৱা যায়। শুনোৱা হওক ভৱেশ চন্দ্ৰ শৰ্মাৰ মুখেৰে।
4: তার যেটু মানে মন্দিরের মানে ঠিক পূবফালে গাতে লাগি থাকা যেটু পুরোনা ঘর আছে, সেই ঘর বিলাকত তো সিমেন্ট টিমেন্ট ইউজ হওয়া নাই, আর রদ্দদরও ব্যবহার নাই। খুঁটা বিলাক অকল হেরি দিয়ে বনাইছে, ইটা আগর সেই হাতিও নাছিল, এনে পুরি ফেলে যে ইটা বনাইছিল, সেই ইটারে পুরোনা ঘরটু বনোয়া আছে। খুঁটা বিলাকও আমি দেখিছো চারিওফালে এনেকে ইটারে ডাঙরকে সেই করে ফেলে খুঁটা আকৃতি করে লই যায়, মাজত আকো চাইছো রদ্দদর ব্যবস্থা নাই। আর আগর সেই ঘর বিলাকত সিমেন্ট ইউজ হওয়া নাছিল, সিমেন্টর সলনি ব্যবহার করছিল মাহর দাইল, বড়া চাউল, হাঁহকণী, এইবিলাক মিক্স করে যেটা আঠা হব তো হেনেকে মশলা তৈয়ার করে ফেলে সেই ঘর বিলাক বনোয়া হয়েছিল।
3: প্রতিদিনে ধারেশ্বর দেওয়ালয় সমাগম হয় হাজার হাজার ভক্তর। ভক্তসকলে আকাশী গঙ্গাত স্নান

0: শৰণ, অ ৰাম পখিলো হেৰ শৰণ, আও ৰাম আও হৰি প্ৰভু কৃষ্ণক স্মৰি।
1: থাৰেশ্বৰ দেৱালয় যে কেৱল হিন্দুসকলৰেই তীৰ্থভূমি এনে নহয়, ভুটীয়া বৌদ্ধসকলেও অতীজৰে পৰা এই দেৱালয়ক পবিত্ৰ জ্ঞান কৰি আহিছে। তেওঁলোকে থাৰেশ্বৰক সুমনা ৰজা অৰ্থাৎ আদি দেৱতা বুলি বিশ্বাস কৰে। এই সম্পৰ্কে পবিত্ৰ কুমাৰ কলিতাই আমাক এনেদৰে কয়।
2: এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত থাৰেশ্বৰ দেৱালয়ৰ ভুটীয়াসকলৰ লগত এটা বিশেষ মানে সম্পৰ্ক এটা আছিলে, আৰু আমি সৰু কালিতে দেখিছিলো হাজোৰ মাধৱ মন্দিৰৰ পৰা ভুটীয়াসকলে পদব্ৰজে সপৰিয়ালে থাৰেশ্বৰ দেৱালয়লৈ তেওঁলোকে মাধৱ মন্দিৰ দৰ্শন কৰাৰ পাছত থাৰেশ্বৰলৈ আহি যায়, আৰু তেওঁলোকে শিৱ আদি দেৱতা বুলি থাৰেশ্বৰ দেৱালয় তেওঁলোকে বিশ্বাস। তেওঁলোকৰ হাজোৰ মাধৱ মন্দিৰ বুদ্ধদেৱৰ মহাপ্ৰয়াণৰ স্থান বুলি তেওঁলোকে বিশ্বাস কৰে, আৰু সেইটোক তেওঁলোকে চাকা থোবা বুলি কয়। চাকা থোবা তাৰমানে মুনি, সেইটো এটা মুনি, আৰু এইটো মুনি হল গৌতম বুদ্ধ। আৰু আমাৰ প্ৰভু শ্ৰী শ্ৰী থাৰেশ্বৰ দেৱালয়ত তেওঁলোকে আদি দেৱতা সুমনা ৰজা বুলি কয়। দেৱতাৰ আদি দেৱ হৈছে শিৱ, প্ৰভু শিৱ, গতিকে তেওঁৱেই হৈছে মূল দেৱতা আৰু আদি দেৱতা। ভুটীয়াবিলাকেও থাৰেশ্বৰ দেৱালয়ক খুব শ্ৰদ্ধা ভক্তি কৰিছিল, থাৰেশ্বৰ দেৱালয় দৰ্শন কৰিহে তেওঁলোকে প্ৰত্যাৱৰ্তন কৰিছিল ভূটানলৈ। গতিকে এই ক্ষেত্ৰত সপ্তশতিকাৰ পৰা যি বৰ্মন বংশৰ ভাস্কৰ বৰ্মা বা এনেকুৱা বিখ্যাত ৰজাবিলাক গোটেই ভাৰতবৰ্ষ জুৰি তেওঁলোকৰ খ্যাতি আছিল। বিক্ৰমাদিত্যৰ ৰাজসভাটো মানে গোটেই ভাৰতবৰ্ষৰ ৰজাৰ ভিতৰত ভাস্কৰ বৰ্মাকে আগস্থান দিছিলে, আৰু তেতিয়া গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলত মানে বৌদ্ধ ধৰ্মৰে প্ৰভাৱ বেছি আছিল। আৰু সেই ক্ষেত্ৰত আমাৰ থাৰেশ্বৰ দেৱালয়খনো বা শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয় এইবিলাকত এটা বৌদ্ধ ধৰ্মীয় প্ৰভাৱ এটা তেতিয়াৰ পৰা বিৰাজমান। গতিকে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো থাৰেশ্বৰ দেৱালয়ৰ এটা প্ৰতিষ্ঠাসকলৰ বিশেষ এটা প্ৰভাৱ, তেওঁলোকে খুব শ্ৰদ্ধা ভক্তি কৰিছিল আৰু সৌ সিদিনালৈকে তেওঁলোক আহি আছিল। এতিয়া কিন্তু তেনেকুৱাকে পদব্ৰজে অহা সেই পৰম্পৰাটো বন্ধ হ'ল, হয়তো কেতিয়া বুদ্ধিষ্টখিনি আহিলে গাড়ী তেনেকুৱাকে আহে। গতিকে এই দেৱালয়খন অতি প্ৰাচীন, এইফালৰ পৰা চালে অতি প্ৰাচীন দেৱালয়।
1: বিস্তৃত এলেকাজুৰি থাৰেশ্বৰ দেৱালয়ৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ বিদ্যমান। বিগত দিনবোৰত চৰকাৰৰ পৰা বিভিন্ন সুবিধা লাভ কৰি উন্নত হৈ উঠিছে দেৱালয়খন, তথাপিও সেয়া যেন পৰ্যাপ্ত নহয়। পৰিচালনা সমিতিখনেও এই ক্ষেত্ৰত বিভিন্ন উদ্যোগ হাতত লৈছে, এই বিষয়ে জানোচোন আহক। বৰ্তমান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভৰালকাইট পৰিয়ালৰ দিনমণি ভাণ্ডাৰ কায়স্থৰ মুখেৰে।
3: যদি বৰ্তমানৰ আমি অৱস্থাটো বা বাহ্যিক যিটো ৰূপ সেই ক্ষেত্ৰত যদি অন্য ঐতিহাসিক দেৱালয়ৰ লগত তুলনা কৰোঁ, খুব সন্তোষজনক নহয়। তাৰ কাৰণ এইটো নহয় যে বিগত কিছু বছৰত চৰকাৰীভাৱে কিছু সাহায্য পোৱা নাই, তেনেকুৱাও নহয়। কিন্তু দেৱালয়খনক উন্নত অৱস্থালৈ নিবৰ কাৰণে যিবিলাক পৰিৱেশ দেৱালয়ৰ চাৰিওফালে বিস্তৃত হৈ আছে বা যিমানখিনি সুবিধা আছে, সেই অনুপাতে তেনেকুৱা ধৰণৰ পৰ্যাপ্ত সহায় সহযোগিতা চৰকাৰৰ পৰা পোৱা নাই। বৰ্তমান মই থাৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্বভাৰ লৈছোঁ। আমাৰ অঞ্চলৰ, বিশেষকৈ হাজো অঞ্চলৰ পঞ্চতীৰ্থৰ তুলনাত যদি আমি থাৰেশ্বৰ দেৱালয়ৰ মাটি বাৰীকে আদি কৰি তাৰ চাৰিওফালৰ যিটো পৰিৱেশ, চাৰিওফালৰ যিটো পাহাৰ পৰ্বত আগুৰা বা অতি দূৰত ব্ৰহ্মপুত্ৰ নদীৰ যিটো গতি, এই সকলোখিনি যদি আমি সামৰি তাৰ পৰিৱেশটো আমি চিন্তা কৰোঁ, তেতিয়াহ'লে দেখা যায় যে আমাৰ যিটো টুৰিজিমৰ ব্যৱস্থা সেইটো উন্নত কৰাৰ এটা সুবিধা আছে। মোৰ বিশ্বাস যে যদি চৰকাৰে বিশেষভাৱে গুৰুত্ব দি থাৰেশ্বৰ দেৱালয়ৰ অন্তৰ্গত সকলো পৰিৱেশক ব্যৱহাৰ কৰি এটা পৰ্যটনৰ থলী হিচাপে ইয়াক গঢ় দিয়ে, তেতিয়াহ'লে দেখা যাব যে থাৰেশ্বৰ দেৱালয়ৰ যিটো স্বাভাৱিক পৰিৱেশ সেইটোতো উন্নত হ'বই, লগতে তাৰ চাৰিওফালে এটা আৰ্থসামিক ব্যৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। আমাৰ পৰিয়াল থাৰেশ্বৰ দেৱালয়ৰ লগত বহু বছৰ ধৰি জড়িত। মোৰ ককা দেউতাৰ দিনতেই থাৰেশ্বৰ দেৱালয়ৰ যি দায়িত্ব ককা দেউতাই লৈছিল, আৰু সেই সময়ত থাৰেশ্বৰ দেৱালয়

0: অন্তৰ্গত বহু মাটি বৃত্তি আছিল। বৰ্তমান সময়তে যিহেতুকে প্ৰায় 1960 চনমানৰ পৰা সকলো দেৱালয় চৰকাৰৰ হাতলৈ গৈছে, গতিকে এতিয়া অন্তত এইটো কথা স্পষ্ট যে দেৱালয়ৰ উন্নতকৰণৰ কাৰণে বা তাৰ চাৰিওফালৰ যি পৰিৱেশ তাক উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ কাৰণে চৰকাৰৰ দায়িত্ব অপৰিসীম। আমি নতুন কমিটিয়ে এতিয়া কিছু সিদ্ধান্ত লৈছো, চৰকাৰীভাৱে সকলো যোগাযোগ সম্পূৰ্ণ হোৱা নাই, কিছু নতুন চিন্তা কৰা হৈছে আৰু বিশেষকৈ বৰ্তমানে আমি দেৱালয়খনৰ পাৰিপাৰ্শ্বিক অৱস্থাটো পৰিষ্কাৰকৰণ কৰি ৰখাৰ ব্যৱস্থা আমি হাতত লৈছো। তাৰ লগে লগে দেৱালয় চৌহদত নতুনকৈ দুৰ্গা মন্দিৰ বা দৌল যাত্ৰাৰ মঠ আদি নিৰ্মাণৰ কাম চলি আছে আৰু বিগত কিছুদিনত আমি চৰকাৰীভাৱে এটা কাৰ্যালয় স্থাপনৰ কাৰণে এটা অনুদান লাভ কৰিছোঁ, প্ৰায় 6 লাখ টকাৰ এটা অনুদান লাভ কৰিছোঁ। তো এইটো এটা আৰম্ভণি বুলি ধৰিছোঁ যে চৰকাৰে এবাৰ চকু মেলি চাইছে। গতিকে আমি যিবিলাক পৰিকল্পনা কৰিছোঁ, বিশেষকৈ এখন পৰ্যটনথলী হিচাপে আৰু বিশেষকৈ আৰু এটা কথা, দেৱালয়খনৰ বৰ্তমান প্ৰয়োজনীয় হৈ পৰিছে যে চাৰিওফালৰ যিটো বাউণ্ডাৰী ৱাল, সেইটোৰ ব্যৱস্থাকৰণৰ কাৰণে আমি চৰকাৰৰ লগত যোগাযোগ কৰিব বিচাৰিছোঁ। আনহাতে যিহেতুকে আমাৰ পৰ্যাপ্ত পৰিমাণৰ মাটি আছে, তাত এটা যাত্ৰী নিবাসৰ ব্যৱস্থাৰ কথাও আমি চিন্তা কৰিছোঁ। লগতে তাৰপিছত দেৱালয়ৰ অন্তৰ্গত কিছু মাটি বাৰী অন্য মানুহৰ দ্বাৰা হস্তান্তৰিত হৈ আছে, সেই সকলোবিলাক ধাৰেশ্বৰ দেৱালয়ৰ অন্তৰ্গত কৰাৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ। মোৰ বিশ্বাস যে সকলোৱে যদি চৰকাৰ বা পৰিচালনা সমিতি লগতে দেৱালয়ৰ লগত সংশ্লিষ্ট সকলো মানুহ যদি সচেতন হয় আৰু আন্তৰিকতাৰে যদি দেৱালয়খনক উন্নত অৱস্থালৈ নিবলৈ বিচাৰে বা সেই অঞ্চলৰ আৰ্থসামাজিক ব্যৱস্থাৰ লগত দেৱালয়ক সংযুক্ত কৰিব বিচাৰে, তেতিয়াহ'লে চৰকাৰীভাৱে দায়িত্ব বহুখিনি আছে, সমাজৰ সজাগতাৰো প্ৰয়োজন আছে, সমাজৰ সচেতনতাৰো প্ৰয়োজন আছে আৰু পৰিচালনা সমিতিৰো নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ প্ৰয়োজন আছে। গতিকে অহা সময়বোৰতে ভাবিছোঁ যে সকলোখিনি সুন্দৰভাৱে সমাপন হ'ব, চৰকাৰেও চকু মেলি চাব আৰু পৰিচালনা সমিতিও বৰ্তমান যিখন কমিটি আমি গঠন কৰিছোঁ বৃহৎ কমিটি, চৰকাৰীভাৱে যদিও ইমান বৃহৎ কমিটি গঠন কৰিবলৈ নিদিয়ে, তথাপি আমি ৰাজহুৱাভাৱে এটা সিদ্ধান্ত লৈ এখন বৃহৎ কমিটি গঠন কৰিছোঁ, সকলো পৰ্যায়ৰ মানুহক সংযোগ কৰিছোঁ। গতিকে বিগত দিনকেইটাত মানুহখিনিৰ উৎসাহ দেখিছোঁ, আগ্ৰহ দেখিছোঁ, পৰিচালনা সমিতি পৰিচালনাৰ কাৰণে নতুন নতুন কিছু নিয়ম উদ্ভাৱন কৰিছোঁ। বিশ্বাস আছে যে অনতি পলমে ইয়াৰ পৰিৱেশটো কিছু পৰিৱৰ্তন হ'ব আৰু লগতে চৰকাৰীভাৱে যদি সাহায্য দিয়ে আৰু অতি অধিক উন্নত কৰাৰ ব্যৱস্থাকৰণৰ সুবিধা পোৱা যাব। ধন্যবাদ।
1: ধাৰেশ্বৰ দেৱালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম, বুৰঞ্জীৰ দৃষ্টিতো এই দেৱালয়ৰ গুৰুত্ব অপৰিসীম। পৰ্যটনৰ যথেষ্ট সম্ভাৱনাপূৰ্ণ এই দেৱালয়খনে চৰকাৰ, প্ৰশাসন, পৰিচালনা সমিতি, ভক্তগণ তথা অঞ্চলবাসী ৰাইজৰ সহযোগত অচিৰেই অসম তথা ভাৰতবৰ্ষৰ ভিতৰতেই এখনি জাকত জিলিকা তীৰ্থস্থান হৈ উঠিব, এয়াই আমাৰো কামনা। ইমানপুৰে শ্ৰোতাসকলে মনোৰম তীৰ্থস্থান ঐতিহাসিক ধাৰেশ্বৰ দেৱালয় শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। খন্তেক পাছতে 12 বজাত হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী সমাচাৰ কে সাথ মই লাভলীন নিগম। भारतीय रिजर्व बैंक ने चालू वित्त वर्ष में लगातार दूसरी बार मौद्रिक नीति समीक्षा के दौरान

0: প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ল'ৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 12:45 হ'বলগীয়া অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা NDAৰ 12 গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11 গৰাকী বিজেপিৰ আৰু 1 গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰয় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দুপাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা মঙলদৈৰ বিধায়িকা নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মনৰ ভাৱ ব্যক্ত কৰে।
1: অনুভৱ মানে এইটো অপ্ৰত্যাশা বুলি যে কয়। মন্ত্ৰিত্ব বিচাৰি বিধায়িকা হ'লো, কিন্তু মন্ত্ৰিত্ব বিচাৰি বহুত আশাও কৰা নাছিলোঁ যি সিদ্ধান্ত লৈ ল'ব। মানুহে কৈ আছিল আপুনি পাব পাব লাগে, কিবা কৈছে নে নাই কাৰোবাক, বিভিন্ন ৰাইজৰ মতামত আছিল, কিন্তু বিচাৰিলেই যে পাম এইটো কেতিয়াও হেৰি নহয়। দলৰ দায়িত্ব হিচাপে 32 বছৰ দলৰ কাম কৰিলোঁ। এইবাৰ মঙলদৈ ৰাইজে মোক আশীৰ্বাদত, মানে তেওঁলোকৰ আশীৰ্বাদত যেনেধৰণে বিধায়িকা হ'ল, ভাবিছিলোঁ মঙলদৈ সমষ্টিৰ কামখিনিকে বিধায়িকা হিচাপে কৰিম। মন্ত্ৰিত্বটো এটা বেলেগ বস্তু, গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি সিদ্ধান্ত মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁৰ সিদ্ধান্ত সদায় ৰাইজে গ্ৰহণ কৰে, আমি ময়ো কৰোঁ। গতিকে লগত থাকি তেওঁৰ লগত এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ লগত থাকি কাম কৰি যোৱাটো জটিল নহ'ব। গতিকে তেওঁ এজন সকলোৰে পথ প্ৰদৰ্শক, গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ লগত থাকি কাম কৰিব পৰাটো মোৰ বৰ সৌভাগ্য বুলি মই অনুভৱ কৰিছোঁ।
0: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লৈছে। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হৈছে। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমগুৰি বাগান এলেকাত আজি বন বাহ ৰোপণ কৰে। ইপিনে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰই পৰিৱেশ দিৱসৰ ইতিবাচক চিন্তা হিচাপে স্থানীয় ইকোশ্বপছ, এমাজন আৰু চৰকাৰী ই বজাৰ অৰ্থাৎ GEM ডিজিটেল প্লেটফৰ্ম মুকলি কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা জৈৱ বৈচিত্ৰভিত্তিক সামগ্ৰীসমূহক দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰদানৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে উদ্যান কৰ্তৃপক্ষই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে মেটেকা, তাঁতশাল আৰু কাঠৰ সামগ্ৰী নিৰ্মাণত মহিলাসকলক দক্ষ কৰি তুলিছে। গোৱালপাৰা বন সংমণ্ডলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আজি উচ্ছেদিত এলেকাত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনত বিগত বছৰটোত উচ্ছেদ চলোৱা বিভিন্ন অঞ্চলত পৰ্যায়ক্ৰমে গছপুলি ৰোপণ কৰা হৈছে। আজি দহিকটা লেৱাবাৰী অঞ্চলৰ খালী হৈ থকা 16 হেক্টৰ মাটিত গছপুলি ৰোপণ কৰা হৈছে। আজিৰ দিনটোত মুঠ 6,000 পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ 13টা BSF শিবিৰৰ লগতে বৰাইৰ আলগা BSF নিৰীক্ষণ চকীৰ চৌহদত আজি গছপুলি ৰোপণ কৰা হয়। পঞ্চায়তৰ প্ৰতিনিধিসকলেও এই কাৰ্যসূচীত অংশ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এখনৰবত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ

প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈও শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে।

0: আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈও শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। কাছাৰৰ উধাৰবন্দৰ আৰ কাটিপুৰৰ দখলীকৃত ভূমিত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে আৰ কাটিপুৰ আৰু দয়াপুৰ অঞ্চলত পুৱাৰে পৰা চলোৱা অভিযানত শতাধিক বাসগৃহ উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানত 20খনতকৈ অধিক বুলডোজাৰ ব্যৱহাৰ কৰা হৈছে। আমাৰ কাছাৰৰ সংবাদদাতাই জনোৱা মতে, বৰাক উপত্যকাত ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মীয়মান পথক কেন্দ্ৰ কৰি চৰকাৰৰ পৰা ক্ষতিপূৰণৰ ধন আত্মসাত কৰাৰ লক্ষ্যৰে কোনো অসাধু চক্ৰই নিশাৰ ভিতৰতে আৰ কাটিপুৰ আৰু দয়াপুৰ অঞ্চলত অবৈধ ঘৰ, পুলি বাগান আদি নিৰ্মাণ কৰে। সংবাদ মাধ্যমে এই তথ্য ফাদিল কৰাৰ পাছতে কাছাৰ জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে উচ্ছেদ অভিযান চলায়। পৰিস্থিতি নিয়ন্ত্ৰণ তথা এই অভিযান সফলভাৱে সমাপ্ত কৰাৰ বাবে প্ৰায় 1000 আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান নিয়োগ কৰা হৈছে। ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁওখনৰ এটা পৰিয়ালৰ ভঁৰালৰ কাষত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক খাবটি লয় বুলি আকাশবাণীৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ অহা বনৰীয়া হাতীজাকে বাৰীৰ শস্য খাই তহিলং কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা বুলি স্থানীয় ৰাইজে বন বিভাগক দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি অহাৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এনে প্ৰেক্ষাপটত বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ গৈয়াই ভঁৰাল আৰু ঘৰৰ আশে পাশে বিদ্যুতৰ পোহৰৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। এনেধৰণৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰায় 50 বছৰ বয়সীয়া দঁতাল হাতীটোৱে কৰুণভাৱে মৃত্যু খাবটি লয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলীকৃত অঞ্চলত বনানীকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় 5000 নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় 100 বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে। লৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰী পাকিস্তানৰ মুখামুখি হ'ব। খেলখন জাপানৰ কাকামিঘৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপৰ ছেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা 6 বজাৰ পৰা ছানডে অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব চাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনৰ নিয়মীয়াকৈ ছানডেজ অন চাইকেল কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কাৰ্যসূচীৰ অংশ হিচাপে চাইকেল সমদল, জুম্বা আৰু যোগ অনুশীলন আদি অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্বজুৰি এই দিৱস পালন। কাছাৰৰ আৰ কাটিপুৰৰ দখলীকৃত ভূমিত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু লৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। আৰম্ভ কৰিছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান।

কে কে সুনিধি চৌহান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল মেহমুনা চিনেমাখনৰ পৰা আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডেউৰ বুলনী।

প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনি মুকলি কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে 5 জুন তাৰিখে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত জলবায়ুৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে। শ্ৰোতাসকল, 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু আগত ৰাখি আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে এখনি সংগীতালেখ্য সেউজ আৱাহন।

চৌদিশে স্নিগ্ধতা, যেন সৰগৰ পৰা সুখৰ মন্দাকিনি বৈ আহিছে। সমীৰণৰ মৃদু মায়াময় পৰিৱেশে উদ্ভাসিত হৈ উঠিছে আমাৰ এই সেউজীয়া ধৰাখনি। গছ লতা, নৈ নিজৰা আৰু বন বননিৰে ভৰপূৰ এক অপূৰ্ব সেউজ সুন্দৰ পৰিৱেশ এয়া। এই পৰিৱেশে পৰাণ জোৰায়, মনলৈ বিশ্বাস আনে, আত্মনিৰ্ভৰশীল কৰি তোলে, মূৰ তুলি জীয়াই থকাৰ সাহস প্ৰদান কৰে।

কি কৰিছা প্ৰকৃতিবা? ইমানকৈ যে মাতি আছোঁ শুনা নাই যে? ইমান সময়ৰ পৰা দুৱাৰ মুখতে থিয় হৈ আছোঁ, তুমি জানো গম নোপোৱা? তন্ময় হৈনো কি ভাবি আছা?

গীতটো যে শুনি আছা, ইমান সুমধুৰ! তোমালোকৰ এই অসমখনেও কি যে উপৰূপা! সেউজীয়া সমাহাৰেৰে চিকচিকোৱা গছে বনে ৰ'দ্ৰোজ্জ্বল পুৱাবোৰক সম্ভাষণ জনাইছে। পথৰ কাষে কাষে চিনাকি অচিনাকি বিভিন্ন বনৰীয়া ফুলে সকলোৰে মন মুতলীয়া কৰি তুলিছে। চহৰ সদৃশ এই গ্ৰাম্য অঞ্চলটো চৰাই তথা জীৱ জন্তুৰে প্ৰাচুৰ্যময়। জলাশয়বোৰ মাছ কাছৰে উভৈ নদী হৈ আছে। মোৰ গৱেষণাৰ কিছুমান প্ৰশ্নৰ সমাধান বিচাৰি কিমান দেশ যে ভ্ৰমণ কৰিলোঁ! তোমালোকৰ এই ৰূপহী অসমখনিলৈ আহিহে এক নতুন দিশৰ সন্ধান পালোঁ। এই সোণৰ অসমখন যেন প্ৰকৃতি কুঁৱৰী।

আমাৰ অসমখনেই মহাভাৰতৰ মিঠা জীয়ৰী। ইমান ৰখাল মাটি হয়তো আৰু ক'তো নাই, কিন্তু ক'ৰবাত যেন অকণমান চন্দ্ৰপতন ঘটিছে ৰাছিল। প্ৰকৃতি আইৰ সেউজীয়া আঁচলখন যেন ধীৰে ধীৰে ছায়াময় মৰুভূমিত পৰিণত হ'বলৈ গৈ আছে। পাহাৰবোৰত বগাবলৈ ধৰিছে কংক্ৰিটৰ অৰণ্যই। এসময়ত ৰবীন সখিয়তি দহিকতৰাই আবাহনী গীত গোৱা ৰাতিপুৱাবোৰ এতিয়া যেন নিস্তব্ধ হ'বলৈ ধৰিছে। পথাৰ হাবি আৰু জলাশয়ত নীৰৱতাৰ ছাঁ বিৰাজ কৰিবলৈ লৈছে। গছ নাথাকিলে বিহু পাতিম ক'ত? প্ৰকৃতিয়ে সাৰ পালেহে আমাৰ বিহুত প্ৰাণ আহে। পিছে বতাহত বিষ থাকিলে পেঁপাত ফু মাৰিবলৈ বুকুত উশাহ ক'ৰ পৰা পাবা? অপৰূপ পৰ্বতমালা আৰু ভৈয়ামৰ এই মহামিলনভূমিত জাতি জনজাতিৰ বাৰেৰহণীয়া সংস্কৃতিৰ হাত কিদৰে বহিব?

তোমালোক বৰ আবেগী। বিহু দেখোন আমি চহৰতো পাতিব পাৰোঁ। আধুনিক লাইট, কৃত্ৰিম গছ লগাই দিম, তাত কি অসুবিধা? এয়া প্ৰগতিৰ যুগ, বিজ্ঞানৰ যুগ। কাটি পেলাওঁ এই হাবি বন। প্ৰগতি লাগে যদি অলপ গছ কাটিবই লাগিব। বিকাশৰ এই বাট অপ্ৰতিৰোধ্য। নৈৰ পানী লেতেৰা হৈছে, তাতে কি হ'ল? বিজুলী আনিবলৈ নদী বান্ধ লাগিবই। বতাহত বিয়পি পৰিছে বিষাক্ত ধোঁৱা। আমাক কল কাৰখানা, ফেক্টৰী লাগে, উন্নয়ন লাগে। এই নৈৰ পাৰৰ উদং পথাৰত প্লাষ্টিক আৰু চিমেণ্টৰ এক বিশাল উদ্যোগ বহুৱা। উদ্যোগ নহ'লে দেশ আগবাঢ়িব কেনেকৈ? ন প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তাৰে অসম্ভৱক সম্ভৱ কৰি তোলাটো আমাৰ দায়িত্ব। বিজ্ঞান প্ৰযুক্তিৰ জয়ৰ গাঁথাৰে লুইতৰ পাৰ আমি বিশ্বত

0: বিলিকাই তুলিম।
1: তেনেকৈ নকবা অৰুণাভ, প্ৰগতি আমাৰ কাম্য, কিন্তু যি প্ৰগতিয়ে মানুহৰ বুকুৰ উশাহ কাঢ়ি লয় তাক প্ৰগতি নবলে। গছ কাটিলে বতাহ ক'ত পাবা, বৰষুণ ক'ত পাবা, প্লাষ্টিক প্ৰদূষণ, বায়ু প্ৰদূষণৰ ফলত ধৰাতলে এতিয়া উশাহ ল'বলৈ হাহাকাৰ কৰিছে। উফ, ভুল, এয়া ডাঙৰ ভুল। বন্য জন্তুৰ সৈতে আমাৰ সংঘাত যে কিমান বাঢ়ি গৈছে। গছ কাটি মৰুভূমি কৰিলা, এতিয়া বহাগত কপৌ ফুল ক'ত ফুলিব, কুলি চৰাইজনীয়ে ক'ত বহি গান গাব, কাতি বিহুত তুলসীৰ ভেটিটো যদি বিষাক্ত প্লাষ্টিক ভৰা মাটিৰে লিপিব লগা হয় তেন্তে চাকি গছি জ্বলাবা কেনেদৰে, ভোগালীৰ মেজি জ্বলাবলৈ যদি নৰানি নাথাকে কেনেকৈ খেদিবা পোহৰ শীত। যদি আজিয়ে আমি হাৰ নাপাওঁ তেন্তে কাইলৈ প্ৰকৃতিৰ ধুমুহাই কালৰূপ ধৰি আমাকো ধ্বংস কৰি পেলাব। প্ৰকৃতি অবিহনে সংস্কৃতিও নাথাকিব, কোনো উৎসৱো নাথাকিব। সেউজীয়া পৰিৱেশ, মধুকৰৰ গুঞ্জন, পক্ষীৰ কাকলি আৰু ফুলৰ সুবাসৰ শিহৰণ নোহোৱা হৈ গ'লে এই সকলোবোৰ নোহোৱা হ'ব।

প্ৰকৃতি বা? এইবোৰ প্ৰশ্নৰে উত্তৰ বিচাৰি মই দিহিঙে দীপাঙে ঘূৰি ফুৰিছোঁ। ভয়ংকৰ অনাগত দিনলৈ আমি অগ্ৰসৰ হৈছোঁ। এনেদৰে থাকিলে প্ৰকৃতি, বিশেষকৈ বসন্তকালটো নীৰৱ হৈ পৰিব বুলি মনতে আশংকাও জাগে। এসময়ৰ আকৰ্ষণীয় সেউজীয়া পথাৰবোৰ এতিয়া প্ৰায় শুকান। এই সকলোবোৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে দায়ী আমিয়েই নহয়নে? সংস্কৃতিয়ে কোনো শূন্যতাত নহয়, কিছুমান বিশেষ পৰিস্থিতি সাপেক্ষেহে নিজকে প্ৰকাশ কৰে। আমি এনে এক সভ্যতা গঢ়ি তুলিছোঁ য'ত আধুনিকতা আৰু আৰ্থিক বিকাশৰ লোভে এক ভয়ংকৰ ৰোগৰ দৰে সমাজত বিস্তাৰ লাভ কৰিছে। তোমালোকৰ এই অসমখন এতিয়াও সেউজ হৈ আছে। বসন্তকালত বহাগলৈ পৰিৱৰ্তন এক অনুৰ্বৰ, শুকান প্ৰায় নিষ্প্ৰাণ পৰিৱেশৰ পৰা এক

0: জীৱন্ত প্ৰাণ প্ৰাচুৰ্যময় তথা ৰঙীন পৰিৱৰ্তন, এতিয়াও সময় আছে।
1: সপোন এটা দেখিলোঁ জানানে, গাঢ় সেউজীয়া বৰণ পিন্ধা তিলাইটিৰ ঘাঁহনিডৰাত মই শুই আছো। চৰাইৰ কাকলিৰে ঠাইখন মুখৰিত, নিজৰা এটিৰ কুলু কুলু টানে মোৰ কাণত গীত এটি হৈ ধৰা দিছে। বনৰীয়া ফুলবোৰত ভোমোৰাৰ মৃদু গুঞ্জন, লাহি পাখিবোৰেৰে চঞ্চল পখিলাবোৰে সৌন্দৰ্যৰ মায়াজাল তৰিছে। মোৰ মন সম্পূৰ্ণ প্ৰশান্তিত ডুব গৈ আছিল। হঠাতে কৰ্কট শব্দ এটিয়ে নীৰৱতা ভংগ কৰিলে। চমকি উঠি পিছলৈ চাই দেখিলোঁ এটা বিশাল যন্ত্ৰ আগবাঢ়ি আহিছে। তাৰ চকাৰ তলত ধূলি উৰি আকাশ ঢাকি পেলাইছে। চকুৰ পলকতে শ্যামল বননিৰ বুকুত আধুনিকতাৰ কঠোৰ স্পৰ্শ পৰিবলৈ আৰম্ভ কৰিলে। হে ভগৱান, কিমান ধূলি! বতাহজাক ইমান গৰম! নিজৰাৰ গতি যেন স্তব্ধ হৈ গ'ল। আমাৰ এই লুইতপৰীয়া কৃষ্টি সুৰবিহীন হৈ পৰিল। গীতবোৰ হেৰাই গ'ল, সুৰবোৰ নোহোৱা হ'ল। শ্যামলীমা ধৰাখনি মৰুভূসদৃশ হৈ পৰিল। মই সকলো ভুল বুজি পালোঁ। অপেক্ষা কৰিলোঁ যাতে আকুল মেঘে সুজল বাৰী ধৰা নমাই আনি শুষ্ক ধৰাতল সিক্ত কৰি তোলে।

জোৰ পৰিল মোৰ বুকুখন। সমাধান আমাৰ হাততেই আছে। আমি উদ্যোগ বন্ধ কৰিব নালাগে, কিন্তু পৰিৱেশ ধৰি ৰাখিব লাগিব। প্ৰকৃতিৰ পৰা যিমান ল'ম তাতকৈ দুগুণ ঘূৰাই দিব লাগিব। অপৰূপেই ধৰাখনিক ভৱিষ্যৎ প্ৰজন্মলৈ আমি সুৰক্ষিত কৰি ৰাখিমেই। সৰু সৰু একোটি খোজে লক্ষ্যস্থানলৈ যাত্ৰা সুগম কৰি তোলে। ব'লা তেন্তে কাইলৈ পুৱাই আমি সকলোৱে মিলি সৌ উদং পথাৰখনত গছপুলি ৰোপণ কৰিম। ধৰাৰ বুকুলৈ আকৌ সেউজীয়া উশাহ ঘূৰি আহিব। বহ্নিমান বৰলুইতৰ পাৰত আমি আকৌ ঋতুৰাজক আদৰিম।

সেউজ আৱাহন ডক্টৰ বন্দনা খাটনিয়াৰৰ ৰচিত আলেখ্যখনি শুনিলে। চৰিত্ৰসমূহৰ কণ্ঠ আছিল প্ৰকৃতি, পৰিণীতা শইকীয়া, ৰাছেল, মেলোডি পাটগিৰি আৰু অৰুণাভৰ চৰিত্ৰত ইন্দ্ৰজিৎ দাস। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে, আধুনিক গীতৰ অনুষ্ঠানত শুনিছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠত এইবাৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা গীত।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীতেৰে গীতিকাৰ নলিনীবালা দেৱী আৰু নিৰ্মল প্ৰভা বৰদলৈ। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব দীপালী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে সত্যৰাম বেজবৰুৱা আৰু সংগীসকলে গোৱা ওজাপালি।

0: এই বুলি ভীমে চাৰিওপিনে চাই পৰ্বত এখন সন্মুখত
1: দেখিবলৈ পালে।
0: তেতিয়া ভীমে মনে মনে ভাবে, এই পৰ্বতত উঠিয়ে মই
1: মোৰ কাম সমাধা কৰিব লাগিল, পানী চাব লাগিল।
0: এই ভাবি ভীমে কৰিছে কি, সেই পৰ্বতৰ ওচৰত
1: গৈছি,
0: যাই পৰ্বতত
1: উঠে কেনেকৈ
0: বাৰু কওঁ শুনা।
1: কোৱা

ওজাপালি শুনিলে সত্যৰাম বেজবৰুৱা আৰু সংগীসকলৰ কণ্ঠত। মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক মনোজ দাসৰ মেণ্ডলিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে দেশবাসীক শুভেচ্ছা জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। প্ৰশান্ত লোখাণ্ডেক CBSEৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু উত্তৰ প্ৰদেশৰ বালিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষে পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে জনসভাত অংশগ্ৰহণৰ পূৰ্বে হাজিৰালৈ যাব আৰু তাত তেওঁ নিৰ্মীয়মান ঔদ্যোগিক আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব

আৰু তাত 2,970 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়লৈকে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমান বন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এজোপা গছ মাৰ নামত পদক্ষেপৰ দৰে কাৰ্যসূচীসমূহে প্ৰতি বছৰে প্ৰায় 1,10,000 হেক্টৰ বনাঞ্চল বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সংৰক্ষণৰ কামত নিয়োজিত সকলোৰে প্ৰশংসা কৰে। তেওঁ কয় যে এই দিনটোৱে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম বিকাশ বৃদ্ধিৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰে। তেওঁ বিগত দশকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যতৰ আদৰ্শৰে ভাৰতে মিছন লাইফৰ জৰিয়তে অধিক পৰিচ্ছন্ন, অধিক সেউজীয়া আৰু অধিক বহনক্ষম গ্ৰহ হিচাপে পৃথিৱীখনক গঢ়ি তোলাৰ দিশত নিৰন্তৰ কাম কৰি যাব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁৰ বাৰ্তাত কয় যে পৰিৱেশ কেৱল আমাৰ অস্তিত্বৰ আধাৰশিলাই নহয় বৰং ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰাৰ দিশত এটা মহান দায়িত্ব। বৰ্তমানৰ সময়ত সমগ্ৰ বিশ্বই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত প্ৰতিজন লোকে দৈনন্দিন জীৱনত সৰু সৰু ইতিবাচক পৰিৱৰ্তন আনি পৰিৱেশ সুৰক্ষাত অৰিহণা যোগোৱাটো সকলোৰে কৰ্তব্য বুলি শ্ৰীবিৰলাই মন্তব্য কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে সংসদ চৌহদৰ সেউজীকৰণ, পৰিষ্কাৰ পৰিৱেশ, কাগজবিহীন কাম, এবাৰ ব্যৱহৃত প্লাষ্টিকত নিষেধাজ্ঞা আৰোপ আৰু পৰিৱেশ অনুকূল সংসদীয় ভৱনৰ দৰে পদক্ষেপ প্ৰকৃতি আৰু প্ৰগতিৰ মাজত সন্তুলিত সমন্বয়ৰ অনুপ্ৰেৰণামূলক উদাহৰণ। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে পৰিৱেশ সংৰক্ষণৰ দিশত অধিক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি নতুন দিল্লীত 18খন নমো অক্সিজেন উদ্যান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এজোপা গছ মাৰ নামত শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ অধীনত এলানি পৰিৱেশ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীযাদৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিৱেশ সম্বন্ধীয় কাৰ্যত ভাৰত বিশ্বনেতা হিচাপে পৰিচিত হৈছে। তেওঁ কয় যে ভাৰতে সৌৰশক্তি স্থাপনত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা স্থাপন, আন্তঃৰাষ্ট্ৰীয় বিগকেট এলায়েন্স আৰু ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন ৰূপৰেখা সন্মিলনৰ অধীনত নিৰ্ধাৰিত কেতবোৰ লক্ষ্য প্ৰাপ্তিৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি লাভ কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজ্যখনত আজি 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত NDAৰ 12গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। চলিত বৰ্ষত

0: পাঁচটা পদ্ম বিভূষণ, তেৰটা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় 70,000ৰো অধিক শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে। ইয়াৰে 7,314গৰাকী আবেদনকাৰীয়ে নম্বৰৰ পুনৰীক্ষণৰ বাবে আৰু 63,000তকৈও অধিক শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিছে। উল্লেখযোগ্য যে উত্তৰ বহীৰ স্কেন কপি পৰ্যবেক্ষণ কৰা আৰু অভিযোগৰ পৰীক্ষণ তথা পুনৰ মূল্যায়নৰ বাবে চি বি এছ ই কৰ্তৃপক্ষই যোৱা মঙলবাৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছে। যোৱা 13 মে'ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও পৰীক্ষাৰ্থীসকলৰ এক বুজন অংশই প্ৰাপ্ত নম্বৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি অ' এছ এম পদ্ধতি অৰ্থাৎ অনস্ক্ৰীণ মাৰ্কিং ব্যৱস্থা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে শিক্ষা মন্ত্ৰালয়ে অ' এছ এম ব্যৱস্থাৰ কাৰ্যক্ষমতা, চুক্তিবদ্ধ বাধ্যবাধকতা আৰু গুণগত নিয়ন্ত্ৰণ ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা আৰম্ভ কৰে। শিক্ষাৰ্থীৰ মনত আত্মবিশ্বাস বজাই ৰখা আৰু জবাবদিহিতাৰ অংশ হিচাপে মন্ত্ৰালয়ে চি বি এছ ইৰ অধ্যক্ষ ৰাহুল সিং আৰু সচিব হিমাংশু গুপ্তাক বদলি কৰাৰ লগতে প্ৰশান্ত লোখাণ্ডেক চি বি এছ ইৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে চলিত মাহৰ 2 জুনত চৰকাৰে সামৰ্থ্য বিকাশ আয়োগৰ অধ্যক্ষ এছ ৰাধা চৌহানৰ নেতৃত্বত স্বতন্ত্ৰ অনুসন্ধানৰ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ বাল্ডিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে। পক্ষী জৈৱ বৈচিত্ৰৰে চহকী এই আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাইক আকৰ্ষণ কৰাৰ লগতে ই হৈছে বহু চৰাইৰ আৱাসভূমি। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰাকৃতিক পৰিৱেশ তথা আৰ্দ্ৰভূমিসমূহ সংৰক্ষণৰ দিশত থকা প্ৰতিশ্ৰুতিবদ্ধতা স্পষ্টকৈ প্ৰতিফলিত হয়। বিগত বছৰসমূহত সমুদায় অংশগ্ৰহণ কাৰ্যসূচী, বিজ্ঞান, উদ্ভাৱন আৰু সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ আৰু পুনৰ বাসোপযোগী কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে বুলি শ্ৰীমোডীয়ে উল্লেখ কৰে। তেওঁ কয় যে এনে প্ৰচেষ্টাই জৈৱ বৈচিত্ৰ সংৰক্ষণত সহায় কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা আৰু অনাগত প্ৰজন্মৰ বাবে সেউজ ভৱিষ্যৎ গঢ়ি তোলাত অৰিহণা যোগাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। প্ৰশান্ত লোখাণ্ডেক চি বি এছ ইৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু উত্তৰ প্ৰদেশৰ বাল্ডিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ছাইফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্রোতাসকলে লোকগীত শুনিছে সাইফুদ্দিন আহমেদৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত NDAৰ 12গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু এগৰাকী অসম গণ পৰিষদৰ। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ এই দিনটোতেই এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন

0: বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমগুৰি বাগান এলেকাত আজি বন বাহ ৰোপণ কৰে। ইপিনে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰই পৰিৱেশ দিৱসৰ ইতিবাচক চিন্তা হিচাপে স্থানীয় ইকো শ্বপ এমাজন আৰু চৰকাৰী ই বজাৰ অৰ্থাৎ জি ই এম ডিজিটেল প্লেটফৰ্ম মুকলি কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা জৈৱ বৈচিত্ৰভিত্তিক সামগ্ৰীসমূহক দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰদানৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে উদ্যান কৰ্তৃপক্ষই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে মেটেকা, তাঁতশাল আৰু কাঠৰ সামগ্ৰী নিৰ্মাণত মহিলাসকলক দক্ষ কৰি তুলিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিলচৰত আজি স্মাৰ্ট চিটি কনষ্ট্ৰাকশ্যন এণ্ড আৰ্বান প্লেনিং এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাৰ মূল বিষয়বস্তু হৈছে গ্লোবেল কল ফৰ ক্লাইমেট একচন। অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডঃ বি কে এছ সঞ্জয়, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, এন আই টি শিলচৰৰ সঞ্চালক দিলীপ বৈদ্য উপস্থিত থাকে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলীকৃত অঞ্চলত বনানীকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় 5,000 নাহৰপুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় 100 বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে। যোৰহাট পশ্চিম ৰাজচক্ৰৰ অধীনৰ চাৰিঙীয়া বাপুজী পথৰ নলা নৰ্দমাৰ মাজেৰে পানী নিষ্কাশন ব্যৱস্থা ব্যাহত হোৱাত আৰু ইয়াৰ ফলত লেতেৰা পানী আবদ্ধ হৈ থকা সমস্যাৰ বুজ ল'বলৈ আজি যুটীয়া ক্ষেত্ৰ পৰিদৰ্শন কৰা হয়। এই পৰিদৰ্শন কালত যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়া, স্থানীয় ৰাজচক্ৰৰ লাটমণ্ডল, গাঁও প্ৰধান আৰু ক্ষেত্ৰ বিষয়াসকল উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে সমস্যা উদ্ভৱ হোৱা স্থানৰ প্ৰকৃতি পৰিস্থিতি পৰ্যালোচনা কৰে। ইয়াৰ উপৰি অঞ্চলটোৰ পানী নিষ্কাশন ব্যৱস্থাৰ স্থায়ী উন্নতি সাধন আৰু কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত উপস্থিত বিষয়া আৰু স্থানীয় লোকসকলৰ মাজত আলোচনা অনুষ্ঠিত হয়। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা 6 বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনত নিয়মীয়াকৈ ছানডেজ অন চাইকেল কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কাৰ্যসূচীৰ অংশ হিচাপে চাইকেল সমদল, জুম্বা আৰু যোগ অনুশীলন আদি অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: ইয়া অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী অপ

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উচ্চ স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

অপূৰ্ব ভৰদ্বাজৰ কণ্ঠৰ গীত দুটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ 21 জেঠ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 5 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি ৰেডিঅ'খন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন এয়াৰ এপ অথবা এয়াৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত ৰাজীৱ গগৈ আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা মনালিছা দেৱীৰ সৈতে প্ৰচাৰণ কক্ষত আপোনালোকৰ কাষত আজি মই মল্লিকা দত্ত।

চাৰ্লছ কল্টনে কৈছিল, সত্যৰ আটাইতকৈ ডাঙৰ বন্ধু সময়, আটাইতকৈ ডাঙৰ শত্ৰু হ'ল পক্ষপাত বা বদ্ধমূল ভ্ৰান্ত ধাৰণা, চিৰলগৰীয়া হ'ল বিনয়।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। অনুষ্ঠানৰ আৰম্ভণিতে মোৰ কথা শিতানত আজি আগবঢ়াইছোঁ দৰং মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা তথা গৱেষক নিহাৰিকা দাসৰ মনৰ কথা।
1: নমস্কাৰ, তেজপুৰ আকাশবাণীত আজি মই নিহাৰিকা। মই সমাজতত্ত্ব বিষয়টোৰ এগৰাকী গৱেষিকা ছাত্ৰী, লগতে দৰং মহাবিদ্যালয়ৰ অধ্যাপিকা। জীৱনৰ 29টা বছৰে সমাজখনত বাস কৰাৰ পাছত মনলৈ অহা কিছু কথা বা তেনেই সৰল অবজাৰ্ভেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলালোঁ। প্ৰায়ে আজিকালি ল'ৰালিৰ কালচোৱালৈ বৰকৈ মনত পৰে। মনত পৰে তাহানিৰ বাৰীৰ তগৰজোপাৰ মহমহীয়া গোন্ধ, জিলিৰ মাত, জোনাকী বৰুৱাৰে ভৰি থকা এখন চোতাল য'ত বিচনীৰ বাট আইতাৰ মুখৰ সাধু শুনিছিলোঁ আৰু আবদাৰ পাইছিলোঁ। কথাখিনি শুনি জেঞ্জীসকলৰ চাগে কোনোবা পুৰণি চিনেমাৰ দৃশ্যপট যেন লাগিছে। মহাবিদ্যালয়খনত কাম কৰি থকাৰ বাবে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ সৈতে কথা পতাৰ অৱকাশ পোৱা যায়। সিহঁতৰ সৈতে কথা বতৰা হওঁতেই আৰু অবজাৰ্ভ কৰোঁতেই এটা বিষয়ে মোক খুব স্পৰ্শ কৰিলে। সাম্প্ৰতিক সময়ত তাহানিৰ সেই সাধু শুনাৰ যি এক ধৰণৰ কথা আছিল, সেয়া হয়তো ক্ৰমে যেন নোহোৱা হৈ গৈছে, যাৰ ফলত নতুন প্ৰজন্মৰ যি কল্পনা কৰিব পৰা শক্তি, সেয়া যেন ক'ৰবাত হেৰাই গৈছে। আগতে আমাক প্ৰায়ে শ্ৰেণীকোঠাত কয় যে মহাভাৰত হৈছে মিনি টেক্সটবুক অফ ইণ্ডিয়ান ছ'চিয়লজি। এতিয়া যেতিয়া মই মহাভাৰতৰ উদাহৰণে ভাৰতীয় সমাজতত্ত্ব বুজাবলৈ যাওঁ, ল'ৰা ছোৱালীসকলে যেন ৰিলেট কৰিব নোৱাৰে। মই যেতিয়া সোধোঁ মহাভাৰতৰ কাহিনীবোৰ শুনিছানে, বহুতৰে উত্তৰ নাজানো বা নাই শুনা। আগতে যেতিয়া আইতাই কয় ভীমৰ ভাত খোৱা চৰিয়াটো প্ৰকাণ্ড এটা আছিল, মনলৈ আহে আমাৰ বাৰীৰ সেই পুখুৰীটোৰ সমান নে তাতোকৈ ডাঙৰ। আৰু এতিয়া এইবোৰ বস্তু কাৰ্টুনৰ জৰিয়তে ভিজুৱেলি প্ৰেজেণ্ট কৰি দিয়া হয় আৰু ইয়েই হয়তো ক'ৰবাত সেই কল্পনা শক্তিটো প্ৰভাৱ পেলাইছে। দ্বিতীয়তে, আমি সকলোৱে হয়তো মন কৰিছোঁ বা আমি নিজেই সততে ব্যৱহাৰ কৰোঁ, সেয়া হৈছে ইমোজি বা ৰিয়েকশ্যন। মন কৰিছেনে, আমি আমাৰ ভাৱৰ প্ৰকাশৰ বাবে ইমোজিবোৰৰ ব্যৱহাৰ কৰোঁ। ভাল লগা কিবা এটাক এপ্ৰিচিয়েট কৰিবলৈ শব্দৰ বিপৰীতে কাষতে থকা লাভ ৰিয়েকশ্যনটোত আমি ক্লিক কৰোঁ। সেইবাবেই হয়তো এতিয়াৰ সম্পৰ্কবোৰো তেনেই থুলুকা। ইকনমিক ছ'চিয়লজিত এটা কনচেপ্ট আছে, গিফ্ট। পূৰ্বতে গিফ্ট বা উপহাৰ বুলিলে আবেগেৰে ভৰা এটা বস্তু, কিন্তু বৰ্তমান সময়ত সেই আবেগক ৰিপ্লেচ কৰিলে ৰেচনেল বা কেলকুলেটিভ বিচাৰে। ঠিক সেইদৰে যিদৰে পিৰালিৰ তগৰজোপাক ৰিপ্লেচ কৰিলে বাস্তুসন্মত কিছুমান প্লানছে। আমি কাক কিমান দামৰ গিফ্ট দিম, কেতিয়া দিম, সেয়া নিৰ্ভৰ কৰে আমাৰ নিজা লাভ লোকচানৰ ওপৰত। অৰ্থাৎ গিফ্ট হৈছে এক ধৰণৰ নেটৱৰ্ক বিল্ডিং ছিষ্টেম, নহয়নে বাৰু? তেনে আজিলৈ বিদায়।
0: শ্ৰোতে ইমান পৰে দৰং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নিহাৰিকা দাসৰ মনৰ কথা শুনিলে। এয়া আকাশবাণী তেজপুৰ। অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ কেইটিমান আধুনিক গীত শিল্পী শান্তাউজীৰ। শিল্পীৰ কণ্ঠত প্ৰথমে নিবেদন কৰিছোঁ এই গীতটি।

শ্ৰোতে অৰ্ধআকাশ অনুষ্ঠানত শান্তা উজিৰৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ এই গীতটি।

শ্ৰোতাই ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানত শান্তাউজিৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাৰ ঠিক পাছতেই আগবঢ়োৱা হ'ব গীতালী। আজি গীতালীত হিন্দী বুলচা ব্ৰিগেড শুনিবলৈ পাব। 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব সদায় চোতালৰ মেল। 7:50 আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো। 8:00 বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 8:02 ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠান। পূৰৱী বৰমুদৈ ৰচিত উপন্যাসখনিৰ আজি 43 খণ্ডটি শুনিবলৈ পাব। 8:22 নিবেদন কৰা হ'ব বিয়ানাম। 8:45 চামাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। 9:15 শুনিবলৈ পাব খেল জগত। 9:30 আগবঢ়োৱা হ'ব বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যুগুত কৰা এটি বিশেষ অনুষ্ঠান, আৰু নিশা 10:00 নিবেদন কৰা হ'ব কেইটিমান হিন্দী বুলচাবিৰ গীত। এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু পৰিস্থিতি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ এপ অথবা এ আৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। অনুষ্ঠানত এতিয়া নিবেদন কৰিছোঁ গীতালী। আৰম্ভণিতে শুনাবলৈ লৈছোঁ দিৱানে বোলছবিৰ কেইটিমান গীত। প্ৰথম গীতৰ শিল্পী কুমাৰ চানু আৰু উদিত নাৰায়ণ।

গীতালী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কাহি পিয়াৰ না হো যায় বোলছবিৰ কেইটিমান গীত। প্ৰথমেই আগবাঢ়িছোঁ কমল খান, কুমাৰ চানু, অলকা ইয়াগনিক, নীতিন মুকেশ আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

গীতালী অনুষ্ঠানৰ শেষত কাহিঁ পিয়াৰ না হো যায় বোলছবিৰ এই গীতটিৰে আজি অনুষ্ঠানটি সামৰিবলৈ বিচাৰিছোঁ। গীতৰ শিল্পী কুমাৰ চানু আৰু অলকা য়াগ্নিক।

শ্ৰোতাই ইমানপুৰে গীতালী অনুষ্ঠানটিত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিলে। দিৱানে আৰু কাহি প্যাৰ হোনা যায় বোলছবিৰ। এয়া আকাশবাণী তেজপুৰ খন্তেক পাছত।

এই 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা 7:00 আৰু 7:05 ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আকাশবাণী দিল্লীৰ পৰা আৰু 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰয় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। শপত গ্ৰহণৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
1: এইবাৰ অসমৰ ৰাইজে 100-200 আসনেৰে আমাক আশীৰ্বাদ দিছে, গতিকে আমাৰ দায়িত্ব বৃদ্ধি হৈছে। আমি অধিক দায়িত্বশীলভাৱে, অধিক বিনম্ৰভাৱে ৰাইজৰ হৈ কাম কৰিব লাগিব আৰু এখন বিকশিত আৰু সুৰক্ষিত অসম আগুৱাই লৈ যাব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীক সেইকাৰণে কোৱা হয় যে অন্য ৰাজনৈতিক দলৰ দৰে আমাৰ দলটো নহয়। আমি অকল ক্ষমতা বা এটা বিশেষ কামৰ কাৰণে কাম নকৰোঁ, আমাৰ ৰাষ্ট্ৰৰ প্ৰতি এক দায়বদ্ধ হিচাপে কাম কৰোঁ আৰু ৰাষ্ট্ৰত জ্যেষ্ঠজন কনিষ্ঠজন সকলোকে আগবঢ়াই লৈ গৈ থাকিব লাগিব, দেশৰ স্বাৰ্থত, ভৱিষ্যতৰ স্বাৰ্থত। আৰু সেইকাৰণে যদি BJP দলত দেখিবলৈ পায়, আপুনি জ্যেষ্ঠজনো দেখিব, কনিষ্ঠজনো দেখিব আৰু সকলোৱে একেলগ হৈ কাম কৰাৰ পৰিৱেশো দেখিব। মই ভাবোঁ যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি টীম আছাম, এই টীম আছামে খুব সুন্দৰভাৱে অসমৰ উন্নয়নৰ কাৰণে কাম কৰিব।
0: মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও নতুন দায়িত্ব লৈ আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব বুলি প্ৰকাশ কৰে।
2: নতুন দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টীমত আজি সোমাই লৈছে, গতিকে পৰিকল্পনাৰ আধাৰত অসমক উন্নয়ন কৰাৰ কাৰণে যিবোৰ কাম কৰিব আৰু ইয়াৰ ভিতৰত যি দায়িত্ব পাব সেই দায়িত্বটো পালন কৰি যাবলৈ চেষ্টা কৰিম। তামোলপুৰ বাসী ৰাইজেতো নিশ্চয় সবে অপ্ৰিয়ত, কাৰণ ইমান বছৰ তামোলপুৰত মন্ত্ৰী নাছিলে আৰু মন্ত্ৰী হোৱা হেতুকে তেখেতসকলৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত মানে বহুতখিনি সহজ হ'ব বুলি আশা কৰে সমষ্টি ৰাইজ। ডেফিনেটলি ইয়াত হাগ্ৰামা মহৰীয়া ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে তেখেতে BJP লগত এলায়েন্স হোৱাৰ পিছত সকলো BTC ৰাইজৰ লগত ভাল এটা সম্পৰ্ক ৰাখি এই নিৰ্বাচনবিলাকত যথেষ্ট সহায় কৰিলে, যাৰ কাৰণে BJP 4 জন বিধায়ক জিকিবলৈ সক্ষম হ'ল, গতিকে এইটো তেওঁৰ প্ৰতি ৰাইজৰ আস্থা।
0: দিশপুৰৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ প্ৰথমখন

0: বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পাছতেই এইখনেই প্ৰথমখন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই সংবাদ মাধ্যম সম্বোধন কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ এইচ এম ৰিজৰ্টত আজি প্ৰাৰম্ভ 2026ৰ অধীনত আয়কৰ আইন 2025 সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত কৰদাতা, অংশীদাৰ, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাক আয়কৰ আইন 2025 সন্দৰ্ভত সবিশেষ জনোৱা হয়। ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱকুমাৰ সোণোৱালে এইদৰে কয়।
1: Undertaken to make each and every citizen of this country, of each and every class or strata of the society, to know and be aware and to understand the policy reforms undertaken in tax laws and the corresponding rules, forms, etc. The Income Tax Act 2025, which has come to effect, which has been implemented from the 1st of April 2026, was given action by the Honorable President of India on 21st of August 2025, for which the initiative was taken by the Honorable Finance Minister in the budget session of 2024.
0: এই সভাত ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱকুমাৰ সোণোৱালকে ধৰি ডিব্ৰুগড়ৰ মুখ্য আয়ুক্ত কে মেঘনাথ চৌহান, যুটীয়া আয়কৰ আয়ুক্ত মৃত্যুঞ্জয় ঘোষ, আয়কৰ আয়ুক্ত অমিতাভ ভট্টাচাৰ্য, দীপজয় দাস, দীপক জগন্নাথ কুমাৰ, ৰাজনীশ কুমাৰ আৰু প্ৰাঞ্জল চুতীয়া উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটোতে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত মৰিগাঁৱৰ পি এম শ্ৰী ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ চৰকাৰী সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰ, কাৰ্যবাহী বিষয়া ইন্দ্ৰজিৎ দাস উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। বিদ্যালয়খনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ বাবে অধ্যক্ষ অঞ্জুমণি শইকীয়াই আকাশবাণী গুৱাহাটীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। বিশ্ব পরিবেশ দিবস উপলক্ষে আজি বজালি জিলাতো বিভিন্ন কার্যসূচী অনুষ্ঠিত করা হয়। পাঠশালা জুবিন ফেন ক্লাবর উদ্যোগত আর বজালি ডান্স একাডেমির সহযোগত গছপুলি রোপণ আর পরিবেশ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। শিবসাগর জিলাতো বিভিন্ন কার্য

0: জুৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰত 100 জোপা নাহৰৰ পুলি আৰু বিভিন্ন গছপুলি ৰোপণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে এই দিৱস উদযাপন কৰা হয়। ছেফ পবাৰ ৰেইন ফৰেষ্টৰ উদ্যোগত আজি চিৰাং প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু সজাগতামূলক মুকলি সভা অনুষ্ঠিত কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাতো জিলা প্ৰশাসনে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 1.5 লাখ গছপুলি ৰোপণ কৰে আৰু সজাগতা সভাত এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পলিথিন বৰ্জন কৰিবলৈ আহ্বান জনায়। শোণিতপুৰ জিলাত বালিপাৰা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেশ্যন আৰু আত্মসহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইক' টাস্ক ফৰ্চ নামনিৰ প্ৰচেষ্টাত ছতাই নদী বালিপাৰা সংৰক্ষিত বনাঞ্চলত ইতিপূৰ্বে 13 লাখতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বনাঞ্চলখনত 1100টা থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই বনানীকৰণ কাৰ্যসূচীৰ জৰিয়তে প্ৰায় 8000 হেক্টৰ বনভূমি পুনৰ উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে। বৰপেটা জিলাত চৰকাৰী বেচৰকাৰী সংস্থা সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহতো গছপুলি ৰোপণ কৰা হয়। বৰপেটা সত্ৰতো সত্ৰীয় আৰু ভকতে সত্ৰৰ চৌহদত গছপুলি ৰোপণ কৰে। ইয়াৰ উপৰিও বৰপেটাৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। লখিমপুৰ জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কেইবাটাও স্থানত গছপুলি ৰোপণ কৰা হয়। চিৰাং জিলাত চিৰাং বন সংমণ্ডলৰ অধীনৰ ৰুণিখাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চিকনা জহোলাও ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থা সমিতি পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ছেভ নেচাৰ ছেভ লাইফ শীৰ্ষক সচেতনমূলক মুকাভিনয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। টীম নিৰ্বাকৰ মুকাভিনয়ৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, গছ গছনি ৰোপণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদানৰ চেষ্টা কৰে। আৰ জি বৰুৱা মহাবিদ্যালয় আৰু সদৌ অসম উকিল সন্থা কাৰ্যালয়ত চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট বৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ লংকামুৰা সীমান্ত আউটপোষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিযোজনা অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু অহা বৰ্ষত সীমা সুৰক্ষা বল তথা সশস্ত্ৰ সীমা বলৰ 8টা সংবেদনশীল ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ'ব। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে চৰকাৰে ত্ৰিপুৰা, পশ্চিমবংগ আৰু বিহাৰৰ সীমান্তৰে অবৈধ অনুপ্ৰৱেশৰ বাবে জনসংখ্যাৰ গাঁথনি সলনি হোৱাটো সহ্য নকৰে। তেওঁ কয় যে সীমা সুৰক্ষা শক্তিশালী কৰিবলৈ সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ কামত অগ্ৰাধিকাৰ দিয়া হ'ব। ত্ৰিপুৰাত নতুন আৰ্হিৰে 119 কিলোমিটাৰ দীঘল কাঁইটীয়া বেৰ নিৰ্মাণ কৰা হ'ব। আজিৰ এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, সীমা সুৰক্ষা বলৰ মহানিৰ্দেশক প্ৰবীণ কুমাৰ আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা 28 জুনত পলিঅ' দিৱস উদযাপন কৰা হ'ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰেলৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সভাপতিত্বত জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয় যে 1995 চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত 2014 চনতে পূৰ্ণ পলিঅ'মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আদি এতিয়াও পলিঅ'মুক্ত হ'ব নোৱাৰাৰ বাবে এইবেলি ভাৰততো একে সময়তে পলিঅ' প্ৰতিষেধক দিয়া হ'ব। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই পূৰ্বে পলিঅ' প্ৰতিষেধক লোৱা বা নোলোৱা সকলো 5 বছৰৰ অনুৰ্ধ শিশুক সেইদিনা মুক্ত মনেৰে পলিঅ'ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অভিভাৱকৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বিশ্ব পৰিৱেশ

দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন, সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: plans to hold general elections to the so-called Gilgit-Baltistan Assembly in the Indian territories illegally and forcibly occupied by Pakistan. The elections are scheduled for 7th of this month. In hockey, India has defeated Pakistan 5-3 in the semi-final of the Men's Under-18 Asia Cup 2026 in Kakamigara, Japan today to set up a title clash against host Japan. In a high-scoring contest, India held its nerve against its arch-rival to seal its place in the final. And that is the end of this news bulletin.
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ সুৰাটত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি শক্তিখণ্ডত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সৰ্বাত্মক বিকাশৰ পূৰ্বে ৰাষ্ট্ৰক সুৰক্ষিত কৰি তোলাটো অত্যন্ত প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। 12গৰাকী নতুন কেবিনেট মন্ত্ৰীৰ শপত গ্ৰহণেৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে আৰু ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শক্তিখণ্ডত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সমগ্ৰ বিশ্বই সেউজ ভৱিষ্যতৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে পৰিৱেশতন্ত্ৰৰ সংৰক্ষণৰ সৈতে অৰ্থনৈতিক বিকাশৰ ভাৰসাম্য ৰক্ষা কৰি ভাৰতে এই ক্ষেত্ৰত সক্ৰিয়ভাৱে প্ৰতিনিধিত্ব কৰি আহিছে। গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পাছত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ 250 গিগাৱাট মুঠ নবীকৰণযোগ্য শক্তি ক্ষমতাৰ 50 গিগাৱাটেই গুজৰাটত উৎপাদন হয়। তেওঁ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জনসাধাৰণক একতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। বিশ্ব পৰিৱেশ দিৱসৰ দিনা তেওঁ দেশৰ অন্যতম স্বচ্ছ নগৰ চুৰাটত উপস্থিত থকাৰ বাবে আনন্দ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ ৰাজ্যসমূহৰ ভিতৰত গুজৰাটে বহু বছৰ আগতে অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে। এই শতিকাৰ আৰম্ভণিতে গুজৰাটে নবীকৰণযোগ্য শক্তিৰ বাবে সমৰ্পিত চৰকাৰী বিভাগ স্থাপন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ পাটান জিলাৰ চৰংকা গাঁৱত দেশৰ প্ৰথম সৌৰ উদ্যান বিকশাই তোলা হৈছিল। এই পদক্ষেপে গুজৰাটত দেশৰ নবীকৰণযোগ্য শক্তি আন্দোলনৰ ঐতিহাসিক স্থল হিচাপে পৰিগণিত কৰিছে। চুৰাটত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে আজি প্ৰথমে হাজিৰালৈ যায় আৰু তাত তেওঁ নিৰ্মীয়মান ঔদ্যোগিক আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা চলায়। শ্ৰীমোদীয়ে দমনত 2,970 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীয়ে লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। তেওঁ লাক্ষাদ্বীপৰ বাবে গুৰুত্বপূৰ্ণ সামুদ্ৰিক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমাত অৱস্থিত লংকামুৰা সীমান্ত চকীত আজি আয়োজিত প্ৰহৰী সন্মিলনক সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীশ্বাহে সৰ্বাত্মক বিকাশৰ পূৰ্বে ৰাষ্ট্ৰক সুৰক্ষিত কৰি তোলাটো অত্যন্ত প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁ মাদক দ্ৰব্য সৰবৰাহ, মানৱ আৰু পশুধনৰ সৰবৰাহ আদি প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণ নিঃশেষ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ কবলৰ পৰা মুক্ত কৰা আৰু ৰাষ্ট্ৰৰ অৰ্থনীতিক দুৰ্বল কৰাৰ বাবে জাল নোটৰ প্ৰচলন বন্ধ কৰাটো সমানে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। শ্ৰীশ্বাহে সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট সীমান্ত প্ৰকল্প ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এই প্ৰকল্পই পৰম্পৰাগত সীমান্ত ব্যৱস্থাপনা প্ৰযুক্তিচালিত শৃংখলিত পৰিকাঠামোলৈ পৰিৱৰ্তন কৰিব বুলি উল্লেখ কৰে। স্মাৰ্ট সীমান্ত প্ৰকল্প ৰূপায়ণ অন্তিম পৰ্যায়ৰ কাম কাজ চলি থকাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে অহা বছৰ অঞ্চলটোত 7ৰ পৰা 8টা স্পৰ্শকাতৰ স্থানত এটা পাইলট প্ৰকল্প মুকলি কৰা হ'ব য'ত সীমান্ত সুৰক্ষা বাহিনী আৰু SSBক নিয়োগ কৰা হ'ব। তেওঁ ভাৰত বাংলাদেশ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সেৱা আগবঢ়াই অহা BSFৰ জোৱানসকলৰ ভূয়সী প্ৰশংসা কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে

মন্ত্ৰীয়ে লংকামুৰাত বি এছ এফে আয়োজন কৰা এটা গছপুলি ৰোপণ অভিযানতো অংশগ্ৰহণ কৰে। আঞ্চলিক ভৌগোলিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সমস্যা সমাধান কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। অবৈধ ভৌগোলিক প্ৰত্যাহ্বানসমূহ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে সীমান্তৰ কাঁইটীয়া বেৰসমূহ আধুনিক কৰাৰ দিশত অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে চৰকাৰে ত্ৰিপুৰাত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া 119 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাঁইটীয়া তাঁৰৰ বেৰৰ বাবে ইতিমধ্যে পুঁজি আবণ্টন দিছে। এই বেৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। আজিৰ এই পৰ্যালোচনা বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, বি এছ এফৰ সঞ্চালক প্ৰধান প্ৰবীণ কুমাৰকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 12গৰাকী নতুন কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণেৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এন ডি এ মিত্ৰজোঁটৰ মন্ত্ৰী

আকাশবাণীৰ পৰা। বাৰগৰাকী নতুন কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণেৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এন ডি এ মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। মন্ত্ৰীসভাত স্থান লাভ কৰা বিধায়ক কেইগৰাকী হৈছে অশ্বিনী ৰায় চৰকাৰ, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ অনুজ পেগু আৰু সুশান্ত বৰগোহাঁই। সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা চাৰিগৰাকী বিধায়ক নীলিমা দেৱী, বিশ্বজিৎ দৈমাৰী, সুশান্ত বৰগোহাঁই আৰু অশ্বিনী ৰায় চৰকাৰে প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিছে। নতুনকৈ মন্ত্ৰিত্ব লাভ কৰাসকলৰ ভিতৰত নীলিমা দেৱী একমাত্ৰ মহিলা বিধায়ক। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত এন ডি এৰ বাৰগৰাকী বিধায়কৰ ভিতৰত কেশৱ মহন্ত অসম গণ পৰিষদ দলৰ আৰু আন এঘাৰগৰাকী বিজেপিৰ বিধায়ক। ইয়াৰ লগে লগে অসম মন্ত্ৰীসভাত মন্ত্ৰীৰ সংখ্যা 17লৈ বৃদ্ধি পালে। সংবিধান অনুসৰি মুখ্যমন্ত্ৰীকে ধৰি অসমত সৰ্বাধিক 19গৰাকী বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব পাৰে। বিধানসভাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে এমাহৰ ভিতৰত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায়। অতি সোনকালে মন্ত্ৰীসকলক তেওঁলোকৰ বিভাগসমূহ বিতৰণ কৰাৰ সম্ভাৱনা আছে। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে। মন্ত্ৰালয়ে জনাইছে যে মনোনয়ন প্ৰক্ৰিয়াসমূহ ইতিমধ্যে যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হৈছে। আবেদনসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইনযোগে দাখিল কৰিব লাগিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। 1954 চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, ঔষধ, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, ব্যৱসায় আৰু উদ্যোগ খণ্ডত আগবঢ়াই অহা বিশেষ অৰিহণা আৰু সফলতাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলক এই বঁটাসমূহ আগবঢ়োৱা হয়। মন্ত্ৰালয়ে জনসাধাৰণক নিজৰ মনোনয়ন দাখিল কৰাৰ লগতে মনোনয়ন আৰু পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানাল তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে তেওঁ ভাৰত ভ্ৰমণ কৰিছে। নতুন দিল্লীত আজি দুপৰীয়া এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে কাইলৈ দুয়োগৰাকী বিদেশ মন্ত্ৰীৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। উন্নয়নমূলক সহযোগিতাকে ধৰি বাণিজ্য আৰু বিনিয়োগলৈকে বিভিন্ন খণ্ডত ভাৰতৰ নেপালৰ সৈতে থকা ব্যাপক কাৰ্যসূচীৰ বিষয়েও শ্ৰীজয়ছোৱালে আলোকপাত কৰে। নেপালৰ সৈতে বহুপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰি তোলাত ভাৰত আগ্ৰহী বুলিও তেওঁ প্ৰকাশ কৰে। ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। জাপানৰ কাকামিগাহাৰাত অনুষ্ঠিত ছেমিফাইনেলত পাকিস্তানক 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ফাইনেল খেলত ভাৰত জাপানৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত তৃতীয় স্থানৰ বাবে পাকিস্তান আৰু মালয়েছিয়াৰ মাজত খেল অনুষ্ঠিত হ'ব। ইপিনে ভাৰতৰ 18 বছৰ অনূৰ্ধ মহিলা দলটো প্ৰতিযোগিতাৰ ছেমিফাইনেলত চীনৰ হাতত পেনাল্টি শ্বুটআউটত পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি শক্তিখণ্ডত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সৰ্বাত্মক বিকাশৰ পূৰ্বে ৰাষ্ট্ৰক সুৰক্ষিত কৰি তোলাটো অত্যন্ত প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। 12গৰাকী নতুন কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণেৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে। আৰু ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: Vadai sudalor mel.
1: এয়া আকাশবাণী তেজপুৰ এতিয়া শুনাবলৈ লৈছো ভদাইৰ চোতালৰ মেল।

0: Bà đây. Ô bà đây.
1: Master,
0: Ôi ai xưa rồi bà, ai xưa rồi bà.
1: hey Master,
0: Ồ.
1: আজি হে মই অকল হৰিয়া নহয়।
0: এ তাকে ভাবিছো বুইছানে নাই, এ নিমাও মাও পৰিৱেশ একেবাৰে।
1: সোনপাহীজনী নাই গতিকে সেই ঘৰখন নিমাও মাও নহয়নো কি হব। মাষ্টৰ বহি লোৱাচোন।
0: বহি লওঁ ৰবা। অহ কি গৰম,
1: অতিপাত গৰমহে মাষ্টৰ। দুপৰীয়াটো মই পথাৰলৈ নগলোৱেই, ইমান গৰম। তোমাৰ সেই দহটামান বজালৈকে মই সেই পথাৰত আছিলো, তাৰপিছত আহি সেই ঘৰৰ যি সোমালো আৰু সেই ওলাবই পৰা নাই বুজিছা।
0: এ তাৰ আগতে কোৱাচোন এই সোনপাহী কলৈ পঠিয়ালা?
1: গৰমত নেমু চেপি দিবলৈ সোনপাহী নাই মানে নায়ে। সোনপাহীহে তোমাৰ যোৱা সপ্তাহতে সেই সৰু পপাই আহি লৈ গ'ল নহয়। সৰু পপাই আমাৰ সেই সৰু পোৱাৰীজনী আকৌ সেই পেট ভাৰী নহয়, সেইকাৰণেহে তাইক সেই দুই তিনি মাহৰ কাৰণেহে লৈ গ'ল।
0: এই বোৱাৰী কাষলৈ গ'ল তাৰ।
1: হয় বোৱাৰীক অকণমানহে পৰিচৰ্যা কৰিব লাগিব নহয়, আজিকালি ছোৱালীয়ে একেবাৰে নেজানে নহয়।
0: অৱশ্যে হয়, এইখিনি সময়ত সেই মাক হওক শাহুৱেক হওক এই লগত থাকিলে বৰ ভাল হয় আচলতে। সেইকাৰণে তুমি হবলৈ একেবাৰে অকলশৰীয়া হ'লা নহয় জানো?
1: বুঢ়া কালত অকলে অকলেহে থাকিব লগা হৈছে কৈছা, সেইকাৰণেহে দুপৰীয়াও মই পানী দিয়া ভাত কেইটামানহে খালো বুইছা। এই গৰমত একেবাৰে খাব ববলৈ মনে নাযায় মাষ্টৰ।
0: এই অৱশ্যে হয় বুইছা, এইখিনি সময়ত তোমাৰ সেই জিৰণি ল'বলৈ বৰ মন যায়, হয়নে নহয়? এইখিনি সময়ত অৱশ্যে গছ এজোপাৰ তলত তোমাৰ এই দুপৰীয়া যদি ভালদৰে বহি থাকা তেতিয়াহ'লে তুমি বেছিহে সকাহ পোৱা যায় সেই ভিতৰত তুমি ফেনৰ বতাহতকৈ।
1: তাকে নকৰা নহয়, মই গোটেই দুপৰীয়াটো মই পাটিখন লৈ গৈ আমাৰ বৰগছ জোপাৰ তলতে শুই আছো।
0: কিন্তু সন্ধিয়া আকৌ নোৱাৰা, কাৰণ সেই মহে দাহে তোমাৰ যি সমস্যা কৰিব এই তাতকৈ তোমাৰ সেই ভিতৰত এই বতাহ লৈ থকাটোৱে, মানে সেই তোমাৰ বিচনীয়ে হওক ফেনেৰে বতাহ লৈ এই থকাটোৱে বেছিকে দৰকাৰ হ'ব, নহয় জানো?
1: হয় হয়, গতিকে আজি সেই গৰমত সেই হ'ব পৰা সেই বেমাৰ আজাৰ বা সেই উৎকট গৰমৰ পৰা সেই নিজকে কেনেকে ৰক্ষা কৰিব পাৰি এই বিষয়ে সেই আলোচনা কৰোঁ হে মাষ্টৰ।
0: এতিয়া কথাটো হৈছে জ্বৰকাল বা গ্ৰীষ্মকাল, এই ঋতুৰ যিটো পৰিৱৰ্তন সেইটো হৈয়ে থাকিব। এই প্ৰতি বছৰে তোমাৰ এনেধৰণে ঋতু আহে আৰু ঋতু যায়, ইয়াৰ মাজেদি আমি তোমাৰ ইয়াৰ লগত সহভাগ কৰি জীয়াই থাকিব লাগিব।
1: লাগিব লাগিব, কিয় নেলাগিব?
0: আৰু সেইকাৰণে এইখিনি সময়ত তোমাৰ যিবিলাক সমস্যা দেখা দিয়ে সেই সমস্যাবিলাক আমি কেনেদৰে সমাধান কৰিম, কেনেদৰে আমি সহভাগ কৰি আগবাঢ়ি যাম বা ভালদৰে জীয়াই থাকিম, সেইখিনি বিষয়ে কিন্তু ভালদৰে জানিব লাগে।
1: লাগিব লাগিব, অতি গৰমৰ পৰা হাত সাৰিবলৈ মানে বাচি থাকিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে, আৰু পোনপটীয়াকৈ ৰ'দত ওলোৱাৰ পৰা বিৰত থাকিব লাগে, আৰু পাৰিলে পাতল কপাহী কাপোৰহে পৰিধান কৰিব লাগে। আৰু মইতো কওঁ যদি আৱশ্যক নাথাকে এই দিনৰ সেই 11:00 বজাৰ পৰা 3-4 বজালৈকেহে বাহিৰলৈ ওলাবই নালাগে, নিতান্ত প্ৰয়োজনতহে ওলাব লাগে।
0: এতিয়া কথাটো হৈছে বৰ্তমান সময়ত মানুহৰ যিটো জীৱনৰ লাইফ ষ্টাইল অৰ্থাৎ জীৱন ধাৰণৰ যিটো আমাৰ পদ্ধতি, সেইমতে যদি আগবাঢ়ি যাওঁ বা সেইমতে যদি আমি চলিব লাগে তেতিয়াহ'লে গৰমতো মানুহে বৰ্তমান সময়ত যাবই লাগিব, উপায় নাই। কৰ্মৰ কাৰণে হওক বিভিন্ন কামৰ কাৰণে বহি থাকিবতো নোৱাৰে, যাবই লাগিব।
1: ঘৰৰ পৰা ওলাওঁতে তোমাৰ ছাতি টুপি বা কিবা কিবি আজিকালি ক্ৰীমো পায় নহয়, ছানস্ক্ৰীম, এইবোৰ লগাই হ'লেও যাবই লাগিব, যোৱাটো যাব লাগিব। আমাৰ নিচিনা সেই বয়সীয়াল মানুহসকলে কিন্তু উৎকট গৰমতহে কাম নকৰে।
0: এতিয়া কথাটো হৈছে এই জ্বৰকালীন বা গ্ৰীষ্মকালীন ৰোগ বুলি কওঁতে এই প্ৰখৰ গৰম, ৰ'দ আৰু আৰ্দ্ৰ বতৰৰ বাবে হোৱা যিবিলাক আমাৰ স্বাস্থ্যজনিত সমস্যা সেইবিলাককে আমাৰ সেই জ্বৰকালীন ৰোগ বুলি কোৱা হয়। এই বতৰত তোমাৰ সেই ঘাম, পানীৰ অভাৱ আৰু সেই বেক্টেৰিয়াৰ সংক্ৰমণ বেছিকৈ দেখা যায়। বেক্টেৰিয়াবিলাক যিবিলাক আক্ৰমণ হয় এইখিনি সময়তে বেছিকৈ হয়। অসমৰ বতৰত এই সময়ত তোমাৰ সাধাৰণতে যিবিলাক আমি ৰোগ হয় এই বতৰত সেয়া হৈছে তোমাৰ এই ডিহাইড্ৰেশ্যন, পেটৰ বিষ, হিট ষ্ট্ৰোক, এইখিনিয়েই মূল। কিন্তু এই যে আমি এইখিনি ৰোগৰ কথা ক'ম, তাৰ লগতে আন এটা ৰোগ এইখিনি সময়ত দেখা দিয়ে, সেয়া হৈছে তোমাৰ ছালৰ ৰোগ।
1: গৰম কালি

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ

0: ঘামুচিকা আদি কৰিয়ে যথেষ্টহে ছালৰ ৰোগ হোৱা দেখা যায়।
1: এতিয়া আহিছোঁ তোমাৰ সেই ডিহাইড্ৰেশ্যন বা পানী শূন্যতা বুলি যিটো ৰোগ দিলোঁ। প্ৰখৰ ৰ'দত তোমাৰ কি হয় জানিছানে, ঘামৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা অতিৰিক্ত যিখিনি পানী ভিতৰত থকা পানী সেইখিনি ওলাই যায়।
0: সেইকাৰণে সেই গৰমৰ দিনকেইটাহে সঘনাই পানী খাব লাগে, পাৰিলে সেই ডাবৰ পানী, নেমু পানী বা সেই চৰবত বা সেই ORS সেই সঘনাই খাই থাকিব লাগে।
1: এতিয়া আমাৰ শৰীৰটোৰ 80% হৈছে পানী, সেইকাৰণে পানীৰ যদি অলপ কম হয় তেতিয়াহ'লে তাৰ পৰা বিভিন্ন ৰোগ হ'ব পাৰে। তোমাৰ এই মই যে ক'লো ডিহাইড্ৰেশ্যন হওক, মূৰৰ বিষ হওক, পেটৰ বিভিন্ন ৰোগ, এইবিলাক পানীৰ অভাৱৰ কাৰণে হ'ব পাৰে।
0: আৰু পানীৰ অভাৱত মানুহে যিটো কথা ক'লা সেই ডিহাইড্ৰেশ্যনৰ অভাৱ, ডিহাইড্ৰেশ্যনত মানুহে মৃত্যুমুখতো পৰিব পাৰে নহয় মাষ্টৰ।
1: এতিয়া কথাটো হৈছে তোমাৰ এই যে প্ৰখৰ ৰ'দত হোৱা ডিহাইড্ৰেশ্যন বা পানী শূন্যতাৰ লক্ষণসমূহৰ বিষয়ে আমি জানিব লাগিব। ইয়াৰ লক্ষণসমূহ হৈছে তোমাৰ অত্যাধিক পিয়াহ লাগিব। এনেও আমাৰ গৰম দিন বুলি ক'লে পিয়াহ লাগে, কিন্তু অত্যাধিক যেতিয়া পিয়াহ লাগে, শুকান উঠ বা মূৰ ঘূৰোৱা আৰু প্ৰস্ৰাৱৰ পৰিমাণ যেতিয়া কমি যায় তেতিয়া জানিব লাগিব আমাৰ ডিহাইড্ৰেশ্যন বা পানী শূন্যতা ৰোগ দেখা দিছে।
0: গতিকে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ প্ৰয়োজন।
1: এতিয়া তোমাৰ আন এটা ৰোগ এইখিনি সময়ত দেখা যায় বেছিকৈ, সেয়া হৈছে তোমাৰ খাদ্যত বিষক্ৰিয়া, ফুড পয়জনিং বুলি আমি কওঁ। এইখিনি সময়ত বেছিকৈ তুমি হয় বা শুনি থাকিবা তুমি। গৰমৰ দিনত কি হয়, খাদ্য অতি সোনকালে নষ্ট হয়, কাৰণ আমি জানো যে তাত বেক্টেৰিয়া আহি সেই খাদ্যখিনি সোনকালে নষ্ট কৰে আৰু তাত তোমাৰ কি হয় জানিছানে, এই বীজাণু বা বেক্টেৰিয়াৰ সৃষ্টি হয়।
0: সেইকাৰণে মাষ্টৰে সতেজ খাদ্য গ্ৰহণ কৰিব লাগে সেই গৰম দিনত, আৰু বেছি তেলীয়া বা মছলাযুক্ত খাদ্যহে পৰিহাৰ কৰিব, আৰু বাহি বা মুকলি ঠাইত খাদ্য খোৱাৰ কথা একেবাৰে ভাবিবই নালাগে।
1: এতিয়া তোমাৰ এই যে খাদ্যৰ বিষক্ৰিয়া, খাদ্যৰ বিষক্ৰিয়াৰ পৰা যদি আমি ৰক্ষা পাবলৈ যাওঁ তাৰ আগতে জানিব লাগিব আমাৰ লক্ষণসমূহৰ বিষয়ে। লক্ষণসমূহ দেখা যায় তোমাৰ বমি হ'ব, পেটৰ বিষ হ'ব, তোমাৰ ডায়েৰিয়া বা পাতল শৌচ হ'ব, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। তেতিয়াই জানিব লাগিব যে খাদ্যত বিষক্ৰিয়া হৈছে, আৰু ল'ৰা ছোৱালীৰ পৰাপক্ষত তোমাৰ বাহি যিবিলাক আগতে ৰান্ধি থোৱা এনেধৰণৰ যিবিলাক কাম সেইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব, সেইবিলাক খাদ্য আমি খাব নালাগে।
0: মুঠতে গৰম দিনত সেই বাহি খাদ্য একেবাৰে বৰ্জন কৰিব লাগে, আৰু মুকলি ঠাইত মুকলিকৈ বিক্ৰী কৰা
1: কিন্তু কি জানিছানে, যদি আমি এই যে ৰাতি যিখিনি ভাত থাকি যায় কেতিয়াবা সেইখিনি যদি পানী দি থৈ পেলাই পিছদিনাখন খাওঁ, কিন্তু তেতিয়া সেই বাহী ভাতে কিন্তু আমাৰ অপকাৰ নকৰে, উপকাৰহে কৰে। কাৰণ পঁইতা ভাত যি কোৱা হয় তাত পানী দিয়া ভাত, তাত উপকাৰিতা থকা কিছুমান বেক্টেৰিয়াও থাকে।
0: আমি আলোৱা সজোৱা মানুহে ৰাতিপুৱা সেই পঁইতা ভাত যদি তুমি অকণমান সেই গৰৈ মাছ পোৰাৰ লগতে হওক বা তোমাৰ সেই বেহুৱাৰ লগত হওক বা সেই কিবা তোমাৰ পদুনাৰ চাটনিৰ লগত তুমি খাই দিয়া, গোটেই দিনটো তোমাৰ সেই পেট ঠাণ্ডা থাকে আৰু সেই শৰীৰটোও কিবা সেই হাত লগা সেই অনুভৱ।
1: কিন্তু তোমাৰ সেই দালি হওক ভাজি সেইবিলাক তোমাৰ বাহি কেতিয়াও খাব নালাগে। এতিয়া এই যে হিট ষ্ট্ৰোক বুলি যে কৈছিলোঁ এটা ৰোগ, ইয়াৰ বিষয়ে আমি জানিব লাগিব। যেতিয়া উষ্ণতা আৰু আৰ্দ্ৰতা বৃদ্ধি পায়, যেতিয়া গৰম বৃদ্ধি পায়, তেতিয়া শৰীৰৰ তাপ নিয়ন্ত্ৰণ ক্ষমতা ব্যাহত হয়, কমি যায় আমাৰ শৰীৰৰ তাপ যিটো নিয়ন্ত্ৰণ ক্ষমতা, যাৰ ফলত তোমাৰ হিট ষ্ট্ৰোক হ'ব পাৰে। ইয়াৰ লক্ষণসমূহ কি জানিছানে, শৰীৰৰ তাপমাত্ৰা 104°F বা ততোধিক হয়, তাৰোপৰি তোমাৰ হৃদস্পন্দন বাঢ়ি যাব, মূৰৰ বিষ হ'ব, ছাল শুকান হৈ যাব, এনেধৰণৰ কিছুমান ৰোগ দেখা দিব সেই হিট ষ্ট্ৰোক ৰোগত, এইবিলাক লক্ষণ দেখা দিয়ে, বুজিছানে। তাৰোপৰি তোমাৰ এইখিনি সময়ত হোৱা আন এবিধ ৰোগ হৈছে তোমাৰ, সচৰাচৰ প্ৰায়ে হয়, সকলোৰে হয়, চৰ্দি কাহ, গ্ৰীষ্মকালীন যি ফ্লু, হয়নে নহয় বাৰু? এই শীতকালৰ দৰে তোমাৰ গৰমত কিছুমান ভাইৰাছ সক্ৰিয় হৈ পৰে, বেছিভাগ কিন্তু সেই গৰম দিনতে সক্ৰিয় হয়। এই সক্ৰিয় যিবিলাক ভাইৰাছে আমাৰ চৰ্দি হওক, কাহ হওক, গ্ৰীষ্মকালীন যি ফ্লু বা জ্বৰ, সেয়া দেখা দিয়ে এই ভাইৰাছৰ আক্ৰমণৰ ফলত। ইয়াৰ ফলত কি হয়, তোমাৰ লক্ষণসমূহ হৈছে জ্বৰ, ডিঙিৰ বিষ, কাহ আৰু শৰীৰ বিষোৱা, এনেধৰণৰ ৰোগ হ'ব পাৰে, সেইবিলাক সচৰাচৰ দেখা যায়। আৰু তাৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ মতে যদি ঔষধ সেৱন কৰোঁ তেতিয়াহ'লে সোনকালে আমি তাৰ পৰা মুক্ত হ'ব পাৰিম। কিন্তু তাৰ আগতে আমি ঘৰতে কিছুমান পথ্য ব্যৱহাৰ কৰিব পাৰোঁ এই গৰমৰ প্ৰায় হওক বা চৰ্দি কাহৰ পৰা ৰক্ষা পাবৰ বাবে, সেইখিনি বিষয়ে আমি জানিব লাগিব। আন এটা ৰোগ হৈছে তোমাৰ এইখিনি সময়ত হয় এই গ্ৰীষ্মকালীন চৰ্ম ৰোগ, মই অলপ আগতে কৈছিলোঁ ছালৰ ৰোগ বেছিকৈ দেখা যায়। ঘাম আৰু ধূলি বালিয়ে যেতিয়া ছালৰ আমাৰ যিবিলাক ছিদ্ৰ থাকে, কিছুমান আমাৰ সৰু সৰু বিন্ধা থাকে ছালত, এইবিলাক কি হয় জানিছেনে, বন্ধ হৈ পৰে এই ধূলি বা আমাৰ এই ঘামৰ জৰিয়তে, তেতিয়া তোমাৰ এনেধৰণৰ কিছুমান চৰ্ম ৰোগ দেখা দিয়ে। ইয়াৰ লক্ষণসমূহ কি জানিছেনে, ঘামুচি ওলাব, খজুতি হ'ব, ৰঙা ফোঁহা হ'ব আৰু একজিমা নামৰ এটা ছালৰ ৰোগ বেছিকৈ হয়। এতিয়া কথাটো হৈছে এইবিলাক যে বৰ্তমান সময়ত যে ৰোগ হয়

0: তাৰ বিষয়েটো আমি জানাৰ লগতে সাৱধানতা ল'ব লাগিব।
1: প্ৰতিকাৰৰ উপায় আমি হাতত ল'ব লাগিব।
0: আৰু গৰম দিনৰ প্ৰথম তোমাৰ সেই ল'ব লগা সাৱধানতাই হৈছে আমি নিজকে চাফ চিকুণকৈ ৰখা, কাৰণ গোটেই গৰমত তোমাৰ শৰীৰটো ঘামি থাকে, হয়নে নহয়? লেতেৰা বা বিভিন্ন ধৰণৰ আমাৰ বীজাণুৱে হওক ভাইৰাছত আমাৰ শৰীৰটো আক্ৰান্ত হৈ থাকে, সেইকাৰণে চাফ চিকুণ ৰখাটো বৰ প্ৰয়োজন।
1: আৰু সেই চাফ চিকুণ ৰাখিবলৈ যাওঁতে তুমি সেই বাহিৰৰ পৰা গৰমত আহি সেই হঠাতে গাত পানী ঢালি সেই গা ধুই দিব নালাগে।
0: নালাগে নালাগে,
1: গৰমৰ পৰা আহি তুমি সেই ফেনৰ তলত সেই 15 মিনিট আধা ঘণ্টা বহি শৰীৰটো সেই হাত পৰাৰ পিছত সেই পানী খোৱা বা তুমি সেই গা ধোৱা কাৰ্য সেই কৰিব। গৰমৰ দিনত যিহেতু সেই ঘামৰ দ্বাৰা বহুত পানী ওলাই যায়, সেইকাৰণে পৰিষ্কাৰ পানী আৰু নেমু পানী, ডাব পানী বা কুঁহিয়াৰ ৰস, ফলৰ ৰস আৰু বাট আদি খাব লাগে, পৰ্যাপ্ত পৰিমাণে খাব লাগে। পাতল ঢিলা কপাহী কাপোৰ আৰু সেই গৰমৰ কাপোৰ পৰিধান কৰা সেই গৰমৰ দিনত বৰ ভাল। বগা ৰঙৰ কাপোৰ কিন্তু সেই তাপ কমকৈ শোষণ কৰে, গতিকে সেই বগা ৰঙৰ কাপোৰ পিন্ধাও যথেষ্ট উত্তম সেই গৰমৰ দিন।
0: এতিয়া তুমি কৈছিলাই নহয় পানীৰ যিটো পৰিমাণ বেছিকৈ খাব লাগে, অৰ্থাৎ তোমাৰ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পিয়াহ লাগিলেও বা নালাগিলেও দিনে কমেও 3-4 লিটাৰ পানী খাব লাগে।
1: হয় আৰু পানীৰ একেবাৰে পানী খাবলৈ মন নগ'লে তোমাৰ ফল মূল মানে তৰমুজেই হওক বা তিহুৱেই হওক এই ধৰণৰ ফল মূলেও তোমাৰ পানী যোগান ধৰে।
0: এইবিলাক যিবিলাক আমি পানী থকা যিবিলাক ফল মূল সেইবিলাক বেছিকৈ খাব লাগে, অৰ্থাৎ তোমাৰ পানী যদি আমি প্ৰত্যক্ষভাৱে খাব নোৱাৰোঁ আমাৰ অশান্তি লাগে, কিন্তু ফলৰ জৰিয়তে যিখিনি যে আমাৰ পানী যাব বা পাচলিৰ জৰিয়তে যিখিনি পানী যাব সেইখিনিও তাৰ যিখিনি শূন্যতা সেইখিনি পূৰণ কৰে। তাৰোপৰি কি জানিছানে, ORS প্ৰচুৰ পৰিমাণে খাব লাগে বা চেনি বা নিমখৰ পানী। ঘামৰ ফলত যিখিনি আমাৰ খনিজ লৱণ ওলাই যায় অৰ্থাৎ আমাৰ শৰীৰত নাটনি হয় সেইখিনি পূৰণ কৰিবলৈ ORS হওক, ডাবৰ পানী হওক বা পানীত তোমাৰ সেই চেনি নিমখ দি গ্লুকোজৰ দৰে বনাই আমি খাব লাগে, নে কি কোৱা হে?
1: চৰবত যেতিয়া পানীয় তোমাৰ সেই গৰম দিনত সেই প্ৰচুৰ পৰিমাণে খাব লাগে সেই মাছ।
0: এই ডাবৰ পানী যে মই কৈছিলোঁ, তাৰোপৰি বিভিন্ন ফলৰ ৰস, কুঁহিয়াৰ ৰস, হয়নে, এইখিনি বেছিকৈ খাব লাগে। কিন্তু এটা কথা আমি লক্ষ্য ৰাখিব লাগিব, বুজিছানে, বৰ্তমান সময়ত আমাৰ সেই ল'ৰা ছোৱালীবিলাকৰ এই যে গৰম দিনত বেছিকৈ দেখা যায় তোমাৰ শীতল যি পানীয় ৰাসায়নিক পদ্ধতিৰে তৈয়াৰ কৰা যিবিলাক শীতল পানীয়
1: তথাকথিত সেই ক'ল্ড ড্ৰিংকবিলাক বিলাকৰ প্ৰতি আমাৰ সেই নতুন প্ৰজন্ম যথেষ্ট সেই আগ্ৰহী হোৱা দেখা যায়। এইবোৰৰ পৰা সেই বিৰত থাকি তোমাৰ সেই ডাবৰ পানীয়েই হওক বা তোমাৰ সেই নেমু পানীয়েই হওক বা সেই তেনেধৰণৰ তৰমুজেই হওক তিহুৱেই হওক এই ধৰণৰ ফল মূলৰ গুৰুত্ব প্ৰদান কৰিলে মই ভাবোঁ সেই গৰমৰ দিনৰ সেই বিভিন্ন বেমাৰ আজাৰৰ পৰা সেই সকলোৱে সেই হাত সাৰি থাকিব।
0: এই প্ৰাকৃতিগত যিখিনি আমি পানীয় ফল বা ফলৰ ৰস সেইখিনি আমি গ্ৰহণ কৰিব লাগে। এই ৰাসায়নিক পদ্ধতিত তৈয়াৰ কৰা যিবিলাক ক'ল্ড ড্ৰিংকছ বৰ্তমান সময়ত বেছিকৈ ওলোৱা দেখা গৈছে সেইবিলাকে তোমাৰ কি হৈছে জানিছানে, এই যে বৰ্তমান সময়ত কি হয় এইবিলাক শীতল পানীয় যান্ত্ৰিক পদ্ধতিৰে তৈয়াৰ কৰা যিবিলাক শীতল পানীয় সেইবিলাকৰ তোমাৰ এডভাৰটাইজ
1: মানে সেই সস্তীয়া বিজ্ঞাপন,
0: সস্তীয়া বিজ্ঞাপনৰ দৰে এনেকুৱাকৈ দেখায় সেয়া খাই দিলে আমাৰ শৰীৰৰ যিবিলাক শক্তি, সাংঘাতিক এটা শক্তি আহিব, হয়নে নহয়? এইখিনি তেনেধৰণৰ কিছুমান আমাৰ বিজ্ঞাপন দি ল'ৰা ছোৱালীক হওক বা উঠি অহা প্ৰজন্মক বেছিকৈ আকৰ্ষিত কৰে। আৰু কি হয় জানিছেনে, অকল উঠি অহা ল'ৰা ছোৱালীয়ে নহয় বা ভৱিষ্যত প্ৰজন্মই নহয়, এই আমাৰ অগ্ৰজসকলেও যিসকল জ্যেষ্ঠ তেওঁলোকো আকৰ্ষিত হয় এইখিনি নিজে সেৱন কৰাৰ লগতে তেনেধৰণৰ যিবিলাক ক'ল্ড ড্ৰিংকছ হওক বা শীতল পানীয় সেইখিনি সেই ল'ৰা ছোৱালীকো খাবলৈ উদ্বুদ্ধ কৰে। কিন্তু এইবিলাকত তোমাৰ চেনি আৰু সেই পানী তাৰোপৰি তোমাৰ ৰাসায়নিক কিছুমান তাত বস্তুত নিহিত কৰে, সেইখিনিয়ে কিন্তু আমাৰ শৰীৰটো ক্ষতিহে কৰে। সেইকাৰণে এনেধৰণৰ সেই শীতল পানীয় ৰাসায়নিক পদ্ধতিৰে তৈয়াৰ কৰা শীতল পানীয় বা ক'ল্ড ড্ৰিংকছৰ পৰা আমি আঁতৰি থাকিব লাগিব। গৰম দিনত আমি এই বাহিৰলৈ ওলাই গৈ এই খাদ্য খোৱাৰ যিটো অভ্যাস সেইটো আমি সমূলি বাদ দিব লাগিব। তোমাৰ সেই ফাষ্টফুড, বিভিন্ন ধৰণৰ জাংক ফুড বা আমাৰ কি হৈছে ফুটপাথত যিবিলাক খাদ্য মানুহে বিক্ৰী কৰে সেনেধৰণৰ খাদ্যৰ পৰা আমি আঁতৰি থাকিব লাগিব, ল'ৰা ছোৱালীক সেইবিলাকৰ পৰা আঁতৰাই ৰাখিব লাগিব। কাৰণ সেইবিলাকে কি হয় আমাৰ শৰীৰত এই গৰমৰ সময়ত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হোৱাত কিন্তু সেইখিনিয়ে বেছিকৈ আমাৰ কি হয়
1: অৰিহণা যোগায়।
0: গৰম দিনত আমি নিজকে ৰক্ষা কৰিবৰ কাৰণে বাহিৰলৈ যেতিয়া যাম আমাৰ সুৰক্ষাৰ কাৰণে ছাতি ব্যৱহাৰ কৰিব লাগে, হয়নে নহয়? বা পাতল, তুমি কোৱাৰ নিচিনাকৈ সেই পাতল কপাহী কাপোৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়াহ'লে আমি এই যি বৰ্তমান সময়ৰ যিখিনি ৰোগ গৰম সময়ত হয় সেইবিলাকৰ পৰা আমি ৰক্ষা পাব পাৰিম।
1: হেৰি নহয় মাষ্টৰ, ময়ে সেই ফটকৈ গৈ তোমাৰ সেই চৰবত দুগিলাচ বনাই আনো, তুমি এটা সেই সুন্দৰ গান শুনো।
0: হয় নেকি?
1: ঘৰৰে সেই কাজি নেমুৰ চৰবত ভাল পাবা।
0: হ'ব দিয়া তেতিয়াহ'লে, এই তুমি চৰবত বনাই আনি এই আমাৰ পেটটোৱে হওক বা মনটো শীতল কৰাৰ সময়তে মই এটি সুন্দৰ গীত শুনাই দিওঁ।

0: এ ভদাই,
1: এই
0: যোৱাকালিৰ সময়ত আন এটা বৰ ডাঙৰ সমস্যা হৈছে মহ আৰু মাখিৰ যিটো প্ৰাদুৰ্ভাৱ, সেয়া বেছিকৈ হোৱা দেখা
1: যায়। বিভিন্ন ধৰণৰ বেমাৰ হয়
0: নহয়,
1: আমি যোৱাবাৰহে আলোচনা
0: কৰিছিলো
1: যে ডেংগি হওক, তোমাৰ জাপানিজ এনকেফেলাইটিছ হওক, বা সেই তোমাৰ মেলেৰিয়া, কিমান ধৰণে মানুহকে কষ্ট দিছে।
0: হয় দিয়া, এই যোৱাকালিৰ সময়তে এনেধৰণৰ যিবিলাক ৰোগ, এই মেলেৰিয়া হওক বা তুমি ডেংগি হওক, মহৰ পৰা আক্ৰান্ত হোৱা এইবিলাক ৰোগ এই যোৱাকালি বেছিকৈ দেখা দিয়ে। সেইকাৰণে মহ আৰু মাখিৰ প্ৰাদুৰ্ভাৱ নহ'বৰ কাৰণে আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া সমস্যা হৈছে তোমাৰ সেই বৰষুণ আৰু গৰমৰ বতৰত মহৰ বংশবৃদ্ধি বেছিকৈ হয়, যাৰ ফলত তোমাৰ সেই মেলেৰিয়া, ডেংগি আদি ৰোগৰ আশংকা বেছিকৈ থাকে। ইয়াৰ কাৰণে কি হয়, ঘৰৰ আশে পাশে পানী জমা হ'বলৈ দিব নালাগে। আমি আগতেও কৈছিলোঁ, বৰ্তমানো সেইখিনি কথাকে ক'ম। ইয়াৰ উপৰি তোমাৰ হোৱাৰ সময়ত তুমি আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মস্কুইটো যি ক্ৰীম, সেয়া ব্যৱহাৰ কৰাটো প্ৰয়োজন। যেতিয়া আমি বাহিৰলৈ যাম, তেতিয়াহ'লে সেইখিনি সময়ত আমি মস্কুইটো ক্ৰীম ব্যৱহাৰ কৰিব লাগে, বা আমি গাটো ঢাকি ৰাখিব লাগে যাতে মহৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। সেইখিনি কিন্তু আমি সদায়

0: সচেতন হ'ব লাগিব। ইয়াৰ উপৰি মাখিৰ যিটো প্ৰাদুৰ্ভাৱ, আটাইতকৈ ডাঙৰ আমাৰ সমস্যা কৰে মাখিয়ে।
1: মাখিয়ে তোমাৰ সেই খোৱা বস্তুবিলাকে তোমাৰ সেই বীজাণুযুক্ত কৰি পেলায়।
0: যেতিয়া তোমাৰ সেই মাখি কিছুমান বেয়া ঠাইৰ পৰা আহিব, সেই বেয়া ঠাইৰ পৰা আহোঁতে সিহঁতৰ শুঙত কিছুমান বেয়া আমাৰ ভাইৰাছ বা আমাৰ বীজাণু সিহঁতৰ গাত লাগি আহে, আৰু সিহঁতে যেতিয়া আমাৰ সেই মাখি আহি পেলাই যেতিয়া আমাৰ খাদ্য বস্তুত পৰিব, মুকলিকৈ থকা খাদ্য বস্তুত বা আমি খাই থাকোঁতে যদি তাত মাখি আহি পৰে, তেতিয়াহ'লে সেই খাদ্য আমি গ্ৰহণ কৰিলে তাৰ পৰা বিভিন্ন ৰোগ হ'ব পাৰে, ভাইৰাছজনিত ৰোগ আমাৰ হয়। সেইকাৰণে আমি কেতিয়াও বস্তুবিলাক বাহিকৈ বা খোলাকৈ ৰাখিব নালাগে, ঢাকি ৰাখিব লাগে, আৰু মাখিৰ যাতে প্ৰাদুৰ্ভাৱ নহয় তাৰ কাৰণে আমি মাখি খেদোৱা বিভিন্ন ধৰণৰ উপকৰণ আছে, সেইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ, বা এই পচতীয়া যিবিলাক পাত বা মাখি খেদা পাত আছে, আমাৰ কিছুমান জৈৱিক পদাৰ্থ থাকে,
1: চিত্ৰনলা তুমি সেই ঘৰতে কৰি লোৱা সেই চিত্ৰনলাৰ জৰিয়তে সেই মহ মাখি তুমি সেই খেদিব পাৰিম
0: খেদিব পাৰিম। ইয়াৰ উপৰি তোমাৰ ফেনাইল আদি চাৰিওফালে যদি ছটিয়াই থওঁ তেতিয়াহ'লে মাখি আহিব নোৱাৰে। আৰু নলাবিলাক যিবিলাক থাকে, নলা নৰ্দমা, সেইবিলাক কিন্তু চাফ চিকুণকৈ ৰাখিব লাগে যাতে তাত মাখি বা মহে কণী পাৰিব নোৱাৰে।
1: সেইকাৰণে নলা নৰ্দমা পানীবিলাক যাতে ৰৈ নাথাকি পেলাই প্ৰবাহিত হৈ থকাৰ ব্যৱস্থা এটা
0: কৰিব লাগে। ইয়াৰ উপৰি তোমাৰ এই আগতো কৈ আহিছো, এই যিবিলাক আমি পৰিত্যক্ত আমাৰ টিন হওক বা বাল্টি হওক বা পেলাই থোৱা টিউব টায়াৰ, সেইবিলাকত যাতে পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, হয়নে নহয়? চাফ চিকুণ কৰিব লাগিব, আৰু সন্ধিয়া সময়ত পাৰিলে এই জাগৰ ব্যৱস্থা কৰিব লাগে, যিবিলাক ঘাঁহ বা জাবৰ জোঁথৰেৰে আমাৰ যিবিলাক জৈৱিক পদাৰ্থৰে যদি আমি ধোঁৱা দিওঁ বা ধূনা দিওঁ তেতিয়াহ'লে মহৰ যি প্ৰাদুৰ্ভাৱ সেইখিনি বহুখিনি কমি যাব। এইখিনি কথাৰ প্ৰতি যদি লক্ষ্য ৰাখোঁ তেতিয়াহ'লে এই গৰম দিনত বা জ্বৰ কালি হোৱা যিবিলাক ৰোগ সেইবিলাকৰ পৰা আমি ৰক্ষা পাব পাৰিম আৰু সুন্দৰভাৱে এই গৰমৰ দিনটো আমি উদযাপন কৰিব পাৰিম।
1: গৰমৰ দিন বুলিতো আৰু হে বহি থাকিলে নহ'ব, কাম বনো কৰিব লাগিব, জীৱন যাপন বা উদযাপন কৰিব লাগিব। হেৰি নহয় মাষ্টৰ, এই গৰমৰ দিনত আৰু এবিধ একেবাৰে ভয়ানক বস্তুহে সামনি কৰে নহয়,
0: কোৱাচোন।
1: সৰ্পৰ কথা কৈছো, এই সময়ততো সেই সাপেও যথেষ্ট সেই ক্ষতি কৰে, গতিকে সেই সাপৰ ক্ষেত্ৰত আমি সেই কেনেকে ধৰণৰ সাৱধানতা ল'ব পাৰোঁ তাৰ বিষয়েও হে মই সেই দুআষাৰ মান কওঁ।
0: তাৰ আগতে কওঁ, এই গৰম দিনত সাপসমূহ সিহঁতে গৰমৰ পৰা ৰক্ষা পাবলৈ ওলায়, কাৰণ আমি জানো যে ঠাণ্ডা দিনত গাঁতত সোমাই থাকে। যেতিয়া গৰম দিন আহে, এই গৰমৰ পৰা ৰক্ষা পাবলৈ সিহঁতে কি হয়, ঠাণ্ডা বিচাৰি এই মানুহৰ ঘৰত সোমাইহি বা চুকত সোমাই এনেধৰণৰ সিহঁতে ওলাই আহে।
1: সাপৰ পৰা হে সাৱধান হবলৈ তোমাৰ সেই ঘৰৰ আশে পাশে থকা সেই জয়া জংগলবিলাক সেই চাফ চিকুণ কৰি তোমাৰ সেই পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে সেই সাপ আহি সেই ভিতৰ নোসোমায়। লগতে সেই ঘৰৰ ভিতৰত লৈ আহিব পৰা সেই সাপ সোমাই আহিব পৰা বাটবিলাক সেই বন্ধ কৰিব লাগে, আৰু ৰাতিহে বাহিৰলৈ ওলালে সেই টৰ্চ লাইটটো লৈ ওলাব লাগে।
0: হয় হয়,
1: পাৰিলে সেই বাহিৰলৈ যাওঁতে তুমি সেই জোতা পিন্ধি গ'লেও সেই সাপৰ পৰা হাত সাৰি থাকিব পাৰি। সাপৰ ক্ষেত্ৰত তোমাৰ সেই ঘৰত তোমাৰ সেই নিগনি এন্দুৰ যদি হয়, সেই সাপ কিন্তু তোমাৰ সেই ঘৰৰ ভিতৰলৈ সোমায়, গতিকে ঘৰত তোমাৰ সেই নিগনি এন্দুৰৰ উপদ্ৰৱটো সেই কমাবই লাগিব, সেই তেতিয়া আৰু সাপ নাহে।
0: এই এন্দুৰ বা নিগনি অহাৰ যিখিনি প্ৰয়োজনীয়তা সিহঁতৰ থাকে, সেইখিনি যদি আমি আঁতৰাই ৰাখোঁ বা সিহঁতৰ খাদ্য বস্তু য'তে ত'তে আমি পেলাই নথওঁ, তেতিয়াহ'লে নিগনিৰ উপদ্ৰৱ কমিব, হয়নে নহয়? তেতিয়া নিগনিৰ উপদ্ৰৱ কমিলে সাপো ভিতৰলৈ আহিব নোৱাৰে। এতিয়া কিছুমান সাপ থাকে তাত এনেধৰণৰ সেই নিগনি হওক ভেকুলি খাবলৈ সোমায়, তাৰ ভিতৰত আকৌ কিছুমান বিষাক্তও আছে, তাৰ ভিতৰত কিছুমান অবিষাক্তও আছে, কিন্তু প্ৰথমতেতো আমি সকলোৱে নাজানো সাধাৰণ মানুহ হিচাপে। সেইকাৰণে আমি ৰক্ষা পাবলৈ সাপ নহাৰ যিখিনি ব্যৱস্থা সেইখিনি কৰিব লাগিব।
1: কামুৰিলেও তুমি সেই আতংকিত হ'ব নালাগে, বেজ বা সেই জৰা ফুকাৰ ওচৰলৈ নগৈ সেই তৎক্ষণাত তোমাৰ চিকিৎসালয় দি সেই ডাক্তৰক সেই ক'বগৈ লাগে।
0: ঠিকেই, এই গৰমৰ সময়ত বা জ্বৰকালীন হোৱা যিবিলাক ৰোগ সেইবিলাক বেছিকৈ ভোগে তোমাৰ শিশুসকলে, কিন্তু
1: শিশু আৰু সেই বৃদ্ধসকলৰ কাৰণে গ্ৰীষ্মকালটো যথেষ্ট সেই ভয়ানক
0: যন্ত্ৰণাদায়ক হয়, কাৰণ সেই শিশুসকলে য'তে ত'তে বিভিন্ন ধৰণৰ খাদ্য খায়, সিহঁতে বিদ্যালয়লৈ যাওঁতে হওক বাহিৰত কিছুমান সিহঁতে নাখাবলগীয়া খাদ্যও খায়, হয়নে নহয়? সেই কাৰণে আমি শিশুসকলক এইখিনি সময়ত বেছিকৈ যতন ল'ব লাগিব আৰু সিহঁতক বুজাই দিব লাগিব যে বাহিৰলৈ গৈ যাতে সিহঁতে অনাহকতে কিছুমান নাখাবলগীয়া খাদ্য বা কোল্ড ড্ৰিংকছ হওক বা ফাষ্টফুড হওক বা এনেধৰণৰ যিবিলাক সামগ্ৰী সিহঁতে যাতে সেইখিনি গ্ৰহণ নকৰে। আৰু এটা দেখা যায় তোমাৰ এইখিনি সময়ত যিবিলাক বতৰৰ ফল হয়, অপৈণত অৱস্থাত যদি আমেই হওক লেচু হওক এইবিলাক অপৈণত অৱস্থাত থাকে, সেইবিলাক যদি আমাৰ ল'ৰা ছোৱালীয়ে খায় তেতিয়াহ'লে এই পেটৰ বিভিন্ন ৰোগ হ'ব পাৰে।
1: পৈণত হোৱাৰ পিছত খালেহে মানুহৰ সেই শৰীৰত সেই উপকাৰ কৰে, কিন্তু সেই অপৈণত অৱস্থাত সেই টেঙা অৱস্থাতে যদি খাই দিয়া হয় সৰু ল'ৰা ছোৱালী বিশেষকৈ বিভিন্ন ধৰণৰ সেই পেটৰ ৰোগ হ'ব পাৰে।
0: বাহিৰলৈ ওলাই যাওঁতে তোমাৰ দেখিবা এই লেচু খালে আম খালে তাৰপিছত তোমাৰ কি হয়,

0: লগত পানী খাই দিয়ে, তেতিয়াহলে তাৰ পৰা কিছুমান কি হয় অপকাৰ হয়,
1: বিষক্ৰিয়া
0: থাকে। সেইকাৰণে এইখিনি সময়ত শিশুসকলক যতন বেছিকৈ ল'ব লাগে আৰু বৃদ্ধসকলৰ ক্ষেত্ৰতো যতন বেছিকৈ ল'ব লাগে, তেওঁলোকে যাতে পানী বেছিকৈ খায় বা প্ৰচুৰ পৰিমাণে খায়, লঘু আহাৰ খায়। আৰু ৰাতি পৰাপক্ষত আমি যিবিলাক মছলাযুক্ত খাদ্য নাখায়, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আমি লঘু আহাৰ খাব লাগে, শীতলজাতীয় খাদ্যবিলাক খাব লাগে বা হজম কৰিব পৰা খাদ্য খাব লাগে, মা মছলা বেছিকৈ ব্যৱহাৰ কৰিব নালাগে।
1: আমিহে গ্ৰীষ্মকাল কেইটাহে গুৰু পাকি আহাৰহে গ্ৰহণ নকৰাই ভাল, এই পাতলকৈ তুমিহে মগু দাইল বনালা তাতেহে নেমু চেমি চেপি দিলা, এনে ধৰণেহে খাদ্য খোৱাৰ এটাহে অভ্যাস কৰিলে আমিহে গ্ৰীষ্মকালটোহে সুকলমেহে পাৰ কৰিব পাৰিম।
0: এই পানী বেছিকৈ খোৱা, নেমু কাটি ভাতৰ লগত বেছিকৈ খোৱা, তাৰোপৰি এই পদিনা হওক বিভিন্ন ধৰণৰ আমাৰ যিবিলাক ঔষধি যিবিলাক পাত বা শাক, সেইবিলাক এইখিনি সময়ত বেছিকৈ খাব লাগে, তেতিয়াহে আমি আমাৰ এইখিনি সময়ত হোৱা যিবিলাক ৰোগ সেইবিলাকৰ পৰা আমি ৰক্ষা পাব পাৰিম। এ ভদাই, এ আহো দিয়া বুইছা,
1: যিকোনো বস্তু আহাৰ হিচাপে গ্ৰহণ নকৰে।
0: গ্ৰীষ্মকালীন যি বন্ধ হয় সেইখিনি সময়ৰ আগতে ল'ৰা ছোৱালীবিলাকক সেইখিনি শিক্ষা দিয়া হয় যাতে কেনেধৰণে গৰম দিনটো উদযাপন কৰিব বা গ্ৰীষ্মকালীন যি বন্ধৰ দিনখিনি উদযাপন কৰিব সেইখিনি বিষয়ে আমি সম্যক জ্ঞান সদায় দি আহিছো। সোনপাহি থকা হলে বেছি ভাল লাগিলহেঁতেন, কিন্তু এতিয়া সোনপাহি প্ৰায় তোমাৰ অলপ দিনলৈ নাথাকে যেতিয়া, এই তুমিয়ে ময়ে আলোচনাৰ ভিতৰতে আৰু আগবাঢ়িব লাগিব নে কি কোৱা? কি জানিছানে, এই নিসংগতা বৰ্তমান সময়ত যিখিনি তোমাৰ নিসংগতা আহিছে, সেই নিসংগতা দূৰ কৰিবৰ কাৰণে তোমাৰ লগত সংগ দিবলৈ মই আহিয়ে থাকিম দিয়া, বুজিছানে?
1: তুমিহে সপ্তাহত এদিনহে আহিবা, মোৰ লগত আকৌ ৰেডিঅ'টো আছে নহয়, ৰেডিঅ'টো মোৰ একেবাৰে ভাল সংগী বুজিছা, আৰু সময়মতেহে কিতাপ পঢ়া বাতৰি কাকত পঢ়া সেই অভ্যাসটো আছে, আৰু একেবাৰেহে মন বেয়া লাগিলেহে নাম ঘোষাই থাকিহে মই ধৰিম নহয়, মোৰ বিশেষকৈ সেই ৰেডিঅ' বা সেই অনাতাৰটোৱে কিন্তু যথেষ্ট ভাল বন্ধুহে মাত্ৰ।
0: নিশ্চয় হয়, কাৰণ অনাতাৰে তোমাক যিখিনি জ্ঞান দিয়ে, যি আমোদ প্ৰমোদ দিয়ে, সেইখিনিৰে মানুহ এজন সুন্দৰভাৱে জীয়াই থকাৰ যিখিনি সমল পায় কিন্তু, হয়নে? এ ভদাই আহোঁ দিয়া হা,
2: সদায় চোতালৰ মেল অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সদায় অজিত চক্ৰৱৰ্তী, মাষ্টৰ শান্তনু শইকীয়া আৰু সোনপাহীৰ চৰিত্ৰত ৰিমজিম পতংগীয়াই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা আছিল অজিত চক্ৰৱৰ্তীৰ, প্ৰযোজনা আছিল গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 5 জুন, ইতিহাসৰ পাতত এই দিনটোৰ যথেষ্ট তাৎপৰ্য আছে। শ্ৰোতাসকল, প্ৰথমে আহিছোঁ বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। ছাৰ আইজাক নিউটন কেম্ব্ৰিজ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল 1661 চনৰ আজিৰ দিনটোতে। 1940 চনৰ আজিৰ দিনটোতে বিশ্বত প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শিত হয়। ছুইডেনৰ ৰাজধানী ষ্টকহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ মানৱ পৰিৱেশ হিউমেন এনভাইৰনমেণ্ট সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স ইউনাইটেড নেশ্যন কনফাৰেন্স অন হিউমেন এনভাইৰনমেণ্ট আৰম্ভ হয় 5 জুনত 1962 চনত। এই কনফাৰেন্স 16 জুনলৈকে চলিছিল। এই বৈঠকতে প্ৰতিবছৰে আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। হুইটফিল্ড ডিফি এগৰাকী মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী, তেওঁৰ জন্ম হৈছিল আজিৰ দিনটোতে 1944 চনত। ছক্ৰেটিছ গ্ৰীক দাৰ্শনিক, তেওঁৰ জন্ম হৈছিল 469 খ্ৰীষ্টপূৰ্বত আজিৰ দিনটোতে। প্ৰখ্যাত আমেৰিকান চুটিগল্পকাৰ অ' হেনৰীৰ আজি মৃত্যুদিন। তেওঁৰ মৃত্যু হৈছিল 1910 চনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 40তম ৰাষ্ট্ৰপতি ৰনাল্ড ৰেগানৰ মৃত্যু হৈছিল 2004 চনৰ আজিৰ দিনটোতে।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ ভাৰতৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। মহন্ত যোগী আদিত্যনাথ হ'ল এজন ভাৰতীয় পুৰোহিত তথা ৰাজনীতিবিদ। তেওঁৰ জন্ম হৈছিল 5 জুন অৰ্থাৎ আজিৰ দিনটোতে 1972 চনত। 2017 চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে 2017 চনৰ 19 মাৰ্চত শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উক্ত নিৰ্বাচনত যোগী আছিল বিজেপি দলৰ এজন বিশিষ্ট প্ৰচাৰক। 1998 চনৰ পৰা যোগীয়ে এতিয়ালৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা একেৰাহে 5 বাৰকৈ লোকসভাৰ সাংসদ হৈছে। 2000 যোগী আদিত্যনাথে হিন্দু যুৱ বাহিনী নামে এটা যুৱ সংগঠনো প্ৰতিষ্ঠা কৰিছে। সতীশ চন্দ্ৰ মুখাৰ্জী ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকুটীয়া। তেওঁৰ জন্ম হৈছিল 1865 চনৰ আজিৰ দিনটোতে। মাছেত্ৰীয়া ৰাজু পুভাম্মা এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি 2008 চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহণ কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হ'ল দ্বিতীয়। ক্ৰীড়াবিদ হিচাপে উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ 2015 চনত অৰ্জুন বঁটা লাভ কৰিছে। তেওঁৰ জন্ম হৈছিল 1990 চনৰ আজিৰ দিনটোতে। শ্ৰোতাসকল, এইবাৰ আহিছোঁ অসমৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ।

আজি এই অনুষ্ঠানত এগৰাকী ব্ৰিটিছ চিকিৎসকৰ অসমলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। ছাৰ জন বেৰী হোৱাইট আছিল অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পোদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা। তেওঁ বেংগল মেডিকেল ছাৰ্ভিছৰ অসামৰিক শল্য চিকিৎসক আছিল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে তেওঁ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ জন্ম হৈছিল আজিৰ দিনটোতে 1834 চনত। 1858 চনত ডাক্তৰ জন বেৰী হোৱাইটে মাত্ৰ 24 বছৰ বয়সত অসমত উপস্থিত হৈছিল। সেই চনতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন সহকাৰী শল্য চিকিৎসক হিচাপে উজনি অসমত তেওঁ কৰ্মজীৱনৰ পাতনি মেলে। উজনি অসমৰ বিভিন্ন ঠাইত সুদীৰ্ঘ 24 বছৰ নিষ্ঠাৰে সেৱা আগবঢ়াই শেষলৈ লখিমপুৰ জিলাৰ শল্য চিকিৎসক হৈছিল। ছাৰ জন বেৰী হোৱাইট ডিব্ৰুগড় মাৰ্ঘেৰিটা ৰেল আলী স্থাপনৰ গুৰি ধৰোঁতা। তেওঁ খাৰুৱা তেল অনুসন্ধান আৰু খননৰ বাবে আসাম মিনাৰেল অইল কোম্পানী প্ৰতিষ্ঠা কৰি সফলতা লাভ কৰে। ছাৰ জন বেৰী হোৱাইট অসম তথা উত্তৰ পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কোৱা হয়। উজনি অসমত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা তেওঁ দীৰ্ঘদিনীয়া সপোন আছিল। সেই উদ্দেশ্যে তেওঁ নিজৰ কষ্টোপাৰ্জিত জীৱনৰ সমস্ত সঞ্চয় 50,000 টকা দান কৰিছিল। কিন্তু তেওঁৰ অৱসৰ গ্ৰহণ আৰু মৃত্যুৰ পিছতহে 1900 চনত ডিব্ৰুগড়ত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা হয়। এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ত স্থাপন কৰিবলৈ তেওঁ নিজৰ ইচ্ছাপত্ৰত লিখি থৈ গৈছিল। উক্ত চিকিৎসা প্ৰতিষ্ঠানটো তেওঁৰ নামেৰে অৰ্থাৎ বেৰী হোৱাইট মেডিকেল স্কুল নামাকৰণ কৰা হৈছিল। এই মেডিকেল স্কুলখনলৈ শ্বিলংস্থিত অসম মেডিকেল কাউন্সিলেও বিত্তীয় সাহায্য আগবঢ়ায়। নামভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ। পাঠ্যক্ৰম আছিল 4 বছৰীয়া। ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসকসকলক LMP বোলা হৈছিল, অৰ্থাৎ লাইচেন্সিয়েট মেডিকেল প্ৰেক্টিচনাৰ। বেৰী হোৱাইট মেডিকেল স্কুলত শেষৰটো ছাত্ৰদল ভৰ্তি হৈছিল 1946 চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল 1950 চনত। 1938 চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসকসকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়। এনেদৰে 1947 চনত 3 নৱেম্বৰত বেৰী হোৱাইট মেডিকেল স্কুলক উন্নীত কৰি ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় নামেৰে উদ্বোধন কৰা হয়। এইখনেই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। ছাৰ জন বেৰী হোৱাইটৰ অতুলনীয় অৱদানৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহটোৰ নাম ডাক্টৰ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহ ৰখা হৈছে। ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰত তেওঁৰ নামেৰে আৱাসিক এলেকাও আছে।

শ্ৰোতাসকল, আজি বিশ্ব পৰিৱেশ দিৱস। বৰ্তমান সমগ্ৰ বিশ্ব জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা বিভিন্ন সমস্যা প্ৰভাৱৰ প্ৰতি চিন্তিত আৰু উদ্বিগ্ন। এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ বহু কৰণীয় আছে। আমি প্ৰত্যেকেই যদি নিজৰ নিজৰ অঞ্চলৰ পৰিৱেশ বিনষ্টকাৰী কামবোৰৰ পৰা আঁতৰি থাকোঁ, তেন্তে ইয়ে হ'ব বিশ্ব পৰিৱেশ দিৱসৰ সাৰ্থকতা। বিশেষকৈ পৰিৱেশ বিনষ্টকাৰী আৱৰ্জনা সৃষ্টি কৰা সামগ্ৰী প্লাষ্টিক য'তে ত'তে পেলোৱাটো আমি বন্ধ কৰিব লাগে। ছিংগল ইউজ প্লাষ্টিকক না কৰিব পাৰিলে বহু সমস্যা দূৰ হ'ব। তদুপৰি বৃক্ষৰোপণ কৰাৰ পাছত গছজোপা ডাঙৰ হোৱালৈকে দায়িত্বও আমি ল'ব লাগিব, তেতিয়াহে গছ ৰোপণৰ উদ্দেশ্য সাৰ্থক হ'ব। সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ দিনটো অনুষ্ঠানটি ইমানতে সামৰিছোঁ। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

0: ৰূপজ্যোতি বৰুৱাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীক আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ কৰোৱায়। দিশপুৰৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি চলি আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লুইট জিষ্ট কমিউনিকেশ্যন এডুকেশ্যনেল ট্ৰাষ্ট আৰু দক্ষিণ পূব এছিয়া মাধৱ কণ্ডলী ৰামায়ণ মিলন সভাৰ উদ্যোগত 7 জুনত দ্বিতীয় ৰাষ্ট্ৰীয় অযোধ্যা নন্দন জন্মোৎসৱ উদযাপন কৰা হ'ব আৰু গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পৰা 6 বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: ছয় মিটাৰ কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠান।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰ্মোদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসখনিৰ 43 সংখ্যক খণ্ডটি।
1: বিপণীসমূহৰ সমুখ পথৰে আদিত্যপুত্ৰ গৈ থাকিল। এই বিপণীসমূহ পাৰ হ'লেই মণিমুক্তাৰ বিপণী পোৱা যাব, তাৰ পিছতে মন্দিৰ। মন্দিৰৰ কাষত পুষ্পপত্ৰৰ বিপণী আৰু তাৰ লগতে লাগি আছে দেৱদাসীসকলৰ বাসস্থান থকা চুবুৰীটো। সেইখিনিৰে পৰাই বন্দৰ চহৰখন শেষ হৈ ৰাজধানী চহৰখন আৰম্ভ হৈছে। ইয়াৰে পৰা অন্য এটা উপপথৰে ঘূৰি গৈ ৰাজধানী চহৰৰ ভিতৰত পোৱা যাবগৈ নগৰ শ্ৰেষ্ঠীজনৰ প্ৰাসাদ। বৰ্হি বাণিজ্য আৰু আন্তঃবাণিজ্য এই দুয়োটাৰ বাবেই নগৰ শ্ৰেষ্ঠীজনৰ লগতে সাৰ্থবাহ বা প্ৰধান বণিকজনৰ অনুমতিৰ প্ৰয়োজন হয়, লগতে দিহা পৰামৰ্শও। বিপণীসমূহ অতিক্ৰম কৰাৰ পিছত যি পথৰে ঘূৰিব লাগিছিল সেই পথৰে নুঘূৰি আদিত্যপুত্ৰই পশ্চিমুৱা পথটো ধৰিলে। এই পথৰে বুদ্ধগয়ালৈ যোৱা হয়। মুণ্ডিত মস্তক আৰু হালধীয়া বস্ত্ৰ পৰিহিত লোককেইজনমানে নিজৰ মাজতে কথা বতৰা পাতি আহি আছে। আদিত্যপুত্ৰই তেওঁলোকলৈ চালে। বৌদ্ধ ভিক্ষু চকুৱে চকুৱে পৰাত ভিক্ষুকেইজনেও মূৰ দুপিয়াই হাঁহি এটাৰে অভিবাদন জনালে। হাঁহি এটা মাৰি আদিত্যপুত্ৰইও মূৰ দুপিয়ালে। কথা বতৰা আৰু ভাষাৰ পৰা গম পোৱা গ'ল তাম্ৰপৰ্ণী দেশৰ ভিক্ষু তেওঁলোক। বাণিজ্যতৰীত সমুদ্ৰ পাৰ হৈ তাম্ৰলিপ্তি বন্দৰত নামি বুদ্ধগয়া দৰ্শন কৰিবলৈ বুলি গৈ আছে। তেওঁলোকে কৰ্ণসুবৰ্ণৰ ৰাজধানীৰ কাষতে থকা ৰক্তমৃত্তিকা বা মহাচীন দেশৰ ভিক্ষুসকলে যি অঞ্চলক লো টো মো চিহ বুলি কয় সেই অঞ্চলৰ বিশাল বৌদ্ধবিহাৰটোও দৰ্শন কৰিব। এই পথৰে অহা যোৱা কৰিলে বৌদ্ধ ভিক্ষুসকলক সততে লগ পোৱা যায়। দুহাত যুক্ত কৰি আদিত্যপুত্ৰই বুদ্ধগয়াৰ উদ্দেশ্যে নমস্কাৰ কৰিলে। গৌতম বুদ্ধৰ মহাজ্ঞানৰ প্ৰতি এই অঞ্চলৰ সকলো লোকৰে পৰম ভক্তি। আনকি এই অঞ্চললৈ অহা অন্য ধৰ্মীয় লোকসকলেও শ্ৰদ্ধা ভক্তি নিবেদন কৰে। আদিত্যপুত্ৰই এবাৰ নিজেও গৈ সেই বুদ্ধিদ্ৰোমৰ ওচৰত নতজানো হৈছিল। তেতিয়া তেওঁৰ পিতৃ কেশৱদত্ত জীয়াই আছিল। গম পাই আদিত্যপুত্ৰক পিতৃয়ে কৈছিল,

0: তোমাৰ ধৰ্মীয় সংকীৰ্ণতা নাই বুলি জানি মই সুখী হ'লো পুত্ৰ। ধৰ্মীয় সংকীৰ্ণতাই কাৰো উত্তৰণত সহায় নকৰে, বৰঞ্চ মানুহক উন্মাত কৰে। জাতিৰ কথা নাই, ভাষাৰ কথা নাই, ধৰ্ম আৰু বৰ্ণৰ কথা নাই, মাথো বিশালতাৰ কথা। মুক্ত আকাশখনৰ দৰে মুক্ত হৈ হৃদয় পৰম পবিত্ৰ প্ৰেমেৰে উপচাই পেলোৱাৰ কথা। বোধিদ্ৰুমৰ বিশালতাই ৰাজকুমাৰ এজনক এদিন মহাযজ্ঞৰে উজ্জ্বল কৰি বুদ্ধদেৱত পৰিণত কৰিছিল। সেই বিশালতাই এতিয়াও মানুহ হৃদয় পৰিপূৰ্ণ কৰা প্ৰেমেৰে শিক্ষা দিয়ে আৰু নতজানু হৈ মানুহক প্ৰেম ভিক্ষা কৰিবলৈ উৎসাহিত কৰে।
1: বুদ্ধগয়ালৈ যোৱা পশ্চিমৰ পথটোৰে আৰু কিছুদূৰ গৈ আদিত্যপুত্ৰ ওলটি আহিল। বিপণীসমূহৰ ওচৰত খন্তেক ৰ'ল। পুষ্প বিপণীৰ পৰা পুষ্পহাৰ আৰু মল্লিকা গুচ্ছ ক্ৰয় কৰিলে চাৰিটা কৰিৰ বিনিময়ত। কৰিয়েই হ'ল মূল্যমানৰ সৰ্বনিম্ন একক। এই অঞ্চলৰ সমুদ্ৰত পোৱা কৰিবোৰ মূল্যমান হিচাপে ব্যৱহাৰ কৰাৰ অযোগ্য। কামৰূপ দেশতো কৰিৰেই প্ৰচলন আছে যদিও স্থান কাল পাত্ৰ অনুসৰি বিনিময় প্ৰথাও চলে। মূল্যমান হিচাপে যিবোৰ কৰি ব্যৱহাৰ কৰা হয় সেই কৰিবোৰ বেলেগ অঞ্চলৰ পৰা অনা হয়। এনেও সমুদ্ৰৰ উত্তাল তৰংগৰ সৈতে সমতা ৰক্ষা কৰিবৰ বাবে সামুদ্ৰিক বাণিজ্যতৰীৰ তলিখন বজাই কৰি কিছুমান নিম্নমানৰ বস্তু অনা নিয়া কৰা হয়। সেইবোৰ হ'ল মতা আহৰ সূতাৰ বস্ত্ৰ, বিশেষকৈ কৰি। এনেকৈ অনা কৰিবোৰৰ কিন্তু বাণিজ্যিক মূল্য একোৱেই নাথাকে। বাণিজ্যিক মূল্য থকা কৰিবোৰ ডাঙৰ আৰু ইষত বেঙেনা বুলিয়া। চাৰিটা কৰিৰে এক গণ্ডা হয়। এক সহস্ৰ কৰিৰ মূল্য হ'ল এক কৰ্ষাপন বা এক ৰূপৰ মুদ্ৰা। মাথো দুটা দিন। দুটা দিনৰ পিছতে আদিত্যপুত্ৰই বাণিজ্যতৰী মেলি দিব লাগিব বিপদসংকুল তৰংগায়িত সামুদ্ৰিক পথৰে। তেওঁক লৈ যাব বণিজৰ নৌকাই নে তেওঁহে লৈ যাব মকৰমুখী বণিজৰ ডিঙা দূৰ সুদূৰৰ তাম্ৰপৰ্ণী দেশলৈ, যাক সিংহল দ্বীপ বুলিও কোৱা হয়। কামৰূপ দেশৰ পলসুৱা মাটিৰ গোন্ধটো পাবলৈ যে কিমান দিন অপেক্ষা কৰিব লাগিব, তেওঁ পুনৰ পাবহি নে নেপাবহি লোহিতৰ সুশীতল বুকুৰ জোৰণীয়া বা পোৱা আৰু নোপোৱা, এই দুয়োটা কথাই বণিক জীৱনত অতি সম্ভৱ কথা। জীৱন অসাৰ্থকতা নহয়। জীৱনৰ ভংগুৰতা, অনিশ্চয়তা আৰু অস্থিৰতা বণিক এজনে পদে পদে উপলব্ধি কৰে যে জীৱন এনেকুৱাই। অসাৰ্থকতাৰ জীৱনৰ গুৰুত্ব নাই। জীৱনৰ গুৰুত্ব আছে অনিত্যতাত। মানুহ মুহূৰ্তৰ পৰা মুহূৰ্তলৈ মাথো জীয়াই থাকে আৰু সেয়ে জীৱনে মানুহৰ প্ৰতিটো মুহূৰ্ত প্ৰাণ ভৰি উপচাই দিবলৈ পালে ভাল পায়। আৰু আদিত্যপুত্ৰই ভাল পায় জীৱনে দুখ অথবা সুখ যিহৰে উপচাই নিদিয়ক তেওঁৰ মুহূৰ্তবোৰ প্ৰতিটো মুহূৰ্তকে দুহাতত তুলি ল'বলৈ। আৰু প্ৰতিটো মুহূৰ্তই দুহাতত তুলি ল'বৰ বাবে এই সুন্দৰ সন্ধিয়াবেলা আদিত্যপুত্ৰই ক্ৰয় কৰিছে পুষ্পহাৰ আৰু মল্লিকা গুচ্ছ। শিলৰে বন্ধোৱা উপপথটোৰে ফুলৰ সুগন্ধ বুকুৰ মাজত লৈ আদিত্যপুত্ৰ গৈ আছে। লাগে লাগে জীৱন যাপন কৰিবলৈ মানুহক বহুত কিবাকিবিয়েই লাগে। এটা সুগন্ধ লাগে, সুগন্ধই আনি দিয়া আনন্দ লাগে, বুকবিদ্ধ কৰা এটা যন্ত্ৰণা লাগে, মানুহক প্ৰেম লাগে। আদিত্যপুত্ৰৰ মনটো চঞ্চল হৈ পৰিল। পথৰ দাঁতিৰ পাণশালাত দেশী বিদেশী বণিকৰ ভিৰ। চঞ্চল চকুৰে পাণশালাৰ যুৱতী। মাটিৰ পাণপাত্ৰত পানীয় ভৰাই দিওঁতে এটা শব্দ হৈছে আৰু সৰ্বত্ৰ বিয়পি পৰিছে পানীয়ৰ ৰাগিয়াল মতলীয়া গোন্ধ। সকলো দেশৰেই পাণশালাৰ ৰূপ একেটাই। তাত পানীয়ৰ বিক্ৰয় নচলে, চলে সুখ আৰু আনন্দৰ ক্ৰয়। আদিত্যপুত্ৰৰ বুকুখনো অচিনাকি আনন্দ এটাই ৰাগি লগা পানীয়ৰ দৰে উচ্ছল কৰি তুলিলে। সমুদ্ৰত জোৱাৰ উঠাৰ দৰে তেওঁৰ বুকুখনতো জোৱাৰ উঠিবলৈ লাগিল। বহুদিন হৈ গ'ল এৰা, বহুদিন। মৃণালিনীৰ মুখখন তেওঁ বহুদিন দেখা পোৱা নাই, শুনা নাই তাইৰ কোমল কম্পিত কণ্ঠস্বৰ আৰু আলহুৱা পদশব্দ, পোৱা নাই তাইৰ চুলিৰ সুঘ্ৰাণ, আদিত্যপুত্ৰৰ বুকুত লগা নাই তাইৰ উত্তাপিত নিশ্বাস। তাই খোজকাঢ়িলে ভৰিৰ অলংকাৰ ৰুণুক জুনুককৈ বাজে। ক'ত আছে মৃণালিনী, ক'ত আছে? বন্দৰে বন্দৰে বন্দৰৰ নাৰী থাকে, কিন্তু বন্দৰৰ সকলো নাৰীয়েই বণিকৰ প্ৰিয়তমা হৈ নপৰে। অন্ততঃ আদিত্যপুত্ৰ

0: ক্ষেত্ৰত হোৱা নাই। আদিত্যপুত্ৰৰ বাবে বন্দৰৰ সকলো নাৰীয়েই মৃণালিনী নহয়। মৃণালিনী এক সুকীয়া নাৰী। সকলো নাৰীৰে চৰণৰ নুপুৰ বাজে ৰুণু জুনু ৰুণু জুনু, মৃণালিনীৰো বাজে। কিন্তু মৃণালিনীৰ চৰণৰ নুপুৰ নিকন্ধনী সুকীয়া, তাইৰ হাঁহিটোও সুকীয়া, সুকীয়া তাইৰ হাব ভাব ভাষা সুৰ। মৃণালিনী বন্দৰৰ নাৰী, অথচ মৃণালিনী বন্দৰৰ নাৰী নহয়, মৃণালিনী আদিত্যপুত্ৰৰ। কি বিস্ময়কৰ কথা! বন্দৰৰ নন্দিনী হৈও কিদৰে এগৰাকী নাৰী বন্দৰৰ পৰা বহু দূৰৈত এজন পুৰুষৰ বুকুৰ মাজত থাকিব পাৰে! আৰু আদিত্যপুত্ৰৰ সৈতে মৃণালিনীৰ পৰিচয়, কি আচৰিত সংযোগ! আদিত্যপুত্ৰৰ খোজ খৰ হ'ল। তেওঁ গৈ মৃণালিনীৰ দুৱাৰমুখত উপস্থিত হ'লগৈ। শাৰী শাৰীকৈ থকা বাৰবনিতাসকলৰ ঘৰৰ মাজৰ পৰা মৃণালিনীৰ ঘৰটো বিচাৰি উলিয়াবলৈ আদিত্যপুত্ৰৰ সময় নেলাগিল। দুৱাৰমুখৰ দেৱালত আমডালিসহ ঘটৰ ছবি অঁকা আছে হালধীয়া ৰঙৰ মাটিৰে। তলত মাছৰ ছবি, পানীত সাঁতোৰ মেলা মাছ, যেন হেঙুল হাঁহিতালেৰে ৰং কৰা আদিত্যপুত্ৰৰ মকৰমুখী নৌকা, মৃণালিনীৰ প্ৰিয় ছবি। আজৰি সময়ত মাটিৰ দেৱালত মৃণালিনীয়ে নিজৰ প্ৰিয় ছবি অংকন কৰে। কিছু দূৰৈত পথৰ ওপৰতে কোনো অন্তজবৰ্ণৰ লোকে গীত গাই গাই সাপৰ খেলা দেখুৱাইছে। তাৰ কোলাহল আদিত্যপুত্ৰৰ কাণত পৰিল। এনেধৰণৰ সাপৰ খেলা দেখুওৱা মানুহবোৰক কামৰূপ দেশৰ বাটে পথেও সাপৰ খেলা দেখুৱাই থকা সততে দেখা পোৱা যায়। তেওঁলোকে এটা বিশেষ ধৰ্ম পালন কৰে আৰু ভেষজবিদ্যাটো পাকৈত, যোগ সাধনাটো তেওঁলোকে পাৰদৰ্শিতা দেখুওৱা দেখা যায়, আৰু সেইবাবে কামৰূপ দেশত তেওঁলোকক যোগী বুলি জনা যায়। পাত পলুৰ পৰা সূতা আহৰণ কৰা বিদ্যাটো এওঁলোক পাৰদৰ্শী। অৰণ্যৰ পৰ্ণকুটীৰত তেওঁলোকে বাস কৰে আৰু সাপৰ খেলা দেখুৱাই তেওঁলোকৰ মূল জীৱিকা। গীতৰ সুৰটো আদিত্যপুত্ৰৰ ভাল লাগিল। দুৱাৰখন মেল খালে। দুৱাৰমুখত মৃণালিনী, আয়ত চকু, বৈ পৰা চেলাউৰিৰে কমলাংগী কলা কুশলা গৌৰ ললনা।
1: বণিক পুত্ৰ,
0: মৃণালিনীৰ মাতত বিস্ময়। আদিত্যপুত্ৰই তাইলৈ চালে আৰু খোলা দুৱাৰখনৰে মৃণালিনীয়ে দেখুৱাই দিয়া পথৰে ভিতৰলৈ সোমাই গ'ল।
2: কৰ্ণসুবৰ্ণৰ জয়স্কন্ধাবাৰৰ পৰা এই শাসন প্ৰদান কৰা হ'ল।
0: কথাষাৰ কৈ কুমাৰ ৰাজাই এবাৰ চাৰিওফালে চালে। সমবেত জনসাধাৰণে যেন তেওঁৰ মুখলৈকে চাই আছে। কথাটো হয়, সমবেত হোৱা লোকসকলে একেথৰে কুমাৰ ৰাজাৰ মুখলৈকে চাই আছিল। কুমাৰ ৰাজাইনো কি কথা কয় সেয়া শুনিবৰ বাবে তেওঁলোক উৎসুক। ৰজাৰ প্ৰতিনিধিয়ে ইয়াৰ পিছৰ অংশ পাঠ কৰিবলৈ আৰম্ভ কৰিছে। শাসনখনত ভৌমবংশীয় নৰকৰ পৰা আৰম্ভ কৰি তেওঁৰ পিছৰ ৰজাসকলৰ ইতিহাস বৰ্ণনা কৰা হৈছে। ইতিহাস নে জয়গান, ৰজাৰ ইতিহাস নাথাকে, থাকে জয়গান, তাকেই গোৱা হৈছে। শশীশেখৰ পিনাকপানী মহাদেৱ এই বংশৰ ইষ্টদেৱতা, জয় জয়তে তেওঁক নমস্কাৰ কৰা হৈছে। কৰ্ণসুবৰ্ণ জয় স্কন্ধাবাৰ, এই কৰ্ণসুবৰ্ণ অদূৰত হোৱা ভাগীরথী নদী। ভাগীরথী নদীৰ পশ্চিম তীৰত প্ৰায় 2 ক্ৰোহ জুৰি থকা কৰ্ণসুবৰ্ণ। কৰ্ণসুবৰ্ণৰ বাহিৰৰ গংগা তীৰৱৰ্তী ৰক্ত মৃত্তিকাত আছে এটা বিশাল বৌদ্ধ বিহাৰ। গৌড় দেশৰ ৰাজধানী চহৰখনৰেই নাম কৰ্ণসুবৰ্ণ। ৰাজ্যৰ সীমা সমুদ্ৰতট পৰ্যন্ত বিস্তৃত। সেই গৌড় দেশৰ লোকসকলক গৌৰাণ সমুদ্ৰশ্ৰয়ান বুলি কোৱা হয়। কৰ্ণসুবৰ্ণ ওখ বেদীৰ পৰা কুমাৰ ৰাজাই চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিলে। এই শস্য শ্যামলা উৰ্বৰ ভূমিখণ্ডৰ জলবায়ু নাতিশীতিষ্ণ। লোকসকল কুশলী, সাহসী, কৰ্মঠ আৰু শিক্ষিত। সেইসকল লোকে এতিয়া সমবেত হৈছেহি আৰু সমবেত জনসাধাৰণৰ বিশাল সমাৱেশলৈ চকু দি কুমাৰ ৰাজাই অনুভৱ কৰিলে,
2: হয়, আলোড়ন এটা হৈছে তেওঁৰ বুকুৰ মাজৰ, এটা তীব্ৰ আলোড়ন। বুকুখন কঁপিবলৈ আৰম্ভ কৰিছে।
0: স্মৃতিৰ এই আলোড়ন, অথবা ক'ব পাৰি স্মৃতিয়ে জগাই তুলিছে তেওঁৰ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়াক। স্মৃতিৰ জাগৰণ ঘটিছে কুমাৰ ৰাজাৰ

0: মনৰ অন্তেহপুৰত স্পষ্টভাৱেই তেওঁ দেখা পাইছে পূৰ্বপুৰুষ মহাভূত বৰ্মাদেৱক দুহাত আন্দোলিত কৰি যেন তেওঁ কুমাৰ ৰাজাৰ শিৰত কৰিছে আশীৰ্বাদ বৰ্ষণ। ৰাজপুৰুষ মহাভূত বৰ্মা সুন্দৰ অৱয়ব সৌম্যকান্ত, কিন্তু তেওঁ ৰণত দুৰ্দান্ত আৰু দুৰ্জেয়, শত্ৰুদৈন্যৰ বাবে ভয়ংকৰ, যশস্যা আৰু পৰাক্ৰমত ইন্দ্ৰতুল্য। পিতৃয়ে এৰি থৈ যোৱা সিংহাসনত আৰোহণ কৰি তেওঁ শক্তিশালী দুবাহুৰে শত্ৰুক পৰাজিত কৰিছিল। তেওঁৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা, যিজনৰ পুৰত চন্দ্ৰমাৰ দৰে কান্তিৰ কথা দশোদিশে উচ্চাৰিত হৈছিল, তাৰ পিছৰজন স্থিত বৰ্মাদেৱ, মোৰেই পিতামহ, পিতৃদেৱ সুস্থিত বৰ্মা, আৰু তাৰ পিছত মই ভাস্কৰ বৰ্মা
1: কুমাৰ ৰাজা।
0: শব্দটো মুখৰ ভিতৰতে অস্পষ্টকৈ উচ্চাৰণ কৰি তেওঁ যেন নিজৰ ওচৰত নিজকেই বিশ্বাসযোগ্য আৰু সন্মানীয় কৰি তুলিলে।
2: হয়, ময়েই কামৰূপ দেশৰ কুমাৰ ৰজা, এইখন মোৰ দেশ, মোৰ স্বৰ্গটো অধিক গৰিয়সী জন্মভূমি,
0: মহাৰাজা আৰু পৰাক্ৰমত ইন্দ্ৰতুল্য। পিতৃয়ে এৰি থৈ যোৱা সিংহাসনত আৰোহণ কৰি তেওঁ শক্তিশালী দুবাহুৰে শত্ৰুক পৰাজিত কৰিছিল। তেওঁৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা, যিজনৰ পুৰত চন্দ্ৰমাৰ দৰে কান্তিৰ কথা দশোদিশে উচ্চাৰিত হৈছিল, তাৰ পিছৰজন স্থিত বৰ্মাদেৱ, মোৰেই পিতামহ, পিতৃদেৱ সুস্থিত বৰ্মা, আৰু তাৰ পিছত মই ভাস্কৰ বৰ্মা
1: কুমাৰ ৰাজা।
0: শব্দটো মুখৰ ভিতৰতে অস্পষ্টকৈ উচ্চাৰণ কৰি তেওঁ যেন নিজৰ ওচৰত নিজকেই বিশ্বাসযোগ্য আৰু সন্মানীয় কৰি তুলিলে।
2: হয়, ময়েই কামৰূপ দেশৰ কুমাৰ ৰজা, এইখন মোৰ দেশ, মোৰ স্বৰ্গটো অধিক গৰিয়সী জন্মভূমি, মহাৰাজ পুষ্যবৰ্মাদেৱে প্ৰতিষ্ঠা কৰা এই ৰাজবংশৰ মই ত্ৰয়োদশ ৰজা। মই মোৰ এই দেশ আৰু এই ৰাজবংশৰ গৌৰৱ আৰু সৌন্দৰ্য বৃদ্ধিৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। মই মোৰ প্ৰজাগণক সুখী কৰাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ।
0: কুমাৰ ৰজাক কিছু উৎফুল্লিত যেন দেখা গ'ল, সংকল্পবদ্ধ যেনো দেখা গ'ল। এনে লাগিল তেওঁ যেন নিজৰ বিশ্বাস আৰু প্ৰতিজ্ঞাত হিমালয়। ইফালে কৰ্ণসুবৰ্ণ উখল মাখল, কৰ্ণসুবৰ্ণৰ পথ উপপথ জুৰি প্ৰজাগণৰ লানি নিচিগা সোঁত লো টো মো চি বা ৰক্ত মৃত্তিকা অঞ্চলৰ পৰাও দুই এজন বৌদ্ধ ভিক্ষুৰ আগমন ঘটিছে। মহাচীন আৰু তাম্ৰপৰ্ণী দেশৰ বৌদ্ধ ভিক্ষু তাৰ মাজত আছে। তেওঁলোকে নিতান্তই কৌশলবশতঃ কৰ্ণসুবৰ্ণৰ এই অঞ্চললৈ আহিছে যাতে কামৰূপ দেশৰ মহাশক্তিশালী আৰু বিদ্যানুৰাগী ৰজাজনক স্বচক্ষে দৰ্শন কৰিব পাৰে আৰু নিজৰ দেশত গৈ তেওঁৰ বিষয়ে ক'ব পাৰে। দুদিনৰ আগতেই প্ৰজাক জনাই দিয়া হৈছিল যে পূৰ্বতে মহাভূত বৰ্মাদেৱে ব্ৰাহ্মণক যি ভূমি প্ৰদান কৰিছিল, এতিয়া কুমাৰ ৰজাই পুনৰ সেই ভূমি প্ৰদান কৰিব। এই ভূমি প্ৰদান অনুষ্ঠান উপভোগ কৰিবলৈকে বুলি প্ৰজাসকল ওলাই আহিছে, পুৰুষ, নাৰী, বৃদ্ধ, যুৱা। কেৱল ভূমি প্ৰদান অনুষ্ঠান উপভোগ কৰিবলৈ বুলিয়েই নে? নহয় নহয়, তেওঁলোক আহিছে কামৰূপাধিপতিক এবাৰ ওচৰৰ পৰা হেঁপাহ পলুৱাই চাবলৈকে। কৰ্ণসুবৰ্ণৰ জয়স্কন্ধাবাৰৰ প্ৰসাদৰ সন্মুখৰ বিশাল সেউজীয়া প্ৰাংগণ আজি লোকে লোকাৰণ্য। প্ৰজাগণে হৰ্ষধ্বনি আৰু জয় জয়কাৰ ধ্বনিৰে কুমাৰ ৰাজাক স্বাগতম জনালে। উল্লাসিত প্ৰজাক প্ৰতি অভিবাদন জনাই কুমাৰ ৰাজা আসনত উপৱিষ্ট হ'লহি। ব্ৰাহ্মণৰ বেদমন্ত্ৰ পাঠ ধ্বনিৰে চৌদিশে এটা গাম্ভীৰ্যপূৰ্ণ বাতাৱৰণৰ সৃষ্টি হ'ল। সুন্দৰী যুৱতীবৃন্দই কুমাৰ ৰাজাক পুষ্পমাল্য আৰু পুষ্পস্তৱক উপহাৰ দিলে। কুমাৰ ৰজাই প্ৰজাগণক উদ্দেশ্যি ক'বলৈ লাগিল,
2: হে কামৰূপ ৰাজ্যৰ অন্তৰ্গত পৌন্দ্ৰবৰ্ধন আৰু কৰ্ণসুবৰ্ণৰ অধিবাসীগণ, আপোনালোকে মোৰ নমস্কাৰ গ্ৰহণ কৰক। আপোনালোকে জানে যে সুদীৰ্ঘ দিন ধৰি এই অঞ্চল পৰাধীন হৈ আছিল। এই অঞ্চল মুক্ত কৰিবলৈ আমি আগতেও এবাৰ শত্ৰুৰ মুখামুখি হ'ব লগাত পৰিছিলোঁ। মোৰ প্ৰিয়তম অগ্ৰজ সুপ্ৰতিষ্ঠিত বৰ্মাদেৱ এই অঞ্চল শত্ৰুৰ পৰা মুক্ত কৰিব নোৱাৰি গভীৰ আন্তৰিক বেদনাত মৃত্যুৰ মুখত পৰিব লগাত পৰিছিল। হে পৰম শ্ৰদ্ধেৱ সুবৰ্ণবাসী, আপোনালোকক পৰাধীন অৱস্থাৰ পৰা স্বাধীন কৰিবলৈ পাই মই নিজেও অতিশয় আনন্দিত হৈছোঁ।
0: ঘোষকে পুনৰ আৰম্ভ কৰিলে, পিনাকপানী মহাদেৱৰ একান্ত সেৱক কুমাৰ ৰজাই, যিজনে স্বৰ্গগত অগ্ৰজৰ অকাল মৃত্যুৰ দুখদায়ক স্মৃতি সোঁৱৰি থাকিবৰ বাবে কুমাৰ নাম গ্ৰহণ কৰিছে সেইজনা কামৰূপাধিপতি ৰাজাধিৰাজ শ্ৰী শ্ৰী ভাস্কৰ বৰ্মাদেৱে এই জয় নিশ্চিত কৰি আৰু এই বিজয়ৰ আনন্দত আনন্দিত হৈ ব্ৰাহ্মণক ভূমিদান কৰিবলৈ আগবাঢ়িছে।
3: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 43 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই, বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতা ইমান পৰে বিয়া নাম শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8:45 চামাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

0: মিডিয়াম এভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ খেল জগত।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছোঁ সাপ্তাহিক খেল সম্বাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত।

বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ য়ানিক সিন্নাৰ আৰু লৰেঞ্জো মুচেটিৰ বিদায় সত্ত্বেও ফ্ৰেঞ্চ অপেনত এইবাৰ দেখা গৈছে ইটালীৰ খেলুৱৈৰ আধিপত্য। দেশখনৰ দুই টেনিছ তাৰকা মাতেও আৰ্নল্ডি আৰু ফ্লেভিঅ' কোবলি মুখামুখি হ'ব ৰোলাৰগেৰোৰ ছেমিফাইনেলত। গ্ৰেণ্ড শ্লামৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে ছেমিফাইনেলত ইটালীৰ দুজন খেলুৱৈয়ে যুঁজত নামিব। ইটালীৰ টেনিছৰ বাবে এয়া আনন্দৰ কথা, নতুন অধ্যায়ৰ আৰম্ভণি। এয়া ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ পাছত এনেদৰে কয় কৌলিয়ে, বিগত বৰ্ষত অন্তিম চাৰিৰ ভিতৰত সিন্নাৰ আৰু মুচেটি আছিল যদিও দুয়ো পৃথক দ্ৰত খেলিছিল। 24 বছৰীয়া কৌলিয়ে কানাডাৰ ফেলিক্স আগাৰ এলিয়াছিমেক 4-6, 6-4, 6-4, 6-4 ছেটত হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে। আনহাতে আৰ্নল্ডিৰ প্ৰতিপক্ষ ইটালীৰ মেট্ৰিঅ বেৰেট্টিনিয়ে আঘাতৰ পৰিপ্ৰেক্ষিতত কোৱাৰ্টাৰ ফাইনেলৰ মাজতে নাম প্ৰত্যাহাৰ কৰে।

দুয়ো পৃথক ড্রত খেলিছিল। 24 বছৰীয়া কৌলিয়ে কানাডাৰ ফেলিক্স আগাৰ এলিয়াসিমেক 4-6, 6-4, 6-4, 6-4 ছেটত হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে। আনহাতে আৰ্নল্ডিৰ প্ৰতিপক্ষ ইটালীৰ মেট্ৰিঅ বেৰেক্টিনিয়ে আঘাতৰ পৰিপ্ৰেক্ষিতত কোৱাৰ্টাৰ ফাইনেলৰ মাজতে নাম প্ৰত্যাহাৰ কৰে। আৰ্নল্ডিয়ে 7-5, 5-2 অগ্ৰগতি লৈ থকাৰ সময়ত ৱাক অভাৰ লাভ কৰে। আনখন ছেমিফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৰভ আৰু চেক গণৰাজ্যৰ জেকুব মেনছিকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। জেৰভে স্পেইনৰ ৰাফেল জুদাৰ আৰু মেনছিকে ব্ৰাজিলৰ জুৱাও ফনছেকাক পৰাস্ত কৰিছিল। ইফালে ডাবলছতো ইটালীৰ দপদপনি দেখা গৈছে এইবাৰৰ ফ্ৰেন্স অপেনত। মিক্স ডাবলছৰ ফাইনেলত ইটালীৰে ছাৰা ইৰাণী আৰু আন্দ্ৰেজা বাবাছৰি বিজয়ী হৈছে। আমেৰিকাৰ ইভান কিং আৰু কানাডাৰ গেব্ৰিয়েল ডবব্ৰংস্কিক পৰাস্ত কৰে তেওঁলোকে। ইণ্ডোনেছিয়াৰ অপেন বেডমিণ্টন টুৰ্ণামেণ্টৰ পৰা দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু নবোদিত তাৰকা আয়ুষ ছেত্ৰীয়ে বিদায় লৈছে। বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ দক্ষিণ কোৰিয়াৰ অন চে ইয়ঙৰ বিৰুদ্ধে 17-21, 14-21 গেমত পৰাস্ত হয় সিন্ধু। তাৰকা খেলুৱৈগৰাকীৰ বিৰুদ্ধে এয়া ভাৰতৰ ছাত্ৰাগৰাকীৰ 10ম পৰাজয়। এই পৰ্যন্ত অনৰ বিৰুদ্ধে জয়ৰ মুখ দেখা নাই সিন্ধুৱে। আনহাতে পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰত আয়ুষ হংকঙৰ লি চেউক ইউৰ বিৰুদ্ধে 21-16, 13-21, 14-21 গেমত পৰাস্ত হয়। ছিংগলছত পৰাস্ত হ'লেও ডাবলছত অৱশ্যে ভাৰতীয় জ্যোতি এম আৰ অৰ্জুন আৰু হৰিহৰণ জ্যোতি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালয়েছিয়াৰ আৰন্তাই আৰু কাংখাই সিঙক 16-21, 21-15, 21-19 ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় জ্যোতিটোৱে। ভাৰত এ শ্ৰীলংকা এ আফগানিস্তান এৰ দলৰ মাজত হ'বলগীয়া ত্ৰিদেশীয় ছিৰিজৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ পাব ক্ৰিকেট অনুৰাগীয়ে। শ্ৰীলংকাত 9 জুনৰ পৰা আৰম্ভ হ'ব এই এদিনীয়া ছিৰিজ। প্ৰথম মেচত ভাৰত এ দল সন্মুখীন হ'ব শ্ৰীলংকা এ দলৰ। ইয়াৰ পাছত 21 জুনত আফগানিস্তান, 15 জুনত পুনৰ শ্ৰীলংকা আৰু 17 জুনত আফগানিস্তানৰ বিৰুদ্ধে খেলিব তিলক বাৰ্মাৰ নেতৃত্বাধীন ভাৰত এ দলে। আটাইকেইখন মেচ ভাৰতীয় সময় অনুসৰি দিনৰ 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। ছানি স্পৰ্টছ চেনেল আৰু ছনি লিভ এপযোগে মেচসমূহৰ সম্প্ৰচাৰ হ'ব। ফাইনেলসহ মুঠ 7খন মেচ অনুষ্ঠিত হ'ব। লক্ষণীয়ভাৱে ভাৰত এই দলত আছে নবোদিত তাৰকা বৈভৱ সূৰ্যবংশী। সদ্য সমাপ্ত আই পি এলত মাৰমুখী বেটিঙেৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বৈভৱৰ প্ৰভাৱৰ বাবে ছনিয়ে এই ছিৰিজৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব বুলি খবৰ ওলাইছে। ভাৰত এই দলত বৈভৱৰ লগত আই পি এলত উজলি উঠা প্ৰিয়াংস আৰ্য, প্ৰভছিমৰন সিং আৰু আয়ুষ বাদুনীও আছে দলত। আফগানিস্তানৰ বিৰুদ্ধে সমাগত এদিনীয়া ছিৰিজত আঘাতৰ পৰিপ্ৰেক্ষিতত নেখেলে বিৰাট কোহলীয়ে। সংবাদ প্ৰতিষ্ঠান পি টি আইৰ সূত্ৰত এই কথা প্ৰকাশ হয়। হেমষ্ট্ৰিঙৰ আঘাতৰ পৰিপ্ৰেক্ষিতত 3খন মেচৰ এদিনীয়া ছিৰিজৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে তাৰকা বেটাৰজনে। কেৰিয়াৰত প্ৰথমবাৰৰ বাবে আঘাতৰ বাবে তেওঁ এটা সম্পূৰ্ণ ছিৰিজ খেলাৰ পৰা বিৰত থাকিব। অলপতে আৰ চি বিৰ হৈ কোহলীয়ে দ্বিতীয়বাৰৰ বাবে আই পি এল ট্ৰফি জয় কৰিছিল। ইফালে হিটমেন খ্যাত ৰোহিত শৰ্মাও আগন্তুক এদিনীয়া ছিৰিজত খেলাৰ সম্ভাৱনা নাই। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে প্ৰাক্তন অধিনায়কজনো ছদিনীয়া ছিৰিজৰ পৰা আঁতৰি থাকিব লাগিব বুলি জানিব পৰা গৈছে। দলত স্থান দিয়াৰ সময়তে নিৰ্বাচকে তেওঁৰ ফিটনেছ সন্দৰ্ভত মন্তব্য কৰিছিল। 13 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া ছিৰিজ আৰম্ভ হ'ব। তাৰ পূৰ্বে 6 জুনৰ পৰা অনুষ্ঠিত হ'ব একমাত্ৰ টেষ্টখন। উল্লেখ যে দুয়োজন তাৰকাই ইতিমধ্যে টেষ্ট আৰু টি টুৱেণ্টিক বিদায় জনাইছে। নগাঁও ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত আয়োজিত অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত অনুৰ্ধ্ব 13 অসম ইউথ ফুটবল লীগৰ কালি অনুষ্ঠিত অন্তিমখন লীগৰ খেলত নগাঁৱৰ ব্ৰহ্মপুত্ৰ ডলফিন দল আৰু আনখনত গুৱাহাটীৰ উই স্পৰ্টছ ফুটবল ক্লাবে জয়লাভ কৰে। নগাঁৱৰ নুৰলামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ব্ৰহ্মপুত্ৰ দলে বি টি চিৰ বৰোপা ফুটবল ক্লাবক 3-1 গ'লত পৰাস্ত কৰি শীৰ্ষস্থানেৰে

চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। দ্বিতীয়খন খেলত উই স্পৰ্টছে গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ফুটবল ক্লাবক 2-0 পৰাস্ত কৰে। বিজয়ী দলটোৰ হৈ দৰ্শ আৰু নিখিলে গ'ল দুটা দিয়ে। ছিৰিজৰ প্ৰথমখন এদিনীয়া মেচত শ্ৰীলংকাই ৱেষ্ট ইণ্ডিজক 41 পৰাস্ত কৰে। এনেদৰে 3খন মেচৰ ছিৰিজত আলহী দলটোৱে 1-0 অগ্ৰগতি লাভ কৰে। কিংষ্টনৰ ছাবিনা পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ঘৰুৱা দলটোৱে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। শ্ৰীলংকাৰ অধিনায়ক কুশল মেণ্ডিজ আৰু পাথুম নিশিংকই অৰ্ধশতকীয় ইনিংছেৰে 7 উইকেটত 303 ৰান কৰে। প্ৰত্যুত্তৰত কেৰিবিয়ান দলটোৱে 262 ৰানতে অল আউট হয়। শ্ৰীলংকাৰ হৈ দুষ্মন্ত চামিনাই সৰ্বাধিক 4টা উইকেট দখল কৰে। অধিনায়ক মেণ্ডিজে 26টা বলত 72 ৰানৰ দৰ্শনীয় ইনিংছেৰে প্লেয়াৰ অফ দ্য মেচৰ বঁটা লাভ কৰে। নিশাংকই 103টা বলত 79 ৰান কৰে। ছাইদ আছলাংকা 45 আৰু জনিত লিয়ানাগাই 44 ৰানৰ বৰঙণি আগবঢ়ায়। ঘৰুৱা দলটোৱে 304 ৰানৰ লক্ষ্য আগত লৈ অধিনায়ক ছাই হোপৰ 56 আৰু জাষ্টিন গ্ৰিপছৰ 45 ৰানৰ সহায়ত যুঁজ দিয়ে যদিও সেয়া জয়ৰ বাবে পৰ্যাপ্ত নাছিল। ছিৰিজৰ দ্বিতীয়খন মেচ 7 জুনত অনুষ্ঠিত হ'ব। 2 দশকৰ পূৰ্বে ব্ৰাজিলে কৰা ভুলৰ পুনৰাবৃত্তি কৰিব বিচৰা নাই দলটোৰ প্ৰশিক্ষক কাৰ্লো এনচেলটিয়ে। এইবাৰৰ প্ৰশিক্ষকগৰাকীয়ে চেলেকাওৰ অনুশীলনৰ যিদৰে কাৰ্ফিউ জাৰি কৰিছে সেইটোৱে 2006 চনৰ বিশ্বকাপৰ পূৰ্বৰ পৰ্যায়ৰ কথা সোঁৱৰাই দিয়ে। দলীয় হোটেলতেই হওক বা অনুশীলনতেই হওক সাংবাদিক আৰু অনুৰাগীৰ উপস্থিতিত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে দলটোৰ প্ৰশিক্ষকগৰাকীয়ে। 2006 চনৰ বিশ্বকাপৰ পূৰ্বে ব্ৰাজিলৰ প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হৈছিল ছুইজাৰলেণ্ডৰ ৱিগিছত। তেতিয়াৰ বিশ্ব চেম্পিয়নক লৈ অনুৰাগীৰ উত্তেজনা আছিল লক্ষণীয়। অনুৰাগীৰ হৰ্কুল্লাহৰ ফলত ৰনাল্ডো আৰু এডিয়ানৰ প্ৰস্তুতিটোৰ প্ৰভাৱ পৰিছিল। পৰৱৰ্তী বিশ্বকাপতো বিশেষ উন্নত প্ৰদৰ্শন কৰিব নোৱাৰিলে। পৰৱৰ্তী বিশ্বকাপত তেতিয়াৰ প্ৰশিক্ষক কাৰ্লোছ ডুংগাৰৰ ৰাজত্বকালত ব্ৰাজিলৰ অনুশীলনত অনুৰাগীৰ বাবে মুকলি দুৱাৰ আছিল। অৱশ্যে এনচেলটিৰ কাৰ্যকালত দেখা যাব এখন বেলেগ ছবি। এইবাৰ ব্ৰাজিলে নিউ জাৰ্চিত ৱেষ্ট কেম্প স্থাপন কৰিছে। দলটোৱে চহৰখনৰ ৱাস্কিং ৰিজ অঞ্চলৰ ৰিজ হোটেলত থাকিবলৈ লৈছে। তেওঁলোকৰ প্ৰশিক্ষণ কলম্বিয়া পাৰ্কত থকা নিউয়ৰ্ক ৰেডবুল ক্লাবৰ প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছে। 2টা স্থানতে অনুৰাগী আৰু সাংবাদিকক প্ৰৱেশ কৰাৰ সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰশিক্ষকগৰাকীয়ে কয় যে তেওঁলোকে তাত কোনো উদযাপন কৰিবলৈ যোৱা নাই। বিশ্বকাপ জয়ৰ বাবে তেখেতসকলে প্ৰশিক্ষণ ল'ব আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সমস্যাৰ পৰা হাত সাৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি ব্যক্ত কৰি প্ৰশিক্ষকগৰাকীয়ে লগতে কয় যে হোটেল আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুৰাগীক প্ৰৱেশৰ অনুমতি দিয়া নহ'ব, আনকি সাংবাদিককো অনুমতি দিয়া নহ'ব। সপ্তাহত মাত্ৰ এদিন পৰিয়ালৰ বাবেহে আবণ্টন দিয়া হ'ব। উল্লেখ্য যে আমেৰিকালৈ অহাৰ পূৰ্বে এনচেলটিয়ে ব্ৰাজিলৰ টেৰেছপলিঅ'ত প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল। তাৰ পৰাই 5 বাৰৰ বিশ্ব চেম্পিয়ন দলটো চাৰ্টাৰ বিমানেৰে পোনে পোনে নিউ জাৰ্চিলৈ আহে। ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা কলম্বিয়া পাৰ্কত ব্ৰাজিলে অনুশীলন আৰম্ভ কৰে। প্ৰথম দিনা ফিটনেছ ড্ৰিল আৰু ৰণ্ডুছৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। অৱশ্যে নেইমাৰে অনুশীলন কৰাৰ পৰা বিৰত আছিল। পিঠিৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰাৰ বাবে পৃথকে পৃথকে পূৰ্ণবাসন কৰি আছে ছুপাৰষ্টাৰগৰাকীয়ে। ব্ৰাজিলৰ শিবিৰটোৱে আশা কৰিছে যে গ্ৰুপ পৰ্যায়ত নেইমাৰ উপলব্ধ হ'ব। দিল্লী ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতা 2026ৰ লং জাম্প ইভেণ্টত অসম সন্তান জ্যোতিষ্মান বৰুৱাই স্বৰ্ণ পদক অৰ্জন কৰিছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত 2-4 জুনলৈ প্ৰতিযোগিতাখনত উজ্জীৱিত প্ৰদৰ্শনেৰে জ্যোতিষ্মানে 6.85 মিটাৰ জঁপিয়াই স্বৰ্ণ পদকটো অৰ্জন কৰে। আনহাতে 6.81 মিটাৰ জঁপিয়াবলৈ সক্ষম হোৱা হাৰিয়ানাৰ মোহিত যাদৱে ৰূপৰ পদকতে খ্যাত থাকিবলগীয়া হয়। প্ৰতিযোগিতাখনত তীব্ৰ প্ৰত্যাহ্বানৰ মাজতো শ্ৰেষ্ঠতা প্ৰদৰ্শন দাঙি ধৰা জ্যোতিষ্মানৰ ঘৰ ডিব্ৰুগড় জিলাৰ বেজপথাৰত। জিতেন বৰুৱা আৰু অজন্তা বৰুৱাৰ সন্তান জ্যোতিষ্মানে প্ৰশিক্ষক প্ৰাঞ্জল বৰুৱা, নগেন

0: আজি আৰু যুগান্ত চাংমাইৰ অধীনত লং জাম্পৰ আদিপাঠ শিকাৰ পৰা আজি পৰ্যায় পাইছে শিৱসাগৰৰ নাজিৰাৰ পানীবিল খেলপথাৰত অনুশীলন কৰি। যুধিষ মানৰ এই সফলতাই ৰাজ্যখনৰ উদীয়মান খেলুৱৈসকলকো প্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত 29 মে'ৰ পৰা 30 মে'লৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপত অসমৰ যুৱ স্কেটাৰ নব্যম নিহাৰ বৰাই ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। নব্যম গুৱাহাটীৰ সংস্কৃতি দা গুৰুকুল বিদ্যালয়ৰ 5ম শ্ৰেণীৰ ছাত্ৰ। ভাৰতক প্ৰতিনিধিত্ব কৰি নব্যমে ছিংগাপুৰ, মালয়েছিয়া, ম্যানমাৰ, ইণ্ডোনেছিয়া আদি দেশৰ স্কেটাৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ সক্ষম হয়। তেওঁ 400 মিটাৰ স্পীড ৰেচিং বাচিক ইনলাইন স্কেটিঙত বয়েজ শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। 90 মে'ত 300 মিটাৰ ৰেচৰ ফাইনেলত সামান্য ব্যৱধানৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। 500 মিটাৰ ৰেচতো তেওঁ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। আকৌ 1800 মিটাৰ আন্তঃৰাষ্ট্ৰীয় দলীয় ৰেচতো তেওঁ ভাৰতীয় দলৰ হৈ ইভেণ্টটো সফলতাৰে সম্পূৰ্ণ কৰিছিল। ইয়াৰ পূৰ্বে 90 মে' জানুৱাৰীত চেন্নাইত অনুষ্ঠিত 25 সংখ্যক ৰাষ্ট্ৰীয় স্পীড স্কেটিং প্ৰতিযোগিতাত খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। ডিপেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে এইবাৰৰ IPLত জয়ী হোৱাৰ সূত্ৰে লাভ কৰে 20 কোটি টকা প্ৰাইজ মানি। আনহাতে ৰাণাৰ্ছ আপ গুজৰাট টাইটানছে লাভ কৰে 12.5 কোটি টকা। পঞ্জাব কিংছে ফেয়াৰ প্লে বঁটাৰ নামত লাভ কৰে 10 লাখ টকা। প্লে অফত প্ৰৱেশ কৰা দুয়োটা দলে লাভ কৰে বৃহৎ পৰিমাণৰ ধন। গুজৰাটৰ বিৰুদ্ধে দ্বিতীয় কোৱালিফায়াৰত পৰাস্ত হৈ তৃতীয় স্থানত থকা ৰাজস্থান ৰয়েলছে 7 কোটি আৰু এলিমিনেটৰ বাহিৰ হোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে লাভ কৰে 6.5 কোটি টকা। ইমান সময়ত শ্ৰোতাসকলে খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
1: শ্ৰুতি ইমানপুৰীৰ খেলজগত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: মিডিয়াম এফ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যুগুত কৰা এটি বিশেষ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান। আৰু আজিৰ এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ প্ৰতিভা ডেকাক। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ,
1: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস, এই উপলক্ষে আমি কিছু কথা আপোনাৰ সৈতে পাতিম আমাৰ শ্ৰোতাসকলৰ বাবে। প্ৰথমে, আজি যি এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে, এই দিনটোত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আমি কিমান দূৰ আগবাঢ়িছোঁ বুলি আপুনি ভাবে, আৰু এই পৰিৱেশ দিৱসটোনো কিয় পালন কৰা হয় বা ইয়াৰ উদ্দেশ্য লক্ষ্য কি, এই বিষয়ে কওকচোন।
2: পোনপ্ৰথমে সমূহ শ্ৰোতাক বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইয়াতে মই সকলোকে লগ লাগি আমাৰ পৃথিৱীখনক সেউজীয়া আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হ'বলৈ আহ্বান জনাইছোঁ। হয়, মই আশাবাদী। পৰিৱেশ সুৰক্ষাৰ প্ৰতি মানুহৰ সচেতনতা আগৰ তুলনাত মই ভাবোঁ বৃদ্ধি পাইছে। বহু মানুহে এতিয়া এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সলনি কাপোৰৰ বেগ

0: ব্যৱহাৰ কৰিছে। সৌৰশক্তিৰ ব্যৱহাৰো ক্ৰমাৎ বৃদ্ধি পাইছে। এই পদক্ষেপসমূহ সৰু যেন লাগিলেও ভৱিষ্যতে ইয়াৰ ইতিবাচক প্ৰভাৱ যথেষ্ট হ'ব বুলি মই ভাবিছোঁ। ইয়াতে মই উল্লেখ কৰিব বিচাৰিম ভাৰতৰ সংবিধানৰ 51A অনুচ্ছেদ, যাৰ মতে পৰিৱেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য। এই সাংবিধানিক দায়িত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যেৰে উচ্চতম ন্যায়ালয়ে MC মেহতা বনাম ইউনিয়ন অৱ ইণ্ডিয়া কেছটোত পৰিৱেশ শিক্ষা বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ পৰা স্নাতক স্তৰলৈকে বাধ্যতামূলক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰায় দিয়ে। এতিয়া ল'ৰা ছোৱালীবিলাকে প্ৰথম শ্ৰেণীৰ পৰাই পৰিৱেশৰ সম্পৰ্কে জনাৰ লগতে সজাগ হ'ব পাৰিছে। এই ল'ৰা ছোৱালীবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া নিশ্চয় একোজন দায়িত্বশীল নাগৰিক হ'ব, যিটো অত্যন্ত প্ৰয়োজনীয়। এইখিনিতে 2026 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে মই উল্লেখ কৰিব বিচাৰিম। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয় হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। অসমীয়াত ক'লে প্ৰকৃতিৰ পৰা প্ৰেৰণা, জলবায়ুৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে। ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিভিত্তিক সমাধানৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰা, জীৱ বৈচিত্ৰ সংৰক্ষণ কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক সেউজ আৰু বহনক্ষম পৃথিৱী গঢ়ি তোলা। আমি যদি চাওঁ, এতিয়ালৈকে বহু ইতিবাচক পৰিৱৰ্তন আৰম্ভ হৈছে। তাৰ ভিতৰত সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি, বনানীকৰণ, সেউজ নগৰীকৰণ আদি উল্লেখযোগ্য। সঠিকভাৱে এই কামসমূহ হৈ থাকিলে আমি নিশ্চয় সুফল পাব পাৰিম।
1: হয়, বৰ্তমান সময়ত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কটো কেনেদৰে পৰিৱৰ্তিত হৈছে বা কেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছে মানুহ আৰু পৰিৱেশৰ মাজত বৰ্তমান সময়ত, এই বিষয়ে কওকচোন।
0: হয়, মই যদি ক'ব যাওঁ, মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক যথেষ্ট সলনি হৈছে। আগতে মানুহে প্ৰকৃতিৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল। মানুহে প্ৰাকৃতিক সম্পদসমূহ তুলনামূলকভাৱে সংযমেৰে ব্যৱহাৰ কৰিছিল। কিন্তু নগৰীকৰণ, উদ্যোগীকৰণ, জনসংখ্যা বৃদ্ধি আৰু জীৱনশৈলীৰ যি পৰিৱৰ্তন হৈছে তাৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ বহুগুণে বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে আমি বনাঞ্চল কাটি বাসস্থান, উদ্যোগ আৰু বাটপথ নিৰ্মাণ কৰিছোঁ। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ হ্ৰাস পাইছে। একে সময়তে প্লাষ্টিক ব্যৱহাৰ, যান বাহনৰ সংখ্যা বৃদ্ধি আৰু জীৱাশ্ম ইন্ধন ফচিল ফুয়েল ব্যৱহাৰ বৃদ্ধিয়ে বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ বৃদ্ধি কৰিছে। পৰিৱেশৰ ওপৰত এই হানিকাৰক প্ৰভাৱসমূহ স্পষ্ট হোৱাৰ লগে লগে বহু লোক প্ৰকৃতি সংৰক্ষণৰ বাবেও আগবাঢ়ি আহিছে। নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, যাক কোৱা হয় ৰিনিউৱেবল এনাৰ্জি, প্লাষ্টিক বিৰোধী অভিযান, বৃক্ষৰোপণ কাৰ্যসূচী আদি পদক্ষেপ যদি মানুহ আৰু প্ৰকৃতিৰ মাজত লোৱা হয় তেতিয়াহ'লে মানুহ আৰু প্ৰকৃতিৰ মাজত এক সুস্থ সম্পৰ্ক গঢ়ি তোলাৰ আমি চেষ্টা কৰিব পাৰোঁ।
1: হয়, বৰ্তমান সময়ত এই দিৱসটো পালনৰ মুখ্য উদ্দেশ্যই হ'ল মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে, আৰু সেয়ে প্ৰতি বছৰে এটি গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ এই পৰিৱেশ দিৱস পালন কৰা হয়। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে এই বছৰৰ যি বিষয়বস্তু আপুনি ইতিমধ্যে শ্ৰোতাসকলক অৱগত কৰিলে। এতিয়া মই জানিবলৈ বিচাৰিছোঁ, বৰ্তমান সময়ত আমি কেনেধৰণৰ গুৰুত্বপূৰ্ণ পৰিৱেশজনিত সমস্যাৰ সন্মুখীন হৈ আছোঁ এই বিষয়ে?
0: হয়, বৰ্তমান সময়ত যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ পৰিৱেশজনিত সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াৰ ভিতৰত যদি মুখ্যভাৱে কোৱা হয় তেতিয়াহ'লে জলবায়ুৰ পৰিৱৰ্তন, বায়ু পানী প্ৰদূষণ, বন ধ্বংস ডিফৰেষ্টেশ্যন, জীৱ বৈচিত্ৰ হ্ৰাস, আৱৰ্জনা আৰু প্লাষ্টিক প্ৰদূষণ মুখ্যতঃ। ইয়াৰোপৰি মাটিৰ অৱক্ষয়, লেণ্ড ডিগ্ৰেডেশ্যন, শব্দ প্ৰদূষণ, সাগৰ আৰু উপকূলীয় অঞ্চলৰ প্ৰদূষণ, প্ৰাকৃতিক সম্পদৰ অতিব্যৱহাৰ, লগতে অজন স্তৰৰ ক্ষয় আদিৰ দৰে গুৰুতৰ পৰিৱেশজনিত সমস্যাৰ আমি সন্মুখীন হৈছোঁ। এই সমস্যাবোৰে মানুহৰ স্বাস্থ্য, খাদ্য সুৰক্ষা, জীৱিকা আৰু পৰিৱেশ তন্ত্ৰৰ ওপৰত চিন্তনীয়ভাৱে প্ৰভাৱ পেলাইছে।
1: হয়, যিখিনি আপুনি গুৰুত্বপূৰ্ণ পৰিৱেশজনিত সমস্যাৰ সন্মুখীন হৈ থকাৰ কথা উল্লেখ কৰিলে, এতিয়া তাৰ মাজৰ পৰা আপোনাক সুধিব বিচাৰিছোঁ, জলবায়ু পৰিৱৰ্তনৰ কথা খুব কোৱা হয় যে জলবায়ু পৰিৱৰ্তন হৈছে, হয়ো আমি সকলোৱে অনুভৱ কৰিছোঁ যে কিছু বছৰৰ পৰা জলবায়ুৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে। এতিয়া জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আমাৰ ভৱিষ্যতৰ বাবে কিমান গুৰুত্বপূৰ্ণ, এই বিষয়ে কওকচোন।
0: জলবায়ু পৰিৱৰ্তন, আমি ইংৰাজীত ক'লে ক্লাইমেট চেঞ্জ, এই জলবায়ু পৰিৱৰ্তন ভৱিষ্যত প্ৰজন্মৰ বাবে ডাঙৰ প্ৰত্যাহ্বান।
1: হয়,
0: জলবায়ু পৰিৱৰ্তনৰ ফলত তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগতে অনিয়মিত বৰষুণ, বানপানী, খৰাং বতৰ, তাপপ্ৰবাহ, হিট ৱেভ আদিৰ দৰে চূড়ান্ত বতৰৰ ঘটনাবোৰ বৃদ্ধি পাবলৈ লৈছে, আৰু সেয়া আমি স্বচক্ষে দেখিছোঁ। ইয়াৰ প্ৰভাৱ কৃষি, খাদ্য সুৰক্ষা, পানীৰ উপলব্ধতা, জনস্বাস্থ্য, জৈৱ বৈচিত্ৰ আৰু অৰ্থনীতিৰ ওপৰত পৰিবলৈ লৈছে। যদি আমি সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰোঁ তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই অধিক পৰিৱেশগত, সামাজিক আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ বাবে

0: অতি শীঘ্ৰে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আমি লক্ষ্য দিব লাগিব।
1: হয়, জলবায়ু পৰিৱৰ্তনে আমাৰ ভৱিষ্যতটো কিমান ভয়ংকৰ কৰি তুলিব পাৰে সেয়া আমি সকলোৱে কিছু হ'লেও অনুভৱ কৰিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ সজাগতাৰ বহু দৰকাৰ। সকলোৱে জানিব লাগে যে জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ ভৱিষ্যতটো কেনেধৰণৰ ধ্বংসমুখী পথত আগবাঢ়িব পাৰে। গতিকে বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কিমান স্পষ্ট হৈ উঠিছে এই বিষয়ে অকণমান আমাৰ শ্ৰোতাসকলৰ বাবে কওকচোন।
0: নিঃসন্দেহে বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অতি স্পষ্ট। আগতে আপুনি যদি চাই ঋতুসমূহ নিয়মীয়া আছিল, কিন্তু এতিয়া গৰম বেছি হৈছে, বৰষুণো অনিয়মিত হৈছে, বানপানী আৰু তাপপ্ৰভাৱ বৃদ্ধি পাইছে। অসমৰ বানপানী, দিল্লীৰ তাপপ্ৰবাহ আৰু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত হোৱা আকস্মিক বৰষুণ, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণ, ইংৰাজীত কোৱা হয় ক্লাউড বাৰ্ষ্ট, এইবোৰ ঘটনাই ইয়াৰ বাস্তৱ উদাহৰণ। এই পৰিৱৰ্তনসমূহ সাধাৰণ মানুহে জীৱনত অনুভৱ কৰিব পাৰিছে। আমি যদি চাওঁ তেতিয়াহ'লে চাব গৰম বেছি হৈছে। আগতে মে জুন মাহত যিমান গৰম আমি অনুভৱ কৰিছিলোঁ এতিয়া মাৰ্চ এপ্ৰিলৰ পৰাই তেনে গৰম আমি অনুভৱ কৰিছোঁ। হয়, তেনেদৰে বৰষুণৰ ধৰণো সলনি হৈছে। আমি যদি চাওঁ আগতে বাৰিষা কালত কেইবাদিন ধৰি মৃদু বৰষুণ হৈছিল, কিন্তু এতিয়া বহুদিন বৰষুণ নহয়, তাৰপিছত হঠাতে এদিনতে বহুত কম সময়ৰ ভিতৰত বেছি বৰষুণ হয় আৰু ইয়াৰ ফলতে বানপানী বা আকস্মিক বানৰ দৰে সমস্যাৰ সৃষ্টি হৈছে। শীতৰ ক্ষেত্ৰতো আগৰ দৰে নাই, আমি বহুতখিনি পাৰ্থক্য দেখিছোঁ। যেনে আগতে দীঘলীয়া আৰু তীব্ৰ শীত আমি দেখা পাইছিলোঁ, কিন্তু এতিয়া শীতৰ সময়খিনিও বহুখিনি কমি গৈছে। হয়, এইখিনিতে মই চলিত বছৰত যিটো ভাৰতত তাপপ্ৰবাহৰ আমি ঘটনা দেখিছোঁ তাৰ কথা মই উল্লেখ কৰিম। এই তাপপ্ৰবাহে ভাৰতক চিন্তিত কৰি তুলিছে। এই তাপপ্ৰবাহৰ মুখ্য কাৰণ হৈছে এল নিনো, দুৰ্বল মৌচুমী বতাহ, জলবায়ু পৰিৱৰ্তন, শুকান মাটি আৰু উচ্চচাপৰ বায়ুমণ্ডলীয় অৱস্থা। ইতিমধ্যে বহু ৰাজ্যত তাপমাত্ৰা 45 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈও অধিক হৈছে। নতুন গৱেষণা এটাত প্ৰকাশ পোৱা মতে এদিনীয়া চূড়ান্ত তাপে 3,400 অতিৰিক্ত মৃত্যুৰ সৃষ্টি কৰিব পাৰে আৰু এনেকুৱা যদি তাপমাত্ৰা 5 দিনলৈকে থাকে তেতিয়াহ'লে হয়তো 30,000তকৈও অধিক লোকৰ মৃত্যু হ'ব পাৰে। আৰু বিভিন্ন ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাটে দেশৰ এই তাপজনিত মৃত্যুৰ 66% বহন কৰিছে।
1: হয়, আপুনি কোৱা কথাখিনিৰ পৰা হয়তো আমাৰ শ্ৰোতাসকলে অনুভৱ কৰিব যে কেনেধৰণে জলবায়ু পৰিৱৰ্তন হৈছে, নহয় জানো? এতিয়া মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম, যিহেতু আমি প্ৰত্যেকেই নিজৰ প্ৰচেষ্টাৰে আমি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কিছু কাম কৰিব পাৰোঁ, প্ৰত্যেকে যদি আমি তেনেধৰণে কৰোঁ তেতিয়াহ'লে আমাৰ পৰিৱেশ সংৰক্ষণৰ যি উদ্দেশ্য হাতত লৈ আজিৰ এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে সেয়া কিছু হ'লেও সফল হ'ব। এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম, পৰিৱেশ সুৰক্ষাৰ বাবে এজন ব্যক্তিয়ে দৈনন্দিন জীৱন আৰু ঘৰত কেনেধৰণৰ পদক্ষেপ তথা অভ্যাস গ্ৰহণ কৰিব পাৰে এই বিষয়ে?
0: হয়, মই ভাবোঁ আমি যদি প্ৰত্যেকজন নাগৰিকে দায়িত্বশীল হওঁ ন, তেতিয়াহ'লে এই পৰিৱেশৰ যি চিন্তনীয় এটা ৰূপ দেখি পাইছোঁ সেইটো আমি প্ৰতিহত কৰিব পাৰিম। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰে বিশেষ ভূমিকা থাকে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। সৰু অভ্যাস আৰু দৈনন্দিন জীৱনৰ কিছুমান সহজ পদক্ষেপে ধৰি লওক পৰিৱেশ সংৰক্ষণত যথেষ্ট সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে আমি বজাৰ কৰিবলৈ এখন কাপোৰৰ মোনা যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এবাৰ বজাৰ কৰিলে কমেও আমি 4-5টা প্লাষ্টিক বেগৰ ব্যৱহাৰ কমাব পাৰিম। সেইদৰে হ'লে আপুনি ভাবক এমাহ বা এবছৰৰ কথা। তো ঠিক তেনেদৰে আমি বাচন ধোৱা, কাপোৰ ধোৱা, গাড়ী ধোৱা আদিত যদি পানীৰ নল অনবৰতে খুলি নথৈ প্ৰয়োজন সাপেক্ষে নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি পানীৰ অপচয় কমাব পাৰিম। ঠিক তেনেকৈ ধৰি লওক লাইট, ফেন, এচি আদি অনবৰতে আমি চলাই থ'ব নালাগে, যেতিয়া আমাৰ প্ৰয়োজন হয় তেতিয়াহে তাক ব্যৱহাৰ কৰিব লাগে। আকৌ আমাৰ ঘৰত দৈনন্দিন কাৰ্যত জৈৱিক আৱৰ্জনা সদায় পাওঁ, সেই আৱৰ্জনাসমূহ আমি এনেই পেলাই নিদি তাক জৈৱিক সাৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেই সাৰ খেতি বাতিয়ে হওক বা আমাৰ বাগিচাৰ কাৰণে উৎকৃষ্ট সাৰ হয়। আৰু ঠিক তেনেদৰে আমি ব্যক্তিগত বাহনৰ ব্যৱহাৰ নিশ্চয় আমি যদি ইচ্ছা কৰোঁ কমাব পাৰিম। সুবিধা অনুসৰি আমি যদি খোজকাঢ়ো, চাইকেল চলাওঁ বা ৰাজহুৱা পৰিবহণৰ সুবিধা লওঁ তেতিয়াহ'লে আমাৰ যিটো গাড়ীৰ পৰা প্ৰদূষণ হৈছে সেইটো আমি কমাব পাৰিম। ঠিক তেনেদৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী যেনে কাপ, প্লেট আৰু বটলৰ ব্যৱহাৰ হ্ৰাস আমি অনায়াসে কৰিব পাৰোঁ। ধৰি লওক আমি ক'ৰবাত যদি যাওঁ তেতিয়া আমি সদায় এটা পানীৰ বটল যদি লৈ যাওঁ তেতিয়াহ'লে আমি সেই প্লাষ্টিক বটলৰ পৰা যিটো আমাৰ প্ৰদূষণ হৈছে সেইটো ৰোধ কৰিব পাৰিম। ঘৰত আমাৰ সৰু সৰু সভা, জন্মদিন, নাম কীৰ্তন আদিত হৈয়ে থাকে আৰু এইবিলাকত ব্যৱহাৰ কৰিবলৈ যদি আমি কিছু বাচন বৰ্তন কিনি থওঁ

0: ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি অনায়াসে এই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বহুখিনি কমাব পাৰিম। আৰু গতিকে এইদৰে সৰু সৰু পদক্ষেপ আৰু অভ্যাসে কেৱল পৰিৱেশ সুৰক্ষাত আমাক সহায় নকৰে, বৰং আগন্তুক প্ৰজন্মৰ বাবে এখন সুস্থ আৰু সেউজীয়া পৃথিৱী গঢ়ি তোলাতো সহায় কৰিব বুলি মই আশাবাদী
1: হয়। যদিও কথাবোৰ সৰু সৰু, আমি কথাখিনি ইমান গুৰুত্ব সহকাৰে নলওঁ, কিন্তু আমাৰ দৈনন্দিন জীৱনৰ সৰু সৰু কিছুমান কামে আমাৰ পৰিৱেশ সুৰক্ষাত বহুখিনি সহায় কৰিব পাৰে, নহয় জানো? হয়। এতিয়া আহোঁ যুৱ প্ৰজন্মৰ দিশলৈ। এতিয়া যুৱ প্ৰজন্মই এই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে, কাৰণ তেওঁলোকৰ হাততেই গোটেই ভৱিষ্যত নিৰ্ভৰ কৰে, নহয় জানো? তেওঁলোকে সমাজ এখনৰ ভৱিষ্যত স্বৰূপ। গতিকে তেওঁলোকে কেনেধৰণে এই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কি কি ভূমিকা গ্ৰহণ কৰিব পাৰে, এই বিষয়ে জানিবলৈ বিচাৰিছোঁ।
0: হয়, যুৱ প্ৰজন্মই হৈছে আমাৰ ভৱিষ্যত। যুৱ প্ৰজন্মই পৰিৱেশ সংৰক্ষণত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, তাৰ কোনো সন্দেহ নাই। তেওঁলোকৰ শক্তি, সৃষ্টিশীলতা আৰু নতুন চিন্তাধাৰাই সমাজত ইতিবাচক পৰিৱৰ্তন অনাত সহায় কৰিব। তেওঁলোকে যদি সচেতন আৰু দায়িত্বশীল নাগৰিক হয়, তেন্তে পৰিৱেশ সংৰক্ষণৰ আন্দোলন আমি অধিক শক্তিশালী কৰিব পাৰিম আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুস্থ আৰু সেউজীয়া পৃথিৱী নিশ্চিত কৰিব পাৰিম। তেওঁলোকে বৃক্ষৰোপণ, সজাগতামূলক সভা আদিত সক্ৰিয় অংশগ্ৰহণেৰে বিশেষ ভূমিকা ল'ব পাৰে। ইয়াতে মই উদাহৰণস্বৰূপে ক'ব বিচাৰিম, বৰ্তমান সময়ত মানুহক সজাগ কৰাৰ বাবে সামাজিক মাধ্যমসমূহ এক উৎকৃষ্ট পথ। এই যুৱ প্ৰজন্মই যদি বিচাৰে, তেতিয়াহ'লে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদি সামাজিক মাধ্যমৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিব পাৰিব। হয়, ধৰি লওক প্লাষ্টিক প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত তেওঁলোকে চুটি ভিডিঅ' বা তথ্যচিত্ৰ বনাব পাৰে আৰু ৰাইজৰ মাজত এইটো এৰি দিব পাৰে। ঠিক তেনেকৈ পানী আৰু বা বিদ্যুৎ সঞ্চয়ৰ সহজ উপায়সমূহ সামাজিক মাধ্যমক প্ৰচাৰ কৰিব পাৰে। আৰু এটা উদাহৰণ হ'ল, ধৰি লওক ওচৰৰে নদী বা বিল বা কোনো লেতেৰা ঠাই আছে, সেই ঠাইসমূহ আমি যদি পৰিষ্কাৰ কৰাৰ সময়ত সেই কাৰ্যসূচীৰ লাইভ ভিডিঅ' বা পোষ্ট কৰিব পাৰোঁ, সেই কামে আনক সজাগ কৰাৰ লগতে অধিক লোকক তেনেকুৱা কামত জড়িত কৰিব পাৰিব। গতিকে তেওঁলোকৰ পৰিৱেশৰ প্ৰতি কৰিবলগীয়া বহুতো
1: আছে
0: আৰু তেওঁলোকে ইচ্ছা কৰিলে কৰিব
1: পাৰে। হয়, আৰু তেওঁলোকে এটা আন্দোলন গঢ়ি তুলিব পাৰে, নহয় জানো, পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত। কিছু সময় আগতে আপুনি উল্লেখ কৰিছিলে যে আমি পানীৰ ব্যৱহাৰ কিদৰে কমাব পাৰোঁ, যিটো আমাৰ জল সংৰক্ষণৰ সৈতে জড়িত। গতিকে জল সংৰক্ষণৰ ক্ষেত্ৰত আমি সাধাৰণ লোকসকলে, আমি প্ৰত্যেকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ, এই বিষয়ে কওকচোন।
0: হয়, পানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক'বলৈ মই ভাবোঁ দৰকাৰ নাই, সকলোৱে জানে পানী নহ'লে আমি জীয়াই থাকিবলৈ দিগদাৰ হ'ব। পানীক জীৱৰ প্ৰাণ বুলি কোৱা হৈছে, কিন্তু আমি যদি সৰু সৰু পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি পানী সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিম। কিন্তু দেখা যায় যে সাধাৰণ মানে কামবিলাকত মানুহে যেতিয়া ঘৰত পানী ব্যৱহাৰ কৰে বা অন্যান্য কামত, আমি বহুখিনি অপচয় কৰোঁ। কিন্তু আমাৰ সৰু সৰু যদি পদক্ষেপ কিছুমান আমি গুৰুত্ব সহকাৰে লওঁ, তেতিয়াহ'লে আমি বহু পৰিমাণে পানী অপচয়ৰ পৰা ৰক্ষা কৰিব পাৰিম। তাৰ ভিতৰত ধৰি লওক, অপ্ৰয়োজনীয়ভাৱে আমি পানী অপচয় কৰিব নালাগে। আমাৰ দৈনন্দিন কাম যেনে দাঁত মজা, বাচন ধোৱা, কাপোৰ ধোৱা, দাড়ি কটা, গাড়ী ধোৱা আদি সময়ত আমি টেপটো খুলি ৰাখিব নালাগে। চ' আজিকালি একুৱাগাৰ্ডৰ প্ৰচলনো যথেষ্ট। চ' একুৱাগাৰ্ডৰ পৰা যেতিয়া পানী আমি লওঁ, তেতিয়া একুৱাগাৰ্ডৰ পৰা নিৰ্গত হোৱা পানী অপচয় নকৰি বাচন এটাত সেয়া সংগ্ৰহ কৰি পিছত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেদৰে আমাৰ ঘৰত যদি ধৰি লওক লিক হোৱা টেপ পাইপ থাকে, তেতিয়াহ'লে তাক আমি শীঘ্ৰে মেৰামতি কৰিব লাগে। আৰু পানীৰ পুনৰ ব্যৱহাৰটো এটা বহুত প্ৰয়োজনীয় কথা। পানীৰ পুনৰ ব্যৱহাৰ কৰি যেনে ধৰি লওক শাক পাচলি ধুইছোঁ, তাৰপিছত সেই পানী যদি আমি বাগিচাত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি পানী সঞ্চয় কৰিব পাৰিম। আৰু ইয়াতে এটা উল্লেখনীয় প্ৰচেষ্টা হৈছে বৰষুণৰ পানী সংগ্ৰহ কৰা, যাক কোৱা হয় ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। চ' বৰষুণৰ পানী আমি অতি সহজে হয়তো এটা ডাঙৰ ড্ৰাম বা টেংকৰ সহায়ত আমি জমা কৰি ৰাখিব পাৰোঁ, আৰু যেতিয়া আমাক দৰকাৰ হয় যেনে বাগিচাত পানী দিয়া, ঘৰ চাফা কৰা, গাড়ী ধোৱা, সেইবোৰ কামত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। এইবোৰৰ উপৰিও ধৰি লওক গছ গছনি ৰোপণ কৰি পানী প্ৰদূষণ হ্ৰাস কৰি আমি পানী সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৰিহণা যোগাব পাৰোঁ।
1: হয়, এতিয়া আহিছোঁ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ বিষয়ে। এই নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰাটো কিমান প্ৰয়োজনীয়, এই বিষয়েও আমাৰ শ্ৰোতাসকলক কওকচোন।
0: হয়, বৰ্তমান আমাৰ পৰিৱেশত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে ন, যিটো ধ্বংসাত্মক পৰিৱেশৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, এইটো ৰোধ কৰিবলৈ নবীকৰণযোগ্য শক্তি, যাক কোৱা হয় ৰিনিউৱেবল এনাৰ্জি, ইয়াৰ প্ৰয়োজনীয়তা অতি বেছি। ই এনেকুৱা এটা পৰিষ্কাৰ শক্তি যি কেতিয়াও শেষ হৈ নাযায়, আমি ইয়াক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ।

0: এই নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধন যেনে পেট্ৰল, কয়লা, ডিজেল আদিৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে, লগতে প্ৰদূষণ কমায় আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত সহায় কৰে। জীৱাশ্ম ইন্ধন যেনে এই পেট্ৰল, ডিজেল এইবিলাক ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, বতৰৰ সলনি আদি অন্যান্য সমস্যাৰ সৃষ্টি হয় আৰু এই সমস্যাবোৰে আকৌ অন্যান্য সমস্যাৰ সৃষ্টি কৰি আহিছে। কিন্তু তাৰ সলনি যদি আমি সৌৰ শক্তি বা বায়ু শক্তিৰ দৰে উৎস ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব পাৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে আমি বহনক্ষম পৰিৱেশ গঢ়ি তুলিব পাৰিম। আৰু মই এইখিনিতে বিশ্ব আৰু ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ কিছু তথ্য দাঙি ধৰিব বিচাৰিছোঁ, তেতিয়া নিশ্চয় শ্ৰোতাসকলক জানি ভাল পাব। 2024 চনত বিশ্বৰ মুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় 32% নবীকৰণযোগ্য শক্তিৰ পৰা আহিছিল আৰু ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিৰ তথ্য অনুসৰি 2030 চনলৈ এই অংশ 46% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে। আৰু ভাৰতৰ ক্ষেত্ৰত যদি আমি নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ কথা কওঁ, তেতিয়াহ'লে প্ৰথমতে আহিব সৌৰ শক্তি। ভাৰতত এই সৌৰ শক্তিৰ খণ্ডই দ্ৰুত বিকাশ লাভ কৰি উন্নয়নশীল দেশসমূহৰ বাবে এক আদৰ্শ স্থাপন কৰিছে। বিশেষজ্ঞসকলৰ মতে ভাৰত সৌৰ শক্তিক ভিত্তি কৰি উন্নয়নৰ পথ অনুসৰণ কৰা প্ৰথম বৃহৎ অৰ্থনীতি হ'ব পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। 2025 চনত ভাৰতৰ সৌৰ শক্তিৰ ক্ষমতা 100 গিগাৱাট অতিক্ৰম কৰিছিল, যি বিশ্বৰ অন্যতম বৃহৎ সৌৰ শক্তি কাৰ্যসূচীৰ ভিতৰত পৰে। সৌৰ শক্তিয়ে ভাৰতৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ প্ৰায় 28% অধিকাৰ কৰিছে। চৰকাৰে বহুতো আঁচনি যেনে PM সূৰ্যঘৰ মুফ্ত বিজুলী যোজনাৰ জৰিয়তে লাখ লাখ ঘৰত সৌৰ পেনেল স্থাপন কৰিছে। তেনেদৰে PM কুসুম আঁচনিৰ অধীনত কৃষকসকলক সৌৰচালিত পানী পাম্প ব্যৱহাৰৰ সুবিধা কৰি দিছে। এইবোৰ পদক্ষেপে ভৱিষ্যত সুৰক্ষিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মই ভাবোঁ।
1: হয়, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰে আমাৰ পৰিৱেশৰ ক্ষেত্ৰত বহু প্ৰভাৱ পেলাব পাৰে। আমাৰ যি অস্বাভাৱিক বতৰ বাঢ়ি আহিছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে, এই অস্বাভাৱিক বতৰ বাঢ়ি অহাৰ মূল কাৰণ কি বুলি আপুনি ভাবে, এই বিষয়ে কওকচোন।
0: হয়, অস্বাভাৱিক বতৰ বুলি ক'লে আমি বেছি বৰষুণ হোৱা, অধিক তাপমাত্ৰা বৃদ্ধি হোৱা, বানপানীৰ সমস্যা এইবিলাকৰ কথা বুজোঁ। আৰু গৱেষণাৰ তথ্য অনুসৰি 1850-ৰ পৰা 1900 চনৰ তুলনাত বিশ্বৰ স্থলভাগৰ গড় উষ্ণতা প্ৰায় 1.5 ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি পাইছে। এই উষ্ণতা বৃদ্ধিৰ ফলত সমস্যা কিছুমান সৃষ্টি হৈছে, যেনে অতিবৃষ্টি, তাপপ্ৰবাহ, হিটৱেভ, খৰাং বতৰ আৰু বানপানীৰ দৰে সমস্যাবিলাক। এইবিলাক অধিক সঘন হৈছে আৰু তীব্ৰ হৈ পৰিছে। অতিবৃষ্টি, তাপপ্ৰবাহ আৰু বানপানীৰ দৰে অস্বাভাৱিক বতৰৰ মূল কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। মানুহে বিদ্যুৎ উৎপাদন, গাড়ী চলোৱা আৰু উদ্যোগত কয়লা, পেট্ৰল আৰু ডিজেল জ্বলোৱাৰ ফলত বায়ুমণ্ডলত সেউজগৃহ গেছ যেনে কাৰ্বন ডাইঅক্সাইড, মিথেন, নাইট্ৰাচ অক্সাইড এইবিলাক বৃদ্ধি পাইছে। আৰু এই সেউজগৃহ গেছবোৰে পৃথিৱীৰ পৰা তাপ বায়ুমণ্ডলত আবদ্ধ কৰি ৰখাৰ ফলত পৃথিৱীৰ উষ্ণতা দিনক দিনে বাঢ়ি গৈছে। এই উষ্ণ বায়ুৱে অধিক পৰিমাণে জলীয় বাষ্প ধৰি ৰাখিব পাৰে। যেতিয়া এই বাষ্প এৰি দিয়ে, তেতিয়া কম সময়ৰ ভিতৰতে অত্যাধিক বৰষুণ হয়, যাৰ ফলত বানপানী বা ভূমিস্খলনৰ দৰে সমস্যা আহি পৰে,
1: যিবোৰ এতিয়া সঘনাই হৈ
0: পৰিছে। আনহাতে যেতিয়া উষ্ণতা বৃদ্ধি পায়, তেতিয়া সেই দীঘলীয়া তাপপ্ৰবাহৰো সৃষ্টি হয়। এইখিনিতে মই তেনেকুৱা এটা ঘটনা যিটো যোৱা বছৰ হিমাচল প্ৰদেশত হৈছিলে তাৰ বিষয়ে ক'ব বিচাৰিম। যোৱা বছৰ হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ বৰ সাংঘাতিক ধৰণৰ ঘটনা হৈছিলে। হিমাচল প্ৰদেশত 2025 চনত যি ডাৱৰ বিস্ফোৰণ হৈছিলে তাৰ মূল কাৰণ আছিল জলবায়ু পৰিৱৰ্তন, অত্যাধিক মৌচুমী বৰষুণ, দুৰ্বল পশ্চিমী বতাহৰ অৱনমন যাক কোৱা হয় ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ, আৰু পাহাৰীয়া অঞ্চলৰ ভৌগোলিক অৱস্থা। সেইখন এখন সম্পূৰ্ণ পাহাৰীয়া ৰাজ্য হয়। 2025 চনত এই ৰাজ্যখনত 22টা ক্লাউডবাৰ্ষ্ট আৰু 31টা ফ্লেছ ফ্লাডত ৰেকৰ্ড কৰা হৈছিল আৰু ইয়াৰ ফলত 100+ লোকৰ মৃত্যু হোৱাৰ লগতে 1000 কোটি টকাৰ ক্ষতিও হৈছে।
1: হয়, এতিয়া অস্বাভাৱিক বতৰ পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনে কৃষি আৰু জীৱিকাত কেনেধৰণৰ পৰিৱৰ্তন আনিছে, এই বিষয়েও কওকচোন।
0: এই পৰিৱৰ্তনে কৃষি আৰু জীৱিকাত বহুখিনিয়ে প্ৰভাৱ পেলাইছে। মই ইয়াৰ তথ্য ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন চমুকৈ FAO আৰু ৱৰ্ল্ড মেটেৰিঅলজিকেল অৰ্গেনাইজেশ্যন WMOৰ যুটীয়াভাৱে 2026 চনত প্ৰকাশ কৰা প্ৰতিবেদন এক্সট্ৰিম হিট এণ্ড এগ্ৰিকালচাৰৰ পৰা দিব বিচাৰিম। এই প্ৰতিবেদনত উল্লেখ কৰা মতে প্ৰতি 1 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা বৃদ্ধি হ'লে গড়ে মাকৈৰ উৎপাদন 7.5%, ঘেঁহুৰ 6%, সয়াবিনৰ 6.8% আৰু ধানৰ 1.2%

0: হয় বুলি উল্লেখ কৰিছে। তদুপৰি তাপপ্ৰবাহ আৰু খৰাং একেলগে যদি হয় সেই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৃষি উৎপাদনৰ ক্ষতি 30% অধিক হ'ব পাৰে বুলি এই প্ৰতিবেদনত উল্লেখ কৰিছে। আমি যদি ভাৰতৰ ক্ষেত্ৰত চাওঁ, খাদ্য সুৰক্ষাৰ বাবে ধান হৈছে আমাৰ গুৰুত্বপূৰ্ণ শস্য। এই প্ৰতিবেদনতে ইয়াৰ বিষয়ে উল্লেখ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত তাপপ্ৰবাহ, খৰাং আৰু কম বৰষুণৰ দৰে চূড়ান্ত বতৰৰ ঘটনা বৃদ্ধি পাই আহিছে, যিয়ে আমাৰ ধান উৎপাদনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। অত্যাধিক তাপে ধানৰ বৃদ্ধি, ফুল ধৰা আৰু শস্য গঠনৰ প্ৰক্ৰিয়া ব্যাহত কৰে, ফলত ধানৰ উৎপাদন বহুখিনিয়ে হ্ৰাস পায়। ভৱিষ্যতে যদি তাপমাত্ৰা অধিক বৃদ্ধি পায়, তেতিয়াহ'লে ধান খেতিত যিখিনি নিয়োজিত কৃষক আৰু শ্ৰমিক আছে, তেখেতসকলৰ স্বাস্থ্য আৰু কৰ্মক্ষমতাও বিপদত পৰিব। আৰু এই সমস্যাৰ মোকাবিলা কৰি উৎপাদন অব্যাহত ৰাখিবলৈ ইতিমধ্যে কেইবাটাও কৌশল অনুসন্ধান কৰা হৈছে। ইয়াৰ ভিতৰত আছে পুৱা সোনকালে ফুল ধৰা ধানৰ জাত ব্যৱহাৰ কৰা, বীজ সিঁচা আৰু ৰোপণৰ সময় সলনি কৰা, তাপসহনীল ধানৰ জাত উন্নয়ন কৰা আৰু উন্নত জলসিঞ্চনৰ ব্যৱস্থা কৰা। এইখিনি ব্যৱস্থাই ধান উৎপাদন অব্যাহত ৰখাৰ লগতে কৃষি জীৱিকাৰ সুৰক্ষাত সহায় কৰিব।
1: হয়, বতৰৰ পৰিৱৰ্তনে কৃষি আৰু জীৱিকাত যি আমাৰ মূলধন, তাত কেনেধৰণৰ পৰিৱৰ্তন ঘটাব পাৰে সেই বিষয়ে আমি জানিলোঁ। এতিয়া আমাৰ অনুষ্ঠান সামৰিবও সময় হৈছে। শেষত আপোনাৰ পৰা জানিবলৈ বিচাৰিম, পৰিৱেশ সুৰক্ষাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰিলে সমাজ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে যি সাম্ভাব্য পৰিস্থিতিসমূহ হ'ব পাৰে সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
0: আমি পৰিৱেশ সংৰক্ষণৰ বাবে এতিয়া ৰবলৈ সময় নাই। যদি আমি এতিয়াই পৰিৱেশ সুৰক্ষাৰ সঠিক পদক্ষেপ নলওঁ, তেন্তে আমাৰ অনাগত প্ৰজন্মই এটা ধ্বংসাত্মক পৃথিৱী দেখিবলৈ পাব। প্ৰদূষণৰ বাবে স্বাস্থ্য সংকট বাঢ়িব, খোৱাপানী আৰু খাদ্যৰ তীব্ৰ নাটনি হ'ব, আৰু বাৰে বাৰে যি প্ৰাকৃতিক দুৰ্যোগ আহি আছে তাৰ ফলত আমাৰ অৰ্থনীতি দেউলীয়া হৈ উঠিব। সেয়েহে নিজৰ বাবে নহ'লেও আমাৰ পিছৰ প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমি এতিয়াই সজাগ সচেতন হ'ব লাগিব। এই অনুষ্ঠানৰ শেষত মই ইয়াকে ক'ব বিচাৰোঁ, পৰিৱেশ সুৰক্ষা কেৱল চৰকাৰ বা বিজ্ঞানৰ কাম নহয়, ই হ'ল প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব। প্ৰকৃতি অবিহনে মানুহৰ কোনো অস্তিত্ব নাই। আমাৰ অনাগত প্ৰজন্মক এটা সুন্দৰ পৃথিৱী দি যোৱাটো আমাৰ প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য। আহক আমি সকলোৱে মিলি প্ৰকৃতিক সুৰক্ষা দিওঁ।
1: হয়, আচলতে প্ৰকৃতিৰ প্ৰতি আমাৰ যি দায়িত্ব সেয়া আমাৰ নৈতিক দায়িত্ব, আৰু আমি প্ৰত্যেকেই যদি সেয়া পালন কৰোঁ, যিদৰে আপুনি ইতিমধ্যে কৈ আহিছে, দৈনন্দিন জীৱনতে আমি ভালদৰে কামসমূহ কৰোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দায়িত্ববোধখিনি আমি পালন কৰোঁ, প্ৰকৃতিৰ প্ৰতি দায়িত্ববোধখিনি আমি পালন কৰোঁ, তেনেহ'লে বিশ্ব পৰিৱেশ দিৱস পালনৰ যি উদ্দেশ্য সেয়া সফল হ'ব আৰু আমি সকলোৱে এটা সুস্থ পৰিৱেশত জীয়াই থাকিব পাৰিম, আমাৰ ভৱিষ্যত প্ৰজন্মও সেই সুস্থ পৰিৱেশৰ অংশীদাৰ হ'ব পাৰিব। আজি বিশ্ব পৰিৱেশ দিৱসৰ এই বিশেষ অনুষ্ঠানটিত আপুনি ইমানখিনি কথা খুব সহজ ভাষাৰে আমাৰ শ্ৰোতাসকলৰ বাবে আগবঢ়ালে। আশা কৰিছোঁ আমাৰ শ্ৰোতাসকল সজাগ হ'ব, সচেতন হ'ব আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ অৱদানসমূহ আগবঢ়াব। শেষত আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ বাইদেউ।
1: শ্ৰোতাসকলে ইমান পৰে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ প্ৰতিভা ডেকাই। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: পৰিৱেশ দিৱস উপলক্ষে যুগুত কৰা বিশেষ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাই ইমান পৰে বৃন্দ গানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ ডাক বোলছবিৰ কেইটিমান গীত। প্ৰথম গীতৰ শিল্পী কিশোৰ কুমাৰ।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ ডাক বোলছবিৰ আন এটি গীত, শিল্পী লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছোঁ দো ৰাস্তে বোলছবিৰ কেইটিমান গীত। প্ৰথমেই আগবঢ়াইছোঁ লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

শ্ৰুতিমেনপৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত ৰাজীৱ গগৈ আৰু সমীৰ নাজাৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা আছিল মনালিছা দেৱী। আমাৰ কাইলৈ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব এই একে মিটাৰ আৰু একে বেণ্ডতে বিয়লি 5:25। পুনৰ আপোনালোকৰ মংগল কামনা কৰি প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি মই মল্লিকা দত্তই আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।